আকাশবাণী তেজপুৰ, আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ, বহাগ মাহৰ আজি 29 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 13 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছো। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: gathering in Jat Tehsil of district yesterday. More than 300 devotees had gathered at the site when strong winds accompanied by heavy rain lashed the area. Prime Minister Narendra Modi has expressed grief over the loss of lives. He has wished for the speedy recovery of the injured. The fragile ceasefire between the United States and Iran appears increasingly unstable after President Donald Trump rejected Tehran's latest peace proposal, describing the agreement as being on massive life support and dismissing Iran's counteroffer as garbage. The sharp exchange has deepened uncertainty over efforts to prevent a wider conflict in West Asia. On the other hand, Iran's Parliament Speaker, Mohammad Bagheer Ghalibaf, warned that the country's armed forces were prepared to deliver a lesson-giving response to any aggression, while Tehran defended its proposal as reasonable and generous. U.S. President Donald Trump is scheduled to arrive in Beijing today for a high-stake three-day visit to China. The much-anticipated meeting between Donald Trump and Chinese President Xi Jinping is expected to feature discussions on several aspects of bilateral ties, with Mr. Trump indicating that trade would be a key topic on the agenda. The visit will mark Trump's seventh face-to-face meeting with Xi and the first trip by a U.S. president to China since 2017. The India Meteorological Department has issued red alert for heatwave conditions in Rajasthan. Border districts of state are currently reeling under severe heatwave conditions. Temperatures at several places are being recorded between 45 and 47 degrees Celsius. Barmer was the hottest place in the state yesterday, with a maximum temperature recorded at 48.3 degrees Celsius. In IPL cricket, Gujarat Titans defeated Sunrisers Hyderabad by 82 runs to take the top position in the points table with a compelling all-round show in Ahmedabad last night. Chasing the target of 169 runs, Sunrisers Hyderabad were bundled out for just 86 runs in 14.5 overs. In today's fixture, Royal Challengers Bengaluru will take on Kolkata Knight Riders in Raipur. The match will begin at 7:30 p.m. And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
2: সাহিত্যিক শৰৎচন্দ্ৰ গোস্বামীয়ে কৰ্তব্য পালন নামৰ এটি প্ৰবন্ধত লিখিছিল, সন্তোষ লাভ কৰিবলৈ কৰ্তব্য পালন এটা প্ৰধান পথ। কৰ্তব্য পালন দেখাত কঠিন কাম, কিন্তু তাক অভ্যাস কৰিবলৈ আমি সাজু হ'লেই সি উজু হৈ পৰে। অভ্যাস কৰ্তব্য পালনৰ ডাঙৰ সহায়। অভ্যাসৰ বলত আমি নভবা নিচিন্তা কৰি বহুতো কাম কৰি যাওঁ। তাৰে পৰা আমাৰ আৰু লগতে আমাৰ পৰিয়ালৰ তথা আত্মীয় স্বজনৰো জীৱন যাত্ৰা বহুতো পৰিমাণে সহজ হৈ পৰে। তাৰ ফলত যিবোৰ কামত আমাৰ চিন্তাৰ আৰু বিবেচনাৰ আৱশ্যক, সেইবোৰ কামত আমি বিশেষ মনোযোগ দিবলৈ পাৰগ হওঁ। সহজ অভ্যাস গঠন কৰ্তব্য পালনৰ এটা উপায়। সহজ অভ্যাস গঠন কৰিবলৈ যথেষ্ট প্ৰয়াস পাব লাগে। সৰু কালৰে পৰা সহজ অভ্যাসৰ চৰ্চা কৰিব লাগে, কাৰণ অভ্যাসৰ প্ৰকৃতি পানীৰ দৰে। বান্ধ বান্ধি থ'লে পানী নাযায়, সামান্য ৰেখা এটা দাগ দি দিলে পানী অলপমান যায়। যিমানে পানী যায় তিমানে সেই দাগটো বহল আৰু দ হৈ গৈ থাকে। পাছলৈ সেই বাটেদি পানী অবাধে গৈ থাকে। টান বা অৰুচিকৰ কামো তদ্ৰূপ। এবাৰ কৰিলে পাছৰ বাৰলৈ সেই কাম কৰা সহজ হয়, শেষত সেই কাম অভ্যস্ত হয়। তাৰ বাবে কোনো চিন্তাৰ বা পৰিশ্ৰমৰ আৱশ্যক নকৰে। সহজ অভ্যাস এইদৰে আৰ্জিব লাগে। বেয়া অভ্যাসতো এই উপমা ৰজে। এতেকে বেয়াৰ ফালে প্ৰথম দাগটো কাটিলেই সাৱধান হ'বা, তেতিয়াই তাক পূৰাই দিবা। হেলা সহজ অভ্যাস গঠনৰ শত্ৰু। এবাৰো হেলা নকৰিবা। ভাল অভ্যাস গঠনলৈ মন কৰি কোনো চলতে তাৰ ব্যতিক্ৰম হ'বলৈ নিদিবা।

0: বেজী সোমাবলৈ বাট পালি সেই বাটেদি ক্ৰমে ক্ৰমে প্ৰকাণ্ড বৃক্ষও সোমাব। এতেকে বেজীৰ বাটতে বিন্ধাত বাধা দিবা। কৰ্তব্য পালনৰ আৰু এটা উপায় নিষ্ঠা। যি কাম কৰিব লাগে তাক নিষ্ঠাৰে কৰিব লাগিব এনে ভাব ল'বা। যিমান দুখ নহওক, শাৰীৰিক বা মানসিক, যিমান বিপদ নহওক, কৰিবলগীয়া কাম কৰিহে এৰিবা। ইয়াৰ বাবে মনৰ দৃঢ় বল লাগে, সিও অভ্যাসৰ দ্বাৰা পাব পাৰিবা। অনেক সৰু কথাত আমি কৰ্তব্যৰ পৰা পিছলি পৰোঁ। স্কুললৈ যাব লগা সময়ত বৰষুণ হ'লে স্কুললৈ নাযাওঁ। বজাৰ কৰিবলৈ যাব লাগে, আজি নকৰোঁ কালিলৈ কৰিম। চিঠি এখন লিখিব লাগে, মই নিলিখোঁ, মোৰ ভাইটোৱে লিখক। এনেবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ কৰ্তব্যও হেলাৰ উদাহৰণ। এনেবিলাক ক্ষুদ্ৰ হেলাই চৰিত্ৰ গঠনৰ বেৰাত বেজী সোমাবলৈ বাট দিয়ে। তেনে বাট নিদিবা। নিষ্ঠাই মনত বল দিব। কোনো বাধালৈ বাধা বুলি নগণিবলৈ চাবা। অৱশ্য অসংখ্য বাধা পাবা, তেতিয়া তাক বিবেচনা কৰি অসংখ্য বুলি মানি ল'বা। কি কৰ্তব্য কি অকৰ্তব্য তাকো জানিব লাগে। তাৰ অৰ্থে উপদেশ বা শিকনিৰ তিমান আৱশ্যক নাই। আমাৰ সকলোৰে এটা সহজ বিবেচনা আছে, ইংৰাজীত কমন চেন্স বুলি কয়। আমাৰ সহজ বিবেচনা মতেই প্ৰায় প্ৰত্যেক ক্ষেত্ৰতে কৰ্তব্য আৰু অকৰ্তব্যৰ ভেদ বুজি পাওঁ। কোনো কোনো ক্ষেত্ৰত বিশেষ বিবেচনাৰ আৱশ্যক কৰিব। তেতিয়া বিজ্ঞ বয়োজ্যেষ্ঠ আৰু বিশ্বাসী গুৰুজনক আৰু অন্তৰংগ বন্ধুজনক পৰামৰ্শ কৰিব পাৰি। তেতিয়াও কিন্তু নিজৰ বিবেচনাৰ ওপৰত বেছি কৰি নিৰ্ভৰ কৰিব লাগে। মুঠে সাৱধান হ'বা যেন নিজে নিজক ফাঁকি নিদিয়া, অৰ্থাৎ কষ্টকৰ, অসুবিধাজনক, হানিকাৰক ইত্যাদি ভাৱৰ দ্বাৰা অনুভাৱিত হৈ অকৰ্তব্যক কৰ্তব্য বা কৰ্তব্যক অকৰ্তব্য বুলি নাভাবা।
1: আজিৰ মুকুতামালা সাহিত্যিক শৰৎ চন্দ্ৰ গোস্বামীৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনোৱা হওক পূৰবী মুখাৰ্জীৰ কণ্ঠৰ খেয়াল ৰাগ ললিত।

নিশা 9:30 বজাত সাহিত্য চৰা অনুষ্ঠানত তৃপ্তি বৰাৰ গল্প আৰু নন্দচীন বৰকলাৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। বিয়লি 5:25 বজাত গয়া মহিলাৰ অনুষ্ঠানত নলবাৰী জিলাৰ বুদ্ৰুকুচি গাঁৱত থলিতে বাণীবদ্ধ কৰা স্বাৱলম্বী মহিলা কামিনী শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ কংকিতা ভৰদ্বাজৰ, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত ৰেচম কৃষিৰ বাণিজ্যিক সম্ভাৱনা, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ মানসী হাজৰিকা আৰু ডক্টৰ নিৰ্মালী বৰাই। আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 12:15 বজাত কল্পতৰু, 12:30 বজাত আইদুৰ বুলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত বিষ নিৰাময়ত ফিজিঅ'থেৰাপি, এই বিষয়ে ফিজিঅ'থেৰাপিষ্ট প্ৰাঞ্জল গগৈৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ জোনালী বৰুৱাৰ।

নিশা 8:02 ধাৰাবাহিক নাট উদয় ভানুৰ চৰিত্ৰৰ চতুৰ্থ খণ্ড, মূল উপন্যাস মামণি ৰয়চম গোস্বামীৰ, অনাতাঁৰ অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। নিশা 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত বিশিষ্ট অভিনেতা গিৰীশ চৌধুৰীৰ জীৱনৰ বিষয়ে কিছু কথা সুধিবলৈ পাব। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক তথা আকাশবাণীৰ উত্তৰ পূবৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক প্ৰধান দীনেশ চন্দ্ৰ দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড, তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানৰ শিল্পী অনিন্দিতা পাল, প্ৰশান্ত ৰাজখোৱা, ৰূপলেখা গোহাঁই, আৰোহণ বৰদলৈ আৰু গায়ত্ৰী হাজৰিকা। 9:15 জিলাৰ ৰেহৰূপ, 9:20 প্ৰভাতী তৰংগ, আগবঢ়াব সীমান্ত বাৰ্মাই। দিনৰ 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। দিনৰ 11:05 পৰাগমালা লাইভ।

দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ হিপ হিপ হুৰে শিতানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানৰ প্ৰথম খণ্ড। অনুষ্ঠানটিৰ আগ ধৰিছে কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত কস্তুৰী বৰুৱাৰ কণ্ঠৰ আধুনিক গীত। দিনৰ 1:20 বজাত জোনাৰাম শইকীয়া আৰু সংগীসকলে গোৱা ওজাপালি। 1:35 বজাত বাদ্য সংগীতৰ অনুষ্ঠানত প্ৰভাত শৰ্মাৰ বাঁহীবাদন। 1:50 বজাত ৰূপেন্দ্ৰ কলিতাৰ কণ্ঠৰ লোকগীত। 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:05 বজাত মঞ্জুস্না মহন্ত।

নিশা 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান, নিশা 9 বজাত চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে।
2: তেওঁ কৈছিলে যে যাত জীৱনটোৱে এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
3: 24 এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
4: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ 6টা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
3: শুনিবলৈ নাপাহৰিব, শুকুৰবাৰে নিশা 9:30 বজাত।
5: অগ্নিযুগৰ গান।
6: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
7: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
6: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
5: প্ৰতি পুৱা 8:15 বজাৰ পৰা 8:25 বজালৈ সুধা কণ্ঠৰ গীত।
7: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
8: एक जमाने से कहानी है सुना रही आकाशवाणी, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन। कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
9: डाउनलोड वेव्स OTT ऐप नाउ एंड वॉच फॉर फ्री।
10: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানি দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

আজি পুৱা 9:20 প্ৰভাতী তৰংগ সীমান্ত বৰ্মাৰ সৈতে বিষয় মিতব্যয়িতা আজিৰ সময়ৰ দাবী। আমাৰ অতিথি দিছপুৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ ৰাণী মুদিয়াৰ ডেকা আৰু স্তম্ভলেখক ডক্টৰ প্ৰদ্যুমন গোস্বামী।

আজি নিশা 9:30 বজাত সাহিত্য চোৰা অনুষ্ঠানত তৃপ্তি বৰাৰ গল্প আৰু নন্দ সিং বৰকলাৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

ಏಯ ಆಕಾಶವಾಣಿ বাতৰি পঢ়িছো নিৰূপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, পশ্চিমবংগত চৰকাৰ সলনি হোৱাৰ পাছত ৰাজ্যখনৰ আৰক্ষীয়ে আইন শৃংখলা আৰু ৰাজনৈতিক হিংসাৰ সৈতে জড়িত পূৰ্বৰ গোচৰসমূহৰ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে। তামিলনাডুৰ নৱনিৰ্বাচিত চৰকাৰখনে আজি বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব। কৰ্মচাৰী ৰাজহুৱা উজাৰাপতি আৰু পেঞ্চন মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ষোড়শ পেঞ্চন আদালতৰ অধ্যক্ষতা কৰিব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ নেতৃত্বত ভাৰতীয় সংসদীয় প্ৰতিনিধিৰ এটা উচ্চস্তৰীয় দল আজি ভূটানলৈ যাব। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ কালিৰ এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে।

পশ্চিমবংগত চৰকাৰ সলনি হোৱাৰ পাছত ৰাজ্যখনৰ আৰক্ষীয়ে আইন শৃংখলা আৰু ৰাজনৈতিক হিংসাৰ সৈতে জড়িত পূৰ্বৰ গোচৰসমূহৰ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে। আইন শৃংখলা বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধানে কালি এই সন্দৰ্ভত আৰক্ষী আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু ৰেল আৰক্ষীলৈ তাৎক্ষণিক ব্যৱস্থাৰ এলানি বিস্তৃত নীতি নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পাছত ৰাজ্যখনত হোৱা ৰাজনৈতিক হিংসাৰ সৈতে জড়িত গোচৰসমূহৰ সঠিক পৰ্যবেক্ষণৰ নিৰ্দেশ দিয়া হৈছে। এই গোচৰসমূহৰ ভিতৰত ইতিমধ্যে চূড়ান্ত প্ৰতিবেদন দাখিল হোৱা গোচৰসমূহকো অন্তৰ্ভুক্ত কৰা হৈছে। পূৰ্বৰ তদন্তত গাফিলতি হোৱা বুলি অভিযোগ থকা গোচৰসমূহৰ পুনৰ সঠিক তদন্তৰো নিৰ্দেশ দিয়া হৈছে। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যখনৰ আৰক্ষীয়ে অহা শুকুৰবাৰৰ ভিতৰত আৰক্ষী চকীসমূহত জমা থকা অস্ত্ৰ শস্ত্ৰসমূহৰ সঠিক নিৰীক্ষণ কৰিবলৈও নিৰ্দেশ দিছে। ইয়াৰ পাছত অবৈধ অস্ত্ৰ শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী পুনৰ উদ্ধাৰৰ বাবে দুসপ্তাহজোৰা বিশেষ অভিযান চলোৱা হ'ব বুলিও আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। তামিলনাডুৰ নৱনিৰ্বাচিত চৰকাৰখনে আজি বিধানসভাৰ মজিয়াত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব। মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে ইয়াৰ পূৰ্বে সমৰ্থন বিচাৰি সহযোগী দলসমূহৰ নেতাসকলৰ সৈতে কেইবাখনো বৈঠকত মিলিত হৈছে। সহযোগী দলসমূহৰ সমৰ্থনৰ লগতে টি ভি কে চৰকাৰখনে এ আই এ ডি এম কে দলৰ পৰা আঁতৰি অহা গোট আৰু আম্মা মক্কল মুনেত্ৰ কৰগমৰ একমাত্ৰ বিধায়ক এছ কামাৰাজৰ পৰাও সমৰ্থন লাভ কৰিছে। ইয়াৰ মাজতে তামিলনাডুৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক নাটকীয় পৰিৱৰ্তন পৰিলক্ষিত হৈছে। চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়োৱা বিষয়টোক লৈ অখিল ভাৰতীয় আন্না দ্ৰাবিড় মুনেত্ৰ কৰগম দলটো দুটা ভাগত বিভাজিত হয়। প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু দলৰ সাধাৰণ সম্পাদক এ কে পালানিস্বামী নেতৃত্বৰ গোটটোৱে দলৰ বিধায়কসকলক টি ভি কে চৰকাৰৰ প্ৰতি সমৰ্থন আগনবঢ়াবলৈ নিৰ্দেশ দিছে। জ্যেষ্ঠ নেতা এ কৃষ্ণমূৰ্তিয়ে এইবুলি সকীয়াই দিছে যে দলীয় হুইপ উলংঘা কৰা বিধায়কসকলক দলৰ পৰা বহিষ্কাৰ কৰা হ'ব। আনহাতে 30 বিধায়কৰ সমৰ্থন দাবী কৰা আনটো গোটে এছ পি বেলুমণিক এ আই এ ডি এম কেৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰিছে। আম্মা মক্কল মুনেত্ৰ কৰগমৰ একমাত্ৰ বিধায়ক এছ কামৰাজে টি ভি কে চৰকাৰলৈ সমৰ্থন আগবঢ়াৰ কথা ঘোষণা কৰাৰ পাছত তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। কৰ্মচাৰী ৰাজহুৱা উজাৰাপত্তি আৰু পেঞ্চন মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত হ'বলগীয়া 16 পেঞ্চন আদালতৰ অধ্যক্ষতা কৰিব। 37 মন্ত্ৰালয় আৰু বিভাগৰ দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থকা 985 গোচৰ আজি নিষ্পত্তি কৰা হ'ব। পেঞ্চন আৰু পেঞ্চনৰ কল্যাণ বিভাগে প্ৰকাশ কৰা মতে পেঞ্চন ওজৰ আপত্তি সম্পৰ্কীয় জটিল আৰু দীৰ্ঘদিনীয়া গোচৰসমূহ নিষ্পত্তিৰ বাবে এই আদালত ফলপ্ৰসূ মঞ্চ হিচাপে পৰিগণিত হৈছে। এতিয়ালৈকে অনুষ্ঠিত 15 পেঞ্চন আদালতত প্ৰায় 28,000 গোচৰ উত্থাপন কৰা হৈছে আৰু ইয়াৰে 20,000 গোচৰ ইতিমধ্যে আদালতত নিষ্পত্তি কৰা হৈছে। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোৱা 3 মে'ত অনুষ্ঠিত নীট ইউ জি 2026 প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত ৰাজস্থান আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে বৰ্তমানলৈকে 15 লোকক আটক কৰিছে। বিশেষ তদন্তকাৰী গোটটোৱে কালি জয়পুৰৰ পৰা মনীষ নামৰ এজন ষড়যন্ত্ৰকাৰী গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বেও ৰাজস্থান আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে যোৱা 7 মে'ত ডেৰাডুনৰ পৰা মূল ষড়যন্ত্ৰকাৰী চিকাৰস্থিত কেৰিয়াৰ কাউন্সিলৰ ৰাকেশ কুমাৰকে ধৰি 5 লোকক গ্ৰেপ্তাৰ কৰিছিল। সমান্তৰালকৈ নীটৰ 4 প্ৰত্যাশিত শিক্ষাৰ্থীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে সন্দেহযুক্ত নেটৱৰ্কৰ পৰিসৰ আৰু পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকতৰ প্ৰচাৰৰ সৈতে জড়িত ধনৰ লেনদেন সন্দৰ্ভত তদন্ত কৰি থকা হৈছে। উল্লেখযোগ্য যে এন টি এই ইতিমধ্যে যোৱা 3 মে'ত অনুষ্ঠিত নীট ইউ জি 2026 ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা বাতিল কৰিছে। সামাজিক মাধ্যমযোগে সংস্থাটোৱে প্ৰকাশ কৰিছে যে ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি আৰু পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতি আস্থা বৰ্তাই ৰখাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই পৰীক্ষাৰ

কাকত ফাদিলৰ অভিযোগ সন্দৰ্ভত বিস্তৃত তদন্তৰ বাবে বিষয়টো কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইলৈ প্ৰেৰণ কৰা হৈছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে পুনৰ নিৰ্ধাৰণ কৰা তাৰিখত এই পৰীক্ষা অনুষ্ঠিত হ'ব। পঞ্জীয়ন আৰু শিক্ষাৰ্থীৰ তথ্যৰ লগতে 2026 চনৰ এই পৰীক্ষাৰ বাবে নিৰ্বাচিত কেন্দ্ৰসমূহ অপৰিৱৰ্তিত থাকিব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। তদুপৰি নতুনকৈ কোনো মাচুল আৰু পঞ্জীয়নৰ প্ৰয়োজন নহ'ব বুলিও সংস্থাটোৱে স্পষ্ট কৰি দিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ নেতৃত্বত ভাৰতীয় সংসদীয় প্ৰতিনিধিৰ এটা উচ্চস্তৰীয় দল আজি ভূটানলৈ যাব। ভাৰত আৰু ভূটানৰ মাজত থকা সম্পৰ্ক অধিক শক্তিশালী কৰাই হৈছে এই ভ্ৰমণৰ মূল উদ্দেশ্য। 51 সদস্যৰ এই প্ৰতিনিধি দলটোত ৰাজ্যসভা আৰু লোকসভাৰ কেইবাগৰাকীও সাংসদৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকল থাকিব। প্ৰতিনিধি দলটোৱে ভাৰত আৰু ভূটানৰ মাজৰ সম্পৰ্কৰ বিভিন্ন দিশ সামৰি চুবুৰীয়া ৰাষ্ট্ৰ দুখনৰ মাজৰ সহযোগিতা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে কেইবালানিও আলোচনাত মিলিত হ'ব। তেওঁলোকে ভূটানৰ ৰজা আৰু প্ৰধানমন্ত্ৰীকো সাক্ষাৎ কৰিব। মহাৰাষ্ট্ৰৰ জাত তহচিলত কালি অনুষ্ঠিত ধৰ্মীয় সভাৰ সময়ত এখন দেৱাল ভাঙি 6 ভক্তৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 15 লোক আহত হৈছে। 300 অধিক ভক্ত সমবেত হৈ থকা অঞ্চলটোত প্ৰচণ্ড বতাহ বৰষুণ অহাৰ ফলত প্ৰায় 30 ভক্তই আশ্ৰয় লোৱা দেৱাল এখন ভাঙি পৰাৰ ফলত 6 লোকৰ মৃত্যু হয়। ইতিমধ্যে আহতসকলক চিকিৎসাৰ বাবে জাতৰ চিকিৎসালয় আৰু চাংলি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত দিয়া এটা পোষ্টত মহাৰাষ্ট্ৰৰ দেৱাল ভাঙি যোৱা ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব সঞ্জয় কুমাৰে এন চি ই আৰ টি আৰু চি বি এছ চিক যুটীয়াভাৱে তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কম্পিউটাৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে বুলি প্ৰকাশ কৰিছে। শ্ৰীকুমাৰে কয় যে গ্ৰীষ্মকালীন বন্ধৰ সময়ত শিক্ষকসকলক এই বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব আৰু গ্ৰীষ্মবন্ধ খোলাৰ পাছত এই বিষয়সমূহ বিদ্যালয়ত আৰম্ভ কৰা হ'ব। তেওঁ লগতে কয় যে এন চি ই আৰ টিয়ে 9, 10, 11 আৰু 12 শ্ৰেণীৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে। 179 বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে 14 আৰু 5 বলতে আটাইকেইটা উইকেট হেৰুৱাই 86 কৰিবলৈ সমৰ্থ হয়। গুজৰাট টাইটানছৰ হৈ কাগিছ' ৰাবাদা আৰু জেছন হোল্ডাৰে 3 উইকেট দখল কৰাৰ লগতে প্ৰসিদ্ধ কৃষ্ণাই 2 আৰু মহম্মদ ছিৰাজ আৰু ৰশিদ খানে 1 উইকেট লাভ কৰে। কাগিছ' ৰাবাদাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 168 সংগ্ৰহ কৰে। সাই সুদৰ্শনে সৰ্বাধিক 61 আৰু ৱাশ্বিংটন সুন্দৰে 20 বৰঙণি আগবঢ়ায়। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ প্ৰফুল হিংগে আৰু ছাকিব হুছেইনে 2 আৰু অধিনায়ক পেট কামিন্সে 1 উইকেট লাভ কৰে। প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। ৰাষ্ট্ৰীয় মহিলা আয়োগে কালি দিল্লী আৰক্ষীৰ সহযোগত মহিলাসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে এখন উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ বিজয়া ৰাইটকৰে মহিলাসকলক সময়মতে সহায় সহযোগিতা আৰু ন্যায় নিশ্চিত কৰাৰ বাবে ঘৰুৱা হিংসা আইনৰ অধীনত ফলপ্ৰসূ যোগাযোগ অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। পশ্চিমবংগত চৰকাৰ সলনি হোৱাৰ পাছত ৰাজ্যখনৰ আৰক্ষীয়ে আইন শৃংখলা আৰু ৰাজনৈতিক হিংসাৰ সৈতে জড়িত পূৰ্বৰ গোচৰসমূহৰ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে। তামিলনাডু নৱনিৰ্বাচিত চৰকাৰখনে আজি বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব। কৰ্মচাৰী ৰাজহুৱা উজাৰাপতি আৰু পেঞ্চন মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত 16 পেঞ্চন আদালতৰ অধ্যক্ষতা কৰিব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ নেতৃত্বত ভাৰতীয় সংসদীয় প্ৰতিনিধিৰ এটা উচ্চস্তৰীয় দল আজি ভূটানলৈ যাব। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ কালিৰ এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে লিউচিনিয়া বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নীলমণি ফুকনে কৈছিল, মানৱ আত্মাত সৌন্দৰ্যবোধ আছে বাবেই জগতখন ইমান সুন্দৰ। প্ৰতি ঋতুৱে সৌন্দৰ্যৰ একোখন বিচনী কৰে মৌ সৰুৱায়।

প্ৰিয় শ্ৰোতা, ভাৰতবৰ্ষৰ পঞ্চমজন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ আজি উপজা দিন। তেখেতৰ পিতৃ কৰ্ণেল জালনুৰ আলী আহমেদ ভাৰতীয় চিকিৎসা সেৱাৰ এগৰাকী উচ্চপদস্থ বিষয়া আছিল। জালনুৰ আলী আহমেদৰ দেউতাকৰ ঘৰ আছিল অসমৰ গোলাঘাটত। সেই সময়ত ইংৰাজ চৰকাৰে আয়োজন কৰা এটা অনুষ্ঠান বৰ্জন কৰাৰ অপৰাধত জালনুৰ আলী আহমেদক সুদূৰ উত্তৰ পশ্চিম সীমান্ত প্ৰদেশলৈ বদলি কৰা হয় আৰু 1905 চনৰ 13 মে তাৰিখে দিল্লীতে জন্ম লাভ কৰে ফখৰুদ্দিন আলী আহমেদে। দিল্লী চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ফখৰুদ্দিন আলী আহমেদে দিল্লীৰে ছেইণ্ট ষ্টিফেন্স কলেজত কিছুদিন পঢ়াৰ পাছত 1923 চনত ইংলেণ্ডলৈ গৈ কেম্ব্ৰিজৰ ছেইণ্ট কেথৰিনছ কলেজত শিক্ষা গ্ৰহণ কৰে। ইংলেণ্ডতেই তেওঁ আইনৰ শিক্ষাও লাভ কৰে আৰু ভাৰতলৈ ঘূৰি আহি 1928 চনত লাহোৰ উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে। 1925 চনত ইংলেণ্ডত থকা কালচোৱাতেই তেওঁ জৱাহৰলাল নেহৰুক লগ পায় আৰু তেওঁৰ ৰাজনৈতিক আদৰ্শই ফখৰুদ্দিন আলী আহমেদক বাৰুকৈয়ে প্ৰভাৱিত কৰে। তাৰ পাছত 1930 চনৰ তেওঁ অসমত থকাৰ সময়ছোৱাত অসমৰ কেইবাগৰাকীও কংগ্ৰেছ নেতাৰ সংস্পৰ্শলৈ আহে আৰু 1931 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদত যোগদান কৰে। 1940 চনৰ 14 ডিচেম্বৰত সত্যাগ্ৰহ পালন কৰাৰ অভিযোগত ফখৰুদ্দিন আলী আহমেদক প্ৰায় এবছৰৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰা হয়। 1942 চনৰ 9 আগষ্টত কংগ্ৰেছৰ ঐতিহাসিক বোম্বাই অধিৱেশনত অংশগ্ৰহণ কৰি ঘূৰি অহাৰ ক্ষণতে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয় আৰু প্ৰায় 3.5 বছৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰে। ভাৰতৰ স্বাধীনতাৰ পাছত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হয় আৰু পাছত অসম চৰকাৰৰ এডভকেট জেনেৰেলৰ পদবী লাভ কৰে। 1967 আৰু 1971 চনত তেওঁ দুবাৰকৈ বৰপেটা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়। শেষত 1974 চনৰ 20 আগষ্ট তাৰিখে তেওঁ ভাৰতৰ সৰ্বোচ্চ পদবী ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হয়। ফখৰুদ্দিন আলী আহমেদ এগৰাকী বিচক্ষণ ৰাজনীতিবিদ হোৱাৰ উপৰিও একেধাৰে এজন দক্ষ টেনিছ তথা গল্ফ খেলুৱৈও আছিল। তেওঁ বহুবাৰ অসম ফুটবল সন্থা আৰু অসম ক্ৰিকেট সন্থাৰ সভাপতি আৰু অসম ক্ৰীড়া পৰিষদৰ উপসভাপতি হিচাপেও নিৰ্বাচিত হৈছিল। এগৰাকী বিচক্ষণ ৰাজনীতিবিদ, একমাত্ৰ অসমীয়া ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ এক ব্যস্ত ভ্ৰমণসূচী সামৰি অহাৰ পাছতেই 1977 চনৰ 11 ফেব্ৰুৱাৰী তাৰিখে হৃদৰোগত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে। আজি উপজা দিনত আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো। অসমৰ এগৰাকী সমাজকৰ্মী বীৰুবালা ৰাভা, আজি তেখেতৰ স্মৃতি দিৱস। তেওঁ যোৱা 2 দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস দূৰ কৰিবলৈ, বিশেষকৈ ডাইনী হত্যাৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। অসমত ডাইনীৰ সন্দেহত নিৰ্যাতনৰ মুখামুখি হোৱা বহু লোকক তেওঁ সহায় কৰিছে। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱত 1954 চনত বীৰুবালা ৰাভাৰ জন্ম হয়।

শৈশৱৰ ঘৰখনত বহু কষ্টেৰে ডাঙৰ দীঘল হোৱা বীৰুবালা ৰাভাই মাত্ৰ পঞ্চম শ্ৰেণীলৈকে পঢ়া শুনা কৰাৰ পাছতেই বিদ্যালয় এৰিবলগীয়া হয়। সৰুৰে পৰাই বিভিন্ন সামাজিক কাম কাজত জড়িত থাকি ভাল পোৱা বীৰুবালা ৰাভাই 2000 চনৰ পৰাই তেওঁ সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে সৰব হৈ উঠিছিল। 1985 চনত তেওঁ ঠাকুৰভিলা মহিলা সমিতিৰ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰে। তাৰ পাছত তেওঁ বিভিন্ন গাঁৱে ভূঞে গৈ অন্ধবিশ্বাসসমূহৰ বিষয়ে মানুহক সচেতন কৰিবলৈ চেষ্টা কৰে। 2011 চনত ডাইনী হত্যাৰ বিৰুদ্ধে তেওঁ গোৱালপাৰা জিলাত মিছন বীৰুবালা আৰম্ভ কৰে। 2012 চনৰ 30 অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়। 2011 চনত সৰ্বেশ্বৰ দত্ত সোঁৱৰণী বঁটা, 2015 চনত উপেন্দ্ৰনাথ ব্ৰহ্ম ছোলজাৰ অৱ হিউমেনিটি বঁটা, 2019 চনত আনন্দৰাম ঢেকিয়াল ফুকন বঁটা লাভ কৰা বীৰুবালা ৰাভাক ভাৰত চৰকাৰে 2021 চনত প্ৰদান কৰে পদ্মশ্ৰী বঁটা। এইগৰাকী সমাজকৰ্মী বীৰুবালা ৰাভাই কৰ্কট ৰোগত আক্ৰান্ত হৈ 2024 চনৰ 13 মে' তাৰিখে ইহলীলা সম্বৰণ কৰে। এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী বালা সৰস্বতীৰ আজি জন্মদিন। তেওঁ ভাৰতনাট্যমৰ এগৰাকী পাৰদৰ্শী নৃত্যশিল্পী। ভাৰত তথা বিশ্বত ভাৰতনাট্যমক প্ৰতিষ্ঠা কৰিবলৈ তেওঁ অশেষ অৱদান আগবঢ়াইছে। 1918 চনৰ 13 মে' তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত মাদ্ৰাজ প্ৰেচিডেন্সিত বালা সৰস্বতীৰ জন্ম হয়। মাত্ৰ 7 বছৰ বয়সতে তেওঁ কাঞ্চীপুৰম চহৰৰ দেৱী মন্দিৰত প্ৰথম ৰাজহুৱা মঞ্চত পদাৰ্পণ কৰে। 1934 চনত তেওঁ কলকাতাত দক্ষিণ ভাৰতৰ বাহিৰত পোনপ্ৰথমবাৰৰ বাবে এই ঐতিহ্যবাহী ৰীতিৰ নৃত্য প্ৰদৰ্শন কৰে। কৈশোৰকালত তেওঁ নৃত্য পৰিচালক উদয় শংকৰৰ দৃষ্টিত পৰে আৰু তেওঁৱে বালা সৰস্বতীক বিদেশতো নৃত্য প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰে। তাৰ পাছত তেওঁ নিজস্ব দৃষ্টিভংগী অনুসাৰে ভাৰতনাট্যমৰ নতুন নৃত্যশিল্পীসকলক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে। তেওঁ নৃত্যৰ যোগেৰেই দেশ বিদেশৰ বিভিন্ন বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। 1955 চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰা বালা সৰস্বতীক ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ভাৰত চৰকাৰে তেওঁক 1957 চনত কলা শিতানত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। 1977 চনত তেওঁক প্ৰদান কৰে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ বঁটা। আৰু তেওঁৱেই হৈছে পদ্মবিভূষণ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা নৃত্যশিল্পী। এইগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পীৰ পৰলোকপ্ৰাপ্তি হয় 1984 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখে। অসমৰ এগৰাকী প্ৰাক্তন সাংসদ, ভাৰতীয় ৰাজহ সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ আজি মৃত্যুদিন। 1937 চনত উত্তৰ লখিমপুৰত জন্ম লাভ কৰা ঈশ্বৰ প্ৰসন্ন হাজৰিকাই মেট্ৰিক পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰি তেওঁ কটন কলেজ, বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু দিল্লী স্কুল অৱ ইকনমিক্সত অধ্যয়ন কৰে। লণ্ডনৰ পৰা তেওঁ বেৰিষ্টাৰ হয়। এসময়ত তেওঁ আয়কৰ বিভাগৰ আয়ুক্ত আৰু অসম ৰাজ্যিক বিদ্যুৎ বোৰ্ডৰ অধ্যক্ষ আছিল। 1996 চনত তেওঁ তেজপুৰ লোকসভা সমষ্টিৰ পৰা লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়। এগৰাকী আইনজ্ঞ, ভাৰতীয় স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় নেতা, ৰাজনীতিবিদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ মৃত্যু হয় 2024 চনৰ আজিৰ দিনটোতে। এজন ভাৰতীয় সাহিত্যিক আৰ কে নাৰায়ণৰ আজি মৃত্যুদিন। দক্ষিণ ভাৰতৰ কাল্পনিক চহৰ মালগুদীৰ পটভূমিত সৃষ্টি কৰা ৰচনাসমূহৰ বাবেই তেওঁ বেছিকৈ পৰিচিত। ইংৰাজী ভাষাত ভাৰতীয় সাহিত্যৰ প্ৰথম যুগৰ 3জন পুৰোহিত ব্যক্তিৰ ভিতৰত আৰ কে নাৰায়ণ আছিল অন্যতম। তেওঁলোকেই ভাৰতীয় ইংৰাজী সাহিত্যক পৃথিৱীত সুপৰিচিত কৰি তুলিছিল। 1906 চনৰ 10 অক্টোবৰত জন্ম লাভ কৰা আৰ কে নাৰায়ণক 1960 চনত গাইড উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটাৰে সন্মানিত কৰা হয়। ইয়াৰ পাছত 1980 চনত তেওঁ ৰয়েল ছ'চাইটি অৱ লিটাৰেচাৰৰ পৰা বেনচন মেডেল লাভ কৰে। 2000 চনত ভাৰত চৰকাৰে তেওঁক পদ্মবিভূষণ বঁটাৰে সন্মানিত কৰে। এইগৰাকী প্ৰখ্যাত সাহিত্যিক আৰ কে নাৰায়ণৰ মৃত্যু হয় 2001 চনৰ 13 মে' তাৰিখে। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1836 চনত ইংৰাজ ভাষাবিদ চাৰ্লছ উইলকিনছৰ মৃত্যু হয়। 1951 চনত ভাৰতৰ স্বাধীনতা সংগ্ৰামী

0: বেমার ভাল হওয়ার পর বর ফুটনি দেখুন তোর কথাটো কি
1: নহব কিয় হোমিওর চিকিৎসায় মোক নতুন জীবন দিলে যে
0: তার মানে
1: মানে তো হল হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান
0: কি হয়
1: হেৰ নহয় কি যক্ষ্মা রোগ ধরা পেলোৱা মাতৃ শিশু তথা সাধারণ বহির্বিভাগ সুলভ সরকারি হারত ঔষধ প্রদান আর পরীক্ষার লগতে বিনামূলীয় পরামর্শ আর তোর যদি বিপিএল কার্ড আছে তেতিয়া হলে তো গাখিরতে মহর খুঁটি
0: মানে
1: তোর কারণে সকলো বিনামূলীয় আর জ্যেষ্ঠ নাগরিকৰ বাবে ৫০% রেহাই
0: তেতিয়া হলে ফুটনি মরাটো তোর এক্তিয়ার
2: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান ভেটাপাড়া গুৱাহাটী সকলোৰে বাবে সামাজিক সুরক্ষা অটল পেনশন যোজনা মোদীজির সংকল্প
3: যোজনা উন নৌজওয়ানো কে লিয়ে হ্যাঁ তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিসি কে সাহারে কি জরুরত না পড়ে আপ আপনা বুঢ়াপা ভি গৌরব কে সাথ বিতা সকো
2: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভার্থী জড়িত হৈছে যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ তেন্তে মাহিলী অটল পেনচনৰ সৈতে যোজনাৰ তিনিটা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক হার্ট এটেক স্ট্রোক রোড এক্সিডেন্ট শিশুর জরুরি অবস্থা পেটর বিষ বা গ্যাস্ট্রিক ব্লিডিং তৎক্ষণাত আহক অ্যাপোলো এক্সেল কেয়ার হাসপাতালের ইমার্জেন্সি বিভাগলৈ ইয়াত আছে অভিজ্ঞ জরুরীকালীন চিকিৎসকর দল আধুনিক ICU আর ইমার্জেন্সি OT 24 ঘণ্টায় সাজু আপনার সেবাত অ্যাপোলো এক্সেল কেয়ার হাসপাতাল পশ্চিম বড়াগাঁও গুৱাহাটী ফোন নম্বরটি 9957568450
4: প্রিয় শ্রোতা এটা আগবাইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ ৰাজ্যৰ তৃতীয়খন NDA চৰকাৰৰ ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰমুখ্যে NDAৰ নেতৃবৃন্দৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দক্ষ প্ৰশাসক বুলি স্বীকৃতি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণৰ পাছতে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশাসনৰ ওপৰত আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে তেওঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীক তেওঁৰ দক্ষ প্ৰশাসনেৰে অসমক আগবঢ়াই নিবলৈ আহ্বান জনায় নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ দেশজুৰি সৃষ্টি হোৱা বিস্ফোৰক পৰিস্থিতিৰ পাছতে বাতিল কৰা হৈছে 2026 চনৰ নীট UG পৰীক্ষা নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে কালি পৰীক্ষা বাতিলৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে এই ঘটনাৰ তদন্তৰ দায়িত্ব CBIক প্ৰদান কৰিছে প্ৰতিভাৱান কবি জোনমণি দাসৰ দেহাৱসান দূৰদৰ্শী চিন্তাধাৰা আৰু ভিন্নসুৰীৰ সৃষ্টিকৰ্মৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা কথাশিল্পী হোমেন বৰগোহাঁইৰ কালি 5ম মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি গুণমুগ্ধসকলে বিভিন্ন ধৰণেৰে স্মৰণ কৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য দ্ৰুতগতিত হ্ৰাস পাই কালিৰ দিনান্তত প্ৰায় 96 টকা হয়গৈ এয়া ভাৰতীয় মুদ্ৰাৰ ডলাৰৰ বিপৰীতে সৰ্বাধিক হ্ৰাস হিচাপে পৰিগণিত হৈছে গুৱাহাটী আৰু ইয়াৰ আশে পাশে থকা মুক্ত নলাসমূহে বিভিন্ন সময়ত মহানগৰী নাগৰিকৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত শীঘ্ৰে এক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছে 2025-26 বিত্তীয় বৰ্ষত ভাৰতৰ সোণৰ আমদানিয়ে এক অভূতপূৰ্ব স্তৰলৈ গতি কৰিছে যাৰ পৰিমাণ 7,198 কোটি ডলাৰত উপনীত হৈছেগৈ সোণৰ বৰ্ধিত মূল্য আৰু ভূ ৰাজনৈতিক উত্তেজনাৰ বাবে এই আমদানি বৃদ্ধি পাইছে ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ উদ্দেশ্যে মিতব্যয়িতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে আনহাতে প্ৰধানমন্ত্ৰীৰ আহ্বান জনোৱাৰ পিছতেই ৱৰ্ক ফ্ৰম হোমৰ প্ৰস্তুতি আৰম্ভ কৰিছে ভাৰতীয় প্ৰতিষ্ঠানসমূহে বিভিন্ন বহুজাতিক প্ৰতিষ্ঠান পৰামৰ্শদাতা প্ৰতিষ্ঠান বিত্তীয় প্ৰতিষ্ঠান আদিৰ শীৰ্ষ বিষয়াসকলে জনোৱা মতে তেওঁলোকে পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে আৰু অনাগত সময়ছোৱাত ৱৰ্ক ফ্ৰম হোম ব্যৱস্থা গ্ৰহণ আৰু ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰ্তনৰ কথা বিবেচনা কৰিছে সপ্তম দৰমহা আয়োগৰ আবেদন আৰু কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সিদ্ধান্ত মানি লৈ ভাৰতীয় ৰেল বিভাগৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্তসকলৰ দৰমহা আৰু পেঞ্চনৰ বকেয়া আন্তঃগাঁথনিৰ পুনৰ বিন্যাস ঘটোৱা হৈছে কালি ভাৰতীয় ৰেল কৰ্তৃপক্ষই এই কথা জানিবলৈ দিয়ে তামিলনাডুৰ মুখ্যমন্ত্ৰী যোছেফ বিজয়ে দায়িত্বভাৰ গ্ৰহণৰ পাছতেই ৰাজ্যজুৰি মন্দিৰ বিদ্যালয় বাছষ্টেণ্ডৰ পৰা 500 মিটাৰৰ ভিতৰত 717খন চৰকাৰী সুৰাৰ দোকান বন্ধৰ নিৰ্দেশ দিছে

খেলৰ পৃষ্ঠাত সহজ বিজয়েৰে ইটালিয়ান অপেনৰ প্ৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে শীৰ্ষ বাছনিৰ তাৰকা জানিক সিনাৰে। 13 বছৰ অনূৰ্ধ অসম ইউথ ফুটবল লীগৰ কালি দুখন খেলৰ এখনত ধেমাজিৰ মুৰ্কংচেলেক ইউনাইটেড ফুটবল ক্লাব আৰু আনখনত উই স্পৰ্টছ ক্লাবে ৱাকঅভাৰ লাভ কৰে। প্ৰথমখন খেলত মুৰ্কংচেলেক দলে গুৱাহাটী পি জে পি ফুটবল ক্লাবক 2-1 পৰাস্ত কৰে। এ এফ চি 17 বছৰ অনূৰ্ধ এছিয়ান কাপৰ কোৱাৰ্টাৰ ফাইনেলত চীনৰ বিৰুদ্ধে 0-3 পৰাস্ত হয় ভাৰতীয় দল। আন এক সহজ জয়েৰে আই পি এলৰ পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰিছে গুজৰাট টাইটানছে। কালি অনুষ্ঠিত মেচত গুজৰাটে 82 ৰাণত পৰাস্ত কৰে ছানৰাইজাৰ্ছ হায়দৰাবাদক। মহাৰাণা এথলেটিক ক্লাবে ৰশ্মিবালা তামুলী জি এছ এ বি ডিভিজন ক্ৰিকেট লীগৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে সময়ো শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্যা বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: স্মৃতিৰ দিনলিপি। এই অনুষ্ঠানত আগবঢ়োৱা হৈছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক তথা আকাশবাণীৰ উত্তৰ পূবৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক প্ৰধান দীনেশ চন্দ্ৰ দাসৰ সৈতে হোৱা সাক্ষাৎকাৰ। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক দীনেশ চন্দ্ৰ দাসৰ স্মৃতিৰ দিনলিপিৰ চতুৰ্থ খণ্ড।
2: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ স্মৃতিৰ দিনলিপি। আমি বৰ্তমান কথা পাতি আছোঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এসময়ৰ কেন্দ্ৰ সঞ্চালক আৰু আকাশবাণীৰ উত্তৰ পূৰ্বাঞ্চলৰ উপ সঞ্চালক প্ৰধান শ্ৰীযুত দীনেশ চন্দ্ৰ দাসৰ সৈতে। নমস্কাৰ দাস ডাঙৰীয়া।
3: নমস্কাৰ নমস্কাৰ।
2: আপুনি আমাৰ অগ্ৰজক কৰ্মী, আজি ডাঙৰীয়া বুলি সম্বোধন কৰি ষ্টুডিঅ'ত কথা পাতিছোঁ, নিজেই গৌৰৱ অনুভৱ কৰিছোঁ। আপুনি 91 চনত ইয়াৰ পৰা ডিব্ৰুগড় কেন্দ্ৰলৈ গ'ল নহয় জানো? যাওঁতে কিন্তু আপুনি আৰু এটা কাম কৰি গ'ল, মানৱৰ ক্ৰমবিকাশ বুলি চিৰিয়েল আছিল, সেইখন লগত লৈ গ'ল।
3: সেইটো মই লগত লৈ যোৱা নাই, হয়তো সমগ্ৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ হিষ্ট্ৰীত এনেকুৱা নাই। আচলতে মই 91 চনতেই মানে 91 চনৰ নহয় 90 চনত মই দিল্লীত এটা ট্ৰেইনিং লৈ আহিছিলোঁ মানৱৰ ক্ৰমবিকাশ বুলি 152টা এপিচ'ডৰ এখন চিৰিয়েল হ'ব। মই গ'লোঁ, ট্ৰেইনিংটো লৈ অহাৰ পিছতেতো মোক ট্ৰান্সফাৰ আহিল ডিব্ৰুগড়। পি কে সিংচন ছাৰে মোক কৈছে বোলে ইউ কেনট গ'। মই বোলো ছাৰ, দিছ ইজ এ লেংগুৱেজ ষ্টেচন, মই মোৰ নিজৰ মাতৃভাষাত মই প্ৰগ্ৰেম কৰিব পাৰিম ডিব্ৰুগড়ত, মই কিন্তু যাম। অ'কে অ'কে বুলি কৈ মোকতো দিলে 15 মাৰ্চ 91 চন। মই ইয়াৰ পৰা গ'লোঁ। মই তেতিয়ালৈকে কিন্তু গম পোৱা নাছিলোঁ মোৰ মানে ভয়ানক বিপদ যিটো হ'ব ডিব্ৰুগড়ত গৈ, সেইটো মই তেতিয়ালৈকে ভবা নাছিলোঁ। পি কে সিংচন ছাৰে দিলে ডাইৰেক্টৰেটত লিখি যে এইটো দীনেশ দাস এনেকৈ গুচি গ'ল ডিব্ৰুগড়লৈ, চ' এই চিৰিয়েলখন তালৈ ট্ৰান্সফাৰ কৰি দিব লাগে। নতুন ষ্টেচন, মানুহখিনিক মই জানো, কাৰণ মই তাৰ আগলৈকে মানুহখিনি চিনাকি, এইকাৰণে মই নাটকৰ অডিশ্যনত মই মানে আউটছাইড জাজ হিচাপে মই গৈ থাকোঁ। গতিকে গ'লোঁ, কিন্তু এটা অনুষ্ঠান কৰিবলৈ, আৰু তাতোকৈ ইণ্টাৰেষ্টিং কি, অল ইণ্ডিয়া ৰেডিঅ' ডিব্ৰুগড়ত শিশু শিল্পী মাত্ৰ 2 গৰাকী আছিল, মাত্ৰ 2 গৰাকী। মইতো এইবিলাক চব চাই মেলি মোৰ ডাঙৰ, তেতিয়া আকৌ এম কে সিং তাত ডাইৰেক্টৰ, এম কে সিঙে কৈছে যে বোলে তইতো আহিলি গুৱাহাটীৰ পৰা নাটক চাইছিলি, তই নাটক চাব লাগিব। মই বোলো ছাৰ, এইটোতো নাটকটো মই চাম বাৰু, কিন্তু এইটো কি কৰোঁ মই, ইট ইজ ইয়ৰ হেডেক, মানে কি কৰিম এতিয়া। এম কে সিং ছাৰে মোক ক'লে যে তই ইয়াৰে কিছুমান ল'ৰা ছোৱালী

0: ভিউ কৰি দেপতকৈ। তো মই সেইমতে কৰিলোঁ, আঠজন ল'ৰা ছোৱালী আৰু আগৰ দুজন, দহগৰাকী শিশু মই ইণ্টাৰভিউ কৰিলোঁ। কৰি উঠি হিউমেন ইভলিউশ্যন চিৰিয়েল আৰম্ভ কৰি দিলোঁ। কষ্ট হৈছিলে চিৰিয়েলখনৰ কথা এইকাৰণেই ক'ব লাগিব যে বুধবাৰে সেইখন দিল্লীৰ পৰা ফিট কৰে লাইনত, আৰু মই শুক্ৰবাৰে তাৰ পৰা কমপ্লিট কৰি শনিবাৰে মই পঠিয়াবই লাগিব গুৱাহাটীলৈ, কাৰণ সেইখন দেওবাৰে ৰাতিপুৱা 8:30 বজাত বাজিব। মোৰ খুব কষ্ট হৈছিলে। তাতে মই লাইনত আহি থাকোঁতেও মই কিছু ট্ৰান্সলেট কৰোঁ, তাৰপিছত মই ভালকৈ আকৌ ট্ৰান্সলেট কৰি মই কপিও কৰোঁ। কপি কৰি উঠি ল'ৰা ছোৱালীখিনি মাতি আকৌ সন্ধিয়া সময়ত কৰিব লাগে, কাৰণ সিহঁতে স্কুলত পঢ়ে। স্কুলৰ পৰা অহাৰ পিছত সেইখন আহে, আৰু তেতিয়া মই ৰেকৰ্ডিংটো কৰোঁ, কৰি ডাবিং কৰোঁ ৰাতি 10 বজালৈকে কৰি পিছদিনাখন মই সেইটো কৰিয়াৰত মানে পঠিয়াই দিওঁ ইয়ালৈ। আৰু ইয়াত দেওবাৰে ৰাতিপুৱা বাজে আৰু আমাৰ তাতো সেই একেই একে সময়তেই বাজে। গতিকে এইটো মানে এনেকুৱা হৈ গৈছিল যে মানে টাইম বাউণ্ড, আৰু মই কোনো মিছ কৰিব নোৱাৰোঁ, সেইটো মানে মই কৰিবই লাগিব। এতিয়া মোক বহুতে কৈছিলে যে পইচা আছে যেতিয়া তুমি ট্ৰান্সলেশ্যনৰ কাৰণে মানুহ পঠিয়াও, মই বোলো সেই মানুহজনক মই ডিপেণ্ড কৰি থাকিব লাগিব, আহিব অমুক কৰিব লাগিব, তেওঁক সি বুজাব লাগিব কথাবিলাক, তেওঁ ট্ৰান্সলেট কৰিব, মইতো অসমীয়াত ট্ৰান্সলেশ্যন কৰিবই পাৰোঁ, মই আননেচেচেৰি এটা মোৰ এটা হেডেক হৈ থাকিব। কপি তিনিখনকৈ কপি ময়ে কৰি দিওঁ, কৰি উঠি দুখনমান জেৰক্স কৰি দিওঁ। ঠিক সেইদৰেই কৰিলোঁ, আৰু সেইখিনি সময়ত মোৰ ডিব্ৰুগড় ষ্টেচনৰ যিমানবোৰ আছিল মই কাকো বাদ দিয়া নাই। জ্যোতিষ ভট্ট, তেখেতেও আনকি এটা ৰোল কৰিছিল, ৰূপজ্যোতি দুৱৰা, নকুল দত্ত, ভৱেশ গোস্বামী, এই আটাইবোৰ যিবোৰ হীৰেণ গোহাঁই, প্ৰত্যেককে মই এটা এটা চৰিত্ৰত মই নমাই দিছোঁ তেওঁলোকক, আৰু খুব সুন্দৰকৈ কৰিছোঁ। কিন্তু তাতে মাহত এটাকে এপিছ'ড আছিলে, সেইটো এপিছ'ড মানে কুৱেশ্যন এণ্ড আনচাৰ, সেই হেৰিখিনি মানে মোৰ লগত ত্ৰিবেণী দাস গগৈ, তেখেত এনাউন্সাৰ, তেখেতে মোক সহায় কৰিছিল। আৰু এইখিনিতে এটা এখন চিৰিয়েল ছাকচেছ কেনেকৈ হয় মই এইটোৱে বুজাব খুজিছোঁ, মানে এইটো আকাশবাণীত প্ৰথম হৈছিলে 152টা, মানে আজিৰ তাৰিখলৈকে হিউমেন ইভলিউশ্যন চিৰিয়েল মানে মানুহ কেনেকৈ ক্ৰমবিকাশ হৈ হৈ পঢ়িলহি সেইটোলৈকে লিখিলে তেওঁলোকে, কিন্তু আজিৰ পৰা ভৱিষ্যতে কি হ'ব সেই গোটেই 17টা এপিছ'ড কি কৰিছিল তেওঁলোকে, 18টা লেংগুৱেজত হৈছিলে, আৰু এই 18টা লেংগুৱেজৰ প্ৰগ্ৰেম অফিচাৰ যিখিনি আছিলে সিহঁতক মাতি লৈ গ'ল মিৰিক, দাৰ্জিলিং মিৰিকলৈ নি তাতে টুৰিষ্ট লজটো বুক কৰি দিছে আৰু আমাক তলা মাৰি বন্ধ কৰি দিছে। আবেলি 5 বজাত এৰি দিয়ে, এনেই ফুৰি আহোঁ, খোৱা বোৱা এভৰিথিং তেওঁলোকে এৰেঞ্জ কৰিছে, ছায়েন্স এণ্ড টেকন'লজিয়ে, তেওঁলোকৰ মানুহ আহিছিলে। 17টা এপিছ'ড আমি নিজেই তাত লিখিছোঁ, গতিকে সেইটো এটা আমাৰ কাৰণে বিৰাট এচিভমেণ্ট। আৰু
1: মিৰিকৰ সেয়া প্ৰথম অভিজ্ঞতা আছিল নেকি?
0: নহয়, মিৰিক মই আগেও গৈছোঁ, ৰাতি থকা নাই এনেকৈ যাওঁতে, কিন্তু সেই যে মানে 17টা খণ্ড লিখিব লগা হৈছিল, আমাক তাতে বন্দী কৰি থৈ লিখাইছিল, সেইটো এটা ডাঙৰ অভিজ্ঞতা আমাৰ কাৰণে।
1: হয় হয়। এতিয়া ঠিক এই কথাখিনি উত্থাপন হোৱাৰ আগে মই ডিব্ৰুগড়ৰ কথা পাতিম। আপুনি কেইবাগৰাকীও ব্যক্তিৰ নাম লৈছে, নমস্য ব্যক্তিৰ নাম লৈছে, তাৰ ভিতৰত ৰূপজ্যোতি দুৱৰাক বাদ দিলে বাকী আটাইকেইজন বোধ কৰোঁ মিউজিক বা সংগীত বিভাগৰ,
0: সংগীতৰ।
1: এতিয়া সেইকাৰণেই সুধিম, সংগীতৰ কথা সুধিম। তাৰ আগতে আপুনি কথা প্ৰসংগত কৈ গ'ল যে ইয়াত যেতিয়া আপোনাক সিংচং আমাৰ কেন্দ্ৰ সঞ্চালক আছিলে পি কে সিংচঙে আপোনাক যেতিয়া ক'লে যে এপিছ'ডটো বনাই পেলাই যোৱা হ'লে ভাল আছিল, আপুনি ক'লে মোৰ আৰু ইয়াত থকাৰ ইচ্ছা নাই, এইটো কথা কিয়?
0: নহয় নহয়,
1: গুৱাহাটী থকাৰ ইচ্ছা কি?
0: তাৰমানে ইতিমধ্যে মই 11 বছৰ আছোঁৱেই ইয়াত, ভাল কাম কৰিলেও মই ট্ৰান্সফাৰ হৈ নগ'লে আন এজন ইয়ালৈ আহিবলৈ নোৱাৰে, গতিকে মই আনৰ অন্তৰত আঘাত দিবলৈ বৰ ইচ্ছা নাছিল। আৰু বা 3 বছৰৰ পিছত মই বা ক'ত ট্ৰান্সফাৰ হৈ যাওঁগৈ, আইজল যদি গুচি যাওঁ মই কি কৰিম তাত? গতিকে মই ডিব্ৰুগড় মোৰ নিজৰ লেংগুৱেজৰ ষ্টেচত ভাল কাম কৰিব পাৰিম, তাত নাটক হয়, সেইটোহে কথা। সিংচন ছাৰে কিন্তু বৰ ধেমালিতে মোক এষাৰ কথা কৈছিল, তাৰমানে তই আমাক বেয়া পাৱ, আমাৰ ইয়াত যে থাকি ভাল নাই পোৱা বুলি, মই বোলো সেইটো কথা নহয়।
1: ঠিক আছে, আপুনি গুৱাহাটীত ইয়াৰ আগৰ আমাৰ 2-3টা খণ্ডত আপুনি কৈছিলে, দুৰ্গেশ্বৰ বৰঠাকুৰৰ কথা কৈছিলে, মহেন্দ্ৰ বৰঠাকুৰৰ কথা কৈছিলে, আপুনি বোধকৰ বীৰেণ ফুকনক পাইছিলে নাই? আপুনি
0: নাই, মই বীৰেণ ফুকন ছাৰক
1: পোৱা নাই। নহয়, আৰু তাৰোপৰি আপুনি
0: দেৱেন শৰ্মা ছাৰ,
1: দেৱেন শৰ্মাৰ কথা কৈছে ইতিমধ্যে আপুনি, আপুনি তাৰমানে সংগীতৰ কেইগৰাকীমান মানে বৰেণ্য ব্যক্তি, দেৱেন শৰ্মা এজন, তেনেকুৱা মানুহক ইয়াত পাইছে, শিল্পী হিচাপে ইয়াত পাইছে, মানে বহুত বাহিৰৰ পৰা শিল্পী, তাৰোপৰি নাটকৰতো পাইছেই, তাৰপিছত ডিব্ৰুগড় এনেকুৱা এটা কেন্দ্ৰ যিটো

0: কেন্দ্ৰটো আমাৰ বহুতো অসমৰ নমস্য শিল্পী বৰেণ্য শিল্পীৰ সমাৱেশ আছিল। গতিকে ডিব্ৰুগড়ৰ আপুনি মিউজিকৰ সংগীতৰ কেইবাগৰাকী শিল্পীৰ কথা কৈছিল, মই জ্যোতিষ ভট্টক জানিব বিচাৰিছোঁ আপোনাৰ অভিজ্ঞতাৰ পৰা।
1: নাই, জ্যোতিষ ভট্ট বৰ সহজ সৰল এগৰাকী ব্যক্তি, টান কথাটো মুখত নাহেই তেখেতৰ, বৰ ধীৰ সুস্থিৰ মানুহগৰাকী। আৰু মোৰ এটাই খালি সৌভাগ্য যে মই জ্যোতিষদাৰ লগত কাম কৰিব পাৰিছোঁ, তাত একেলগে এনেকুৱা এজন ব্যক্তিৰ লগত মই কাম কৰিছোঁ। এতিয়া সাদুল্লাই হওক বা ভৱেশ গোস্বামী হওক, লগৰ নিচিনা, কিন্তু জ্যোতিষদাক অকণমান আৰু বিখ্যাত হিচাপেতো আৰু ৰাজেন গোহাঁইহঁত আছে, হীৰেণ গোহাঁইহঁত আছে।
0: নহয় তথাপিও আপুনি সংগীতৰ নহয়, আপুনি নাটকৰ, তথাপিও সংগীততো অভিনয় থাকে, সংগীত ৰেকৰ্ডিংসমূহৰ কথাখিনি আপুনি দেখিছেই। যেতিয়া বাণীবন্ধন হয়, ৰাজেন গোহাঁইক আপুনি বাণীবন্ধন কৰা অৱস্থাত দেখিছে, তাত সুৰেশ হাতীমৰীয়া তেখেতেও গীত গাইছিল, তেনেকৈ জ্যোতিষ ভট্টাচাৰ্যক দেখিছে। গতিকে সেইসকল শিল্পীৰ সেই বাণীবন্ধনৰ সময়ৰ বিশেষ কি কথা চকুত পৰিছিল, মানে কিয় তেখেতসকল সেইটো পৰ্যায়ৰ শিল্পী হ'ব পাৰিছিল?
1: আচল কথা হ'ল কি যে তেখেতসকল ষ্টাফ আৰ্টিষ্ট আছিল, আৰু ষ্টাফ আৰ্টিষ্ট হিচাপে তেওঁলোকৰ সদায় চিন্তা আছিল যে আমি কিবা এটা ভাল কৰোঁ। ষ্টাফ আৰ্টিষ্ট বুলি মই কৈছোঁ দেই, সদায় ভাল এটা কৰোঁচোন, আৰু সেইকাৰণে বহু এৱাৰ্ডো তেওঁলোকে তাৰ পৰা পাইছিল, আকাশবাণী এনুৱেল এৱাৰ্ডো, দেহাকেহে লাগে তেওঁলোকে, আৰু ছিৰিয়াছ, খুবেই ছিৰিয়াছ আছিল, গতিকে ভাল লাগিছিল আৰু কাম কৰি।
0: মানে ডিব্ৰুগড়ৰ আধুনিক গীতৰ সংগীতৰ ধাৰাটো আকাশবাণী কেন্দ্ৰ হিচাপে তাৰ এটা স্বকীয়তা আছে, গতিকে তাত আপুনি তেওঁলোকে সংগীতৰ চৰ্চা গোটেইকেইজন মিলি কৰিছিল নে গাইগুটীয়াকে কৰিছিল, কেনেকৈ কৰিছিল, কি দেখা পাইছিল আপুনি?
1: না, মই মই মই ভাবোঁ মিলিয়ে কৰিছিলে, মিলিয়ে কৰিছে বুলি কওঁ, কাৰণ হীৰেণ গোহাঁই গীত লিখিলে, ৰাজেন গোহাঁই যদি গায় তাতে ভৱেশ গোস্বামীও লগ লাগেহি, সাদুলাই ষ্টাফ আৰ্টিষ্ট আছিল যেতিয়া, তেতিয়া তেওঁতো গীটাৰ বজায়, কিন্তু তেওঁলোকে সুন্দৰভাৱে মানে হয়তো কিবা কিবি এনেকুৱা যায় নাই, এইটো অলপ এনেকুৱা হ'লে ভাল আছিল নেকি, এনেকুৱা হ'লে কোনো মানে হেৰি নাছিলে তেওঁলোকৰ মাজত, ভালকৈ কৰিছিলে।
0: আপুনি এতিয়া ডিব্ৰুগড়ত 1991 চনৰ পৰা কিমান চনলৈ থাকিলে?
1: 1991 চনৰ পৰা 95 চনৰ 22 ডিচেম্বৰত মই গুৱাহাটী ষ্টেচনলৈ ট্ৰান্সফাৰ হ'লোঁ।
0: আকৌ এবাৰ দ্বিতীয়বাৰ আপোনাৰ তাৰমানে গুৱাহাটীলৈ?
1: আকৌ গুৱাহাটী
0: হয়, কিন্তু এই তাৰমানে 4 বছৰ ধৰক, আপুনি মাৰ্চত গৈছিল তালৈকে আৰু ডিচেম্বৰত আহিছে, এই সময়ছোৱাৰ ভিতৰত ডিব্ৰুগড়ৰ আপোনাৰ যিখিনি অভিজ্ঞতা হ'ল, এখন বিজ্ঞান ধাৰাবাহিক 3 বছৰীয়া সেইখন সম্পূৰ্ণ কৰিলে, নাটক চালে, তাৰপিছত ডিব্ৰুগড়ৰ যিখিনি আৰ্টিষ্ট, ডিব্ৰুগড় বহুত ডাঙৰ কেন্দ্ৰ আছিল।
1: নাই, আচলতে হ'ল কি, ডিব্ৰুগড়ৰ যিটো পৰিসৰ সেইটো বৰ ডাঙৰ, কিন্তু বহুত বহল, এইফালে লখিমপুৰৰ পৰা এইফালে, আগতেতো আমি গুৱাহাটীতো ডিব্ৰুগড়ৰ
0: পাইছিলোঁ,
1: প্ৰগ্ৰাম শুনিছিলোঁ, গতিকে তাৰ হাই পাৱাৰ ট্ৰান্সমিটাৰ এটা আছিলে, গতিকে বহু দূৰলৈকে, আৰু আৰ্টিষ্টো তেনেকুৱাকৈ, এতিয়া ধেমাজি লখিমপুৰৰ আৰ্টিষ্ট এপ্ৰুভ আৰ্টিষ্ট হ'ল ডিব্ৰুগড়ৰ, গুৱাহাটীৰ নহয়, কিন্তু আমাৰ তেতিয়া গুৱাহাটীৰ সীমা আছিলে বোকাখাট, বোকাখাটৰ পৰা সিফালে আৰু আমি নগৈছিলোঁ, আৰু সিফালে ধুবুৰী, ধুবুৰী বা গোৱালপাৰাৰ এই অঞ্চলটোতো বাৰু লোকগীত প্ৰধান, মানে আধুনিক গীতৰ শিল্পীৰ খুব কম তেতিয়া, মানে এই, গতিকে আমাৰ গুৱাহাটী আৰু ওচৰে পাঁজৰে নগাঁও আৰ্টিষ্ট আছিলে, দিগেন মহন্তহঁত আছিলে, ৰিফুল হক আছিলে, গতিকে তেনেকুৱা ধৰণৰ শিল্পীসকলে আমাৰ খুব মানে কম পৰিসৰ বুলি মই ভাবোঁ। আৰু তাতে যিহেতু ব্ৰহ্মপুত্ৰখন পাৰ হৈ আহিব লাগিছিলে, তাতোকৈ ডাঙৰ কথা হ'ল কি যে এই অৰুণাচল সাঙৰি আছিলে, অৰুণাচলৰ আৰ্টিষ্টসকলো আহি তাতে আঠটা লেংগুৱেজ মানে ডাইৰেক্টৰ প্ৰগ্ৰেম ইয়াত ব্ৰডকাষ্ট হৈছিলে, তেওঁলোকো আহিছিলে।
0: হয়, আৰু তাৰোপৰি আপোনাৰ নিশ্চয়, আপুনি ইয়াৰ গুৱাহাটীৰ মানুহ, তাত গৈ আপুনি বিহুৰ সুৰটোৰ লগত এটা পৰিচয় ঘটিছিল নিশ্চয়, কাৰণ ডিব্ৰুগড় কেন্দ্ৰই বিহু, চাহ বাগিচাৰ এই ধৰণৰ কিছুমান গীত বিশেষভাৱে বাণীবন্ধন কৰিছিল, গতিকে সেইটো এটা নতুন চিনাকি হৈছিল নেকি?
1: অঁ, কাৰণ চাহ বাগান যথেষ্ট আছিল, আৰু চাহ গছৰ মাজে মাজে আমাৰ ইয়াতো আছিলে, আগতে তাতো আছিলে, গতিকে চাহ শ্ৰমিকসকলৰ অনুষ্ঠানো ইয়াতে প্ৰচাৰ হৈছিল, আমাৰ ইয়াতো হৈছিলে, আমাৰ ইয়াতে মাত্ৰ 20 মিনিট নে কিমান আছিলে প্ৰগ্ৰাম, তাত মানে বেছি আছিলে। তাৰপিছতে আৰু বাকী যিটো দেউৰীসকলৰ অনুষ্ঠান, মিচিংসকলৰ অনুষ্ঠান, সেইবোৰো আছিলে, আৰু অৰুণাচলৰ কথাটো ক'লোৱেই আৰু।
0: আৰু এনেই বিহু গীতৰ শিল্পী বোধকৰ ডিব্ৰুগড়ত যথেষ্ট বেছি আছিল, উজনিত যিহেতু তাৰ বিহু গীতৰ চৰ্চাটো নামনি
1: আছে, বেছি আছিল, হয় হয়। এতিয়া কিন্তু মই ভাবোঁ বিহু

0: বিহুৰ ইয়াত আচলতে আধুনিক হৈ গ'লতো বিহুটো, ইয়াতে বিহুৰ মানে ষ্টেজ প্ৰগ্ৰামটো বেছি হৈ গ'ল, বিহু নৃত্য ঢোল বা এইবিলাক, কিন্তু সিটো ফালত অকণমান ষ্টেজ প্ৰগ্ৰামটো মই খুব দেখা নাছিলোঁ হা, কিন্তু ইয়াত যিটো বিহু তুলি এতিয়া কিন্তু বিহু হৈছে তাত, এতিয়া সাংঘাতিক ধৰণে বিহু হেৰি কৰিছে, কিন্তু এনেও বিহুৰ বিহুৰ সময়তো আৰু সকলোৱে উৎসৱমুখৰ এটা পৰিৱেশ
1: হয়। এনেই এনেই সামগ্ৰিকভাৱে ডিব্ৰুগড়টো তাৰপিছত আপুনি আৰু যোৱা নাই, সেই চাৰি বছৰৰ অভিজ্ঞতাটোৰ পিছত
0: নাই, চাকৰি

0: বিহুৰ বিহুৰ সময়তো আৰু সকলোৱে উৎসৱমুখৰ এটা পৰিৱেশ
1: হয়। এনেই এনেই সামগ্ৰিকভাৱে ডিব্ৰুগড়টো তাৰপিছত আপুনি আৰু যোৱা নাই সেই 4 বছৰৰ অভিজ্ঞতাটোৰ পিছত?
0: নাই, চাকৰি হিচাপে যোৱা নাই, এনেইতো আহি গৈছোঁ।
1: হয় হয়। তাৰপিছততো আপুনি উত্তৰ পূৰ্বাঞ্চলৰ সেই যিটো প্ৰশাসনিক কাৰ্যালয়ত গ'ল, তাৰপিছত ডিব্ৰুগড়ো আপোনালোকৰ অধীনত আছিলে, সেই কথালৈ আহিম পিছত। কিন্তু তাৰপিছত আপুনি গুৱাহাটীলৈ উভতি আহিলে। এইখিনিতে মই আপোনাৰ আজিৰ খণ্ডটি সামৰিব খুজিছোঁ, কিন্তু সামৰাৰ আগে গীত এটাৰ কথাটো আহিবই, আপুনি কওকচোন কোনটো গান প্ৰস্তাৱ কৰিব?
0: এটা হিন্দী গীতকে শুনো, মোৰ খুব প্ৰিয় এই গীতটো, আৰু হয়তো যিসকলে গান ভাল পায় তেওঁলোকৰো অতি প্ৰিয়। ৱ' কাউণ্টি চিনেমাখনৰ লতা মংগেশকাৰৰ এটি গীত আছে, লগ জা গলে, এই গীতটো।
1: ঠিক আছে, আমি এই গীতটোৰে সামৰণি মাৰিছোঁ আজিৰ চতুৰ্থ খণ্ড। আপোনাক পুনৰ লগ পাম পঞ্চম খণ্ডত। নমস্কাৰ।
0: নমস্কাৰ।

ইমান পৰে স্মৃতিৰ দিনলিপি অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক তথা আকাশবাণীৰ উত্তৰ পূবৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক প্ৰধান দীনেশ চন্দ্ৰ দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। দীনেশ চন্দ্ৰ দাসৰ স্মৃতিৰ দিনলিপিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে।
2: বিদ্যার্থীৰ অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই অ?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে ময়ো এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
0: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
7: হয়,
6: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
7: পিছে এনে যত্ন ক'ত পালি?
6: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
7: অঁ,
6: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
7: নহয় অ,
6: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
7: অঁ, সঁচাকৈ বৰ ভাল কথা,
6: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
0: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

আজি দিনৰ 12:30 বজাত আইদেউৰ বোলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত বিষ নিৰাময়ত ফিজিঅ'থেৰাপী, এই বিষয়ে ফিজিঅ'থেৰাপিষ্ট প্ৰাঞ্জল গগৈৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ জোনালী বৰুৱাৰ।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

আজি সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত ৰেচম কৃষিৰ বাণিজ্যিক সম্ভাৱনা এই বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব ডক্টৰ মানসী হাজৰিকা আৰু ডক্টৰ নিৰ্মালী বৰাই। আগধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আজি অনুষ্ঠিত হ'ব। কইনাধাৰা ৰাজ্যিক অতিথিশালাত দিনৰ 2:00 বজাত বৈঠকখন আৰম্ভ হ'ব। উল্লেখযোগ্য যে ডক্টৰ

0: বিশ্বশৰ্মাই কালি খানাপাৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিভিন্ন ৰাজ্যৰ 21গৰাকী মুখ্যমন্ত্ৰী তথা বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে লক্ষাধিক লোকৰ উপস্থিতিত দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বশৰ্মাৰ লগতে তেওঁৰ 4গৰাকী সতীৰ্থ বিধায়কেও কালি খানাপাৰাত শপতগ্ৰহণ কৰে। বিজেপিৰ অজন্তা নেওগ আৰু ৰামেশ্বৰ তেলী, মিত্ৰ দল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ পৰা চৰণ বড়োৱে কালি মন্ত্ৰী হিচাপে শপত লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰিছে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বশৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভা শীঘ্ৰেই সম্প্ৰসাৰণ কৰা হ'ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কালি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। সভাপতি শ্ৰী শইকীয়াই কয় যে অহা 21 মে'ৰ পৰা হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনত নতুন মন্ত্ৰীসকলে শপতগ্ৰহণ কৰিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে আলোচনা চলি আছে বুলিও তেওঁ প্ৰকাশ কৰে।
1: মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সোনকালে হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ যি কিছু কথা বতৰা হৈছে, যিহেতু গোটেই কথাবিলাক আমাৰ এটা কালেক্টিভলি হয়, গতিকে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা চৰ্চাখিনি কৰোঁতে য'ত যেনেধৰণে আলোচনা কৰিব লাগে নিশ্চয় কৰিব আৰু সোনকালে। বোধহয় 21 তাৰিখৰ পৰা বিধানসভাৰ অধিৱেশনো হ'ব, গতিকে 21 তাৰিখৰ পৰা শপত গ্ৰহণ পৰ্ব আছে বিধায়কসকলৰ, অধ্যক্ষ নিৰ্বাচনৰ কথা আছে, গোটেইখিনি সোনকালে হৈ যাব।
0: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি আজি গ্ৰহণ কৰা হ'ব। বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন সোমবাৰে তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থজ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফ্ৰাষ্ট্ৰিক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনো যোৱা 4 মে'ত নাকচ কৰিছিল। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি সমাজত জাগৰণৰ সূচনা কৰি যোৱা পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা বীৰুবালা ৰাভাই 2000 চনৰ পৰা ডাইনী কুপ্ৰথাৰ বিৰুদ্ধে সক্ৰিয় হৈ কাম কৰি আহিছিল। কমেও 34গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰা বীৰুবালা ৰাভাই 2011 চনত গোৱালপাৰা জিলাত মিছন বীৰুবালা আৰম্ভ কৰে। 2012 চনৰ 30 অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়। 2021 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ নাম 2005 চনত শান্তিৰ নোবেল বঁটাৰ বাবেও প্ৰেৰণ কৰা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বশৰ্মাই সামাজিক কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা এইগৰাকী মহান নাৰীক আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। বীৰুবালা ৰাভাৰ পুণ্যতিথিটো চৰকাৰে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰি অহাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এইগৰাকী মহিয়সী নাৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। গোৱালপাৰা জিলাৰ লগতে বিভিন্ন স্থানত আজি কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হৈছে। মিছন বীৰুবালাৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত ঠাকুৰভিলাৰ বীৰুবালা ৰাভা সাংস্কৃতিক ভৱনত এই উপলক্ষে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত চি কে শৰ্মা প্ৰেক্ষাগৃহত খেলুৱৈসকলক নিষিদ্ধ ঔষধ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে কালি এটা শিবিৰৰ আয়োজন কৰা হয়। এই সজাগতা শিবিৰত ক্ৰীড়াৰ ক্ষেত্ৰত নিষিদ্ধ ঔষধ ব্যৱহাৰ কৰি বহু খেলুৱৈ ইতিমধ্যে নিষিদ্ধ ঘোষণ হোৱা ঘটনা সন্দৰ্ভত প্ৰায় 80গৰাকী খেলুৱৈ আৰু অভিভাৱকক অৱগত কৰোৱা হয়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে। 169 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে 14 অভাৰ আৰু 5টা বলতেই আটাইকেইটা উইকেট হেৰুৱাই 86 ৰাণহে কৰিবলৈ সমৰ্থ হয়। গুজৰাট টাইটানছৰ হৈ কাগিছো ৰাবাদা আৰু জেছন হোল্ডাৰে 3টাকৈ উইকেট দখল কৰাৰ লগতে প্ৰসিদ্ধ কৃষ্ণাই 2টা আৰু মহম্মদ ছিৰাজ আৰু ৰশিদ খানে 1টাকৈ উইকেট লাভ কৰে। কাগিছো ৰাবাদাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 168 ৰাণ সংগ্ৰহ কৰে। সাই সুদৰ্শনে সৰ্বাধিক 61 আৰু ৱাশ্বিংটন সুন্দৰে 20 ৰাণৰ বৰঙণি আগবঢ়ায়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: নমস্কাৰ, আকাশবাণী সে সমাচাৰ প্ৰভাত কে সাথ মই ফৰহত নাজ। और अब मुख्य समाचार। तमिलनाडु में सी जोसेफ विजय के नेतृत्व वाली टीवी के सरकार का बहुमत परीक्षण आज। राज्य में राजनीतिक

0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকাৰ এইবাৰৰ শিল্পী ৰূপলেখা গোহাঁই, গীতিকাৰ অপূৰ্ব বেজবৰুৱা, প্ৰযোজনা মলয় সূত্ৰধৰৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: কি হয়
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: গীতিমালিকাত এইবাৰ শুনক আৰোহণ বৰদলৈৰ কণ্ঠৰ নগেন বৰা ৰচিত গীত, প্ৰযোজনা বিপুল বৰুৱাৰ।

গীতিমালিকাৰ শেষত শুনো আহক পৰিণীতা শইকীয়াৰ ৰচনাৰে গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰ গীত, প্ৰযোজনা ৰূপম তালুকদাৰৰ।

0: গীতিমালিকা অনুষ্ঠানটি শুনিলে।
1: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া ন বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ আজি প্ৰথমখন কেবিনেট বৈঠক, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ আজি শুনানি, গুৱাহাটী মহানগৰীত কৃত্ৰিম বান আৰু উন্মুক্ত মেনহোলৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ, অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া বীৰুবালা ৰাভাৰ আজি পুণ্যতিথি, গোৱালপাৰা জিলাৰ লগতে বিভিন্ন স্থানত কুসংস্কাৰ বিৰোধী দিৱস পালন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰানত পৰাস্ত কৰি গুজৰাট টাইটানছৰ পইণ্ট তালিকাত শীৰ্ষস্থান লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আজি অনুষ্ঠিত হ'ব। কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত 2:00 বৈঠকখন আৰম্ভ হ'ব। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ডক্টৰ শৰ্মাই প্ৰথমটো

0: হিচাপে আজি পুৱাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি খানাপাৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিভিন্ন ৰাজ্যৰ 21গৰাকী মুখ্যমন্ত্ৰী তথা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে লক্ষাধিক লোকৰ উপস্থিতিত দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ লগতে তেওঁৰ 4গৰাকী সতীৰ্থ বিধায়কেও কালি খানাপাৰাত শপত লয়। বিজেপিৰ অজন্তা নেওগ আৰু ৰামেশ্বৰ তেলী, মিত্ৰদল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ পৰা চৰণ বড়োৱে কালি মন্ত্ৰী হিচাপে শপত লয়। মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি অজন্তা নেওগে ৰাজ্যৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰে।
1: এগৰাকী ব্যক্তিৰ ইমান কৰ্মোদ্যম থাকিব পাৰে যে এই কৰ্মোদ্যম উৎসাহ আপুনি ক'ৰ পৰা পাইছে, তেতিয়া কৈছিলে যে এজন জনপ্ৰতিনিধিয়ে যেতিয়া ৰাইজৰ পৰা আশীৰ্বাদ পায় সেই আশীৰ্বাদ পালে দুগুণ শক্তি হয়, মানে সাহস পায়, সেইটোৱে কথা। আৰু আমি যোৱা সময়ছোৱা ৰাইজৰ যি বিপুল মানে আশীৰ্বাদ সঁহাৰি পাইছোঁ। আচলতে এই ইলেকশ্যনটো এটা ব্যতিক্ৰমী ইলেকশ্যন, স্বাধীনতাৰ 77 বছৰৰ পিছত ইমান বিপুল মেণ্ডেট, মই ভাবোঁ যে ইয়ে আমাক অধিক কৰ্ম প্ৰেৰণা দিব, দায়িত্ব আমাৰ কান্ধত বহাইছে আৰু আমি অসমবাসীক কথা দিছোঁ যে এই মন্ত্ৰীসভাখনে আগন্তুক দিনত অসমক আগবঢ়াই লৈ যাবৰ কাৰণে দিনে নিশাই আমি কাম কৰিম। যোৱাবাৰ যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্বাচনৰ আগত 1 লাখ তেওঁ নিয়োগ কৰিম বুলি কৈছিলে, তাতকৈ বেছিহে আমি নিয়োগ কৰিব সক্ষম হ'লোঁ। ডেফিনেটলি এইবাৰ মুখ্যমন্ত্ৰীয়ে পণ লৈছে যে 10 লাখ যুৱক যুৱতীক স্বনিৰ্ভৰশীল কৰি তুলিব। আমি ভাবোঁ চৰকাৰখনে এই ক্ষেত্ৰত দিনে নিশাই কাম কৰিব।
0: বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই ইতিপূৰ্বে প্ৰকাশ কৰিছে। ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভা শীঘ্ৰেই সম্প্ৰসাৰণ কৰা হ'ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কালি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। সভাপতি শ্ৰীশইকীয়াই কয় যে 21 মে'ৰ পৰা হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনত নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব। মন্ত্ৰীসভা সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে আলোচনা চলি আছে বুলিও তেওঁ কয়।
2: মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সোনকালে হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ যি কিছু কথা বতৰা হৈছে, যিহেতু গোটেই কথাবিলাক আমাৰ এটা কালেক্টিভলি হয়, গতিকে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা চৰ্চাখিনি কৰোঁতে য'ত যেনেধৰণে আলোচনা কৰিব লাগে নিশ্চয় কৰিব আৰু সোনকালে। বোধহয় 21 তাৰিখৰ পৰা বিধানসভাৰ অধিৱেশনো হ'ব, গতিকে 21 তাৰিখৰ পৰা শপত গ্ৰহণ পৰ্ব আছে বিধায়কসকলৰ, অধ্যক্ষ নিৰ্বাচনৰ কথা আছে, গোটেইখিনি সোনকালে হৈ যাব।
0: নতুন দিল্লীত আজি দিনৰ 11 বজাত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। বৈঠকৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক পেট্ৰল ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহান জনোৱাৰ পাছতে প্ৰধানমন্ত্ৰীৰ কনভয়ৰ গাড়ীৰ সংখ্যাও হ্ৰাস কৰা হৈছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি আজি গ্ৰহণ কৰা হ'ব। বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন সোমবাৰে তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থজ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মে'ত নাকচ কৰিছিল। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান আৰু উন্মুক্ত মেনহোলৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক এই সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অধিবক্তা সন্দীপ চমৰীয়াই গুৱাহাটীৰ কৃত্ৰিম বান আৰু অসুৰক্ষিত নলা নৰ্দমাৰ ফলত জনসাধাৰণে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এখন আবেদন ন্যায়ালয়ত দাখিল কৰিছিল। ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে কালি এই আবেদনৰ শুনানি গ্ৰহণ কৰি চৰকাৰক এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে মহানগৰীখনৰ উন্মুক্ত মেনহোল আৰু অসুৰক্ষিত নলা নৰ্দমাসমূহে যাতে জনসাধাৰণৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব নোৱাৰে সেই ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। উচ্চ ন্যায়ালয়ে সেই ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰি শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তক বিষয়টো সন্দৰ্ভত দৃষ্টি ৰখাৰ লগতে আদালতে বিচৰা মাত্ৰে উপস্থিত হৈ তথ্য দাখিল কৰিবলৈ কৈছে। উল্লেখযোগ্য যে অধিবক্তাগৰাকীয়ে দাখিল কৰা আবেদনখনত যোৱা 19 এপ্ৰিলত মালিগাঁৱত সৃষ্টি হোৱা কৃত্ৰিম বান পৰিস্থিতিৰ মাজত এগৰাকী মহিলাৰ মেনহোলত পৰি মৃত্যু হোৱা ঘটনাৰ কথাও উল্লেখ কৰা হৈছিল। উচ্চ ন্যায়ালয়ে এই বিষয়টো সন্দৰ্ভত অহা 25 মে'ত পুনৰ শুনানি গ্ৰহণ কৰিব। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি সমাজত জাগৰণৰ সূচনা কৰি যোৱা পদ্মশ্ৰী সন্মানেৰে সন্মানিত বিৰুবালা ৰাভাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা বিৰুবালা ৰাভাই 2000 চনৰ পৰা ডাইনী কুপ্ৰথাৰ বিৰুদ্ধে সক্ৰিয় হৈ কাম কৰি আহিছিল। কমেও 34 গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰা বিৰুবালা ৰাভাই 2011 চনত গোৱালপাৰা জিলাত মিছন বিৰুবালা আৰম্ভ কৰে। 2012 চনৰ 30 অক্টোবৰত

0: এই মিশনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়। 2021 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ নাম 2005 চনত শান্তিৰ নোবেল বঁটাৰ বাবেও প্ৰেৰণ কৰা হৈছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা এগৰাকী মহান নাৰীক আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। বীৰুবালা ৰাভাৰ পুণ্যতিথিটো চৰকাৰে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰি অহাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এগৰাকী মহিয়সী নাৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। গোৱালপাৰা জিলাৰ লগতে বিভিন্ন স্থানত আজি কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হৈছে। মিছন বীৰুবালাৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত গোৱালপাৰাৰ ঠাকুৰভিলাৰ বীৰুবালা ৰাভা সাংস্কৃতিক ভৱনত এই উপলক্ষে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। এই সন্দৰ্ভত আমাৰ গোৱালপাৰাৰ সংবাদদাতা ৰশিদুল হুছেইনে এইদৰে কয়।
1: গোৱালপাৰা জিলাৰ অতি ভিতৰুৱা গাঁও ঠাকুৰভিলাৰ পৰা ডাইনী অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ দিয়া পদ্মশ্ৰী ডক্টৰ বীৰুবালা ৰাভাৰ 2024 চনৰ আজিৰ দিনটোত মহাপ্ৰয়াণ ঘটিছিল। ইয়াৰ পিছতে অসম চৰকাৰে 13 মে' অৰ্থাৎ আজিৰ দিনটোক বীৰুবালা ৰাভাৰ মৃত্যুতিথি উপলক্ষে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেয়ে যোৱা বৰ্ষৰ পৰা আজিৰ দিনটোক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰোধী দিৱস হিচাপে পালন কৰা হৈছে। এই দিৱসৰ মূল উদ্দেশ্য হৈছে সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰাৰ লগতে বিজ্ঞান মনস্কতাৰ প্ৰচাৰ কৰা। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইৰ লগতে ঠাকুৰবিলাতো আজি পদ্মশ্ৰী বীৰুবালা ৰাভাৰ মৃত্যুতিথিৰ লগতে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হৈছে।
0: বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতি আৰু জীৱিকা অভিযান অৰ্থাৎ ভি বি জি ৰাম জি আইন অহা 1 জুলাইৰ পৰা দেশজুৰি কাৰ্যকৰী হ'ব। মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিত অভিযানৰ অধীনত পূৰ্বে 100 দিনৰ কৰ্ম নিশ্চয়তা প্ৰদান কৰা হৈছিল যদিও এই নতুন আইনৰ অধীনত 125লৈ কৰ্মদিন বৃদ্ধিৰ প্ৰস্তাৱ লোৱা হৈছে। 2047 চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰাম্য উন্নয়ন আঁচনিৰ পৰিকাঠামো নতুন ৰূপত গঢ় দিবলৈ চৰকাৰে এই সংস্কাৰ সাধন কৰিছে। নতুন আইন অনুসৰি দেশৰ সকলো ৰাজ্যৰ শ্ৰমিকে ইয়াত আবেদন কৰিব পাৰিব। আবেদনৰ 15 দিনৰ ভিতৰত কাম নাপালে শ্ৰমিকসকলে নিৰ্দিষ্ট হাৰত নিবনুৱা ভাট্টা লাভ কৰিব। 1 জুলাইৰ পৰা গ্ৰাম্য নিয়োগ আঁচনিৰ অধীনত চলি থকা সকলো কাম ভি বি জি ৰাম জি আইনৰ আওতালৈ যাব। অৱশ্যে নতুন শ্ৰম কাৰ্ড লাভ নকৰা পৰ্যন্ত পূৰ্বে জব কাৰ্ড লাভ কৰা শ্ৰমিকসকলে পুৰণি কাৰ্ডতে কাম কৰিবলৈ সমৰ্থ হ'ব। দীপৰ বিলত সম্পন্ন হোৱা শেহতীয়া পক্ষী নিৰীক্ষণত কমেও 174টা প্ৰজাতিৰ দেশী বিদেশী পৰিভ্ৰমী চৰাই নথিভুক্ত হৈছে। এটা প্ৰকৃতিপ্ৰেমী সংগঠনে যোৱা বছৰ নৱেম্বৰৰ পৰা চলিত বছৰ এপ্ৰিললৈকে এই পক্ষী নিৰীক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। নিৰীক্ষণকালত দূৰবীন আৰু কেমেৰা ব্যৱহাৰ কৰি চৰাই চিনাক্তকৰণৰ লগতে প্ৰযুক্তিৰো সহায় লোৱা হৈছিল। 10 মে'ত অনুষ্ঠিত এই নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি অধিৱেশনত ছমহীয়া পক্ষী সমীক্ষাৰ ফলাফল ঘোষণা কৰা হয়। নিৰীক্ষণত লাভ কৰা তথ্য অনুসৰি 42টা প্ৰজাতিৰ শীতকালীন পৰিভ্ৰমী চৰাই আৰু 64টা দীপৰ বিলৰ চৰাই পোৱা গৈছে। পৰিভ্ৰমী চৰাইৰ ভিতৰত দেওৰাজ হাঁহ, দীঘল নেজি হাঁহ, বালিঘোঁৰা আৰু চাকৈ চুকোৱা উল্লেখযোগ্য বুলি কোৱা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAয়ে যোৱা 3 মে'ত অনুষ্ঠিত নীট UG 2026 বাতিল কৰাৰ লগতে এই পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টো তদন্তৰ দায়িত্ব CBIক অৰ্পণ কৰিছে। সামাজিক মাধ্যমযোগে সংস্থাটোৰ সূত্ৰই কয় যে ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি আৰু পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতি আস্থা বৰ্তাই ৰাখিবলৈ এই সিদ্ধান্ত লোৱা হৈছে। এই পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ বিস্তৃত তদন্তৰ বাবে বিষয়টো কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBIলৈ প্ৰেৰণ কৰা হয়। NTAৰ সূত্ৰই প্ৰকাশ কৰা মতে তদন্তকাৰী সংস্থাটোক বিষয়টো তদন্ত কৰাৰ বাবে প্ৰয়োজনীয় সকলো নথি আগবঢ়াই সহায় কৰা হ'ব। সংস্থাটোৱে প্ৰকাশ কৰা মতে অহা 10 দিনৰ ভিতৰত পৰীক্ষাৰ নতুন সময়সূচীৰ বিষয়ে সদৰি কৰা হ'ব। পঞ্জীয়ন আৰু শিক্ষাৰ্থীৰ তথ্যৰ লগতে 2026 চনৰ এই পৰীক্ষাৰ বাবে নিৰ্বাচিত কেন্দ্ৰসমূহ অপৰিৱৰ্তিত থাকিব বুলি সংস্থাটোৱে প্ৰকাশ কৰে। তদুপৰি নতুনকৈ কোনো মাচুল আৰু পঞ্জীয়নৰ প্ৰয়োজন নহ'ব বুলিও সংস্থাটোৱে স্পষ্ট কৰি দিয়ে। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা অসুস্থ হৈ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ICUত চিকিৎসাধীন হৈ আছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে চিকিৎসালয়ত তেওঁক সাক্ষাৎ কৰি তেওঁৰ আশু আৰোগ্য কামনা কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত নিশ্চয়তা কোষৰ সহযোগত বিশ্ববিদ্যালয়খনৰ FYIPGP ছাত্ৰ ছাত্ৰীসকলৰ বাবে মানসিক চাপ ব্যৱস্থাপনা কাৰ্যসূচী আৰু সজাগতা অভিযান কালি অনুষ্ঠিত হয়। এই অনুষ্ঠানত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মনোৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডাঃ দীপজ্যোতি বৰাই মানসিক স্বাস্থ্য, চাপ নিয়ন্ত্ৰণ আৰু মাদক দ্ৰব্যৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে উল্লেখ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰে। 169 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি হায়দৰাবাদে 14 অভাৰৰ 5টা বলতে আটাইকেইটা উইকেট হেৰুৱাই 86 ৰানহে কৰিবলৈ সমৰ্থ হয়। গুজৰাট টাইটানছৰ হৈ কাগিছ' ৰাবাদা আৰু জেছন হোল্ডাৰে 3টাকৈ উইকেট দখল কৰাৰ লগতে প্ৰসিদ্ধ কৃষ্ণাই 2টা আৰু মহম্মদ ছিৰাজ আৰু ৰচিদ খানে 1টাকৈ উইকেট লাভ কৰে। কাগিছ' ৰাবাদাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছ

0: প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 168 ৰান কৰে। সাই সুদৰ্শনে সৰ্বাধিক 61 আৰু ৱাশ্বিংটন সুন্দৰে 20 ৰানৰ বৰঙণি আগবঢ়ায়। হায়দৰাবাদৰ হৈ প্ৰফুল সিংগে আৰু ছাকিব হুছেইনে 2টাকৈ আৰু অধিনায়ক পেট কামিন্সে 1টা উইকেট লাভ কৰে। প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক ঋতুস্মিতা তামুলীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ, 20 মেৰ পিছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সম্ভাৱনা, নীট UG বাতিল, জনপ্ৰিয় কবি জুনমণি দাসৰ অকাল বিয়োগ আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত কালি ডঃ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা বাতৰি আজি আটাইকেইখন কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বাতৰিটো আমাৰ অসম কাকতত হিমন্ত বিশ্ব শৰ্মাৰ মহা অভিষেক, দৈনিক জনভূমি কাকতত বিকাশৰ নতুন যাত্ৰা, অসমীয়া খবৰ কাকতত জনসমুদ্ৰক সাক্ষী কৰি শপত গ্ৰহণ আদি শিৰোনামেৰে প্ৰকাশ পাইছে। 20 মেৰ পিছত নতুন মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা থকাৰ বাতৰি অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতখনে। তামিলনাডুৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে কাৰ্যভাৰ গ্ৰহণৰ এদিনৰ পাছতে ৰাজ্যখনৰ 717খনকৈ মদৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। যোৱা 3 মে'ত অনুষ্ঠিত নীট UG বাতিলৰ পাছত ইয়াৰ তদন্তৰ দায়িত্ব CBIক অৰ্পণ কৰা বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছে দৈনিক অসম কাকতখনে। বতৰ বিজ্ঞান বিভাগে অসমৰ লগতে অৰুণাচল, মেঘালয়ত 12-16 মে'লৈ বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে বাতৰিটো দি আছাম ট্ৰিবিউন কাকতৰ। জনপ্ৰিয় কবি জুনমণি দাসৰ কালি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হোৱাৰ বাতৰি কবিগৰাকীৰ আলোকচিত্ৰসহ প্ৰায় আটাইকেইখন কাকতে প্ৰকাশ কৰিছে। RSS মুৰববী মোহন ভাগৱতে 3-দিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব এই বাতৰিটো দৈনিক জনভূমি, দ্য চেণ্টিনেল আদি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে।
0: ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত CK শৰ্মা প্ৰেক্ষাগৃহত খেলুৱৈসকলক নিষিদ্ধ ঔষধ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে কালি এটা শিবিৰ মুকলি কৰা হয়। এই শিবিৰত ক্ৰীড়াৰ ক্ষেত্ৰত নিষিদ্ধ ঔষধ ব্যৱহাৰ কৰি বহু খেলুৱৈ নিষিদ্ধ হোৱা ঘটনা সন্দৰ্ভত প্ৰায় 80গৰাকী খেলুৱৈ আৰু অভিভাৱকক অৱগত কৰোৱা হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ আজি প্ৰথমখন কেবিনেট বৈঠক। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ আজি শুনানি। গুৱাহাটী মহানগৰীত কৃত্ৰিম বান আৰু উন্মুক্ত মেনহোলৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া বীৰুবালা ৰাভাৰ আজি পুণ্যতিথি। গোৱালপাৰা জিলাৰ লগতে বিভিন্ন স্থানত কুসংস্কাৰ বিৰোধী দিৱস পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰানত পৰাস্ত কৰি গুজৰাট টাইটানছৰ পইণ্ট তালিকাত শীৰ্ষস্থান লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ শ্ৰোতাসকল, জিলাৰ ৰেহৰূপত আজি আহকচোন যাওঁ দৰং জিলালৈ। জিলাখনৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ সংবাদদাতা ময়ূখ গোস্বামী। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে দৰং জিলাতো যোৱা 4 মে'ত ভোটগণনাৰ জৰিয়তে জিলাখনৰ 3টা বিধানসভা সমষ্টিৰ বিপৰীতে প্ৰতিনিধি নিৰ্বাচন কৰা হয়। ভোটগণনাৰ ফলাফলৰ বিষয়ে বিস্তৃতভাৱে শুনোৱা হওক আমাৰ সংবাদদাতা ময়ূখ গোস্বামীৰ মুখেৰে।
2: মুঠ 3খন আসনৰ ভিতৰত যোৱাবাৰ 1খন আসন লাভ কৰা শাসকীয় দলটোৱে এইবাৰ 2খন আসন নিজৰ দখললৈ আনিবলৈ সক্ষম হয়। অনুসূচিত জাতিৰ বাবে বিগত প্ৰায় 50 বছৰে সংৰক্ষণ হৈ থকা জিলা সদৰ মঙলদৈ সমষ্টিটো এইবাৰ সংৰক্ষণ মুক্ত হোৱাৰ পিছত গেৰুৱা দলটোৱে সমষ্টিটো কংগ্ৰেছৰ পৰা নিজৰ দখললৈ আনে। সমষ্টিটোত বিজেপি প্ৰাৰ্থী তথা অসম প্ৰদেশ মহিলা বিজেপিৰ সভানেত্ৰী নীলিমা দেৱীয়ে 23,936 ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী ৰিজুমণি তালুকদাৰক পৰাস্ত কৰে। নীলিমা দেৱীয়ে মুঠ 1,78,000 ভোট লাভ কৰাৰ বিপৰীতে নিকটতম প্ৰতিদ্বন্দ্বী ৰিজুমণি তালুকদাৰে 76,142 ভোট লাভ কৰে। আনহাতে

0: চিপাজাৰ সমষ্টিটো দলটোৱে পুনৰ নিজৰ দখলতে ৰাখে। দলৰ প্ৰাৰ্থী তথা বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে কংগ্ৰেছ প্ৰাৰ্থী তথা পূৰ্বৰ তিনিবাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া 25,245 ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ৰাজবংশীয়ে মুঠ 99,720 ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী শইকীয়া লাভ কৰে 75,840 ভোট। আনহাতে জিলাখনৰ তৃতীয়খন আসন দলগাঁৱত AUDF দলৰ প্ৰাৰ্থী তথা বিধায়ক ৰঞ্জিব ৰহমান তৃতীয়বাৰৰ বাবে বিজয়ী হয়। নিকটতম প্ৰতিদ্বন্দ্বী নিৰ্দলীয় প্ৰাৰ্থী আইনুল হকক 28,880 ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ৰহমানে 147,122 ভোট লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী হকে 118,336 ভোট লাভ কৰে। নিৰ্বাচনৰ ঘোষিত ফলাফল অনুসৰি জিলাখনৰ তিনিটা বিধানসভা সমষ্টিৰ প্ৰতিটোতে দুগৰাকীকৈ প্ৰাৰ্থীৰ মাজতে নিৰ্বাচনী যুঁজখন সীমিত থাকে আৰু এই 6 প্ৰাৰ্থীৰ বাদে প্ৰতিদ্বন্দ্বিতা কৰা মুঠ 14 প্ৰাৰ্থী 8 আমানতৰ ধন বাজেয়াপ্ত হয়।
1: আকাংক্ষিত জিলা দৰঙে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উন্নত ফলাফল প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হয়। এই বিষয়ে আমাক অধিক জনাইছে আমাৰ সংবাদদাতাই।
0: ঘোষিত ফলাফল অনুসৰি কলা শাখাত জিলাখনে ৰাজ্যৰ সফল জিলাসমূহৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰে। ৰাজ্যৰ সামগ্ৰিক গড় সফলতাৰ হাৰ 79.54% বিপৰীতে দৰঙে 92.99% সফলতাৰ হাৰেৰে এই শাখাত বাক্সা জিলাৰ পিছতে ৰাজ্যৰ দ্বিতীয় শ্ৰেষ্ঠ জিলা হিচাপে স্থান লাভ কৰে। একেদৰে বাণিজ্য শাখাত জিলাখনৰ সামগ্ৰিক সফলতাৰ হাৰ 90.52%। আনহাতে বৃত্তিমুখী শাখাত ৰাজ্যৰ সামগ্ৰিক সফলতাৰ হাৰ 74.19% বিপৰীতে জিলাখনে 97.85% গড় সফলতাৰ দ্বিতীয় শ্ৰেষ্ঠ জিলা হিচাপে পৰিগণিত হয়। জিলাখনত এইবাৰ মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মঙলদৈ নগৰপালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি বহুকেইখন চৰকাৰী খণ্ডৰ পুৰণি শিক্ষানুষ্ঠানে যথেষ্ট উন্নত মানৰ ফলাফল দেখুৱায়।
1: নাঙল, জুৱলি, হালোৱা, জাপি ইত্যাদি কৃষি প্ৰধান ৰাজ্য অসমৰ পৰম্পৰাগত কৃষিকৰ্মৰ এক অবিচ্ছেদ্য অংগ হিচাপে গণ্য কৰা হয়। হালোৱা জাপিয়ে কৃষক হালোৱা ৰোৱনী দাৱনী আদিক পথাৰত হাল বোৱা বা অন্যান্য কৃষিকৰ্মৰ সময়ত ৰ'দ বা বৰষুণৰ পৰা সকাহ দিয়ে। দৰঙৰ কাছমাৰী গাঁৱৰ একাংশ কৃষক পৰিয়ালৰ দৃঢ় প্ৰচেষ্টাত বিলুপ্ত হোৱাৰ পৰা ৰক্ষা পৰিছে এই পৰম্পৰাগত কৃষি সঁজুলিবিধ। এই সম্পৰ্কে বিশদভাৱে আমি জানো আহক আকাশবাণীৰ দৰং জিলাৰ সংবাদদাতা ময়ূখ গোস্বামীৰ পৰা।
0: বহু বছৰৰ পৰা গাঁওখনৰ একাংশ কৃষক পৰিয়ালৰ সদস্য হস্তশিল্পকলাৰ দক্ষতাৰে থলুৱাভাৱে উপলব্ধ বাঁহ, টকৌপাত আদিৰে হালোৱা জাপি প্ৰস্তুত কৰি আহিছে আৰু ইয়াক এক বিকল্প উপাৰ্জনৰ পথ হিচাপে গ্ৰহণ কৰিছে। কিন্তু পৰিৱৰ্তিত সময়ত আধুনিক কৃষি প্ৰযুক্তিৰ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদিয়ে পৰম্পৰাগত কৃষিৰ নাঙল, হাল, গৰুৰ ঠাই ল'বলৈ ধৰা হালোৱা জাপিৰ চাহিদাও ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰে। অৱশ্যে তেনে পৰিস্থিতিটো সেই কৃষক পৰিয়ালৰ সদস্যসকলে এক ইতিবাচক চিন্তাৰে জীয়াই ৰাখিছে অসমীয়া চহা গ্ৰাম্য জীৱনৰ এই চিনাকি কৃষি সঁজুলিবিধক। হালোৱা জাপিৰ পূৰ্বৰ চাহিদা যথেষ্ট হাৰত হ্ৰাস পোৱাৰ পিছতো কৃষিৰ বতৰত তেওঁলোকে দৈনিক 3-4 হালোৱা জাপি নিৰ্মাণ কৰে আৰু প্ৰতিটো জাপি 160-170 দৰত ঘৰতে বেপাৰীক বিক্ৰী কৰি এক বিকল্প জীৱিকাৰ পথ উলিয়াবলৈ সক্ষম হৈ আহিছে। অৱশ্যে এই পৰম্পৰাগত শিল্পকৰ্মক চৰকাৰৰ সময়চিত পৃষ্ঠপোষকতা অবিহনে ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰাটো সম্ভৱ যেন নহয় সেয়া বিবেচনা কৰে বিষয়টোৰ লগত তীব্ৰভাৱে জড়িত হৈ থকা কাছমাৰী পৰিয়ালৰ সেই সদস্যসকলে।
1: আজিলৈ সময় হ'ল জিলাৰ ৰূপৰ পৰা বিদায় লোৱাৰ। কাইলৈ পুৱা এই একে সময়তে আকৌ আপোনালোকক লগ পাম। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত দৰং জিলাৰ ৰেহৰূপ শুনিলে। আজি সংবাদদাতা আছিল ময়ূখ গোস্বামী।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
5: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
4: কোন ঠাই অ?
5: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত হেৰো কি কি সুবিধা পোৱা যায়?
5: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
6: তেন্তে ময়ো এবাৰ যাব লাগিব।
5: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য

সুপ্রভাত আদরৰ শ্রোতা, প্রভাতী তৰংগৰ আন এটি বিশেষ খণ্ডলৈ আপোনালোক আটাইকে আন্তরিক স্বাগতম জানাইছো। আদরৰ শ্রোতা, আজি এটা অতি বিশেষ বিষয় আমি আপোনালোকৰ মাজলৈ লৈ আনিছো। আৰু আৰম্ভণিতে জনাব খুজিছো, আজিৰ এই প্রভাতী তৰংগ এপ'লো এক্সেল কেয়াৰৰ সৌজন্যত প্রচাৰ কৰা হৈছে। আদরৰ শ্রোতা, বিশেষ বুলি এইকাৰণে কৈছো যে এই সময়ত আমি দেখিছো গোটেই বিশ্বত, অকল ভাৰতবৰ্ষত নহয়, যুদ্ধৰ যদিও এটা বৰ তেনেকুৱা ধৰণৰ পৰিৱেশ হৈ থকা নাই, কিন্তু তাৰ প্ৰভাৱ অৰ্থনীতিত পৰা দেখিছোঁ সম্পূৰ্ণৰূপে। এতিয়াও যুদ্ধ সাম কটা বুলি আমি ক'ব নোৱাৰোঁ, গতিকে তাৰ এটা পৰিৱেশ আছে আৰু তাৰ প্ৰভাৱ

0: বিশ্বৰ বিভিন্ন দেশত পৰিছে, ভাৰততো তাৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে, আৰু বিশেষকৈ বিভিন্ন ইন্ধনৰ ক্ষেত্ৰত সেই প্ৰভাৱ পৰা আমি দেখিছোঁ। সেয়া লাগে আমাৰ খাৰুৱা তেলৰ ওপৰতে হওক বা আমি ঘৰুৱা যিটো এল পি জি ব্যৱহাৰ কৰোঁ সেই ইন্ধনৰ ওপৰতে হওক বা অন্যান্য ক্ষেত্ৰত আমাৰ খোৱা তেল আদিৰ ওপৰতে হওক, তাৰ এটা প্ৰভাৱ যেন পৰিছে বা আৰু কিছুদিন যদি এই পৰিৱেশ থাকে হয়তো তাৰ প্ৰভাৱ পৰিব পাৰে। গতিকে সেই ধৰণৰ এটা চিন্তা কৰিছে, তাক লৈ বিভিন্ন দাবীও আহিছে, আপোনালোকে বিভিন্ন শুনিছে, আহ্বান আহিছে কিছুমান, যে কিছুমান কথাত আমি এটা অকণমান মিতব্যয়ী হ'ব লাগিব। আৰু সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ বিষয় অতি গুৰুত্বপূৰ্ণ বিষয় এটা লৈ আনিছোঁ, মিতব্যয়িতা আজিৰ সময়ৰ দাবী, এই বিষয়টো আমি আনিছোঁ। আৰু আৰম্ভণিতে মই জনাবলৈ পাই আপোনাক ভাল পাম, এই বিষয়ে ক'বলৈ এগৰাকী অৰ্থনীতি শাস্ত্ৰৰ অধ্যাপক, তেখেতক আমি আমাৰ ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছোঁ। আৰু তেখেত হ'ল ডক্টৰ ৰাণী মুদিয়াৰ ডেকা, আপোনাৰ পৰিচিত, লেখামেলা কৰি থাকে। তেখেত আছিল মুৰব্বী অধ্যাপক, অৰ্থনীতি বিভাগ, দিছপুৰ মহাবিদ্যালয়, লগতে সেই মহাবিদ্যালয়ত তেখেতে উপাধ্যক্ষ হিচাপেও কৰ্মৰত আছিলে। বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ প্ৰভাতী তৰংগ অনুষ্ঠানলৈ। এটা অতি গুৰুত্বপূৰ্ণ বিষয় আমি লৈ আনিছোঁ।
1: নমস্কাৰ,
0: আৰু হয়
1: ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে।
0: আৰু তাৰপিছত আমাৰ সৈতে কিছু সময় পাছত ফোনযোগে আমাৰ সৈতে সংযোগ হ'ব ডক্টৰ প্ৰদ্যুম্ন গোস্বামী, তেখেত স্তম্ভ লেখক, আপোনালোকে জানে তেখেতৰ লিখা পঢ়ি থাকে বা সংবাদ মাধ্যমত তেখেতৰ বক্তব্য আপোনালোকে শুনি থাকে, দেখি থাকে। তেখেতো এই বিষয়টোত আলোকপাত কৰিব, কেনেকুৱা ধৰণৰ এই সময়খিনিনো কেনেকুৱা বা কি ধৰণে আমি ব্যৱস্থা ল'ব পাৰোঁ, আমাৰ কৰণীয় কি, নিশ্চয় প্ৰতিজন নাগৰিকৰ কৰণীয় থাকে, দায়িত্ব থাকে, আৰু নিজৰ ঘৰখনৰ কথাটো চায়ো আমি সেই ব্যৱস্থাসমূহ কৰিব লাগিব নেকি, কৰাটো উচিত হ'ব নেকি, যুগুত হ'ব নেকি, এই বিষয়ে জানিবলৈ আমি চেষ্টা কৰিছোঁ, প্ৰয়াস কৰিছোঁ, সাধাৰণ ৰাইজক যাতে আমি অৱগত কৰাব পাৰোঁ অকণমান, সেই বিষয়ে আমি চিন্তা কৰি আজিৰ এই বিষয়টো আনিছোঁ, মিতব্যয়িতা আজিৰ সময়ৰ দাবী। আদৰৰ শ্ৰোতা, আমি পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ থাকিম, কিন্তু আপোনালোকে জানে যে আজিৰ এই প্ৰভাতী তৰংগ এটা সুৰীয়া যাত্ৰা, সদায় আমি তেনেদৰে কওঁ, এই ৰাতিপুৱাৰ সুন্দৰ সময় তাক আৰু অধিক মধুৰ কৰি তুলিব আমি বিচাৰোঁ সুন্দৰ সুন্দৰ গীতেৰে। গতিকে মঞ্জুস্না মহন্তৰ কণ্ঠৰ এটি সুন্দৰ গীতেৰে আজি আমাৰ প্ৰভাতী তৰংগ আৰম্ভ কৰিছোঁ। তাৰ পাছত আমি ডক্টৰ ৰাণী মুদিয়াৰ ডেকাৰ সৈতে পোনপটীয়াকৈ কথা বাৰ্তাত লিপ্ত হ'ম আজি আমাৰ যিটো বিষয়। আৰু আদৰ শ্ৰোতা, আপোনালোকে জ্ঞাত যে আমাৰ এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ যিটো অফিচিয়েল ফেচবুক পেজ, তাত লাইভ হৈ থাকে, তাত আপোনালোকে বাৰ্তাসমূহ দিব পাৰে, এই বিষয়ৰ ওপৰত যদি কিবা ক'বলগীয়া আছে সেই ক'ব পাৰে, আমি ভাগ বতৰা কৰি ল'ম। তেন্তে আহক আমি আগবাঢ়িছোঁ প্ৰভাতী তৰংগৰ আজি এই খণ্ডটিৰ মাজলৈ।

0: আদৰৰ শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড মিতব্যয়িতা আজিৰ সময়ৰ দাবী। আৰু ষ্টুডিঅ'ত আমাৰ উপস্থিত আছে ডক্টৰ ৰাণী মোদিয়াৰ ডেকা। ডক্টৰ ডেকা, পুনৰ আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই অনুষ্ঠানৰ সুন্দৰ গীতটিৰ পাছত। এই গুৰুত্বপূৰ্ণ এটা বিষয় আমি লৈ আনিছোঁ। আপুনি এই বিষয়ত এগৰাকী এক্সপাৰ্ট, অৰ্থনীতিৰ ইমান দিন অধ্যাপনা কৰিছে, লগতে লিখা মেলা কৰি থাকে। এই বৰ্তমান সময়খিনি যদি চাই, আমি যিটো আজিৰ সময়ৰ দাবী বুলি কৈছোঁ, তাক কেনেদৰে আপুনি পৰ্যবেক্ষণ কৰিছে বাৰু?
1: প্ৰথম কথা মিতব্যয়িতা, মই ক'ম যে আজিৰ সময়ৰে দাবী নহয়। মিতব্যয়িতা যদি আমাৰ অভ্যাসৰ এটা অংগ হয়, প্ৰধান অংগ হয়, তেতিয়াহ'লে আমাৰ জীৱনটো সহজ সৰল হৈ যায় কিছু পৰিমাণে। কিয়নো আমাৰ আছে নহয় কথাত যে আয় চাই ব্যয় কৰিবা,
0: নিশ্চয়।
1: গতিকে দেশৰ আয়ৰ লগত ব্যয়ৰ প্ৰশ্নটো আহে। বৰ্তমান যিটো আমি আলোচনা কৰিবলৈ লৈছোঁ, নিশ্চয়কৈ আমি প্ৰধানমন্ত্ৰীজীয়ে যিটো মোদীজীয়ে যিটো আমাক হাতদফীয়া এটা আহ্বান জনাইছে দেশক, সেইটো জড়িত হৈ আছে দেশৰ যিটো কাৰেণ্ট একাউণ্ট ডেফিচিট বুলি কয়, বৈদেশিক বাণিজ্যৰ লগত ই সম্পৰ্ক থকা ঘটনা এটা। দেশ একোখন আজিৰ দিনতেই হওক বা আগতেই হওক, নিজক লগা বস্তুখিনি নিজে উৎপাদন কৰি ল'ব নোৱাৰে। বহু ক্ষেত্ৰত আমি বেলেগ দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। গতিকে বৰ্তমান যিটো অৱস্থা হৈছে, পশ্চিম এছিয়াত যিটো যুদ্ধ চলি আছে, আমি জানো ফেব্ৰুৱাৰী মাহৰ পৰা, সেই ঘটনাটোত কি হৈছেগৈ যে আমি বিশেষকৈ খাৰুৱা তেল প্ৰায় 85-90% আমি বাহিৰৰ পৰা আনিব লাগে, আমদানি কৰিব লাগে। আৰু সেইটো নহ'লে, তেল নহ'লে, পেট্ৰল নহ'লে আজিৰ জীৱন নচলে, আমি জানো সেইটো কথা। এই প্ৰেক্ষাপটত দেখা গৈছে যে পশ্চিম এছিয়াৰ ইৰাণকে ধৰি যিকেইখন দেশে প্ৰধানতঃ বিশ্বৰ বিভিন্ন দেশলৈ তেল পঠিয়ায়, সেই দেশবিলাকত ভাৰতৰ নিচিনাকৈ এটা প্ৰভাৱ বাৰুকৈয়ে পৰিছে। আৰু তাৰ প্ৰভাৱ পৰে দৰৰ ওপৰত, বয় বস্তু সামগ্ৰীৰ দৰৰ ওপৰত পৰে। ভাৰতবৰ্ষত কোৱা হৈছে যে পেট্ৰলৰ দাম এতিয়ালৈকে বঢ়োৱা নাই, বেলেগ দেশত বঢ়াইছে কিন্তু ভাৰতত বঢ়োৱা নাই। কিন্তু পৰিস্থিতি এতিয়াও হাম কটা নাই, যিটো হৈ আছে উত্তেজনা হাম কটা নাই। আজি যোৱাকালি বোধহয় ট্ৰাম্প চাইনালৈ গৈছে, চীন দেশে, হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি চীন দেশলৈ গৈছে যাতে এই কথাটোত হস্তক্ষেপ কৰে চীন দেশে, কিয়নো চীন দেশৰ যিটো বৈদেশিক বাণিজ্য সেইটো যথেষ্ট ভাল। মই যিটো কৈছোঁ কাৰেণ্ট একাউণ্ট ডেফিচিট ঘাটি, সেই ঘাটিটো আমাৰ

0: আছে, কিন্তু এতিয়াও নিয়ন্ত্ৰিত ৰূপত আছে। কিন্তু চীন দেশৰ ঘাটি নাথাকে, তেওঁলোক সদায় চাৰপ্লাছত থাকে, বেছি ভাল অৱস্থাত থাকে, আৰু ইৰাণৰ লগত তেওঁলোকৰ ভাল সম্পৰ্ক এটা আছে। তো ভাৰতত কি হৈছে, এতিয়ালৈকে তেলৰ দাম বঢ়া নাই, মই অনুমান কৰিছোঁ বা অৰ্থনীতিবিদসকলেও নিশ্চয় ভাবিছে এইটো, যে এইটো এটা ইংগিত, আমি যদি মিতব্যয়ী নহওঁ তেল ব্যৱহাৰত, অকল তেল নহয় লগত সোণৰ কথাও আছে, অচিৰে হয়তো মূল্য বৃদ্ধি হ'ব হ'ব।
1: আপুনি এইটো অনুমান কৰিছে?
0: মই অনুমান কৰিছোঁ, কাৰণ এটা বিৰোধীসকলে সমালোচনাও কৰিছে, কিন্তু সেই সমালোচনাৰ আগে আগে প্ৰধানমন্ত্ৰীয়ে আমাক এইটো জনাইছে যে দেশত এনেকুৱা এটা পৰিস্থিতি হ'লে আমি, কাৰণ তেল কোম্পানীবিলাক লোকচানত চলি আছে, আৰু তেল কোম্পানীৰ যিটো লোকচান, আমি জানো যিকোনো উদ্যোগ লোকচানত বেছিদিন চলিব নোৱাৰে, তেল কোম্পানীৰ যিটো লোকচান সেইটো চৰকাৰে ৰাজ সাহাৰ্য বা ছাবচিডি যিটো দিয়ে সেইটোৰে পূৰাই আছে, কিন্তু কিমান দিনলৈ ছাবচিডি দিব পাৰিব? গতিকে এই ক্ষেত্ৰত মোদীজীয়ে আহ্বান জনাইছে যে তেলৰ লগতে সোণ, আমি প্ৰথম 85-90% আমি তেল আমদানি কৰি আনো, গোটেই বিশ্বতে ছেকেণ্ড লাৰ্জেষ্ট ইকনমি আমাৰ ভাৰতবৰ্ষ তেল আমদানিৰ ক্ষেত্ৰত, তেনেকৈ সোণৰ ক্ষেত্ৰত আমি পঞ্চম স্থানত আছোঁ, আমি আমদানি কৰোঁ, আমাৰ যিমান টন সোণ লাগে তাৰে একেবাৰে ন্যূনতমখিনিয়ে আমাৰ দেশত উৎপাদন হয়, বাকী আমি ছুইজাৰলেণ্ড, অষ্ট্ৰেলিয়া, আফ্ৰিকা এইবিলাকৰ পৰা আমি সোণ আমদানি কৰি আনো। আৰু আমি জানো যে ভাৰতত শতাধিক নিযুত বিয়া হয় প্ৰত্যেক বছৰে, বিয়াৰ বাহিৰে অন্যান্য উৎসৱ পাৰ্বণ, দিৱালী ইত্যাদিবিলাকত সোণৰ ব্যৱহাৰ হয়, গতিকে সোণৰ যথেষ্ট চাহিদা আছে আমাৰ দেশত, আৰু সোণৰ কাৰণে আমাৰ যিটো ৰপ্তানি বিল, আমাৰ যিটো পইচা ডলাৰত আমি দিব লাগে, সেই ডলাৰৰ পৰিমাণটো বাঢ়ি যায়। এতিয়া আমি জানো যে ডলাৰৰ লগত যিটো এক্সচেঞ্জ ৰেট বা বিনিময়ৰ যিটো মূল্য টকাৰ, সেইটো কমি গৈ আছে, কাৰণ বজাৰত ডলাৰৰ চাহিদা যথেষ্ট বেছি হৈছে, কাৰণ আমি বেছিকৈ আমদানি কৰি আনি আছোঁ, যোৱা বছৰ তাৰ আগৰ বছৰ সোণৰ আমদানি যিটো বিল সেইটো বিল যথেষ্ট বাঢ়িছে বুলি কোৱা হৈছে, লগতে ফৰেইন ট্ৰেভেলছ, বিদেশলৈ যোৱা। এতিয়া আমাৰ মুক্ত অৰ্থনীতি হোৱাৰ পিছত মানুহৰ বাবে যোগাযোগৰ ব্যৱস্থা সুচল হোৱাৰ ফলত সকলোৱে বিদেশলৈ যাবলৈ লৈছে, বা যিবিলাক ট্ৰেভেল কোম্পানী আছে তেওঁলোকে বিভিন্ন আকৰ্ষণীয় কিছুমান পেকেজ দিছে, গতিকে যিখিনি যুত্ৰবান মানুহ তেওঁলোক বিদেশলৈ যায়। এই বিদেশলৈ যোৱাৰ লগে লগে ফৰেইন এক্সচেঞ্জ আমাৰ হাতৰ পৰা গুচি যায়। দেশ এখনৰ অৰ্থনীতি মজবুত হৈ থাকিবলৈ হ'লে যিটো আমাৰ বৈদেশিক মুদ্ৰা ভঁৰাল সেইটো টনকিয়াল হৈ থাকিব লাগে, আৰু যদি আমি আমদানিয়েই বেছিকৈ কৰি থাকোঁ, ৰপ্তানি কৰিবলৈ আমাৰ বিশেষ নাথাকে, তেতিয়াহ'লে আমাৰ বৈদেশিক মুদ্ৰাৰ ভঁৰাল অলপ দুৰ্বল হয়,
1: ঘাটি হৈ গৈ থাকিব,
0: ঘাটি হৈ গৈ।
1: আৰু সেইটোৱে চাগে এটা ইংগিত দিছিলে যে বৈদেশিক মুদ্ৰাৰ যিটো ভঁৰাল তাক টনকিয়াল কৰি ৰাখিব লাগে, লগতে যিটো আমদানি আমি হ্ৰাস কৰিব লাগে বাহিৰৰ পৰা যিবিলাক বস্তু আনি। অতি গুৰুত্বপূৰ্ণ কথা আৰম্ভণি ডক্টৰ ৰাণী মোদীয়ে তেখেতে উল্লেখ কৰিছে, আৰু আমাৰ শ্ৰোতাই বুজাকৈ তেখেতে ধুনীয়াকৈ সুন্দৰ সহজ সৰল ভাষাত কথাখিনি উল্লেখ কৰিছে। আমি বিতংকৈ এই কথাটো পাতিম, কিয়নো আমদানি হ্ৰাস কৰিব লাগে, তাৰ প্ৰভাৱ কেনেদৰে পৰিব, এই বিষয়ে কথা পাতিম। ডক্টৰ ডেকা, আমাৰ যিটো এটা সুৰীয়া যাত্ৰা, আমি মাজে সময়ে গীতো শুনাই থাকোঁ, লগতে আমাৰ শ্ৰোতাৰ বাৰ্তাসমূহ আহিবলৈ আৰম্ভ কৰিছে। আমি বাৰ্তাসমূহ এবাৰ চাই ল'ব খুজিছোঁ কোনে কি বাৰ্তা দিছে, আমি বাৰ্তা কিছু লৈ ল'ব খুজিছোঁ। সুপ্ৰভাত বাৰ্তা আহিছে উদীপ্ত শৰ্মাৰ পৰা, লগতে আমাৰ কমল কিশোৰ শৰ্মাই আমাক সুপ্ৰভাত জনাইছে, লগতে অন্যান্য কি বাৰ্তা আজিৰ বিষয়বস্তুৰ লগত সংলগ্ন কৰি দিছে তাকে চাবলৈ যত্ন কৰিছোঁ। বংকিম চন্দ্ৰত আছে ৰঙীয়া তিনিআলিৰ পৰা আমাক সুপ্ৰভাত জনাইছে, লগতে মধুচন্দ্ৰ দাস বৈশ্য লিখিছে আজিৰ বিষয়বস্তু খুবেই গুৰুত্বপূৰ্ণ, আজিৰ অতিথিগৰাকীলৈ প্ৰণাম নিবেদিছোঁ বুলি লিখিছে। মুকুল হাজৰিকাই লিখিছে সুপ্ৰভাত, আজি প্ৰভাতী তৰংগৰ বিষয় অতি প্ৰাসংগিক, শ্ৰদ্ধাৰ ৰাণী বাইদেউলৈ শুভেচ্ছা জনালোঁ। মঙলদৈ চৌধুৰী পাৰাৰ পৰা তেখেতে অনুষ্ঠান চাই আছে, অশেষ ধন্যবাদ আপোনাৰ বাৰ্তাৰ বাবে। আৰু শ্ৰোতাই যদি কিবা জানিবলগীয়া আছে এই বিষয়ে, আমাৰ যিটো বিষয় আজি, সেই বিষয়ে আপোনাৰ আমাক সুধিব পাৰে। তেন্তে আমি গীতৰ মাজলৈ গৈছোঁ, এতিয়া জুবিন গাৰ্গক সকলোৱে ভাল পায়, আমাৰ প্ৰাণৰ শিল্পী, এতিয়া জুবিন গাৰ্গৰ হেৰৌ বাঁহী অতি জনপ্ৰিয় গীত, এতিয়া শুনি নিশ্চয় ভাল পাম আমাৰ শ্ৰোতাই, সেইটো আগবঢ়াইছে, তাৰপাছত আমি এই কথাখিনি পাতিম।
0: নিশ্চয় নিশ্চয়।

0: আৰু শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ যে প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড মিটব বৈতা আজিৰ সময়ৰ দাবী আৰু আজিৰ শ্ৰোতা আজিৰ প্ৰভাতী তৰংগ আপোনালোকৰ মাজলৈ লৈ অনা হৈছে এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত। আহক আমি পৰ্যায়ক্ৰমে এনেদৰে আগবাঢ়ি গৈ থাকিম।
1: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'লো এক্সেল।

0: হার্ট এটেক, স্ট্রোক, রোড এক্সিডেন্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰজেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰজেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'লো এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
1: আমি পোনে পোনে আদৰ শ্ৰোতা এতিয়া ডক্টৰ ডেকাৰ ওচৰলৈ আহিব খুজিছোঁ। আমাৰ অনুষ্ঠানৰ যি মূল বিষয় মিতব্য এটা আজিৰ সময়ৰ দাবী, আপুনি সুন্দৰ আৰম্ভণি কৰিছিল আৰু সুন্দৰকৈ বুজাকৈ কৈছে কথাটো। এতিয়া কৈছে আমদানি হ্ৰাস, সেই কথাটো আপুনি কৈছে, লগতে বৈদেশিক মুদ্ৰাৰ ভঁৰালটো টনকিয়াল কৰি ৰখাৰ কথাটো আপুনি উনিকিয়াইছে। এই দুটা কথাই কেনেদৰে আমাৰ সাধাৰণ শ্ৰোতাই বুজাকৈ কৈছে, কেনেদৰে আমাৰ অৰ্থনীতিক টনকিয়াল কৰি ৰাখিব পাৰে দেশৰ অৰ্থনীতি, লগতে ঘৰখনৰ অৰ্থনীতি। আমাৰ শ্ৰোতা সাধাৰণতে ঘৰৰ অৰ্থনীতি বা আমিও ঘৰৰ অৰ্থনীতিৰ কথা অতি বেছিকৈ চিন্তা কৰোঁ কেনেদৰে চলিব। আৰু বেছিভাগ আমাৰ শ্ৰোতা বা ৰাইজ যি কওঁ আমাৰ মধ্যবিত্ত পৰিয়ালৰ, তেওঁলোকৰ এখন নিজা বাজেট থাকে, সেই দেশৰ অৰ্থনীতিৰ প্ৰভাৱটো ঘৰুৱা বাজেটখনতো পৰে।
2: যিটো বাজেটৰ কথা কৈছে, দেশৰ বাজেট বা দেশৰ অৰ্থনীতিৰ প্ৰভাৱ আমাৰ পৰিয়ালত পৰে বাবেই প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাইছে যাতে আমি পৰিবহণৰ ক্ষেত্ৰতে যাতে আমি ব্যক্তিগত বাহন আমি বাহিৰলৈ নুলিয়াই পাব্লিক ট্ৰান্সপৰ্টলৈ যাওঁ। এই ক্ষেত্ৰত আমি অভ্যস্ত হৈ গৈছোঁ যে হয়তো হ'ব পাৰে যে উন্নয়নশীল দেশ হিচাপে আমাৰ যিটো ৰাজহুৱা পৰিবহণ ব্যৱস্থা সেইটো আমি আশা কৰা ধৰণে হয়তো সুচল নহয়, আৰু বহু সময়ত আমি দেখোঁ যে পাব্লিক ট্ৰান্সপৰ্ট আমাৰ বাবে অসুবিধাজনক হয় বাবে নিজৰ গাড়ীখন লৈ ওলাই যাওঁ। লগতে আমাৰ অৰ্থনীতি এতিয়া বিকশিত ৰূপত থকা বাবে বেংক আদিয়ে আমাক ইমান লোন দিছে যে আমি এখন নিজৰ গাড়ী কৰি ল'বলৈ ভালো পাওঁ, সকলোৰে এটা আশা থাকে যে গাড়ী এখন লওঁ। যি নহওক, এতিয়া দেখা গৈছে যে যেতিয়া এটা অভ্যাস হৈ যায় সেই অভ্যাসটো এৰা কিছু টান হৈ পৰে। এতিয়া উন্নত দেশলৈ যদি আমি চাওঁ, আমি ইউৰোপীয় দেশবিলাকলৈ গ'লে দেখিম তাত ৰাজহুৱা পৰিবহণ ব্যৱস্থা ইমান সুচল, মানুহে নিজৰ গাড়ী থাকিলেও ব্যৱহাৰ কৰিব নোখোজে। যেনে ধৰক ট্ৰেইনৰ সুবিধা আছে, বাছৰ সুবিধাবিলাক ভাল, বহু ক্ষেত্ৰত চাইকেল লৈ যায়। আমাৰ ইয়াত যদি আপুনি কয় যে চাইকেল লৈ ওলাওক, আমি কোনফালেৰে চাইকেল লৈ যাম? আমাৰ পথ, যিটো পথত চাইকেলৰ বাবে বেলেগ আমাৰ তেনেকুৱা সুবিধা নাই, গতিকে মেট্ৰ' নাই, চাইকেলৰ বাবে সুবিধা নাই। আৰু পাব্লিক পৰিবহণ যদি আজি যদি আমি ইয়াৰ পৰা উপকণ্ঠ, চহৰৰ উপকণ্ঠ, যেনে নলবাৰীলৈ গ'লোঁ, চামতালৈ গ'লোঁ, বৰপেটালৈ গ'লোঁ, আমি কি ধৰণে যাম? বহু ক্ষেত্ৰত আমাৰ যদি যুত্ৰবান হওঁ, আমি যদি সেইখিনি পইচা খৰচ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি নিজৰ গাড়ীখন বা এখন আমি ভাড়ালৈ গাড়ী ল'ম, তেতিয়াওতো ব্যক্তিগত বাহনেই হ'লগৈ। সেই সময়ত আমি তেলৰ দাম, তুলৰ দাম, এইবিলাকতকৈ আমাৰ যিটো ব্যক্তিগত আৰাম বা সুবিধা সেই কথাটো আমি বিবেচনা কৰোঁ। কিন্তু দেশত এতিয়া এনেকুৱা পৰ্যায় আহিছে যে এই ক্ষেত্ৰত যদি আমি এই কথাটো নাভাবোঁ, আমাৰ ঘৰৰ বাজেটো বাঢ়ি যাব আৰু দেশৰ কাৰণেও এটা অসুবিধাৰ সৃষ্টি হ'ব। ধৰি লওক গাঁৱৰ মহাজন এজন, তেওঁ মাটিবিলাক বেলেগলৈ খেতিৰ কাৰণে দি দিছে, এতিয়া খেতিৰ পৰা তেওঁ ধান পায়, ধান বিক্ৰী কৰি তেওঁৰ ভঁৰাল টনকিয়াল কৰে বা তেওঁ পইচা উপাৰ্জন কৰে। কিবা কাৰণত, প্ৰাকৃতিক কাৰণত, যিটোত তেওঁৰ হাত নাই, যদি এইবাৰ ধান উৎপাদন হোৱা নাই আৰু মানুহবিলাকে তেওঁক দিবলৈ পৰা নাই, তেতিয়া মহাজনে কি কৰিব? মাৰি পেলাব নোৱাৰে মানুহখিনিক, গতিকে তেতিয়া তেওঁ সেই সময়ত যিটো ব্যৱস্থা উচিত হ'ব সেই ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে আমিও এতিয়া, আমাক আজি তেল, যিটো তেল বাহিৰৰ পৰা আহিছে, এতিয়া কাৰো এইটো অবিদিত হৈ থকা নাই, সকলোৱে জানিছে কি ধৰণে আমালৈ তেল আহে, হৰমুজ প্ৰণালীৰে তেল আহে, গোটেই সকলোৱে জানিছে। বহুতে হয়তো, বহুতেই নহয়, বেছি অংশই আমি হৰমুজ প্ৰণালীৰ নামেই শুনা নাছিলোঁ। চ' এতিয়া আমি দেখিবলৈ পাইছোঁ হৰমুজ প্ৰণালীৰে আহিছে। চ' তাত যদি ইৰাণে বন্ধ কৰি দিছে বা USA কৈছে, আমেৰিকাই কৈছে যে তোমালোকে বাহিৰত, কাৰণ ইৰাণে তেল বেছিয়েই তেওঁলোকে উপাৰ্জন কৰে, তাত যদি চেংচন লগাই দিছে, বন্ধ কৰি দিছে, আৰু ইৰাণেও যদি কৈছে আমি এইপিনে দিব পৰা নাই, তেনে ক্ষেত্ৰত কি হ'ব? যদি তেল আমি নাপাওঁ, তেতিয়া আমি কি কৰিম? আমি আজি যদি ক'ব পাৰোঁ যে কিয় আমাৰ চৰকাৰে আমাক এনেকৈ ক'ব, আমাৰ কি স্বাধীনতা নাই নেকি নিজৰ গাড়ীখন লৈ যোৱাৰ? গাড়ী কিনিবলৈতো চৰকাৰেই লোন দিছে, বেংকেই লোন দিছে। কিন্তু কথা হৈছে যদি আমাৰ

0: তেলেই নাথাকে, ইন্ধনেই নাথাকে, তেতিয়াহ'লে আমি কি কৰিম? অৱশ্যে এইটো কথাও ঠিক যে ভাৰতে, ভাৰত চৰকাৰে ইন্ধনৰ অসুবিধা দূৰ কৰাৰ কাৰণে কিছু বেলেগ বেলেগ ব্যৱস্থাও লৈছে, ইন্ধনৰ পেট্ৰলৰ বিকল্প উলিয়াইছে, কিন্তু তাতো কিছু অসুবিধা আছে। আমি আজি যদি গুৱাহাটীত ইলেক্ট্ৰিক বাহন লৈ আহিম, আমি ক'ত চাৰ্জ কৰিম গাড়ীবিলাক? সেই অসুবিধাবিলাক, সেই সুবিধাবিলাক বা তাৰ যিটো আন্তঃগাঁথনি, সেই আন্তঃগাঁথনি এতিয়াও আমাৰ সম্পূৰ্ণ হৈ উঠা নাই। গতিকে এই ক্ষেত্ৰত আমাৰ এটাই উপায় যে আমি নিজৰ বাজেট কাটিব লাগিব, বা আমাৰ যিটো অসুবিধা, আমাৰ যিটো সুবিধা অসুবিধা বুলি কওঁ নিজৰ গাড়ী লৈ যোৱা, সেইটো আমি অফিচলৈ আহোঁতে ধৰক চাৰিজন ওচৰ চুবুৰীয়া এখন গাড়ীতে যাব পাৰিম, নিজৰ মতে আমি সেইটো সুবিধা কৰি ল'ব নিশ্চয় পাৰোঁ। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰে যিহেতু মুৰব্বী, প্ৰধানমন্ত্ৰীয়ে আহ্বান এটা জনাইছে, নিশ্চয় দেশৰ মংগলৰ কথা ভাবি বা দেশত এটা আগন্তুক দিনত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি ভাবিয়েই এই ক্ষেত্ৰত কোনো কোনোৱে তেখেতক ভৱিষ্যদ্ৰষ্টা বুলিও কৈছে। সেইটো ভাবিবই লাগিব, ঘৰৰ মুৰব্বীয়ে যেনেকৈ ভৱিষ্যতলৈ, পিছৰ বছৰলৈ কি হ'ব, কেনেকৈ চলিম আমি, সেইটো কথা ভাবিব। গতিকে নিশ্চয় দেশৰ কথা ভাবিব লগা হৈছে, আৰু ইন্ধনৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি নিশ্চয় কিছু আমি সাৱধান হ'ব লাগিব। ঠিক তেনেধৰণে সোণৰ ক্ষেত্ৰতো ক'ব পাৰি যে দেশৰ কাৰণে এটা সময়ত আমাৰ দেশত সোণৰ মজুত নথকা নহয়, সোণৰ মজুত আমাৰ বহুত আছে। আনকি সেই সোণৰ মজুত 91ত যেতিয়া আমাৰ আৰ্থিক অৱস্থা দুৰ্বল হৈছিলে, তেতিয়া আমি সেই সোণ বন্ধকত থৈ আমি ধন আনিছিলোঁ দেশ চলাবলৈ। আজি সেই সোণ ঘূৰি আহিছে দেশলৈ। গতিকে সোণক আমি এটা লাখ বিলাখৰ সামগ্ৰী হিচাপে ব্যৱহাৰ নকৰি, বা সোণৰ প্ৰতি থকা আমাৰ যিটো দুৰ্বলতা, সেইটোৰ ওপৰত যদি আমি কিছু নিয়ন্ত্ৰণ কৰোঁ, যেনে ধৰক বেমাৰ আজাৰ হ'লে, মোৰ যদি ডায়েবেটিছ হয় আৰু মই চেনি খাবলৈ ভাল পাওঁ, মিঠাই খাবলৈ ভাল পাওঁ, যদি মই নিয়ন্ত্ৰণ নকৰোঁ, মোৰেই অসুবিধা হ'ব। গতিকে দেশৰ ক্ষেত্ৰতো সেইটোৱে অসুবিধা।
1: হয় নিশ্চয়। আৰু সোণৰ কথা কৈছে, লগতে আপুনি গুৰুত্বপূৰ্ণ কথা কৈছে, পাব্লিক ট্ৰেন্সপৰ্ট অতি গুৰুত্বপূৰ্ণ কথা। গতিকে এই পাব্লিক ট্ৰেন্সপৰ্টটো আপুনি কৈছে ইতিমধ্যে ধৰক সম্পূৰ্ণকৈ আমি একদম সাজু হোৱা নাই ইলেক্ট্ৰিক ভেহিকেলৰ বাবে, বা ধৰক অন্যান্য যিটো পাব্লিক ট্ৰেন্সপৰ্ট আমাৰ দেশত হ'ব লাগে, মেট্ৰকে ধৰি অন্যান্য সকলো ঠাইতে আমাৰ সেইটো উপলব্ধ নহয়। গতিকে এই ক্ষেত্ৰত কি কৰিব পৰা যায় আপুনি কি বুলি ভাবে অৰ্থনীতিবিদ হিচাপে? সন্ধিয়া হলে 8 বজাৰ পিছত মই বাছখন পাম নে নাপাম, এটা অকণমান সন্দেহ থাকে। যদি বাছ সেৱা বঢ়োৱা হৈছে, বিভিন্ন আঁচনি অনা হৈছে, স্মাৰ্ট চিটিৰ ভিতৰত অনা হৈছে, বা PM বাছ সেৱা বুলি নতুন ব্যৱস্থাও কৰা হৈছে,
0: আপুনি যদি অসমৰ কথা কৈছে, তেতিয়াহ'লে নতুন চৰকাৰ হৈছে, কালি শপত গ্ৰহণ কৰিছে, মই অনুৰোধ কৰিম চৰকাৰক যাতে, আমি দেখিছোঁ গুৱাহাটীত কিছু ফ্লাইঅভাৰ হৈছে, বা নতুনকৈ ৰাস্তা কিছু বহল কৰা হৈছে, বা গোটেই ৰাজ্যখনতো তেনেকুৱা কিছু সম্প্ৰসাৰণ হৈছে। এই ক্ষেত্ৰত এটা পৰিবহণ বিভাগ আছে আমাৰ, বা কেন্দ্ৰটো যিহেতু BJP চৰকাৰ আছে, চৰকাৰৰ লগত, প্ৰাইভেট চেক্টৰৰ লগত বুজাবুজিৰ জৰিয়তে আমাৰ যাতে ৰাজহুৱা পৰিবহণ ব্যৱস্থাটো উন্নত কৰে, তাৰ কাৰণে মই নিশ্চয় অনুৰোধ জনাম। কাৰণ আমিও বিচাৰোঁ সুন্দৰকৈ, এতিয়া আমি দেখিছোঁ কিছু বাছ গুৱাহাটীত চলাচল কৰিছে, সেইকেইখন বাছৰ যিটো সা সুবিধা, তাত যিসকলে যাত্ৰা কৰে, যাত্ৰীসকলে ভাল পাইছে, কিন্তু সেই এপাচি শাকত এটা জেলুকৰ নিচিনা পৰ্যাপ্ত নহয়। আপুনি উপকণ্ঠ অঞ্চললৈ যোৱাৰ সুবিধাবিলাকো লাগিব, অকল গুৱাহাটীৰ কথা ভাবিলে আমি নহ'ব, বাকী কেইখন ঠাইতো, যেনেকৈ কামৰূপ জিলাৰ ভিতৰতে যদি আমি যিবিলাক আগতে ইণ্টাৰচিটি ট্ৰেইন চেইন আছিলে, এতিয়া যিখিনি আছে সেইখিনি যথেষ্ট কম। আমাৰ যদি ট্ৰেইনৰ সা সুবিধা হয়, মেট্ৰ'ৰ সা সুবিধা হয়, আমাৰ যিটো ভৌগোলিক অৱস্থান, সেই অৱস্থানৰ ওপৰত ভিত্তি কৰি যিটো আমাৰ ইয়াত চুটেবল হয়, যিটো চলিব পাৰে, তেনেকুৱা ধৰণৰ ব্যৱস্থা এটা চৰকাৰে ল'ব বুলি মই আশা কৰিম, আৰু চৰকাৰক অনুৰোধ জনাম।
1: নিশ্চয়, সেই ধন্যবাদ আপোনাৰ, আপোনাৰ সৈতে আমি কথা পাতি থাকিম, আমাৰ এই অনুষ্ঠান 12:30 বজালৈকে চলিব। লগতে আমি কিছু সময় পাছত ডক্টৰ প্ৰদ্যুম্ন গোস্বামীক যোগাযোগ কৰিম, তেখেতৰ বক্তব্য জানিবলৈ চেষ্টা কৰিম আজিৰ বিষয়ৰ ওপৰত। তাৰ আগতে এটি গীত শুনি লৈছোঁ, জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এটি সুন্দৰ গীত, আটাই ভাল পাব বুলি আশা কৰিছোঁ। আদৰ শ্ৰোতা, এনেদৰে আমি আগবাঢ়ি গৈ থাকিম প্ৰভাতী তৰংগৰ আজিৰ এই খণ্ড, অতি গুৰুত্বপূৰ্ণ মিতব্যয়িতা আজিৰ সময়ৰ দাবী শুনি থাকিব।

0: মিলিয়ন টন পাৰিয়ে
1: হয়,
0: আপুনি বিশ্বাস নকৰিব যে প্ৰত্যেকখন ঘৰত আমি এটেন এভাৰেজ 55 কেজি 55 কেজি খানা প্ৰত্যেকখন ঘৰে লোকচান কৰো প্ৰত্যেক বছৰত। আৰু এইটোৱে ভাৰতীয় অৰ্থনীতিত কিমান মুখমাহাৰ ভাগে জানে জানেনে? ভাৰতীয় অৰ্থনীতিত প্ৰত্যক্ষভাৱে 92,000 কোটিৰ পৰা 1,50,000 কোটি টকালৈকে লোকচান হয়। গতিকে আপুনি ভাবকচোন, আমি সৰু সৰু কথা, আমি ঘৰত ভাজি অকণমান পেলাই দিলো, দালি অকণমান পেলাই দিলো, ভাত কেইটামান পেলাই দিলো, এই সৰু সৰু খানাবিলাক যে আমি পেলাই দিলো, এখন প্লেটত মানুহক আপুনি 4-5টা বস্তু লৈ চাহ একাপ খাবলৈ দিছে, তাৰে এটা বা দুটা বস্তু খাই 3টা বস্তু নোখোৱাকে পেলাই দিলে। এই ধৰণৰ সৰু সৰু অভ্যাসবিলাকে ভাৰতীয় অৰ্থনীতিত প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে কেনে এক মুখ্য মাখা খান্দি আছে। দ্বিতীয়তে, আমাৰ কিছুমান অভ্যাস, যিবিলাক অভ্যাস মিতব্যয়িতা আপোনাক অভ্যাস বুলি কৈছো, আমাৰ দুটা বিষয় আছে, এটা বিষয় হৈছে নিড আৰু এটা বিষয় হৈছে লাগজাৰী। মানুহক লাগজাৰী লাগিবই, কিন্তু নিডৰ প্ৰাধান্য প্ৰথম। আপোনাক এটা মোবাইল ফোনৰ দৰকাৰ, যিটো মোবাইল ফোনত আপোনাৰ 20,000 বা 30,000 টকীয়া এটা মোবাইল ফোনে আপোনাৰ নিডটো সম্পূৰ্ণ কৰিছে, তেনে ক্ষেত্ৰত এটা 1.5 লাখ টকীয়া মোবাইল ফোন লোৱাৰ গ্ৰহণযোগ্যতা বা প্ৰয়োজনীয়তা এখন ঘৰত থাকিব নোৱাৰে। আমাৰ হাউচ হোল্ড বিলাকত, আমাৰ মধ্যবিত্ত শ্ৰেণী, যিটো শ্ৰেণীয়ে সমগ্ৰ ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাৰ পৰা ভাৰতীয় সামাজিক ব্যৱস্থাটো প্ৰতিনিধিত্ব কৰে, একোটা একোটা মধ্যবিত্ত পৰিয়ালত এখন এখন বিয়াৰ নামত 10 লাখৰ পৰা 50 লাখ টকালৈকে ব্যয় হয়। আমি সৰু সৰু কথাবিলাকত, আমাৰ যিবিলাকত লাগজাৰীৰে আমি কনভাৰ্ট কৰিবলৈ কনভাৰ্ট হৈছো, আমাৰ হাউচ হোল্ড বিলাকত, আমাৰ মেডিকেল ইমাৰ্জেঞ্চি, এখন ঘৰত এটা এটা মেডিকেল ইমাৰ্জেঞ্চি এখন ঘৰক অগ্ৰশান্ত কৰি পেলায়। এই মেডিকেল ইমাৰ্জেঞ্চিটোৰ কাৰণে কিন্তু আমাৰ ছেভিংছ নাথাকে, মেডিকেল ইমাৰ্জেঞ্চিটোৰ লগতে আমাৰ ঘৰত আহিব পৰা যিকোনো এটা অনাকাংক্ষিত বিপদৰ কাৰণে আমি কিন্তু ছেভিংছ নকৰো, কিন্তু আমি আইফোনটো লবলৈ কুণ্ঠাবোধ নকৰো। সামান্য গোটেই দৰমহা পাই ঘটনা এটা আৰম্ভ কৰিলেই আমাৰ প্ৰথম টাৰ্গেটটো হয় আমি কেনেকে এটা আইফোন ল'ব পাৰো। মই কোৱা নাই যে আইফোন ল'ব নালাগে, আইফোন লোৱাটো বেয়া, কিন্তু মই আপোনাক দুটা কথা কৈছো, এটা প্ৰয়োজনীয়তা, এটা হৈছে আপোনাৰ লাগজাৰী। আমাক এতিয়া নিডত যাম নে আমি লাগজাৰীত যাম? এতিয়া যিটো কথা প্ৰধানমন্ত্ৰীগৰাকীয়ে এপিল কৰিছে, যিটো আপোনাৰ পেট্ৰল ডিজেলৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কথাবিলাকক আপোনাৰ বিতৰ্কী হবলৈ এপিল কৰিছে, এই কথাটোৰ গুৰুত্বপূৰ্ণ বিষয়টো সমগ্ৰ ভাৰতবাসীয়ে বুজি পাইছেনে? যেতিয়া ৱাৰ ক্ৰাইচিছ হয়, ৱাৰ ক্ৰাইচিছ হোৱাৰ লগে লগে বিশেষকে হৰমুজ প্ৰণালী যেতিয়া বন্ধ হৈ গল, তেতিয়াই ভাৰতবৰ্ষলৈ অহা ইম্পৰ্ট পেট্ৰলিয়াম প্ৰডাক্টৰ পৰিমাণটো কমি গল। কমি গল নহয়, আচলতে ঠিকে আছে, ভাৰতবৰ্ষই সদায় 60 দিনৰ এটা বাফাৰ ষ্টক মেইনটেইন কৰে, প্ৰত্যেক দিনৰ পৰা অনাগত 60 দিনলৈ আমাৰ পেট্ৰলিয়াম প্ৰডাক্টটো আমাৰ জমা থাকে। আজিও 60 দিনৰ কাৰণে জমা আছে, কালিও 60 দিনৰ কাৰণে জমা আছে, এমাহৰ আগতেও 60 দিনৰ কাৰণে জমা আছে। কিন্তু হৰমুজ প্ৰণালী ৱাৰ ক্ৰাইচিছ হোৱাৰ কাৰণে আমাৰ যিটো ক্ৰুড অইল, যিটো ক্ৰুড অইলৰ হয়তো 80% ভাৰতে অন্য দেশৰ পৰা আমদানি কৰিবলগীয়া হয়, এই ক্ৰুড অইলৰ পৰিমাণটো সাংঘাতিক দামটো সাংঘাতিকভাৱে বাঢ়ি গৈছে, প্ৰায় $130-$120 পাৰ বেৰেল মান বাঢ়ি গৈছে। তেতিয়া এইটো আমাৰ আপোনাৰ পেট্ৰলিয়াম ক্ৰাইচিছ হৈছে, পেট্ৰলিয়াম ক্ৰাইচিছ হোৱাৰ লগে লগে আমাৰ ডলাৰ শ্ব'টো বাঢ়ি গৈছে, ডলাৰৰ শ্ব', কাৰণ আমি বেছি দামত ক্ৰয় কৰিবলগীয়া হৈছে, বেছি দামত ক্ৰয় কৰিবলগীয়া হোৱাৰ লগে লগে আমি বেছি পইচা, আৰু সেইবিলাক গোটেই ক্ৰয় বিক্ৰয়টো হয় ডলাৰত, আমাৰ ভাৰতৰ পৰা ডলাৰ আউটফ্ল'টো বাঢ়ি গৈছে। এনেকুৱা সময়ত কি কৰে ইনভেষ্টৰবিলাকে, সদায় গোল্ডত ইনভেষ্ট কৰে, গোল্ডত ইনভেষ্ট, গোল্ডটো আমাৰ ভাৰতবৰ্ষৰ কাৰণে ডেড এছেট বুলি কোৱা হয়, যিটো এছেটৰ কোনো কাম নাই, একমাত্ৰ কিন্তু আমি ইনভেষ্টমেণ্টৰ কাৰণে গোল্ডটোক ব্যৱহাৰ কৰোঁ। ইনভেষ্টৰবিলাকে যেতিয়া গোল্ডত ইনভেষ্ট কৰি দিব, গোল্ডৰ ক্ৰাইচিছ হৈ গৈছে, ফলত গোল্ড কিনিবলগীয়া হোৱাৰ কাৰণে আজি ৰিজাৰ্ভ বেংকে বিভিন্ন বণ্ড চন্দ্ৰ হতুৱাই দি গোল্ড কিনে, তেওঁলোকে ডাইৰেক্ট ডলাৰ ফ্ল'টো নহয়, কিন্তু জনসাধাৰণে যদি গোল্ড কিনিবলগীয়া হয়, আমাৰ ভাৰতবৰ্ষৰ 90% গোল্ড আমি বাহিৰৰ পৰা ইম্পৰ্ট কৰিবলগীয়া হয়। জনসাধাৰণেও একেটা সময়তে গোল্ড কিনিব, সোণ কিনিব, সেই সোণ কিনাৰ কাৰণে যিখিনি সোণ প্ৰয়োজনীয় হ'ব, সেই সোণখিনি আমি বাহিৰৰ পৰা আনিব লাগিব, বাহিৰৰ পৰা অনাৰ লগে লগে বাহিৰৰ পৰা আমি কিহত আনিম, বাহিৰৰ পৰা আমি ডলাৰত আনিম, গতিকে ভাৰতবৰ্ষৰ পৰা ডলাৰ ফ্ল'টো বাঢ়ি যাব, যিমানেই ডলাৰ ফ্ল' বাঢ়ি যাব সিমানে ৰুপি ডেপ্ৰিচিয়েট কৰিব, ৰুপি পৰিমাণটো কমি যাব, মানটো কমি যাব, সেইকাৰণে কিছুদিনৰ কাৰণে এনেকুৱা ৱাৰ ক্ৰাইচিছৰ কাৰণে সোণটোক আমাৰ মানে আপোনাৰ কিনাত এটা প্ৰতিবন্ধকতা বা বাধা আৰোপ কৰিছে বা কিনিব নালাগে বুলি কৈছে। এনেকুৱা ঘটনা 1967তো আগতে হৈছে, 1991তো আগতে হৈছে, বিভিন্ন ধৰণৰ ভাৰতীয় অৰ্থনৈতিক ব্যৱস্থাৰ কাৰণে হৈছে। কিন্তু এইখিনিতে আপোনাক এটা খুব গুৰুত্বপূৰ্ণ কথা কওঁ, এই সোণটোক যিটোক আমি ডেড এছেট বুলি কওঁ, আমাৰ ঘৰবিলাকৰ এটা সাংঘাতিক মানে টেণ্ডেঞ্চি, আমাৰ মধ্যবিত্ত পৰিয়ালৰ ঘৰবিলাকেই হওক বা উচ্চ মধ্যবিত্তই হওক বা ধনিক শ্ৰেণীৰে হওক, আমি বিয়াই বাৰুৱে বিভিন্ন প্ৰকাৰে সোণ এটুকুৰা গোটাই ৰখাটো আমাৰ কাৰণে এক ডাঙৰ অপৰিহাৰ্য অংগ টাইপত, মানে অপৰিহাৰ্য বিষয় টাইপত হৈ যায়। সৰুৰ পৰা এজনী ছোৱালীক যদি বিয়া দিবলগীয়া থাকে এখন ঘৰে, বা এটা ল'ৰাৰ কাৰণে যদি

0: ল'ৰা ছোৱালী জন্মৰ পিছৰ পৰাই মধ্যবিত্ত পৰিয়ালটোৱে কেইটামান কথাত খুব গুৰুত্ব আৰোপ কৰে। তাৰে ভিতৰত এটা অন্যতম গুৰুত্বপূৰ্ণ বিষয় হৈছে স্কুল। ল'ৰা ছোৱালীটো শিক্ষা দীক্ষা কি হ'ব, তাৰ এষ্টাব্লিছমেণ্ট কি হ'ব, কেনেদৰে আগবাঢ়িব, সেইটো এটা পৰ্যায়ত গৈ থাকে। কিন্তু তাৰ পেৰেলেলি ঘৰখনৰ বিশেষকে যিসকল ঘৰত বয়োজ্যেষ্ঠ লোক, মাতৃ হওক, আইতাক হওক, সকলোৱে এক প্ৰকাৰে ভাবে যে ল'ৰাটো বা এই ছোৱালীজনীৰ কাৰণে আমি ফোন অকণ অকণ অকণ অকণ গোটাই থৈ দিওঁ। কিন্তু আপুনি শেষত গৈ চাবগৈ সেই ফোনটো কিন্তু আপোনাৰ আলমাৰিতে ৰখি যায়, সেই ফোনটো আপোনাৰ বেংকতে ৰখি যায়, সেই ফোনটো আপোনাৰ অৰ্নামেণ্ট হিচাপে ৰখি যায়, যিটো আপুনি বছৰত দুদিন বা তিনিদিন কিনিবলগীয়া হয়, ইটছ এ ডেড এছেট হিচাপে থাকি যায়। গতিকে আমাৰ ভাৰতীয় পৰম্পৰাত, আমি ভাৰতীয় পৰম্পৰাত মিতব্য বহিতাটো আমি খুব কম শিকিছো। আৰু মিতব্য বহিতা আমি বিশেষকে আমি যিখিনি মধ্যবিত্ত মানুহ, মধ্যবিত্ত সকলোখিনি কথা কোৱা নাই, গরিষ্ঠ সংখ্যক মধ্যবিত্ত কিন্তু মিতব্যয়ী নহয়। আমি আপুনি মই আমি যিবিলাক পরিয়ালৰ পৰা ডাঙৰ হৈ আহিছো, যিবিলাক পৰিয়ালত আছো, আমি সেইবোৰ পৰিয়ালত আমি খুব বেছি মানে উচ্চাকাংক্ষী হৈ আৰু বহুত বেছি খৰচ কৰি আমি ডাঙৰ হৈ আহিব পৰা নাই। আমি এটা সামান্যভাৱে যিখিনি আমাৰ প্ৰয়োজনীয় বস্তু, সেই প্ৰয়োজনীয় বস্তুখিনিক আমি কোনোবাটো পাইছো, কোনোবাটো নাপাইছো, আমি এনেকেই ডাঙৰ হৈ আহিছো। কিন্তু যেতিয়া আমি চাকৰি বাকৰি কৰি দুটা পইচা ঘটিবলৈ লৈছো, তেতিয়া আমাৰ মনত এটা এনেকুৱা এটা টেণ্ডেঞ্চি আহে যে আমি এই ঘটা পইচাটোৰ গৰিষ্ঠ সংখ্যক পইচাৰে আমি ইমান দিনে নোপোৱা বস্তুবিলাক কৰোঁ, ইমান দিনে নোপোৱা নোযোৱা জেগালৈ যাওঁ, ইমান দিনে নোখোৱা গাড়ী এখন কিনো, ইমান দিনে নোখোৱা ৰেষ্টুৰেণ্ট এখনত যাওঁ, যিটো সময়ত মই এখন সাধাৰণ ৰেষ্টুৰেণ্টত 500 টকা দিওঁ খাব পাৰোঁ, সেই সময়ত অলপ পইচা ঘটিলে আমাৰ অকণমান মধ্যবিত্ত পৰিয়ালে অলপ পইচা ঘটিলে আমাৰ প্ৰয়োজনীয়তা অনুভৱ কৰোঁ যে আমি 5-star এখনত যাওঁ, আমি অন্যান্য এখন উচ্চ পৰ্যায়ৰ ৰেষ্টুৰেণ্টত যাওঁ। ৰেষ্টুৰেণ্টত খোৱাৰ নামত আমি ৰাতিটোৰ ভিতৰতে হয়তো 4,000-5,000-10,000 টকালৈকে খৰচ কৰি দিওঁ, যিটো সময়ত এজন লেবাৰৰ গাঁওবিলাকত এজন লেবাৰৰ হয়তো দৈনিক হাজিৰা 400 টকা, গোটেই দিনটো হাজিৰা কৰি যিজন ব্যক্তিয়ে 400-500-600 টকা ঘটে, আমি এটা ডিছ খোৱাৰ নামত, আমি এটা ৰেষ্টুৰেণ্টত খোৱাৰ নামত আধা ঘণ্টাত 1,000 টকা খৰচ কৰি দিওঁ। এই শিক্ষাবিলাক পিতৃ মাতৃয়ে নিজৰ সন্তানক দিব লাগে। সন্তানক এটা কথাই শিক্ষা দিব লাগে যে যিটো বস্তু বিচাৰিছে, এটা বস্তুৰ দাম, এটা পুতলাৰ দাম, এটা আপোনাৰ তেওঁলোকে বিচৰা চকলেটৰ দাম, এটা চকলেটত 100 টকা, এটা কেডবেৰীৰ দাম 100-150 টকা, কিন্তু এজন লেবাৰে গোটেই দিনটো কাম কৰি মাত্ৰ পায় 400-500 টকা। তাৰমানে এইবিলাক কম্পেৰিজন, এই যিবিলাক তুলনামূলক ধাৰণাবিলাক আমি সৰুৰ পৰা যদি আমাৰ ঘৰবিলাকত আমি নিজৰ সন্তানক দিব পাৰোঁ, আমি শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক দিব পাৰে, তেতিয়া আপুনি দেখিব মিতব্যয়িতাটো আমাৰ এক অভ্যাসলৈ পৰিণত হৈছে। আৰু মিতব্যয়িতাটো এদিনতে অহা বস্তু নহয়, মিতব্যয়িতা মানে কঞ্জুছ নহয়। এই কথাটো এটা খুব বেছি গুৰুত্বপূৰ্ণ কথা। আমি বহুত মানুহক কওঁ যে বিৰাট কঞ্জুছ, ইয়াত এই পইচা খৰচ নকৰে। দুটা টাইপৰ মানুহ আছে, কঞ্জুছ আৰু আপোনাৰ ইকনমিক, এই দুটা বস্তু খুব বেছি ইম্পৰ্টেণ্ট। আমি আটাইতকৈ গুৰুত্ব দিব লাগে মিতব্যয়িতাটোৰ ওপৰত। আমি এজন ব্যক্তিক কেতিয়াও চিপছ হবলৈ পোৱা নাই, তেওঁক আমি পোৱা নাই যে তেওঁ প্ৰয়োজনীয়তাটো পইচা খৰচ নকৰিব, কিন্তু এটা কথা শিক্ষা দিব লাগে যে আমি যিটো পইচা খৰচ নকৰিলেও হয়, যিটো পইচাত কম পৰিমাণে খৰচ নকৰিলেও হয়, এইবিলাক নিদৰ্শন দেখাইছিল, যাক আমি ফিলান্থ্ৰপিষ্ট বুলি কওঁ, ৰতন টাটাই। ৰতন টাটাৰ দৰে ব্যক্তি এজন ইণ্ডাষ্ট্ৰিয়েলিষ্ট নাছিল, ৰতন টাটাৰ দৰে ব্যক্তিয়ে ভাৰতবৰ্ষখনক এটা আদৰ্শ দেখুৱাই থৈ গৈছিল যে এজন ব্যক্তি ইমান উচ্চ পৰ্যায়ৰ ব্যক্তি হোৱাৰ পিছতো, ইমান বেছি ধনী হোৱাৰ পিছতো তেওঁ কেনেদৰে সাধাৰণ জীৱন যাপন কৰিব লাগে। তেখেত এটা ফ্লেটত আছিল, এখন টাটা নেনো লৈ পেলাই নিজে চলাই ফুৰিছিল, তেনেকে জীৱন যাপন কৰিছিল। গতিকে আমি সাধাৰণ জীৱন যাপন কৰাৰ গোটেই প্ৰক্ৰিয়াটো, আমাৰ মানসিকতাটো এক গঢ় দিব লাগে। আৰু মিতব্যয়িতাৰ ক্ষেত্ৰত আমি গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব লাগে, বিশেষকে এইখিনি সময়ত, যিখিনি সময়ত এক ৱাৰ ক্ৰাইচিছ হৈছে, আৰু এই ৱাৰ ক্ৰাইচিছটোৱে সমগ্ৰ ভাৰতৰ অৰ্থনীতিত এক মুখম আঘাত কৰাৰ মানে সম্ভাৱনীয়তা আছে। গতিকে আমি এনেকুৱা কিছুমান কাম কৰিব নালাগে যিটো কামৰ যোগেদি বাহিৰলৈ ডলাৰটো ফ্ল' হয়। আমি ভাৰততে ৰুপি খৰচ কৰি কিছুমান কাম কৰি আছো, ভাবিব লাগে যে যিবোৰ বস্তু আমাৰ ভাৰতবৰ্ষলৈ ইম্পৰ্ট হয়, সেই বস্তুবিলাক ক্ৰয় কৰাৰ পৰা সাধাৰণতে বিৰত থকাটো এইকেইটা দিন গুৰুত্বপূৰ্ণ কথা বুলি ময়ো ভাবোঁ।
1: হয়, অশেষ ধন্যবাদ ডক্টৰ প্ৰদ্যুম্ন গোস্বামী। আপোনাৰ ৰাতিপুৱা আপোনাৰ ক্লাছ আছে, তাৰ পৰা ব্যস্ততাপূৰ্ণ সূচী, তাৰ পৰা সময় উলিয়াই আমাৰ এইখিনি সময় দিলে আৰু সুন্দৰকৈ সকলোৱে বুজাকৈ এটা আহ্বানো আপুনি কৰি যে মিতব্যয়িতা এটা সময়ৰ দাবী, যিটো কথা কৈছোঁ সেইটো আমাৰ বিভিন্নজনে প্ৰশ্ন কৰি আছে। মই দুয়োগৰাকী আমাৰ যি সমল ব্যক্তি আজি আগবঢ়াই দিব লাগিব, কাৰণ আমাৰ শ্ৰোতা আছে, শ্ৰোতাই তৰুণ আজাদ ডেকা, তেওঁ লিখি পঠিয়াইছে যে ছাত্ৰীক বিনামূলীয়া স্কুটি বিলোৱা, উৎপাদনহীন হিতাধিকাৰী সৃষ্টি কৰি কৰ্ম সংস্কৃতিহীন সমাজ গঢ়া, বিহু পাতিবলৈ বা দুৰ্গা পূজা পাতিবলৈ ধন বিলোৱা, এনেধৰণৰ তথাগতিত জন কল্যাণকামী আঁচনিসমূহেও লক্ষ লক্ষ কোটি টকাৰ ধাৰেৰে ৰাজ্যখনৰ গভীৰ অৰ্থনৈতিক সংকটত ইন্ধন যোগোৱা নাইনে, তেখেতে প্ৰশ্ন এটা কৰিছে। গতিকে আপুনি কি ক'ব পাৰে, এই ধৰক হিতাধিকাৰী আঁচনিবিলাকৰ কাৰণে প্ৰশ্ন কৰিছে, কাৰণ যেতিয়া আহ্বান এটা আহে তেওঁলোকে পৰ্যালোচনা কৰিছে, হয় কি বুলি
0: গুৰুত্বপূৰ্ণ কথা এই বিষয়ৰ ওপৰত কৈ থাকো, কৈ থকা একদম খুব গুৰুত্বপূৰ্ণ কথা। প্ৰথম কথাটো হ'ল কি, হিতাধিকাৰী আঁচনি দুটা কথা, দুটা টাইপৰ

টাইপৰ আপোনাৰ ডিবেট আছে। প্ৰথম ডিবেটটো হ'ল যে হিতাধিকাৰী আঁচনি দি আমাৰ যিখিনি আপোনাৰ 1200 টকা 3000 টকা যিকোনো ধৰণৰ পইচা এটা দি আপোনাৰ নাগৰিকসকলক মানে আপোনাৰ এলেহুৱা কৰি পেলোৱা হৈছে, তেখেতলোকক কাম কৰিবলৈ তেওঁলোকে নিবিচাৰে। আৰু দুই নম্বৰ এটা আপোনাৰ কনক্লুজন আছে, ডিবেট আছে যে হিতাধিকাৰী আঁচনিৰ যোগেদি পইচাটো তেখেতলোকক দিছে আৰু এই পইচাটো মাৰ্কেট ফ্লো হৈ আকৌ গভৰ্ণমেণ্টলৈকে ঘূৰি আহিছে। তাৰমানে 3000 টকা এটা দিছে, 3000 টকাটো তেখেতলোকে মানে আপোনাৰ আলমাৰিত সোমোৱাই থৈ দিয়ে, সেই 3000 টকাটো বা 1200 টকাটো তেওঁ পোৱাৰ লগে লগে খৰচ কৰিব। খৰচ কৰাৰ লগে লগে কি আকৌ ইনডাইৰেক্টলি গভৰ্ণমেণ্টলৈকে বা চৰকাৰলৈকে ঘূৰি আহিছে, গোটেই পইচাটো টেক্সত থৈ দি। কিন্তু যি কি নহওক, টেক্সত থৈ দি পইচাটো ঘূৰি আহিলেও আমি খৰচ হৈছে বুলি নধৰিলেও এই হিতাধিকাৰী আঁচনিয়ে কিন্তু পৰোক্ষভাৱে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাটোক অনাগত সময়ত মুখম আঘাত হানিব। আজি হয়তো আমি 5 বছৰত ইয়াৰ ফলটো আমি নেদেখিম, 10 বছৰত ইয়াৰ ফলটো নেদেখিম, কিন্তু ভাৰতীয় ৰাজনৈতিক দলসমূহৰ যি চৰিত্ৰগত পৰিৱৰ্তন হৈছে হিতাধিকাৰী আঁচনিৰ যোগেদি, তেখেতলোকে এনেকুৱা পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ লৈছে। মই অকল এটা ৰাজনৈতিক দল বুলি কোৱা নাই, ভাৰতৰ সকলো ৰাজনৈতিক দল, কোনোবাই যদি ইলেক্ট্ৰিচিটি ফ্ৰী দিছে, কোনোবাই পানী ফ্ৰী দিছে, কোনোবাই পইচা ফ্ৰী দিছে, কোনোবাই ঘৰ বনাই দিছে, কোনোবাই ইটো দিছে, কোনোবাই স্কুটি দিছে, কোনোবাই চাইকেল দিছে, মুঠতে সমগ্ৰ ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাটো হিতাধিকাৰী সাব্যস্ত কৰিবলৈ ভাৰতীয় সকলো ৰাজনৈতিক দলে যি এক প্ৰতিযোগিতাত নামি পৰিছে, এই প্ৰতিযোগিতাই কিন্তু অনাগত 5 বা 10 বছৰত ভাৰতীয় সমাজখনক মানে ক্ষতি কৰিব বুলি মই নাভাবো। কিন্তু এই অনাগত 20-25 বছৰত ইকনমিক্সৰ মানুহে খুব বেছি ভালকে ক'ব পাৰিব, অনাগত 20-25 বছৰত ই এক ভাৰতীয় অৰ্থনৈতিক ব্যৱস্থাটোক মুখম আঘাত আনিব। আমি হিতাধিকাৰী সৃষ্টি কৰাতকে আমি এক স্বত্বাধিকাৰী সৃষ্টি কৰাৰ মানসিকতা গঢ়ি তুলিব লাগে। হিতাধিকাৰীটো এটা কমফৰ্ট জোন। আজি কিছুদিনৰ আগতে মই উজনি অসম গৈছিলো, উজনি অসমত যাওঁতে এজন মোৰ বয়োজ্যেষ্ঠ লোক আছিল, মই লোকক সুধিলো যে দাদাই খেতি বাতি বিলাক কৰা নাই যে কিয় কৰা নাই, তেতিয়া তেখেতে মোক ক'লে যে মোৰ ঘৰত এনেকুৱা এনেকুৱা দুজন কিয় অৰুণোদয় আছে, চাউল ফ্ৰী পাওঁ, দালি ফ্ৰী পাওঁ, ইটো ফ্ৰী পাওঁ, সিটো ফ্ৰী পাওঁ, মানে এবিঘা মাটিত ধান কৰিলে যিটো কষ্টিং হয়, যিটো খৰচ হয়, সেই খৰচৰ খৰচ মানে কষ্টৰ খৰচৰ অনুপাতে আমি নাপাওঁ। নোপোৱাৰ লগে লগে আমি বিভিন্ন ধৰণৰ প্ৰকাৰে হিতাধিকাৰী আঁচনিৰ যোগেদি কামবিলাক পাই আছো, যিহেতু আমি কৰাটো প্ৰয়োজনীয়তা অনুভৱ কৰা নাই। ইয়াৰ পৰিৱৰ্তে কৰিব লাগিছিল কি, ইয়াৰ পৰিৱৰ্তে কৰিব লাগিছিল কি, প্ৰত্যেকটো কৃষিজাত উৎপাদিত বস্তুত MSPটো ফিক্স কৰিব লাগিছিল, যেনেকে ধানৰ MSP এতিয়া প্ৰায় 2400-2500 টকাকে ফিক্স কৰি দিছে, যাতে কৃষকে MSPটো কমপ্লিটলি প্ৰত্যেকটো ধানৰ পৰা আৰম্ভ কৰি আপোনাৰ সৰিয়হৰ পৰা আৰম্ভ কৰি আপোনাৰ যিকোনো ধৰণৰ কৃষিজাত বিলাহী, বেঙেনা, জলকীয়া সকলোতে এটা MSP এটা ফিক্স কৰি দিব লাগে, যাতে কৃষকে সেই বস্তুটো উৎপাদন কৰিছে উচিত মূল্য বজাৰত পায়, নাম্বাৰ ওৱান। নাম্বাৰ টু, চাউলত ৰাজ সাহাৰ্য দিয়াতকে কঠীয়াত ৰাজ সাহাৰ্য দিব লাগিব। আমি ৰাজ সাহাৰ্যটো দি আছো চাউলত, কিন্তু চাউলত ৰাজ সাহাৰ্য দিয়া ব্যৱস্থাটোৱে মানুহক কি কৰিব পাৰে, এলেহুৱা কৰি তুলিব পাৰে। কিন্তু কঠীয়াত যদি ৰাজ সাহাৰ্য দিয়ে, ট্ৰেক্টৰখন ফ্ৰীকে দিয়ক, কঠীয়াখিনি ফ্ৰীকে দিয়ক, সাৰখিনি যি ৰাসায়নিক সাৰ প্ৰয়োজনীয় পৰিমাণত ইউৰিয়া চিউৰিয়া বা অন্যান্য গোবৰ সাৰ দিবলৈ প্ৰয়োজনীয়তা আছে সেইখিনি ফ্ৰীকে দিয়ক, এই কথাবিলাক ফ্ৰীকে দিয়াৰ লগোৱাৰ লগে লগে পানীটো ফ্ৰীকে দিয়ক, ইৰিগেশ্যন ব্যৱস্থাটো সম্পূৰ্ণ পথাৰবিলাকত খুব সুচলভাৱে কৰক, ৰাইজক কৃষি কৰি কৃষি খেতি মানে কৰিবলৈ তেওঁলোকক উদগনি জনাওক। আজি মই 3000 টকা বা 1200 টকাটো বিৰোধিতা কৰিছোঁ, কিন্তু একে সময়তে যদি আমাৰ যুৱ প্ৰজন্মক, উদীয়মান যুৱ প্ৰজন্মক উদ্যোগ গঢ়িবৰ কাৰণে 5 লাখ টকাকে দিম বুলি কোৱা এটা প্ৰতিশ্ৰুতি কিছুদিনৰ আগত সুধিলো, এই 5 লাখ টকাকে দিম বুলি কোৱা প্ৰতিশ্ৰুতিটোক কিন্তু মই পুৰা স্বাগতম জনাইছো। মানুহে সুধিব পাৰে যে আপুনি 1200 টকাক অপোজ কৰিছে, বিৰোধিতা কৰিছে, কিন্তু 5 লাখ টকাক কিয় আপুনি সমৰ্থন কৰিছে? 5 লাখ টকাই উদ্যমিতা বৃদ্ধি কৰিব, 5 লাখ টকাই উদ্যোগীকৰণৰ দিশে ৰাজ্যখনক লৈ যোৱাত সহায় কৰিব, সেইবিলাক হিতাধিকাৰী আঁচনি খুব প্ৰয়োজনীয়। কিন্তু যিবোৰ হিতাধিকাৰী আঁচনিয়ে মানুহক সাধাৰণতে চলি মেলি ফুৰিবলৈ 1200 টকা দেখো নহয়, আমি এটা বস্তু শিকাব লাগিছিল যে 1250 টকাৰ পৰা বা 2500 টকাৰ পৰা বা 3000 টকাৰ পৰা আমি কেনেকে 3 লাখ টকা বনাব পাৰো, 1250 টকাক কেনেকে 12000 টকা বনাব পাৰো। ছেল্ফ হেল্প গ্ৰুপ বিলাকক দিছে, সেইটো হিতাধিকাৰী আঁচনি মই খুব বেছি ছাপোৰ্ট কৰিছো। ছেল্ফ গ্ৰুপৰ পৰা লোন লৈ আজিৰ তাৰিখত গাঁৱৰ মহিলাসকলে বিভিন্ন ধৰণৰ কাম কাজ কৰিবলৈ, উদগনিমূলক কাম কাজ কৰিবলৈ আগবাঢ়ি আহিছে। কিন্তু কোনো কথা নাই, বতৰ নাই, কোনো মানুহক এটা এগ্ৰিগেশ্যন নকৰাকে, তেখেতলোকৰ মাজতে আপোনাৰ বিচাৰ নকৰাকে কেৱল মাত্ৰ এটা পইচা একাউণ্টত সোমাই থকা কথাটোক কিন্তু মই এজন শিক্ষক হিচাপে, এজন সমাজৰ মানে কথা কৈ থকা ব্যক্তি হিচাপে কোনো কাৰণতে সমৰ্থন জনাব নোৱাৰো। যদিও ইয়াৰ দুটা টাইপৰ ডিবেট আছে, প্ৰথম ডিবেটটো মই আপোনাক ক'লো যে প্ৰথম ডিবেটটোৱে এইটো মানুহক এলেহুৱা কৰিব, আৰু দ্বিতীয় ডিবেটটোত কৈছে যে চৰকাৰৰ ধনখিনিতে একো খৰচ হোৱা নাই, সেই ধনখিনি আকৌ উভতাই মাৰ্কেটৰ থ্ৰুৱেদি চৰকাৰৰ ঘৰলৈকে উভতি আহে। তথাপিও ই পৰোক্ষভাৱে কিন্তু সমাজখনক ক্ষতি কৰিব বুলি এক আশংকা মোৰ মনত সদায় আছে।

0: অশেষ ধন্যবাদ ডক্টৰ প্ৰদ্যুম্ন গোস্বামী আপোনাৰ এই বক্তব্যৰ বাবে আৰু ৰাতিপুৱাৰ সময়খিনিৰ বাবে অশেষ ধন্যবাদ। আদৰৰ শ্ৰোতা, সেয়া আছিল ডক্টৰ প্ৰদ্যুম্ন গোস্বামী, বিশিষ্ট স্তম্ভ লেখক। তেখেতে অতি গুৰুত্বপূৰ্ণ কথা কৈছে আৰু ৰাইজে বুজাকৈ কথাখিনি কৈছে। পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আজিৰ শ্ৰোতাৰ জ্ঞাতাতে জনাইছোঁ, আজিৰ এই প্ৰভাতী তৰংগ এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।
1: ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰ্জেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'লো এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
0: আৰু শ্ৰোতা, আমি পোনে পোনে ডক্টৰ ডেকাৰ ওচৰলৈ যাব খুজিছোঁ, তেখেত আমাৰ ষ্টুডিঅ'তে উপস্থিত আছে। এই কথাখিনি যিটো কথা ক'লে আমাৰ শ্ৰোতা তৰুণ আজাদ ডেকাই সুধিলে, আমি প্ৰদ্যুম্ন গোস্বামী সুধিছোঁ, আপোনাৰ প্ৰশ্নটো কৰিছোঁ হিতাধিকাৰী, তেখেতে কৈছে অৰ্থনীতিবিদে জানিব, অধ্যাপক অৰ্থনীতিৰ। গতিকে এই যে হিতাধিকাৰী আঁচনি বহুত দুটা ডিবেট তেখেতে কৈছে, পৰোক্ষভাৱে আমাক সহায় কৰিছে, হয়তো আমাৰ ইকনমিলৈ আহিছে, কিন্তু কিছুমানে কৈছে কৰ্ম সংস্কৃতি যিটো তাত অকণমান আঘাত হানিব ভৱিষ্যতে, আজি যদিও হোৱা নাই ভৱিষ্যতে হ'ব। আপুনি কি কয় বাৰু
2: এই ক্ষেত্ৰত? ডক্টৰ গোস্বামীৰ লগত ময়ো একমত, যদিও এইটো কোৱা হয় যে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা চাই পেলাই তেওঁলোকক হিতাধিকাৰী আঁচনিখন লোৱা হৈছে, এইটো কোনেও মোৰ লগত অমত নহ'ব যে এইটো হৈছে এটা সম্পূৰ্ণভাৱে ৰাজনৈতিক এটা আঁচনি। যদিহে বেলেগ দেশতো আমি দেখিছোঁ, যিবিলাক কাম নথকাকৈ মানুহ আছে, যাৰ উপাৰ্জন নাই, তেওঁলোকক কি কৰে উন্নত দেশবিলাকত এটা কাম দি দিয়া হয়, তাৰ বিনিময়ত ভাট্টা দিয়া হয়। যেনে ইউৰোপত বহুতো দেশত কি কৰে, কুকুৰ পুহিবলৈ দিয়া হয়, ৰাস্তাত যাতে কুকুৰবিলাক এনেই নাযায়, বা জীৱ জন্তুৰ যত্ন ল'বলৈ দিয়া হয়, আৰু তাৰ বাবে নিয়মীয়াকৈ তেওঁলোকে পইচা দিয়ে চৰকাৰৰ ফালৰ পৰা। চ' গাঁৱত যিখিনি মহিলা আছে, যদি তেওঁলোক এনেই আছে, তেনেহ'লে তেওঁলোকক এনেকুৱাকৈ এটা আঁচনিৰে পইচা দিয়ক যিটো পইচা উৎপাদনলৈ ৰূপান্তৰিত হয়, কেৱল ভোগৰ কাৰণে নহয়, উপভোগৰ কাৰণে নহয়। এইটো হয়, মানুহৰ যেতিয়া ক্ৰয় ক্ষমতা বাঢ়ে তেতিয়া অৰ্থনীতিত প্ৰভাৱ পৰে, ভাল প্ৰভাৱ পৰে, কিন্তু 1200 টকাৰে আপুনি কি ক্ৰয় ক্ষমতা বঢ়াব, আৰু সেই ক্ৰয় ক্ষমতা কিমানবাৰ তেওঁলোকে ইউজ কৰিব পাৰিব, এবাৰতে শেষ হৈ যাব। আমি জানো মূল্য বৃদ্ধি কেনেকুৱা, গতিকে এনেকুৱা দিব লাগে যে আমাৰ গাঁওবিলাকত বিভিন্ন ধৰণৰ ফল মূলৰ বাগিচা আছে, এটা ইণ্ডাষ্ট্ৰি পাতি দিয়ে যদি, তাত যদি ফল মূলৰ বাগান কৰি পেলাই মহিলাসকলে, বা যিখিনি গাঁৱত কাম নোহোৱাকৈ কৰ্মসংস্থানহীন মানুহ আছে, তেওঁলোকক যদি তেনেকুৱা ধৰণৰ ফলৰ বাগান, ফুলৰ বাগান ইত্যাদিৰে যদি উৎপাদনমূলক কামত কাম কৰাৰ বাবে চৰকাৰে যদি সাহাৰ্য দিয়ে, আৰু সেই সাহাৰ্যৰ উৎপাদনৰ জৰিয়তে যিখিনি পইচা উপাৰ্জন হ'ব তাৰ এটা অংশ যদি তেওঁলোকে লয় বা তেওঁলোকক দিয়ে বা চৰকাৰলৈও যদি এটা অংশ যায়, তেতিয়াহ'লে উভয়ৰে উন্নতি হ'ব। আমি দেখিবলৈ পাইছোঁ হিতাধিকাৰী আঁচনিত কিছুমানে আপত্তি কৰে, যিখিনি ধৰক তেওঁলোকে ভাবে দুৰ্বল শ্ৰেণীৰ দুয়েকে, মই কোৱা শুনিছোঁ যে আমাক দিয়াটো বেয়া পাইছে, সেইটো কথা নহয়। কিয়নো গাঁওবিলাকলৈ যদি যায় আপুনি দেখিব যে 1200 টকালৈয়ে বহুত সন্তুষ্ট। মই এইটো বুজি নাপাওঁ, যদি 1200 টকা দিছে ঠিক আছে ৰাখি থোৱা, আৰু কিয় কাম নকৰা? যেনে দিন হাজিৰা কৰা মানুহ যদি আজিকালি বিচাৰি পোৱা টান বুলি কয়, 1200 টকাৰ লগত আৰু 1200 টকা যদি তোমাৰ জমা হয় লোকচান কত? গতিকে গাঁৱত যিখিনি শিক্ষিত নিবনুৱা বা শিক্ষিত ডেকা ল'ৰা আছে বা ৰাজনীতি কৰা যিসকল দলৰ সদস্য আছে, তেওঁলোকেও সেইটো বুজাব পাৰে তেওঁলোকক যে ঠিকে আছে, আজি তোমালোকক হিতাধিকাৰী হিচাপে 1200 টকা দিছে, 3000 টকা দিছে, সদায় তোমালোকক নিদিব। গতিকে তোমালোকে এইখিনি কেনেকৈ উৎপাদনমুখী কামত, আগতে পাৰ পুহিছিল, কুকুৰা পুহিছিল, হাঁহ পুহিছিল, আজিকালি বিভিন্ন অজুহাতত সেইবিলাক বন্ধ কৰি দিয়া হৈছে। গতিকে আমি জানো কণী বাহিৰৰ পৰা আহে, মাছ বাহিৰৰ পৰা আহে, গতিকে এইবিলাক সৰু সুৰা ব্যৱসায়ত, সৰু সুৰা কামত যদি এইখিনি টকা বিনিয়োগ কৰে বা এইখিনি টকা যদি চৰকাৰে দিয়ে আৰু সেইখিনি যদি এটা চৰ্ত দি দিয়ে যে আপুনি এইটোৰ মোক তাৰ কি কামত খটুৱালে দিব লাগিব, তাৰ খতিয়ান দিব লাগিব, তেতিয়াহ'লে মই ভাবোঁ হিতাধিকাৰী এনেকুৱা আঁচনি দিয়ক, এইটো হিতাধিকাৰী নহ'ল, উৎপাদনকাৰী হ'ব লাগিব। আৰু বৰ্তমানৰ যিটো হিতাধিকাৰী আঁচনি 1200 বা 3000 টকীয়া, এইটোৱে কোনো হিত সাধন কৰিছে বুলি মই নাভাবোঁ।
0: হয়, আমি কথা পাতি আমাৰ প্ৰায় অনুষ্ঠানৰ শেষ মুহূৰ্তৰ ফালে আহিছোঁ, বেছি সময় আৰু নাই, কিন্তু দীঘলীয়া কথা পতা হৈছে। গীত এটি শুনি লওঁ, ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত আমি আগবঢ়াইছোঁ, তাৰপাছত শেষৰ কথাখিনি আমাৰ ঘৰখনৰ কথাখিনি আপোনাৰ সৈতে পাতিম, আমি কেনেদৰে চলিব লাগিব।
2: ইমান কঠিন বিষয়ৰ মাজত গীত

0: আৰু শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ যি প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড মিতব্যয়িতা আজিৰ সময়ৰ দাবী। ডক্টৰ ৰাণী মুদিয়াৰ ডেকা আপোনাৰ ওচৰলৈ আহিছোঁ। পোনে পোনে ঘৰখনৰ কথা পাতোঁ। ইয়াতে বাৰ্তা এটি দেখিছোঁ, সেই বাৰ্তাটি লিখিছে কল্পনা আমিনে, যে বৰ্তমান সময়ত আমি যিটো মধ্যম শ্ৰেণীৰ লোক মাজৰখিনি, তেখেতে লিখিছে মাজৰ মানুহখিনি মাজতে মৰিছে বুলি লিখিছে। এইটো প্ৰায় ঘৰৰে হয়, নিম্ন মধ্যবিত্ত বা মধ্যবিত্তখিনি যি দুইফালৰ পৰা প্ৰেচাৰ এটা থাকে, এনে ঘৰখনত প্ৰেচাৰ এটা থাকে, উপৰি যদি দেশৰ প্ৰেচাৰ এটা যদি আহি যায় তেতিয়া এইটো বেছিকৈ পৰা যেন অনুভৱ হয়। যদি ঘৰখন আমি সুন্দৰ কৰি ৰাখিব পাৰোঁ, প্ৰধান কথা আমাৰ সেইটোৱে, সকলোৰে পৰিয়াল সুন্দৰভাৱে থাকক, ভালদৰে থাকক আৰু মোকাবিলা কৰিব পৰা হওক। যদি কিবা এনেকুৱা ধৰণৰ অৰ্থনৈতিক কিবা যদি অনাতন বা কিবা এটা হ'ব আহে অনাগত দিনত, কেনেদৰে মোকাবিলা কৰিব, খোৱা তেলৰ কথাও মাননে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে, তাৰো প্ৰভাৱ পৰিব নেকি বাৰু?
1: হয়, খোৱা তেলৰ কথা আৰম্ভ তেওঁ উল্লেখ কৰিছে, কমকৈ খোৱা তেল ব্যৱহাৰ কৰিবলৈ কৈছে। এইটো কথা মই ঘৰতেই কৈ থাকোঁ, আমি স্বাস্থ্যৰ প্ৰতিও সচেতন হ'ব লাগে আৰু আমি সকলোৱে জানো যিমানেই ভজা খাদ্য আমি পৰিহাৰ কৰোঁ সিমানেই আমাৰ স্বাস্থ্যৰ কাৰণে ভাল, বিভিন্ন আমাৰ বেমাৰ আজাৰে দেখা দিয়ে। গতিকে খোৱাৰ ক্ষেত্ৰতেই হওক, গোস্বামী কোৱাৰ নিচিনাকৈ ঘৰত যিটো আমাৰ মিতব্যয়িতা, অৰ্থনৈতিক শব্দ ব্যৱহাৰ কৰিলে আমি ক'ম যে উৎপাদনশীল ব্যয় আৰু অনুৎপাদনশীল ব্যয়। আমি সত্যনাথ বৰাৰ প্ৰবন্ধ পঢ়িছোঁ, হাঁচি থোৱা ধন চাইৰ নিচিনা, আমি হাঁচি থ'ব নালাগে ধন, কিন্তু আমি ব্যয় কেনেধৰণে কৰিম, আমাৰ ব্যয়ৰ অভ্যাসটোক আমি উন্নত কৰিব লাগিব। আমি যিবিলাক ব্যয়ৰ দ্বাৰা আমাৰ উৎপাদন বাঢ়ে, দেশৰ উৎপাদন বাঢ়ে, আমি তেনেকুৱা

0: ধৰণৰ ব্যয় কৰিম যাৰ পৰা আমাৰ লোকচান নহয়। অনুৎপাদনশীল ব্যয়ৰ বিৰুদ্ধে মই বিভিন্ন প্ৰবন্ধটো লিখিছোঁ যে আমি বহুত সামাজিক কামেই হওক বা ঘৰুৱা কামেই হওক এনেকুৱা কাম কৰোঁ যিবিলাক অনুৎপাদনশীল, তাৰ পৰা কোনো ধৰণৰ ভাল আশা কৰিব নোৱাৰি বা দেশৰ বা দহৰ উন্নতি নহয়। গতিকে ঘৰখন সুন্দৰকৈ চলাবৰ বাবে সৰুতে এটা সাধু পঢ়িছিলোঁ, চাউলপুৰীয়াৰ সাধু পঢ়িছে চাগে। চাউলপুৰীয়াৰ ঘৈণীয়েকে যেনেকৈ দেউতাকে ছোৱালীজনীক ক'লে যে কেনেকৈ চলিবা, বোলে নিজৰ জহত চলিম। দেউতাকৰ খং উঠিল আৰু একেবাৰে চাউলপুৰীয়ালৈ বিয়া পাতি দিলে, যিয়ে নেকি এপুৰা চাউলৰ ভাত খাইছিল আৰু লৰচৰ কৰিব নোৱাৰা হৈছিল, বিভিন্ন বেমাৰ আজাৰে দেখুৱাই দিছিলে, তেনেকুৱা ধৰণৰ কথা। পিছত চাউলপুৰীয়াক ঘৈণীয়েকে কৰিলে কি, কমাই কমাই কমাই কমাই তেওঁৰ স্বাস্থ্য এনেকুৱা ভাল কৰিলে, তেওঁ ৰজাক খৰিৰ যোগান ধৰিছিল, ৰজাই চিনি নোপোৱা হ'লে এইজন কোন যে চাউলপুৰীয়া। গতিকে ঘৰখনৰো উন্নতি কৰিলে, মানুহজনৰো উন্নতি কৰিলে। ঠিক তেনেকুৱা ধৰণে আমি এটা হিচাপত চলা, যাক কয় আমি এটা হিচাপত চলিব লাগে। যিবিলাক আমাৰ অলাগতিয়াল, যিবিলাক লাগতিয়াল নহয় তেনেকুৱা খৰচবিলাক আমি কমাব লাগিব, তেতিয়া পৰিয়ালৰো উন্নতি হ'ব। ঘৰখনত লাগ বুলিলেই সকলো বস্তু আমি আনিব নালাগে। যি কিছুমান বস্তু আছে যিবিলাক আমি নোহোৱাকৈও চলিব পাৰোঁ, সৰু সুৰা কথা কিছুমান, যিটো ঘৰৰ আমাৰ মাটি যিখিনি আছে সেইখিনিত আমি কিমান দৰকাৰী দুই এটা বস্তু উৎপাদন কৰি ল'ব পাৰোঁ। গাঁৱততো যথেষ্ট মাটি থাকে, হয় হয়, এতিয়াতো চহৰতো মানুহবিলাকে নিজৰ বস্তু উৎপাদন কৰি ল'বলৈ লৈছে। তেনেকুৱা ধৰণে বিভিন্ন ধৰণৰ বস্তু আমাৰ আগত যিবিলাক গাঁওবিলাকত আছিল, প্ৰত্যেকখন গাঁৱতে নিজা নিজা কিছু বস্তু উৎপাদন কৰা হৈছিল, সেইবিলাকনো কেনেকে তেওঁলোকে পুনৰ উদ্ধাৰ কৰি আনিব পাৰে। ঘৰৰ বাৰীখন, হয়, কিচেন গাৰ্ডেন এটা যদি কৰিব পৰা যায়, এতিয়া ফুল বিক্ৰী কৰিও মানুহে পইচা পায়। বিভিন্ন ধৰণৰ পেলনীয়া বস্তু, যিটো চাৰ্কুলাৰ ইকনমি বুলি কয়, বস্তু একো পেলনীয়া নহয়, চবৰে মূল্য আছে, যিটো বস্তুৰ মূল্য আছে, এনে ক্ষেত্ৰত আমি ফ্ৰী বস্তু কেনেকে দিম? প্ৰত্যেক বস্তুৰে এটা দাম থাকে, যদি চৰকাৰে বিনামূলীয়াকৈ দিছে তেনেহ'লে তাৰ দাম কোনোবাই নহয় কোনোবাই ভৰিছে, কোনো ধৰণৰ বস্তু মূল্যহীন হ'ব নোৱাৰে। গতিকে আমি এইটো চাব লাগে যে প্ৰত্যেকে মূল্যটো যাতে অটুট থাকে, বস্তুৰ মূল্য অটুট থাকক, প্ৰত্যেক মানুহৰ মূল্য অটুট থাকক, এইটো এটা খুব জৰুৰী কথা। আৰু মিতব্যয়িতা এটা আজি প্ৰধানমন্ত্ৰীয়ে কৈছে কাৰণে আমি মিতব্যয়ী হোৱাটো, সেইটো নহয় যে আমি মিতব্যয়িতাক আমাৰ এটা অভ্যাসৰ লগত ৰাখিব লাগে, এইটো এটা আমাৰ অভ্যাস হিচাপে, চিৰন্তন অভ্যাস হিচাপে আমি গঢ় দিব লাগে।
1: সুন্দৰকৈ আপুনি ব্যাখ্যা কৰিছে, আমাৰ ষ্টুডিঅ'ৰ ঘূৰি ইংগিত দিছে যে আমি সকলো বস্তুৰে মূল্য থাকিব লাগে। আপুনি যিটো কথা কৈছে, এভৰিথিং কামছ এট এ প্ৰাইচ, আপুনি যিটো কথা কৈছে, আৰু বস্তুৰ মূল্য থাকিব লাগে, মানুহৰ মূল্য থাকিব লাগে বুলি সুন্দৰকৈ কৈছে আদৰ্শতা। আৰু ঘৰখনে যে মিতব্যয়িতা এটা অভ্যাস হ'ব লাগে বুলি ডক্টৰ ৰাণী মুদিয়াই তেখেত কৈছে, অৰ্থনীতি বিজ্ঞানৰ অধ্যাপক, তেখেত দিছপুৰ মহাবিদ্যালয়ৰ কৰ্মৰত আছিলে, উপাধ্যক্ষ হিচাপে তেখেতে তাৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। সুন্দৰ বক্তব্য আপোনাৰ ৰাতিপুৱা আহিছে, ব্যস্ততাপূৰ্ণ সূচী আপুনি তাৰ পৰা সময় দিলে, শ্ৰোতাই বুজাকৈ অৰ্থনীতিৰ কথা ইমান সুন্দৰকৈ আপুনি কৈছে, হৰমুজ প্ৰণালীৰ পৰা যিটো আপুনি ধৰক বৈদেশিক মুদ্ৰালৈকে আপুনি স্পৰ্শ কৰিছে, অশেষ ধন্যবাদ জনাইছোঁ আপোনাক।
0: ধন্যবাদ, মই ইয়ালৈ আহিবলৈ পোৱাটো মোৰ কাৰণে এটা ভাগ্যৰ কথা, শ্ৰোতাৰ লগত পৰোক্ষভাৱে হ'লেও যোগাযোগ এটা হৈছে, গতিকে ধন্যবাদ জনাইছোঁ।
1: আৰু শ্ৰোতা, আমি অনুষ্ঠান সামৰিবলৈ খুজিছোঁ, পুনৰবাৰ জনাইছোঁ আজিৰ এই প্ৰভাতী তৰংগ আগবঢ়োৱা হৈছে এপল' কেয়াৰ এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত, আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ বিনীতা ডেকাক, সুন্দৰ সুন্দৰ গীতসমূহ তেখেতে নেতিয়াৰ পৰা নিৰ্বাচন কৰি আগবঢ়াই দিছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰুচেং গগৈ। এই অনুষ্ঠান আমাৰ যিটো অফিচিয়েল ফেচবুক পেজ, তাত পোনপটীয়াকৈ তেখেতে লাইভ কৰি আছে, শুনি থাকিব আকাশবাণী গুৱাহাটীৰ আটাইবোৰ অনুষ্ঠান। বিদায় লৈছোঁ জুবিন গাৰ্গৰ আন এটি সুন্দৰ গীতেৰে, গান দিয়া বুলি গীতটি নিশ্চয় শুনিবলৈ ভাল পাব। বিদায় লৈছোঁ, নমস্কাৰ।

0: প্ৰভাতি তৰংগ আগবঢ়ালে সীমান্ত বাৰ্মাই। অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ল।
1: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰ্জেঞ্চি OT। 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আজি কইনাধৰা ৰাজ্যিক অতিথিশালাত দিনৰ 2 বজাত অনুষ্ঠিত হ'ব। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ডক্টৰ শৰ্মাই প্ৰথমটো কাৰ্যসূচী হিচাপে আজি পুৱাই লোকপ্ৰিয় কবিনাথ বৰদলৈ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে ডক্টৰ শৰ্মাই কালি খানাপাৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিভিন্ন ৰাজ্যৰ 21গৰাকী মুখ্যমন্ত্ৰী তথা বহু বিশিষ্ট ব্যক্তিৰ লগতে লক্ষাধিক লোকৰ উপস্থিতিত দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ 4গৰাকী সতীৰ্থ বিধায়কেও কালি খানাপাৰাত শপত লয়। বিজেপিৰ অজন্ত টানেওক আৰু ৰামেশ্বৰ তেলী, মিত্ৰদল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ চৰণ বড়োৱে কালি মন্ত্ৰী হিচাপে শপত লয়। মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি অজন্ত টানেওকে ৰাজ্যৰ উন্নয়নৰ বাবে কাম কৰি যাব বুলি প্ৰকাশ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মন্ত্ৰীসভাৰ শীঘ্ৰেই সম্প্ৰসাৰণ ঘটোৱা হ'ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কালি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। সভাপতি শ্ৰীশইকীয়াই কয় যে 21 মেৰ পৰা হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনত নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা চলি আছে বুলিও তেওঁ জানিবলৈ দিয়ে। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি সমাজত জাগৰণৰ সূচনা কৰি যোৱা পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন গাঁৱত জন্মগ্ৰহণ কৰি বীৰুবালা ৰাভাই 2000 চনৰ পৰা ডাইনী কুপ্ৰথাৰ বিৰুদ্ধে সক্ৰিয় হৈ কাম কৰিছিল। কমেও 34গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰা বীৰুবালা ৰাভাই 2011 চনত গোৱালপাৰা জিলাত মিছন বীৰুবালা আৰম্ভ কৰে। 2012 চনৰ 30 অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়। 2021 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ নাম 2005 চনত শান্তিৰ নোবেল বঁটাৰ বাবেও প্ৰেৰণ কৰা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা এইগৰাকী মহান নাৰীক আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। বীৰুবালা ৰাভাৰ পুণ্যতিথিটো চৰকাৰে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰি অহাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এইগৰাকী মহিয়সী নাৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। গোৱালপাৰা জিলাৰ লগতে বিভিন্ন স্থানত আজি কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হৈছে। মিছন বীৰুবালাৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত ঠাকুৰভিলাৰ বীৰুবালা ৰাভা সাংস্কৃতিক ভৱনত এই উপলক্ষে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত আমাৰ গোৱালপাৰাৰ সংবাদদাতা ৰচিদুল হুছেইনে এইদৰে কয়।
2: পদ্মশ্ৰী ডক্টৰ বীৰুবালা ৰাভাৰ 2024 চনৰ আজিৰ দিনটোত মহাপ্ৰয়াণ ঘটিছিল। ইয়াৰ পিছতে অসম চৰকাৰে 13 মে অৰ্থাৎ আজিৰ দিনটোক বীৰুবালা ৰাভাৰ মৃত্যুতিথি উপলক্ষে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেয়ে যোৱা বৰ্ষৰ পৰা আজিৰ দিনটোক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰোধী দিৱস হিচাপে পালন কৰা হৈছে। এই দিৱসৰ মূল উদ্দেশ্য হৈছে সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰাৰ লগতে বিজ্ঞান মনস্কতাৰ প্ৰচাৰ কৰা। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইৰ লগতে ঠাকুৰবিলাতো আজি পদ্মশ্ৰী বীৰুবালা ৰাভাৰ মৃত্যুতিথিৰ লগতে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হৈছে।
1: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি আজি গ্ৰহণ কৰা হ'ব। বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন সোমবাৰে তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থজ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মেত নাকচ কৰিছিল। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ বাংলাবাৰীৰ মদাতী নৈত বুৰ গৈ কালি এটি কন্যা শিশুৰ মৃত্যু হোৱাৰ লগতে আন এটি কন্যা শিশু সন্ধানহীন হৈছে।

0: আমাৰ সংবাদদাতাই জনোৱা মতে শিশু দুটিয়ে লগৰীয়াৰ সৈতে নৈত মাছ ধৰিবলৈ যোৱা অৱস্থাত পানীত বুৰ যায়। গাঁওবাসীয়ে এছ ডি আৰ এফৰ সহযোগত অভিযান চলাই ইছা মাৰ্ডি নামৰ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে। আনহাতে বিউটি মাৰ্ডি নামৰ আনটি শিশু সন্ধানহীন হৈ আছে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান আৰু উন্মুক্ত মেনহলৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অধিবক্তা সন্দীপ চমৰীয়াই গুৱাহাটীৰ কৃত্ৰিম বান আৰু অসুৰক্ষিত নলা নৰ্দমাৰ ফলত জনসাধাৰণে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এখন আবেদন ন্যায়ালয়ত দাখিল কৰিছিল। ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে কালি এই আবেদনৰ শুনানি গ্ৰহণ কৰি চৰকাৰক এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে মহানগৰীখনৰ উন্মুক্ত মেনহল আৰু অসুৰক্ষিত নলা নৰ্দমাসমূহে যাতে জনসাধাৰণৰ জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব নোৱাৰে সেই ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 বজাত শুনিবলৈ পাব।
1: আমাৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত। এতিয়া ষ্টুডিঅত আছো মই লভিতা, ডিউটি ৰুমত পল্লৱী চৌধুৰী, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা, আনোৱাৰ আলী, ট্ৰান্সমিটাৰত আছে ৰমেন কুমাৰ শৰ্মা, আসিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত কৌস্তভ দাস আৰু ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা। এতিয়া নিবেদন কৰা হৈছে পৰাগমালা লাইভ। অনুষ্ঠানটি আগবঢ়াইছে ত্ৰিনয়নী মালাকাৰে।
2: आज ही अपने स्वास्थ्य के लिए उठाए सही कदम। क्षेत्रीय होम्योपैथी अनुसंधान संस्थान गुवाहाटी RRIH में गुणवत्तापूर्ण होम्योपैथिक परामर्श, रोगी केंद्रित देखभाल तथा कुछ विशेष स्वास्थ्य स्थितियों के लिए विशेषज्ञ चिकित्सकों द्वारा विशेष परामर्श सेवाएं उपलब्ध है। चयनित मरीज प्राप्त कर सकते हैं निःशुल्क दवाई एवं प्रयोगशाला जाँच सेवाएं। आइए और एक विश्वसनीय सरकारी संस्थान में किफायती और सहयोगात्मक स्वास्थ्य सेवाओं का अनुभव करें।
3: RRIH भेटापाड़ा गुवाहाटी।
2: यह संदेश जनहित में जारी।
4: नमस्कार श्रोतागण, आप सुन रहे हैं मधुर गीतों का मनभावन कार्यक्रम परागमाला लाइव और मैं आपकी प्रस्तुतकर्ता त्रिनयनी मालाकार। बजरंगी भाईजान 2015 में बनी एक भारतीय हिंदी भाषा की कॉमेडी ड्रामा फिल्म है। इसे कबीर खान ने सह लिखा और निर्देशित किया है। पटकथा लेखक वी विजेंद्र प्रसाद की मूल कहानी पर आधारित है और सलमान खान, रॉकलाइन वेंकटेश और कबीर खान ने इसका निर्माण किया है।

परातमाला। পৰাগমালা লাইভ অনুষ্ঠানটি শুনিলে আগবঢ়ালে তৃণয়নী মালাকাৰে।

ইয়াত এই ৰাগৰ ওপৰত আধাৰিত ভূপেন হাজৰিকাৰ এক বিশেষ এক ৰচনা আমি পাইছিলোঁ। মই ক'বলৈ ভাল পাম পৰৱৰ্তী কালত, কিন্তু ৰেকৰ্ডিঙত অকণমান তেওঁ নিজেই সলাই দিছিলে, কি কাৰণে নাজানো, কিন্তু আমি যিটো সৰুতে ইতিজৰ কথা কৈছোঁ।

0: আমাৰ ডিপাৰ্টমেণ্টটো ডিপাৰ্টমেণ্ট আমাৰ আৰম্ভ হৈছেই, মই তেতিয়া ডিব্ৰুগড়ত পঢ়ি আছিলোঁ, তেতিয়াতেই ইয়াত আৰম্ভণি হোৱাৰ কথাটো চলিছিলে 2013-14 মানে। কিন্তু ইয়াত আমাৰ বিভাগটো আৰম্ভ হৈছে 2018 চনৰ পৰা, আৰু আজি ভালেখিনি সময় হৈ গ'ল, বছৰ হৈ গ'ল, বহুত ভাল ভাল ষ্টুডেণ্টছ ইয়াৰ পৰা ওলাই গ'ল। আমাৰ পাৰ্ফৰ্মিং আৰ্টছ ডিপাৰ্টমেণ্ট, যিহেতু পাৰ্ফৰ্মিং আৰ্টছ ডিপাৰ্টমেণ্ট গুৱাহাটীত খোলা নাছিলে, অকল ডিব্ৰুগড়তে আছিলে, আৰু আমি ডিব্ৰুগড়ত গৈ পঢ়িছিলোঁ। চবৰ কাৰণে এইটো মানে মোৰ বহুত মানে আশা আছিলে যে গুৱাহাটীত খোলক এটা ডিপাৰ্টমেণ্ট, কাৰণ কিয়নো মই ডিব্ৰুগড়ত পঢ়াৰ পিছতে মই আকৌ বাহিৰত গ'লোঁ ফৰ মাই ডাবল মাষ্টাৰ্ছ। মই প্ৰথমতে ডিব্ৰুগড়ত সত্ৰীয়াত এম এ কৰিলোঁ, তাৰপিছত আকৌ খেৰাগড় গ'লোঁ, তাত গৈ মই কথকত মাষ্টাৰ্ছ কৰি আকৌ পি এইচ ডি কৰি ইয়াত উভতি আহিছোঁ। চ' বহুত বহুত এক্সপিৰিয়েঞ্চ লৈ কিনে আহিলোঁ ইয়াত নাচৰ ক্ষেত্ৰত। মই এগৰাকী নাচৰ শিল্পীয়ে কওঁ নে শিক্ষকে কওঁ, ছাত্ৰী ক'ব পাৰোঁ নিজক, কাৰণ ষ্টিল মই মানে শিকি থাকিব বিচাৰোঁ, কাৰণ শিকাৰ মানে কোনো অন্ত নাই, এতিয়াও বহুত কথা আছে জানিবলগীয়া। চ' সেইকাৰণে মই নিজক এটা এজনী মানে ছাত্ৰী বুলিও পৰিচয় দিব বিচাৰোঁ। আৰু ডিপাৰ্টমেণ্টৰ পৰা আমাৰ এইখন ডিপাৰ্টমেণ্ট, যিহেতু মোৰ বিৰাট আশা আছিলে এখন খোলক ডিপাৰ্টমেণ্ট, খুলিলেও 2018 চনত, আৰু তেতিয়া মই তাত বাহিৰত পি এইচ ডি কৰি আছিলোঁ কাৰণে মই ইয়াত জইন কৰা নাই, কিন্তু পি এইচ ডি কৰি আহি উভতি আহি ইয়াত মোৰ ইটছ মাই লাক দেট ভেকেঞ্চি ওলালে আৰু মই এপ্লাই কৰিলোঁ, ইণ্টাৰভিউ দিলোঁ, পালোঁ। চ' বহুত ভাল এক্সপিৰিয়েঞ্চ আমাৰ ইয়াৰ পৰা। এতিয়ালৈকে মই অহাৰ পৰা 3টা বেটছ এনেকৈ ওলাই গ'ল, 24-25 দুটা বেটছ ওলালে, এতিয়া আৰু এখন বেটছ ওলাব। খুব ভাল, খুব ভাল এক্সপিৰিয়েঞ্চ, ষ্টুডেণ্টছে ভাল নলেজ লৈ গৈছে, বহুত ষ্টুডেণ্টছ এনেকুৱা আমাৰ আহিছে যোনে মানে এই সংগীতৰ লগত জড়িত নহয়, নাচৰ লগত জড়িত নহয় বা থিয়েটাৰৰ লগত জড়িত নহয়, কিন্তু তেওঁলোকে ভাল নলেজ লৈ গৈছে। আজি যোৱাটো ছেমিষ্টাৰত মই ফাৰ্ষ্ট ছেমিষ্টাৰত এনেকুৱা ষ্টুডেণ্টছ আহিছিলে মানে আমি একেবাৰে নাৰ্ভাছ, মানে কেনেকৈ শিকাওঁ তেওঁলোকক, কিন্তু নাচৰ দুগৰাকী ষ্টুডেণ্ট খুব ভালকৈ মানে সিহঁতে পাৰিছে। এটা ছেমিষ্টাৰত মানে তেওঁলোকে ফাৰ্ষ্ট প্ৰথম আহি তেওঁলোকে ভাবিছে যে আমি নোৱাৰিম বুলি কিনে তেওঁ এৰিবলৈ বিচাৰিছিলে, কিন্তু মোৰ কথা হ'ল যে পৃথিৱীত এনেকুৱা কোনো কাম নহয় যে যোনটো আমি নোৱাৰোঁ, চেষ্টা কৰিলে ডেফিনেটলি পাৰিম। আৰু আজি যিটো তেওঁলোকে ছেকেণ্ড ছেমিষ্টাৰ তেওঁলোকে খুব ভাল পাইছে, আৰু মই জোৰ দিয়াৰ কাৰণে তেওঁলোকে ভাল পাইছে, বহুতখিনি পালে, বহুতখিনি শিকিব পাৰিছে। আৰু তাৰে মাজত এইজনী ছোৱালী আমাৰ এতিয়া ইউনিভাৰ্চিটি উইকত প্ৰাইজো জিকিলে, খুব ভাল লাগিলে, তেওঁলোকে নিজেও খুব ভাল পালে। তেনেকে আৰু সংগীতৰো আছে, গানৰো আছে, থিয়েটাৰৰো আছে, আমাৰ টিচাৰ্ছবোৰো খুব ভাল, তেওঁলোকে মানে খুব যত্ন কৰে আৰু ষ্টুডেণ্টছবিলাকক দিবলৈ। চ' অভাৰঅল মই ক'ব বিচাৰোঁ যে বেলেগ ডিপাৰ্টমেণ্টৰ পৰা, বেলেগ ইউনিভাৰ্চিটিৰ পৰা আমাৰ এখন বিশ্ববিদ্যালয়ৰ এখন বিভাগ খুব ভাইব্ৰেণ্ট হয় আৰু খুব ধুনীয়াকৈ ল'ৰা ছোৱালীক শিকায়, কেতিয়াবা টিচাৰৰ নিচিনা, কেতিয়াবা ফ্ৰেণ্ডৰ নিচিনা, কেতিয়াবা মেণ্টৰৰ নিচিনা খুব ভালকৈ শিকাই লৈ যায়, আৰু আগ্ৰহী ষ্টুডেণ্টছেই সদায় আগবাঢ়ি যায়। তো এইখিনি কথা মই ক'বলগীয়া আছিলে আমাৰ বিভাগটোৰ কাৰণে।
1: হয় বাইদেউ, আমি জানিবলৈ পাইছোঁ যে আপুনি এগৰাকী নৃত্যৰ গুৰু, গতিকে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে সত্ৰীয়া নৃত্য এটি খুবেই সাধনাৰ এটি নৃত্য, সেই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক আপুনি কিদৰে আগবঢ়াই নিছে বা এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক আপুনি কি ক'ব বিচাৰিব?
0: হয়, এইটো বহুত ভাল প্ৰশ্ন কৰিলে। নাচ অকল ভৰি হাত লৰালেই নহয়, নাচক সাধনা কৰিব লাগিব। আৰু আমি পৰিৱেশ্য কলাৰ এটা বিভাগত আমি কাম কৰি আছোঁ, তাতেই আমি শিকি আছোঁ, মঞ্চত আমি পৰিৱেশন কৰোঁ, গতিকে আমাৰ নাচ যিহেতু সত্ৰীয়াৰ কথা হৈ আছে, তো মই ক'ম সত্ৰৰ পৰা আমাৰ নাচ, আমি পৰিৱেশ্য কলাৰ নাচ বা

0: অকল ভৰি হাত লৰালেই নহয়, নাচ সাধনা কৰিব লাগিব। আৰু আমি পৰিৱেশ্য কলাৰ এটা বিভাগত আমি কাম কৰি আছো, তাতেই আমি শিকি আছো, মঞ্চত আমি পৰিৱেশন কৰোঁ। গতিকে আমাৰ নাচ যিহেতু সত্ৰীয়াৰ কথা হৈ আছে, তো মই ক'ম সত্ৰৰ পৰা আমাৰ নাচ, আমি পৰিৱেশ্য কলাৰ নাচ বা মঞ্চত নচা নাচ বহুত অকণমান বেলেগ, বহুতো বেলেগ নহয় কিন্তু বেলেগ। আমি এটা চিষ্টেমাইজ ৱেত যাওঁ, আমি থিয়ৰী ফলো কৰোঁ, আমি নাট্যশাস্ত্ৰ ফলো কৰোঁ, আমি গ্ৰন্থ ফলো কৰোঁ, আৰু গ্ৰন্থ ফলো কৰিব লাগিব যিহেতু আমি এই সত্ৰীয়া নৃত্যক আমি এজ এ ক্লাছিকেল ডান্স স্বীকৃতি পাইছোঁ। যিহেতু ক্লাছিকেল ডান্স, আমি ক্লাছিকেলৰ যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যনছ আমি সেইটো ফলো কৰিব লাগিব। ইয়াত বহুতখিনি কথা আছে, মই আজি ক্লাছত সেইখিনি ক'ব যত্নও কৰিছিলোঁ। আমাৰ প্ৰত্যেকটো ষ্টুডেণ্ট যোনে নাচ শিকিবলৈ আহে, অকল অকল নাচটো এনেই ওপৰৰ পৰা শিকি যাম বুলি ভাবিলে নহ'ব। তেওঁলোকে গভীৰ চিন্তাৰে নিজৰ ক্লাছত যিখিনি পায়, প্ৰেক্টিকেলি হওক থিয়ৰিটিকেলি হওক, নিজৰ অকণমান ছেল্ফ লাৰ্ণিংটো বহুত দৰকাৰ। মই সেইটো প্ৰত্যেক ষ্টুডেণ্টছকে কওঁ, ছেল্ফ লাৰ্ণিং ইজ ভেৰি ইম্পৰ্টেণ্ট ইন এভৰি ফিল্ড, ইন এভৰি আৰ্ট ফৰ্ম। আৰু সাধনাটো কৰিবই লাগিব। আমি যিখিনি শিকাওঁ ইয়াত ক্লাছত, সেই তেওঁলোকে সেইটো আকৌ এনালাইজ কৰিব লাগে প্ৰত্যেকটো কথা। আমাৰ ইয়াত তালৰ কথা আছে, আমাৰ অভিনয়ৰ কথা আছে, দৃষ্টিভংগীমাৰ কথা আছে, বহুত কথা আছে, সাহিত্যৰ কথা আছে। এই কথাখিনি তেওঁলোকে অকণমান মন্থন কৰক, সেইটোৱে মই সদায় আমাৰ প্ৰত্যেকটো ল'ৰা ছোৱালীকে মই কথাখিনি কৈ থাকোঁ। আৰু আশা কৰোঁ তেওঁলোকে তেনেকেই আগবাঢ়ি যাওক, যিহেতু আমাৰ শাস্ত্ৰীয় নৃত্য স্বীকৃতি পোৱা এখন ইমান ধুনীয়া নৃত্য। তেওঁলোকে অকণমান ছেল্ফ ষ্টাডিও কৰক, মন্থন কৰক, সেইটোৱে।
1: বহুত বহুত ধন্যবাদ বাইদেউ, আপুনি খুব সুন্দৰভাৱে এই নৃত্যৰ সাধনা সম্পৰ্কে বা গোটেই ডিপাৰ্টমেণ্টটোৰ সম্পৰ্কে আমাক জনাইছে। আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ।
2: প্ৰিয়শ্ৰোতা, আমি এতিয়া আহি উপস্থিত হৈছোহি এই বিভাগৰে দুগৰাকী ছাত্ৰীৰ কাষলৈ। তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকে কি পৰিৱেশন কৰিব।
3: নমস্কাৰ, মোৰ নাম কৰিশ্মা কলিতা।
4: নমস্কাৰ, মোৰ নাম সোণালী বড়ো।
3: আমি পৰিৱেশ কলা বিভাগৰ নৃত্য বিভাগৰ ছাত্ৰী। ইয়াতে আমাক নৃত্যৰ লগতে খোলৰো প্ৰশিক্ষণ দিয়া হৈছে। শ্ৰদ্ধাৰ গৌতম শইকীয়া ছাৰে আমাক খোলৰ প্ৰশিক্ষণ দিয়াইছে। এতিয়া আমি যুদ্ধৰ বাজনাৰ লগতে গায়ন বায়নৰ এটি অংশ বজাব চেষ্টা কৰিছোঁ।
2: নিশ্চয়।

0: আচলতে সঁচাকৈ ইমান সুন্দৰকৈ গীতটি পৰিৱেশন কৰিছে। আমিতো আহ্লাদিত হৈছোঁ, লগতে আমি আশা কৰিছোঁ যে আমাৰ যিসকল শ্ৰোতা এই অনুষ্ঠান শুনি আছে তেখেতসকলেও তোমাৰ এই কণ্ঠত আহ্লাদিত হ'ব। অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এই সংগীতৰ যাত্ৰা এনেদৰে অব্যাহত থাকক।
1: ধন্যবাদ।
0: শ্ৰোতাসকলে শুনি আছে শিফি ফুৰে অনুষ্ঠানটি, আৰু অনুষ্ঠানত এইবাৰ কাষ চাপিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় পৰিৱেশ কলা বিভাগৰ অন্য এগৰাকী ছাত্ৰীৰ ওচৰত। তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম তেখেতে আমাক কি পৰিৱেশন কৰি শুনাব।
1: নমস্কাৰ, মোৰ নাম কুমাৰী ঋষিতা প্ৰেম গোস্বামী। মই এটি কবিতা আবৃত্তি কৰিবলৈ প্ৰয়াস কৰিছোঁ। কবিতাটিৰ নাম এজাক তৰাৰ বৰষুণ। কবি সৌৰভ শইকীয়া। মই তানচেন নহ'লো কিয়, উহ মই তানচেন নহ'লো কিয়, মেঘমল্লাৰ ৰাগেৰে বৰুণ দেৱতাক মাতিবলৈ, নক্ষত্ৰ কন্যা অম্বালিকাই মাতে বৰষুণ যাক, হাত মেলি মেলি আকাশলৈ চায় তাই মাতি থাকে বৰষুণক, নিমন্ত্ৰণ বৰষুণ আহা সোমাই আহা, নঙলা খোলা মোৰ পদূলি ভৰা গানৰ নামি আহা বৰষুণ, টুপ টুপ টুপ টুপ মোৰ দুহাতত সৰি পৰা বৰষুণ, বকুলৰ বৰষুণ, দলিত কাজলৰ ধেনু ভিৰি আকাশৰ পৰা তুমি নামি আহা, কুমাৰী তৰাবোৰৰ শিতানত শৰাই থৈ মোৰ চহৰলৈ তুমি নামি আহা বৰষুণ, এই ছালবোৰৰ ওপৰত বৰ্ষণ কৰা, গছৰ পাতৰ ফাকে ফাকে জাকে জাকে থোকা থুকি তোমাৰ ৰুমঝুন, আমালৈ প্ৰেৰণ কৰা বৰষুণ নতুন বৰষুণ, উহ তুমি নাহা কিয়, দেৰি কৰিছা ৰৈ আছো বৰষুণ, ইয়াত খৰাং মাটি খৰাং পানী ঘৰলৈ গুচি নাযাবা, পলম কৰিছা বৰষুণ, উদং আকাশৰ পৰা হাউলি আমাক

0: লিংগন কৰা, গৰ্ভকোষ সাৰুৱা কৰা, শস্য দিয়া, পাতৰ আগত ওলমি টোপালে টোপালে আমালৈ গান আনা বৰষুণ, মন শুভ্ৰ ৰঙেৰে ধুৱাই দিয়া, কুঞ্জপন জগাই দিয়া, আমাৰ পথাৰৰ ওপৰত ঘূৰ খাই ছবিৰ দৰে তুমি জিলিকি থাকা।
1: এটি সুন্দৰ কবিতা, লগতে বৰ্তমান পৰিপ্ৰেক্ষিতত ইমান এটি সুন্দৰ কবিতা কবিগৰাকীয়ে ৰচনা কৰি থৈ গৈছে আৰু আপোনাৰ কণ্ঠৰে আচলতে প্ৰাণ পাই উঠিছে। অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
2: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ বাবে এই অনুষ্ঠান আজি আমি ইয়াতে সামৰিব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা হিপি ফুৰ্দেৰ দ্বিতীয়টি খণ্ডত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে কস্তুৰীমা দাসৰ সৈতে মই পপী মালাকাৰে আজিলৈ ইমানতেই বিদায় মাগিছো।
3: ইমান পৰে শ্ৰোতাই বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপি ফুৰ্দেৰ খণ্ডটি শুনিলে। যুগুতাই আগবঢ়ালে কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে।
4: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

0: लेने के लिए भारत आए हैं। बैठक की अध्यक्षता विदेश मंत्री डॉक्टर एस जयशंकर करेंगे। श्री फ्रांसिस को प्रधानमंत्री नरेंद्र मोदी से भी मुलाकात करेंगे। इंडोनेशिया के विदेश मंत्री सुगियानो ब्रिक्स विदेश मंत्रियों की बैठक में भाग लेने के लिए आज नई दिल्ली पहुंचे। वे प्रधानमंत्री मोदी से भी मुलाकात करेंगे। बैठक के दौरान ब्रिक्स सदस्य देशों के विदेश मंत्री आपसी हित के वैश्विक और क्षेत्रीय मुद्दों पर विचारों का आदान प्रदान करेंगे। नीट यूजी परीक्षा के कथित रूप से प्रश्न पत्र लीक होने की जांच के लिए केंद्रीय अन्वेषण ब्यूरो सीबीआई का दल जयपुर पहुंचा। दल ने राजस्थान पुलिस के विशेष अभियान समूह एसओजी द्वारा हिरासत में लिए गए लगभग कई लोगों से पूछताछ की। जांच के अंतर्गत एसओजी ने सीकर और आसपास के इलाकों में लोगों से पूछताछ की। पंजाब सरकार ने रक्षा बलों में कार्यकाल पूरा करने के बाद अग्निवीरों के लिए सरकारी नौकरियों में आरक्षण नीति बनाने का निर्णय लिया है। प्रक्रिया रूपरेखा को अंतिम रूप देने के लिए उच्च स्तरीय समिति का गठन किया गया है। मुख्यमंत्री भगवंत सिंह मान ने अग्निवीरों को आरक्षण का लाभ देने के लिए सैद्धांतिक रूप से स्वीकृति दे दी है। सरकार का कहना है कि पंजाब पुलिस, वन रक्षक, अग्निशमन सेवा, जेल, होमगार्ड और अन्य कई विभागों में उनकी सेवाओं को प्रभावी ढंग से उपयोग किया जा सकता है। प्रधानमंत्री नरेंद्र मोदी ने 1998 में आज के दिन भारत द्वारा किए गए परमाणु परीक्षणों का स्मरण किया। सोशल मीडिया पर संस्कृत श्लोक सुभाषितम साझा करते हुए प्रधानमंत्री मोदी ने कहा कि इन परमाणु परीक्षणों ने देश के अडिग संकल्प को प्रदर्शित किया है। आईपीएल क्रिकेट में आज रायपुर में रॉयल चैलेंजर्स बेंगलुरु का मुकाबला कोलकाता नाइट राइडर्स से होगा। मैच शाम 7:30 बजे से शुरू होगा। गुजरात टाइटंस ने कल रात सनराइजर्स हैदराबाद को 82 रन से हराकर अंक तालिका में शीर्ष स्थान हासिल कर लिया है। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ আজি প্ৰথমখন কেবিনেট বৈঠক। নতুন চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে জনসাধাৰণক দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণৰ বাবে অস্বীকাৰ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আজি দিনৰ 2 বজাত কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হ'ব। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ডঃ শৰ্মাই আজি প্ৰথমটো কাৰ্যসূচী হিচাপে শিলপুখুৰীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধি ক্ষেত্ৰ পৰিদৰ্শন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই নতুন চৰকাৰখনে জনসাধাৰণক দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ চেষ্টা কৰিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। তেওঁ লগতে উমৈহতীয়া দেৱানী বিধি কাৰ্যকৰী কৰা আৰু সীমা সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱা হ'ব বুলিও উল্লেখ কৰে। অহা 21 মে'ত অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব আৰু সেই অধিৱেশনতে নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। চন্দ্ৰমোহন পাটোৱাৰীক অস্থায়ী অধ্যক্ষ হিচাপে বাছনি কৰা হৈছে আৰু ৰঞ্জিত কুমাৰ দাসক অধ্যক্ষৰ দায়িত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইয়াৰ পাছতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
2: যে অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশ, অসম, অসমীয়া আৰু ভাৰতীয়, এই অসমৰ চাৰি সীমাৰ ভিতৰত যাতে আমি সদায় সুৰক্ষিত হৈ থাকিব পাৰোঁ আৰু বিকাশৰ গংগা নমাই নিব পাৰোঁ, সেই হৈছে আমাৰ দায়িত্ব। আৰু আমাৰ কাম কাজত ইয়াৰ প্ৰতিবিম্ব বা ইয়াৰ প্ৰতিফলন আপোনালোকে দেখা পাই থাকে। আপোনালোকে অনাগত দিনত আমাৰ কাম কাজবিলাক চাই থাকিব, কামে কথাবোৰ কৈ যাব। আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰ আমি হাতে কামে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতি।
1: আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিস্থলীত কালি শপত গ্ৰহণ কৰা 4গৰাকী মন্ত্ৰী অজন্তা নেওগ, ৰামেশ্বৰ তেলী, অতুল বৰা আৰু চৰণ বড়োৱে শ্ৰদ্ধা নিবেদন কৰে। তদুপৰি দিছপুৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক প্ৰদ্যুৎ বৰদলৈও উপস্থিত থাকে। প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ পাছত নতুন চৰকাৰৰ কাম কাজ সন্দৰ্ভত ৰামেশ্বৰ তেলীয়ে এইদৰে কয়।
3: আজিৰ পৰাই আমি নতুন কাম অৰ্থাৎ নিজৰ চৰকাৰৰ কাজবিলাক আমি আৰম্ভ কৰিম। 2টা বজাত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কেবিনেট দিছে। কেবিনেটত হয়তো কেইবাটাও সিদ্ধান্ত হ'ব আৰু সেইখিনি পিছত কেবিনেট পিছত নিশ্চয় আপোনালোক গম পাব। সেইকাৰণে প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আজি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে আমি 5জন যিসকলে আমি কালি শপত গ্ৰহণ লৈছোঁ।

0: সকলো ইয়াত উপস্থিত হ'ম। কিন্তু যথেষ্ট সমস্যা ইতিমধ্যে সমাধান হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যকালত আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কাৰ্যকালত। কাৰণ মই সেই জনগোষ্ঠীটোৰ হওঁ আৰু মই জনগোষ্ঠীটোৰ এটা ছাত্ৰ সংগঠন চাইন ছাত্ৰ সন্থা কৰি আহিছোঁ আৰু সেইকাৰণে দেখিছোঁ আমি নভবা কাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি দেখুৱাইছে।
1: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামখানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আবেদনখন সন্দৰ্ভত অচিৰেই শুনানিৰ দিন ধাৰ্য কৰা হ'ব আৰু পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠৰ পৰিৱৰ্তে অন্য বিচাৰপীঠত আবেদনখনৰ শুনানি হ'ব। উল্লেখযোগ্য যে বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন সোমবাৰে তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মে'ত নাকচ কৰিছিল। সেনাবাহিনীত অগ্নিবীৰ নিযুক্তিৰ বাবে চৰাইদেউ জিলাত প্ৰশাসনে বিশেষ প্ৰস্তুতি শিবিৰ মুকলি কৰিছে। সোণাৰী মহাবিদ্যালয় খেলপথাৰত সেনাবাহিনীৰ বিষয়াসকলৰ তত্বাৱধানত অনুষ্ঠিত এই শিবিৰত প্ৰাৰ্থীসকলৰ উচ্চতা নিৰূপণ, পুল আপ আৰু দৌৰ প্ৰতিযোগিতাৰ দৰে প্ৰাৰম্ভিক পৰীক্ষণসমূহ সম্পন্ন হয়। কাৰ্যসূচীত জিলাখনৰ আয়ুক্ত ডঃ নেহা যাদৱ আৰু সহকাৰী আয়ুক্ত বিবেক শৰ্মাই অংশ লৈ প্ৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। ছমাহৰ ভিতৰত জিলাখনৰ বিভিন্ন প্ৰান্তত এনে শিবিৰ অনুষ্ঠিত কৰি 300 গৰাকী যুৱক যুৱতীক সেনাবাহিনী, নৌসেনা আৰু বায়ুসেনাৰ বাবে উপযুক্ত কৰি গঢ়ি তুলিবলৈ জিলা প্ৰশাসনে পদক্ষেপ লৈছে। অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ম্যানমাৰ সীমান্তৱৰ্তী মিয়াঙত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত NSCNKYAৰ 2 সন্ত্ৰাসবাদী নিহত হয়। নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত সন্ত্ৰাসবাদীৰ এটা দলে আত্মগোপন কৰি থকা বুলি খবৰ লাভ কৰাৰ পাছত চলোৱা যুটীয়া অভিযানত এই সফলতা অৰ্জন কৰে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে অঞ্চলটোত NSCNৰ এটা সশস্ত্ৰ গোটে আছাম ৰাইফলছৰ এটা দলক লক্ষ্য কৰি অতৰ্কিতে আক্ৰমণ চলাইছিল। এই আক্ৰমণত সেনাবাহিনীৰ এজন জোৱান গুৰুতৰভাৱে আহত হৈছিল। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে 18 মে'লৈ অসমৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে লগতে 16 মে' পৰ্যন্ত অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ৰ কেতবোৰ অঞ্চলত বৰষুণৰ লগতে প্ৰতি ঘণ্টাত 40-45 কিলোমিটাৰ বেগেৰে বতাহ বলিব পাৰে বুলিও সকীয়াই দিছে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান আৰু উন্মুক্ত মেনহোলৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অধিবক্তা সন্দীপ চমৰীয়াই গুৱাহাটীৰ কৃত্ৰিম বান আৰু অসুৰক্ষিত নলা নৰ্দমাৰ ফলত জনসাধাৰণে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এখন আবেদন ন্যায়ালয়ত দাখিল কৰিছিল। ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে কালি এই আবেদনৰ শুনানি গ্ৰহণ কৰি চৰকাৰক এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে মহানগৰীখনৰ উন্মুক্ত মেনহোল আৰু অসুৰক্ষিত নলা নৰ্দমাসমূহে যাতে জনসাধাৰণৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব নোৱাৰে সেই ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। উচ্চ ন্যায়ালয়ে সেই ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰি শপতনামা দাখিল কৰিবলৈও নিৰ্দেশ দিয়ে। ন্যায়ালয়ে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তক বিষয়টো সন্দৰ্ভত দৃষ্টি ৰখাৰ লগতে আদালতে বিচৰা মাত্ৰেই উপস্থিত হৈ তথ্য দাখিল কৰিবলৈও কৈছে। উল্লেখযোগ্য যে অধিবক্তাগৰাকীয়ে দাখিল কৰা আবেদনখনত যোৱা 19 এপ্ৰিলত মালিগাঁৱত সৃষ্টি হোৱা কৃত্ৰিম বান পৰিস্থিতিৰ মাজত এগৰাকী মহিলাৰ মেনহোলত পৰি মৃত্যু হোৱা ঘটনাৰ কথা উল্লেখ কৰা হৈছিল। উচ্চ ন্যায়ালয়ে এই বিষয়টো সন্দৰ্ভত অহা 25 মে'ত পুনৰ শুনানি গ্ৰহণ কৰিব। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ বাংলাবাৰীৰ মদাতী নৈত বুৰ গৈ কালি এটি কন্যা শিশুৰ মৃত্যু হোৱাৰ লগতে আন এটি কন্যা শিশু সন্ধানহীন হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে শিশু দুটিয়ে লগৰীয়াৰ সৈতে নৈত মাছ ধৰিবলৈ যোৱা অৱস্থাত বুৰ যায়। গাঁওবাসীয়ে SDRFৰ সহযোগত অভিযান চলাই ইছা মাৰ্ডি নামৰ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে। আনহাতে বিউটি মাৰ্ডি নামৰ আনটি শিশু সন্ধানহীন হৈ আছে। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি সমাজত জাগৰণৰ সূচনা কৰি যোৱা পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা বীৰুবালা ৰাভাই 2000 চনৰ পৰা ডাইনী কুপ্ৰথাৰ বিৰুদ্ধে সক্ৰিয় হৈ কাম কৰি আহিছিল। কমেও 34 গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰা বীৰুবালা ৰাভাই 2011 চনত গোৱালপাৰা জিলাত মিছন বীৰুবালা আৰম্ভ কৰে। 2012 চনৰ 30 অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়। 2021 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ নাম 2005 চনত শান্তিৰ নবেল বঁটাৰ বাবেও প্ৰেৰণ কৰা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা এগৰাকী মহান নাৰীক আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। বীৰুবালা ৰাভাৰ পুণ্যতিথিটো চৰকাৰে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰি অহাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এগৰাকী মহিয়সী নাৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে।

গোৱালপাৰা জিলাৰ লগতে বিভিন্ন স্থানত আজি কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হৈছে। গোৱালপাৰা মিছন বীৰুবালাৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত ঠাকুৰভিলাৰ বীৰুবালা ৰাভা সাংস্কৃতিক ভৱনত এই উপলক্ষে ভালেমান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰে। তেজপুৰৰ সমীপৱৰ্তী দীপতা নিবাসী বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী হলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কুশল শইকীয়াৰ যোৱা নিশা নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত দেহাৱসান ঘটে। কৃতি শিক্ষক বঁটাৰে বিভূষিত দীপতা কেন্দ্ৰীয় নাট্য মন্দিৰৰ সভাপতি আৰু উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 74 বছৰ। ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ আজি প্ৰথমখন কেবিনেট বৈঠক। নতুন চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে জনসাধাৰণক দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণৰ বাবে অস্বীকাৰ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।

এফএম ব্যান্ডৰ 101.6 মেগাহৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

আৰম্ভ কৰিছো কল্পদৰু। লিখো বা নিলিখো গান এশাৰী, তোমাৰ কথাৰে ভৰি পৰে, আকো বা না আকো ছবি এখনি, তোমাৰ মুখখনিলে মনত পৰে। জিতেন ডেকাৰ কণ্ঠৰ এই গীতটিৰে আৰম্ভ কৰিছোঁ আজিৰ কল্পটোৰো। গীতটি শুনিব বিচাৰিছে গোৱালপাৰাৰ দীপশিখা, হিমাদ্ৰী, মালা আৰু যুগলে, আৰু নলবাৰীৰ পুষ্পা, ৰঞ্জু আৰু বন্তিয়ে।

গল্পটোৰ অনুষ্ঠানত এইবাৰ ঋদীপ দত্তৰ কণ্ঠৰেটি গীত। গীতটি শুনিবৰ বাবে আমালৈ অনুৰোধৰ পত্ৰ প্ৰেৰণ কৰিছে বাক্সাৰ পৰা ৰিমলি, লাভলি, ভনিতা, তমন্না আৰু মৃদুলাৰ।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনিছে কল্পতৰু।

নগাঁৱৰ আদিত্য, প্ৰশান্ত, নবনীতা আৰু ৰিণী, বাইহাটা চাৰিআলিৰ পপি, ৰশ্মি আৰু উষা, আপোনালোকৰ অনুৰোধত সেয়া আছিল অপূৰ্ব বেজবৰুৱাৰ কণ্ঠৰ গীত। আৰু এই গীতটিৰে সামৰিছোঁ আজিৰ কল্পতৰু অনুষ্ঠানটি।

0: আইদৰ বুলনিৰ সম শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছোঁ আজিৰ বুলনি। প্ৰিয় শ্ৰোতা, আজিৰ স্বাস্থ্য শিতানত আমি বিষ নিৰাময়ত ফিজিঅ'থেৰাপী এই সম্পৰ্কে কথা পাতিম। আৰু এই সম্পৰ্কে আমাক অৱগত কৰা বুলি আজি আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে গুৱাহাটীৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ফিজিঅ'থেৰাপী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰাঞ্জল গগৈ। ডক্টৰ গগৈ, নমস্কাৰ।
1: নমস্কাৰ,
0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ যি বিষয় সেয়া হ'ল বিষ নিৰাময়ত ফিজিঅ'থেৰাপী। এতিয়া ফিজিঅ'থেৰাপীলৈ যোৱাৰ আগতেই জানিব বিচাৰিছোঁ যে বিষৰ কাৰণ বা উৎস কি?
1: বিষৰ কাৰণ বেলেগ ধৰণৰ বহুত বহুত টাইপৰ বিষৰ কাৰণ থাকে, আৰু আমি যদি দৈনিক জীৱনত চাওঁ তেতিয়াও বিষৰ আমি সদায় পাই থাকোঁ। সৰু বিষ হওক, বেছিকৈ বিষ, কম বিষ, আৰু বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ ধৰণৰ বিষৰ কমপ্লেইনটো থাকে। চ' বিষৰ যদি চাব যাওঁ, ডিফাৰেণ্ট টাইপছ অফ পেইন আছে। মানে আমাৰ এতিয়া কিছুমান দীৰ্ঘদিনীয়া পেইন আছে, কিছুমান খুব একিউট পেইন বুলি কয়, আৰু কিছুমান বিষ যাৰ কোনো মানে অৰ্থ নাপায় মানুহে, কিহৰ কাৰণে হৈছে, কি কাৰণে হৈছে, দৰৱৰ পদৰ খাইছে, তেনেকুৱা ধৰণৰ বিষ আছে কিছুমান। চ' এটা ক্লাছিফিকেশ্যন যদি চাব যায় তেনেকুৱা বিষয়, নচিচেপ্টিভ পেইন, নচিপ্লাষ্টিক্স পেইন, ৰেডিকুলোপেথী, নেচাৰ বা পেৰিফেৰাল নিউৰোপেথী টাইপৰ পেইন থাকে, ৰেফাৰ্ড পেইন থাকে, এটা ক্লাছিফিকেশ্যন খুব ডাঙৰ। আৰু যদি চাওঁ, এইটো বিষটো এটা কষ্টদায়ক বস্তু, এটা খুব কষ্টদায়ক বস্তু।
0: এতিয়া এই বিষৰ কাৰণটো যদি আমি গম পাওঁ, তেতিয়াহ'লে তাৰমানে ইয়াৰ চিকিৎসা কৰাত যথেষ্টখিনি সুবিধা হয়, নহয় জানো? তালৈ যোৱাৰ আগতে জানিব বিচাৰিম, ধৰক কি কি ধৰণৰ বিষ থাকে?
1: বিষ আমাৰ ধৰক একিউট আৰু ক্ৰনিক পেইন থাকে। সেইটো হ'ল খুব এমাহৰ ভিতৰত যদি বিষ এটা হয় তেতিয়া একিউট পেইন বুলি কোৱা যায়, আৰু কিছুমান ধৰক ছমাহলৈকে থাকে, ছমাহৰ পিছৰ ডাঙৰ বিষ ক্ৰনিক পেইন বুলি কয়, দীৰ্ঘদিনীয়া বিষ হৈছে। কিছুমান বিষ আপোনাৰ জাগাৰ লগত লৈ থাকে, জাগাটোৰ পৰা যদি বিয়পি বেলেগলৈ গুচি গৈছে, ডিঙিত যদি বিষ বুলি কৈ আছে, লাহে লাহে হাতৰ পিনে বিষ আহিছে, ৰেডিকুলোপেথী পেইন, সেইবোৰ আমি অলপমান নাৰ্ভৰ ৰিলেটেড পেইন হৈ যায়গৈ। কিছুমান বিষ থাকে আপোনাৰ ভিতৰত অৰ্গেনত হয়, অৰ্গেনৰ পৰা গৈ ৰেফাৰ কৰি আমি ছালৰ ওপৰত পাওঁ, ৰেফাৰ্ড পেইন বুলি কয়। হাৰ্টত যদি কিবা অসুবিধা পায়, কেতিয়াবা আমি শ্বল্ডাৰ পেইন পাওঁ, লেফ্ট শ্বল্ডাৰ পেইন, পিঠি পিনে বিষ মাৰে, হান মাৰি ধৰে বুকুখন, সেইবোৰো বিষ। তাৰপিছত আপুনি ধৰক কৰ্কট ৰোগতো বিষ হয়, সেইবোৰ বিষ ক'ব নোৱাৰে যে

0: ওপৰত বিষটো হয়, ইমান বেছি বিষ হয়, বিষৰ ইণ্টেনচিটিটো খুব বেছি। চ' তেনেকুৱা অসংখ্য ক্লাছিফিকেশ্যন আছে, আৰু কিছুমান বিষ এনেকুৱাও আছে য'ত মানসিক অসন্তুলন হৈ যাগে আৰু ইম'চনেল ডিষ্ট্ৰেছ হয়, আৰু সেই বিষটো যদি ভালকৈ চাব যায় বিষটো নাই, কিন্তু মানসিকতা বা কিবা ডিষ্ট্ৰেছ, ইম'চনেল ডিষ্ট্ৰেছ কাৰণে বিষটো খুব বেছি বাঢ়ি যায়গৈ।
1: তাৰমানে এনেকুৱা নেকি কথাটো, ধৰক ৰোগীগৰাকীৰ
0: হয়
1: প্ৰকৃতাৰ্থত আচলতে বিষ নাই, কিন্তু তেওঁৰ মনতে মানে বিষটোৰ জন্ম দিছে, যে তেওঁৰ হয়তো আঁঠুতেই বিষ বা কঁকালত বিষ
0: হ'ব পাৰে, হ'ব পাৰে। সেইটো
1: সেইটোৰ চিকিৎসা কেনেকৈ হ'ব?
0: খুব সামান্য এটা ডিফাৰেঞ্চতো আমি খুব কথাখিনি জানিব পৰা যায়, এজনৰ বিষ আৰু এজনৰ বিষৰ মাজত বহুতখিনি পাৰ্থক্য হ'ব পাৰে। কিন্তু বিষটো আমি ছাবজেক্টিভ বুলি কওঁ, বিষটো এটা চাইন নহয়, চিম্পটমছ হ'ব লাগিব। মানুহে পেটৰ বিষৰ কাৰণে দৌৰি দৌৰি যায় ডক্টৰৰ ওচৰত, মূৰৰ বিষৰ কাৰণেও যায়, কিন্তু যে অলপ ডিপ্ৰেশ্যন হ'লে দৌৰি দৌৰি নাযায়, সেইটো কেলে, সেইটোতো বেমাৰ হয় এটা। আৰু যাৰ বহুত দিন পেইন থাকে, একোৱেই নাই, আহি আছে গৈ আছে, এটা চাইকিয়াট্ৰিক কেছ আছিলে, ডিপ্ৰেশ্যন, গ্ৰছ এনজাইটি ডিছৰ্ডাৰ, ব্ৰেথলেছনেছ আহে, ৰিলেক্সেশ্যন লাগে তেওঁ।
2: তাৰমানে ৰোগটো তেওঁৰ মানসিক, কিন্তু মানসিক ৰোগৰ লক্ষণ হিচাপে তেওঁ শৰীৰত বিষ কিছুমান অনুভৱ কৰে, কিন্তু যিবোৰ আচলতে বিষ নহয়, নহয় জানো কথাটো তেনেকুৱা ধৰণৰ
0: হ'ব পাৰে, হ'ব পাৰে। আৰু যিজন ৰোগীয়ে ক'ব আমাক এনেকুৱা ধৰণৰ, আমি সেইটো বিশ্বাস কৰিব লাগিব, কিন্তু সেই ৰোগীজনে যে সঁচাকেই সেই বিষটো তেনেকেই এক্সপ্লেইন কৰিছে, যে আমি জানিবলৈ বিভিন্ন ধৰণৰ কুৱেশ্যনছবোৰ সোধোঁ, যেন আমি সঁচাকেই সেই বিষটো হৈছে নে নাই, বা সঁচাকৈ বিষটো ক'ৰ পৰা আহিছে, সেইখিনি জানিবলৈ আমাৰ কিছুমান এছেছমেণ্ট, আমাৰ প্ৰক্ৰিয়া থাকে, সেইখিনি
1: মই এইখিনিতে জানিব বিচাৰিছোঁ। ধৰক ৰোগীয়ে খোলাকৈ মানে বিতংকৈ জনাব পৰা নাই বিষটো, বহুত ক্ষেত্ৰত এনেকুৱা ৰোগী নিশ্চয় আপোনালোকে পায়, তেওঁৰ বিষ হৈ আছে, কিন্তু বিষটো ঠিক কোনখিনিত হৈ আছে বা কেনেধৰণৰ বিষ সেইটো তেওঁ প্ৰকাশ কৰিব পৰা নাই, তেতিয়াতো তাৰ চিকিৎসাত নিশ্চয় প্ৰভাৱ পৰে।
0: সেইটোৱে আমাৰ কাৰণে সবতছে টান কাম, এইটোৱে যে এই বিষটো কেনেকৈ ধৰণৰ আৰম্ভ হৈছে, সেইটো যেতিয়ালৈ আমি জানিব নোৱাৰোঁ, আমি ট্ৰিটমেণ্টত আমাৰ বহুত দিগদাৰী হয়, আমাৰ ট্ৰিটমেণ্টবোৰ তেতিয়া ভালকৈ পেচেণ্টটো ভাল নাপায়, বা আমাৰো বেয়া লাগে বস্তুটো, যে আমি ভালকৈ ছাৰ্ভিচটো দিব পৰা নাই বা ট্ৰিটমেণ্টটো দিব পৰা নাই, মানে আমি এইখিনি যথেষ্ট সময় ল'ব লগা হয় বিষটোৰ কথা, মানে বহুতখিনি কথা সুধিব লগা হয়, পাৰ্চনেল কথা, কিছুমান নিজৰ ব্যৱহাৰৰ কথা, কি ধৰণৰ কাম কৰিছিলে লাষ্ট এসপ্তাহ, দুসপ্তাহ, এবছৰ, বা 10 বছৰত ক'ৰবাত ইঞ্জুৰি এটা হৈছিলে নেকি, সিমানখিনি পৰ্যায়লৈ আমি সুধিব লাগে, খুব মানে কুৱেশ্যন আনচাৰ্চ কুৱেশ্যনছখিনি বহুত কৰিব লগা হয়,
1: আৰু তাৰপিছতহে মানে আপোনালোকে
0: তাৰপিছতে হয় হয় হয় হয়।
1: গতিকে এইখিনিতে আমি শ্ৰোতাসকলক আগ্ৰহ কৰিম যে তেওঁলোকে যেতিয়া চিকিৎসকৰ ওচৰ চাপিব বা বিষৰ নিৰাময়ৰ বাবে ফিজিঅ'থেৰাপিষ্টৰ ওচৰ চাপিব, তেতিয়া যাতে তেওঁলোকে সুন্দৰকৈ শুদ্ধভাৱে বিতংকৈ তেওঁলোকে ক'ত কি অসুবিধা পাই আছে গোটেইখিনি জনায়, নহয় জানো, কাৰণ শুদ্ধ সঠিক তথ্য দিলেহে সুচিকিৎসা সম্ভৱ হয়। ডাক্টৰ গগৈ, এইবাৰ জানিব বিচাৰিছোঁ, ধৰক আপুনি ক'লে যে বিভিন্ন ধৰণৰ বিষ থাকে, আৰু এতিয়া বিষ বুলিলে আজিকালি আচলতে ফিজিঅ'থেৰাপিৰ কথাই আহি পৰে, এতিয়া কেতিয়া আপোনালোকৰ ওচৰ চাপিব লাগিব?
0: ৰোগীয়ে প্ৰথমতে সদায় কাষ চাপে চিকিৎসক এজনৰ, মেডিচিন বা অৰ্থপেডিক্সৰ ওচৰত কাষ চাপে বিষৰ কাৰণে, আৰু কেতিয়াবা আমাৰ তাতো আহে, ডাইৰেক্ট আহে আমাৰ বিষৰ কাৰণে, কিন্তু আমাৰ এইটোৱে হয় কি, আমি ৰেফাৰ্ড পেচেণ্টো পাওঁ বহুতখিনি, ডক্টৰে পঠাই দিয়ে, অৰ্থপেডিচিয়ানে পঠাই দিয়ে, বা মেডিচিনৰ পঠাই দিয়ে, বা বেলেগ বিভাগৰ মানুহো পঠায় আমাক, যেনে নেফ্ৰলজিষ্টে পঠাব পাৰে বা ইউৰলজিষ্টে পঠাব পাৰে, তেনেকৈ বেলেগ বেলেগ বিভাগৰ পৰা আমাৰ তাত আহে বিষটোৰ নিৰাময়ৰ কাৰণে।
1: এতিয়া ফিজিঅ'থেৰাপি আচলতে কি?
0: ফিজিঅ'থেৰাপি আমি আমাৰ দুটা ৱেত আমি ট্ৰিটমেণ্ট কৰোঁ, ফিজিঅ'থেৰাপি এটা হ'ল ইলেক্ট্ৰ'থেৰাপি আৰু এটা হ'ল এক্সেছ থেৰাপি, এই দুটা বস্তু দি আমি সদায় ফিজিঅ'থেৰাপি ট্ৰিটমেণ্টটো বেছ কৰোঁ, গ'লবোৰ ছেট কৰোঁ আমি। প্ৰথমতে আমাৰ এটাই কথা আছে, আমি যে প্ৰাইমেৰী গ'ল যেতিয়া আমি ছেট কৰোঁ, আমি ৰোগী এজনৰ ঠিক কৰিবলৈ নিৰাময়, আমি বিষটো চাওঁ যে বিষটো কমিছে নাই কোৱা, বিষটো নকমালৈকে আমি আগবাঢ়িবই নোৱাৰোঁ, বিষটো কমিবই লাগিব, যিকোনো উপায় আমি বিষটো কমাবলৈ চেষ্টা কৰিম, সেইখিনি দি আমি বিষখিনি কমাব পৰা যায়।
1: এতিয়া ফিজিঅ'থেৰাপি একেবাৰে শিশুৰ পৰা বয়োজ্যেষ্ঠ সকলোকে দিব পাৰি?
0: হয় হয় হয় হয়, শিশুৰ পৰা পাৰি, আৰু শিশুৰ ক্ষেত্ৰত কি হয়, বুৰ ক্ষেত্ৰত অলপ বেলেগ হৈ যায়গৈ, আৰু আমাৰ এডাল্টত অলপ বেলেগ হৈ যায়, শিশুৰ বিষটোৰ আমি তেনেকৈ ট্ৰিটমেণ্টটো নলওঁ যেনেকৈ এডাল্টৰ কৰোঁ, সেইকাৰণে সেইখিনি আমি চাই ল'ব লগা হয়, শিশুৰখিনি ঘপককৈ আমি নিদিওঁ তেনেকৈ ইমান ডাইৰেক্ট, কিছুমান মডেলিটি ট্ৰিটমেণ্ট সেইবোৰ, সেইখিনি আমি যিমানখিনি পাৰোঁ।
1: আচ্ছা, এইখিনিতে সুধিছোঁ, কেতিয়াবা কিছুমান শিশু দেখা যায়, ধৰক 8 বছৰ বা 10 বছৰমান বয়সৰ শিশু, তেওঁলোকে সদায় বিষাইছে ভৰি, ধৰক গেৰুৱাৰ ওচৰত সদায় তেওঁলোকৰ মানে কয় যে বিষাইছে, গেৰুৱাৰখিনি বিষাইছে, এইটো কেনেকুৱা ধৰণৰ বিষ?
0: হয়, কিছুমানৰ থাকে সঁচাকৈ বহুতখিনি, কিছুমানৰ এনেকুৱা হয় গ্ৰয়িং এজৰ কাৰণে হয়, খুব জলদি ধৰক হাইটটো বাঢ়ি আছে, ৱেইট বাঢ়িছে, তেনেকুৱা ধৰণৰ কিছুমানৰ কাৰণে হয়, খুব যদি আমি চাওঁ খুব ছিৰিয়াছ বেমাৰ নহয় তেনেকুৱা, তেতিয়া এইখিনি বস্তু আমি কাৰণখিনি পাওঁ, যে এটা গ্ৰ'থটো একদম জলদি বাঢ়ে, কিছুমানৰ হাইটটো জলদি বাঢ়ি আছে, ৱেইটটো বাঢ়া ক্ষেত্ৰত হ'ব পাৰে।

0: বা খেলাধুলা কৰি থাকে ল'ৰা ছোৱালীবোৰে, ক'ত দুখ পাব পাৰে, সেইখিনি আমি চিয়'ৰ কৰি ল'ব যে দুখ পাইছে নেকি, প্ৰথম ভাগটো হ'ল দুখ পাইছে নেকি, কিন্তু খেলা ধূলা কৰে, তেওঁ ডাঙৰ মানুহ যিমান দৌৰাদৌৰি নকৰে, যিমান ল'ৰা ছোৱালী কৰে স্কুলতে দুখ পাইছে নেকি, সেইখিনি চাই লওঁ, যদি দুখ পাইছে তেতিয়া কথাটো বেলেগ হৈ যায়গৈ, আৰু যদি দুখ নাই পোৱা এইটো আমি তেতিয়া ভালকৈ চাব লাগিব যে বিষটো কেতিয়া প্ৰাৰম্ভ হৈছে, সঁচাকৈয়ে বিষটো হৈছে নে নাই, নে কিবা ভিতৰত মাজত কিবা আৰু কিবা কাৰণ থাকিব পাৰে, এইখিনি অলপ ভালকৈ আমি সুধা পোছা কৰিব লাগিব মা বাপেকক সেনেখিনি, কিন্তু নিৰাময়ৰ কাৰণে আছে বস্তুখিনি, তেওঁলোকৰ কাৰণেও গোটেইখিনি আছে।
1: আৰু ডাঙৰৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হয় ফিজিঅ'থেৰাপী?
0: ডাঙৰ ক্ষেত্ৰত আমাৰ বিষৰ কাৰণে যেতিয়া আহে আমি চাই লওঁ, আগতে কৈছোঁ যোনটো বিষটো কি ধৰণৰ বিষ হ'ব সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব, এতিয়া নিউৰোপেথিক পেইন যদি হয় তেতিয়া আমাৰ পদ্ধতিটো বেলেগ হ'ব, ট্ৰিটমেণ্টছবোৰ থাকে, তাৰ পজিশ্যনিংছবোৰ থাকিব, আমাৰ বেলেগ বেলেগ ধৰণৰ মডেলিটিছবোৰ থাকিব, ইউজ কৰিব লাগিব, এক্সাৰচাইজ ৰেজিমেণ্টছখিনি চেঞ্জ হ'ব, আকৌ একেটা বস্তুৱে চাপ'জ কৰ্কট ৰোগৰ পেচেণ্টো আহে আমাৰ তাত, খুব বেছি বিষ হয় ন, অত্যন্ত বিষ, ইমানেই বিষ এনেকে মানসিক মানে ডিষ্টাৰ্বেঞ্চ এটা আহি যায়গৈ, ইম'চনেল ডিষ্টাৰ্বেঞ্চ আহে, তাতে বহুতখিনি বস্তু চাব লগা হয়, আৰু তাতে আমি চব ধৰণৰ মডেলিটি ইউজ কৰিব নোৱাৰোঁ, চব ধৰণৰ এক্সাৰচাইজো ইউজ কৰিব নোৱাৰোঁ, বহুতখিনি আমি চাইক'লজিকেল ছাপৰ্টো দিব লাগে, এজ এ ফিজিঅ'থেৰাপিষ্ট হিচাপেও দিব লাগে, আমি মটিভেশ্যন দিব লগা হয়, কিছুমান ল' গ্ৰেডেড এক্সাৰচাইজ দিব লাগিব,
1: সেই গোটেইখিনি মানে
0: ফিজিঅ'থেৰাপি হয় হয় হয় এজন ৰোগী আহিলে তেওঁ এটা কথাতে নাহে যে মোৰ বিষটো হৈছে আমি ঠিক কৰি দিওঁ, সেইটো বুলি নহয়, তেওঁ সেই জেগাডোখৰত আহি পেলাই কমফৰ্টেবল এটা পাব লাগিব আমাৰ লগত, কথা পাতিব আমাৰ লগত, খুব আমাৰ আন্তৰিকতা হৈ যায় পেচেণ্টৰ লগত কথা পাতোঁতে পাতোঁতে, আমাৰ লগত এজন ৰোগী বহুত সময় থাকে, কমেও আধা ঘণ্টা 45 মিনিট আমাৰ লগত থাকে, এটা চেটা থাকে, আমাক চব কথাই কয়, আৰু আমাৰ অলপমান ট্ৰিটমেণ্টবোৰ তেনেকেই অলপ বেছ কৰোঁ, আমি খুব এছেচমেণ্টছবোৰ খুব বেছিকৈ লওঁ, আমাৰ আমাৰ এইটো অলপ পদ্ধতিটো তেনেকুৱা ধৰণৰ, আমাৰ কুৱেশ্যনছখিনি বেছি হয়, আমাৰ খুব সুধোঁ আমি কথাখিনি ভালকৈ ভিতৰলৈ সোমাবলৈ, কিন্তু আমাৰ বস্তু বেছি কনজাৰ্ভেটিভ ট্ৰিটমেণ্ট আমাৰ, আমি ধৰক মেডিচিনছখিনি পটককৈ ইউজ কৰি দিব নোৱাৰোঁ, আমিতো বাৰু এথিকেলি আমি দিবই নোৱাৰোঁ বাৰু, কিন্তু আমি যোনখিনি ট্ৰিটমেণ্ট দিম, তেওঁ ধৰক মডেলিটিবোৰ দিম বা এক্সাৰচাইজকে দিম, সেইখিনিৰ কাৰণে আমি সেইখিনি জানি লওক খুব, কিন্তু বিষটো বাঢ়ি যাব পাৰে কেতিয়াবা, আমি ধৰক ট্ৰিটমেণ্ট দিলে বাঢ়ি গ'ল ধৰক, তেতিয়া অত্যন্ত এটা মানে বেয়া কথা হ'ব, সেইকাৰণে আমি সেইখিনি নহ'বলৈ খুব সোধা পোছা কৰি ল'ব লগা হয়।
1: তাৰমানে আপোনালোকে শৰীৰটোক চিকিৎসা কৰাৰ লগতে বহু বহু ৰোগীৰ ক্ষেত্ৰত মানসিকভাৱে চিকিৎসা প্ৰদান কৰে।
0: আমি কিছুমান এনেকুৱা থাকে কুৱেশ্যনিয়াৰ্ছ কিছুমান দি দিওঁ আগতে, ট্ৰিটমেণ্টটো কৰাৰ আগতে মানসিক কিবা অসন্তুলন হৈ আছে নেকি জানিবলৈ কিছুমান কুৱেশ্যনিয়াৰ্ছ থাকে, সেইবোৰ দি লওঁ, তাতে আমি জানিব পৰা যায় তেতিয়া মানে অঁ হয় মানুহজনৰ হয়তো কিবা এটা অসুবিধা হৈ আছে ঘৰত, সেইটো কাৰণে বিষটো বেছি হৈছে, যিমানখিনি পাব লাগে তাতকৈ বেছি বিষটো তেওঁ মানে অনুভৱ কৰিছে, এক্সপিৰিয়েঞ্চ পেইনটো অলপ বেলেগ হৈ যায়গৈ, এতিয়া কিছুমান ইনচেনচিটিভিটি থাকে সৰুৰ পৰা, বিষটো খুব ল'ব পাৰে গমেই নাপায়, এতিয়া যেন আপুনি যদি আৰ্মি মানুহজনক যায় জৱানজনক, তেওঁৰ বিষৰ যোনটো অনুভৱ থাকে সেইটো খুব বেলেগ ধৰণৰ হ'ব, আমি যোনটো
1: বিষয়
0: নাপায়, এতিয়া খেলুৱৈ এটা বক্সিং খেলা খেলুৱৈ এটা, বক্সিং খেলোঁতে আপুনি চাওক কিমান মোৰ দুখ পায় কি কয়, তাহাঁতেতো খেলি থাকে, চ' সেই সময় উত্তেজনা এটা থাকে, সেই উত্তেজনাৰ সময়তো বিষবোৰ কমি যায়, গমেই নাপায়, ইমানেই খাই আছে মাৰ খাই আছে কিন্তু তেওঁ গম নাপায়, কিন্তু সেই বস্তু আমি যদি খাওঁ আমি নোৱাৰিম এইটো, চ' সেই বিষৰ ইনটেনচিটিটো সেই মানুহজনৰ ওপৰত নিৰ্ভৰ কৰে, এতিয়া এজন মাইকী মানুহ বা এজন ল'ৰা মানুহ এজন ঘৰত যদি আছে কেতিয়াও ওলাই চোলাই নাযায় ঘপককৈ অলপ দুখ পালে বাহিৰত আহিলে তেওঁ বেছি পাব অনুভৱটো, বা এজন বাহিৰত যোনে মাইকী মানুহজনে বাহিৰত ঘূৰে চাকৰিত যায় কষ্ট সদায় কষ্ট কৰে আহ যোৱা কৰিব লাগে বাহিৰত যাবলৈ বজাৰ কৰিব লাগে, আৰু মতা মানুহজনে ধৰক খুব এনেকুৱা ধৰণৰ কাম কৰে য'ত বহুত দূৰ দূৰলৈ যাব লাগে কষ্ট কৰিব লাগে অফিচিয়েল ৱৰ্ক নহয় বহি থকা জব নহয় সেইজনৰ আকৌ অনুভৱটো বেলেগ হ'ব বিষৰ, চ' সেইকাৰণে বিষৰ অনুভৱটো মানে আমি জানিব লাগিব বৰ দিগদাৰ, কম আঘাত পালেও বেছিকে
1: বিষয়
0: বেছি কৰিব পাৰে।
1: এতিয়া আপুনি মাজতে কৈছিলে যে আপোনালোকে ইলেক্ট্ৰথেৰাপি এনেকুৱা দিয়ে, সেইটো বিষয়ে কওকচোন।
0: ইলেক্ট্ৰথেৰাপি আমাৰ মডেলিটিছ বা পেইন মডেলিটিছ একচুৱেলি, আমাৰ যেনেকৈ IFT থাকে, টেন্স থাকে, শ্বৰ্টৱেভ ডায়াথেৰাপি, এইবোৰ আমাৰ ডিফাৰেণ্ট ডিফাৰেণ্ট ফ্ৰিকুৱেঞ্চিজবোৰ থাকে আৰু কাৰেণ্টৰ পৰা চলে, আৰু কিছুমানে ভয় খায় কাৰেণ্টত দিয়ে বুলি, নহয় এইটো এইটো ইণ্টাৰমিডিয়েট DC কাৰেণ্ট হয় এইবোৰ, আৰু বিষটো মানে খুব কম টাইমৰ পৰুৱাই পিৰপিৰণি কৰাৰ নিচিনা কিছুমান আহিব, ৱেভছ আহিব, সেইবোৰ দিয়ে বিষবোৰ ঠিক কৰে, কেনেকৈ আছে মানে আমাৰ যোনখিনি বিষ হয় গাত যেতিয়া বিষ এটা পাওঁ দুখ পাওঁ সেইটো আমাৰ ব্ৰেইনলৈকে যায়, এটা ৰিলে, এটা ৰিলে ছিষ্টেম এটা, আৰু মানে এডোখৰ জেগাৰ পৰা এডোখৰ যায়, এডোখৰ নিউৰনছ বুলি কয়, এডোখৰ পৰা তালৈ যাব, স্পাইনেললৈ যাব, স্পাইনেল কৰ্ডৰ পৰা ঠেলা মাছলৈ যাব, ঠেলা মাছ ব্ৰেইনলৈ যাব, তেনে বেলেগ বেলেগ জেগা আছে, আমাৰ সেই মডেলিটিছবোৰ কি কয় সেই জেগাবোৰতে আমি ইণ্টাৰেক্ট কৰোঁ,

0: আমি সেই বেঙা কি কৰোঁ, সেই বিষবোৰ যেতিয়া পাৰ হৈ যায় সেই স্নায়ুবোৰৰ পৰা, তেতিয়া আমি ৰখাই দিব পাৰোঁ বিষখিনি, বা আমি মডুলেট কৰি দিওঁ, অলপ চেঞ্জ কৰি দিওঁ, বেলেগ বেলেগ ফাইবাৰ্ছবোৰ থাকে, য'ত বিষটো খুব স্পীডত গৈছে আমি তাক কমাই দিব পাৰোঁ, তাত পেচেণ্টে আৰাম পায়। আৰু যেতিয়া পেচেণ্টে আৰাম পায় আমি জলদি জলদি এক্সাৰচাইজখিনি আৰম্ভ কৰিব পাৰোঁ, যিমান জলদি এক্সাৰচাইজখিনি আৰম্ভ কৰিব পাৰোঁ সিমানে পেচেণ্টৰ কাৰণে ভাল। সেইকাৰণে বিষটো কমাই ল'ব পাৰিলে আমি আমি 100% কমাই দিব নোৱাৰোঁ, কিন্তু আমি বিচাৰোঁ যে মানে 50% মানে যদি কমি যায় আমাৰ কাৰণে খুব সুবিধা, কিয়নো আমি এক্সাৰচাইজটো দিব পাৰোঁ। পেচেণ্টে আকৌ মানে আঁঠুৰ যদি বিষ হৈ আছে, ধৰক আপুনি অষ্টিঅৰ্থাইটিছটো শুনাই পাই থাকে, আঁঠুৰ বিষ হৈ থাকিলে বিষৰ কাৰণে আঁঠুটো ভাঁজ কৰিব নোৱাৰা হয়, ভাঁজ কৰিব নোৱাৰাৰ কাৰণে কি হয় আৰু কেইদিনমানৰ পিছত জাম হ'ব ধৰে, আকৌ সেই জাম হোৱাৰ কাৰণে আকৌ বিষ এটা হয়, মানে ইটোৰ পিছত ইটো আকৌ চাইকেল নিচিনা হৈ যায়গৈ। আমি সেইকাৰণে সেই বিষটোৱে প্ৰথমে কমাই দিওঁ, কমাই দিলে লগালগ আমি এক্সাৰচাইজখিনি কৰোঁ যে মাংসখিনি আকৌ শুকাই নাযায়, জোৰ আহি যায় সময়ত, আৰু বিষটো যেনেকৈ কমি যায় পেচেণ্টটো আৰাম পাব, কৰিব ভাল পাব এক্সাৰচাইজখিনি। সেই কিছুমান ক্ষেত্ৰত বিষটো কটককৈ কমাব লগা হয়। আমি স্পাইনেল বেক ল' বেক পেইন যোনটো হয়, আমি কঁকালৰ বিষটো একদম মানে লগালগ কমাবই লগা হয়, কিয়নো মানুহজনে কাম কৰিব নোৱাৰা হৈ যাব, কঁকালৰ বিষ জঠৰ হৈ যাব, সেই জঠৰ হোৱাৰ পিছত আকৌ আকৌ কিবা এটা কৰিব আকৌ বেছি বিষ হ'ব, চ' আমি বিষটো কমাব লাগিব। সেইটো কাৰণে ধৰ ৰেষ্টো দিওঁ, এক্সাৰচাইজো দিওঁ, ফিজিঅ'থেৰাপি ইলেক্ট্ৰনিক মডেলিষ্টবোৰ দিওঁ, মেনুৱেল থেৰাপি আছে আমাৰ সেইবোৰো দিওঁ।
1: মানে ৰোগীয়ে প্ৰাৰম্ভিক অৱস্থাত বা কিছু পিছতো যদি ফিজিঅ'থেৰাপি চেণ্টাৰলৈ আহি তেওঁ ফিজিঅ'থেৰাপি গ্ৰহণ কৰে, তেওঁ বিষ নিৰাময়ত সহায় কৰে, এতিয়া তেওঁ ফিজিঅ'থেৰাপি চেণ্টাৰত আহিলে কিন্তু কোনো ধৰক আহিবই নোৱাৰে, তেতিয়া ঘৰতো কৰাব পাৰি নেকি?
0: ঘৰত এতিয়া এভেইলেবল আছে বহুতৰ, ধৰক মানুহে যায় আপোনাৰ ফিজিঅ'থেৰাপি হোম চাৰ্ভিচ, হোম মানে ভিজিটছবোৰ দিয়ে, ঘৰত গৈ পেলাই কিছুমান ট্ৰিটমেণ্ট দিয়ে।
1: কিমান নিৰ্ভৰযোগ্য?
0: সেইটো নিৰ্ভৰ কৰিব পাৰে আপুনি,
1: মানে এতিয়া ধৰক আমি যদি অসমৰ কথা পাতো বা গুৱাহাটীৰ কথাই পাতো, বেছি দূৰলৈ নগৈ, গুৱাহাটীতো ধৰক এনেকুৱা ধৰণৰ সুবিধা আছে, তেওঁলোক মানে প্ৰশিক্ষণপ্ৰাপ্ত,
0: কিন্তু সেইটো ৰোগী বা ৰোগী ঘৰখিনি চাই ল'ব লাগিব ভালকে।
1: এতিয়া এই বিষ নিৰাময়ত ফিজিঅ'থেৰাপিৰ সমান্তৰালভাৱে নিশ্চয় খাদ্যাভ্যাস বা জীৱন ধাৰণ প্ৰক্ৰিয়া কথাও থাকিব, চিকিৎসা চলি থকা অৱস্থাত কি কি কৰিব লাগে কি কৰিব নালাগে অলপ যদি কৈ দিয়ে।
0: হয়, বিষত আমি খালি এইটো চাব নাযায় যে বিষটো নিৰাময়ৰ কাৰণে আমাৰ ওচৰত আহিছে, আমি বিষৰ কাৰণে যোনখিনি ট্ৰিটমেণ্ট দিছোঁ সেইখিনি কৰি পঠাই দিয়াটোৱে আমাৰ শেষ নহয়। এইখিনিতে আমি এইখিনিও চাবলৈ তেওঁ ঘৰ গৈ কি কৰিছে, কি ধৰণৰ কাম কৰিছে, আমি কেনেকৈ ৰখাব লাগিব কিছুমান কৰাত, আৰু কি ধৰণৰ ধৰক আপোনাৰ পজিশ্যন কিছুমান থাকিব, বহিছে কেনেকৈ, পঢ়া টেবুলত বহিছে ল'ৰা এটা বা বাচ্চা এটা কেনেকৈ পঢ়া টেবুলত বহিছে, আৰু এজন মানুহে কেনেকৈ অফিচত গৈ বহিছে, কি ধৰণৰ কাম কৰিছে অফিচত, কম্পিউটাৰ কাম কৰিছে, কেনেকৈ কামখিনি কৰিছে, আৰু কিমান দিনৰ কাৰণে আমি ৰখাব লাগিব যে আপুনি এই কামটো নকৰিব, সেইখিনি বস্তু একদম আমি খুব কেনেকৈ কৰিবলৈ খুব স্পেচিফিকলি আমি কৈ দিব লাগিব তেওঁলোকক, তেতিয়াহে তেওঁলোকে মানি চলিব, নহ'লে আমি যোনখিনি ট্ৰিটমেণ্ট
1: মানে নিৰ্দেশনাখিনি নিৰ্দিষ্টকৈ
0: দিব লাগিব যে আপুনি এইখিনি কৰিবই লাগিব, আপুনি এসপ্তাহ বেড ৰেষ্ট ল'বই লাগিব, তেতিয়াহে আপোনাৰ কাম হ'ব, যোনটো আমি ট্ৰিটমেণ্ট দিছোঁ সেইখিনি মানি চলিলেহে আপোনাৰ ট্ৰিটমেণ্ট দিব। আঁঠুৰ বিষ হৈ আছে আপোনাক ক'ব লাগিব যে আপুনি একদম মাটিত বহিবই নালাগিব, চিট বগাব লগা আছে চিটটো বগাব নালাগে আপুনি, তেওঁ ক'ব চিটটো নবগালে নহ'ব, মই যাব লাগিব, ওপৰত আছে মোৰ বেডৰুমটো, তলত আছে ওপৰত মোৰ নামঘৰটো আছে, তে এনেকুৱা ধৰণৰ কথা আমি নামঘৰ তললৈ নিব লাগিব। আমি কিছুমান কথা ক'ব লগা হয় যোনখিনি পেচেণ্টে খুব টান পায় মানে একচেপ্ট কৰিবলৈ, আমি কওঁ উপায় নাই আপুনি কৰিবই লাগিব, নহ'লে এতিয়া নকৰিলে আপুনি পিছলৈ দিগদাৰ, পিছলৈ একদমেই আপোনাৰ নোৱাৰা হৈ যাব। সেইকাৰণে ভাল হৈছে এতিয়াই কৰি লওক, এই সময়খিনি আছে, ফিজিঅ'থেৰাপি লৈ আছে, এইকেইদিনতে কৰি লওক, দুটা বস্তু আপোনাৰ সুবিধা হ'ব।
1: এই ফিজিঅ'থেৰাপিয়ে মানে সম্পূৰ্ণ নিৰাময় কৰে নে সাময়িক সকাহ প্ৰদান কৰে?
0: এতিয়া বিষটো এনেকুৱা বস্তু আমি সম্পূৰ্ণ নিৰাময় বুলি কৈ দিব নোৱাৰোঁ, আজি যদি যোনটো বিষ আছে আৰু সঁচাকৈ এমাহৰ পিছত সেইটো বিষটোৰ অলপ বেলেগ ৰূপ ল'ব পাৰে, বিষ বেলেগ ৰূপ ল'ব পাৰে, অঁ কিন্তু বৰ্তমানৰ সময়ত যদি বিষটো কমাই দিব পাৰে আমাৰ কাৰণে সেইখিনিয়ে টাৰ্গেট থাকে, আকৌ ইন ফিউচাৰ নহ'ব লাগে বিষটোৰ কাৰণে আমি কিছুমান উপদেশ দিওঁ, সেইখিনি মানি চলে যদি চলিব, যদি নচলে আকৌ মানুহ এনেকুৱা
1: মানি চলিলে তেওঁ আৰাম পাই থাকিব,
0: কিন্তু মানি নচলে আৰু আমিতো ঘৰত গৈ এতিয়া চাব নোৱাৰে বা তেওঁ নোৱাৰে, ধৰক নিজৰ কামত ব্যস্ত হৈ থাকে এজন মানুহ,
1: বহুতো ক্ষেত্ৰত এনেকুৱা হৈছে বিষটো ভাল পালো গতিকে আগতে যেনেকৈ চলিছিলো আকৌ গুচি গ'লো,
0: সেইটোৱে কিন্তু সেইটো কাৰণে তেওঁ অলপ ফ'ল' আপ কৰিব লাগিব, ড্ৰাইভাৰ এজন ধৰক ডেইলি আপোনাৰ 100-150 কিলোমিটাৰ চলায় তেওঁৰ বিষ আৰম্ভ হৈ গ'ল, তেওঁকতো আমি ক'ব নোৱাৰোঁ আপুনি ড্ৰাইভাৰ এৰি দিয়ক, তেওঁতো কৰিবই লাগিব খাবলৈ, কিন্তু আমি এইটো ক'ব পাৰোঁ যে আপুনি বৰ্তমানে কাৰণে ৰখাই পেলাই ড্ৰাইভাৰে কৰিব, কেইদিনমান ৰখি লওক, ট্ৰিটমেণ্টখিনি লওক, কিন্তু আকৌ যেতিয়া আৰম্ভ কৰিব আপুনি মাজে মাজে এবাৰ আহি আমাক দেখাই দেখাই যাব।

0: সেইটো জনাটো খুব প্ৰয়োজনীয় হয় যে বিষটো আকৌ আহিছে যদি কেনেকৈ আহিছে, এইখিনি কৰিলে আহিছে আমি কেনেকৈ কি কৰিব পাৰোঁ আৰু আৰু যেন নাহিবলৈ। সেইকাৰণে অলপমান ৰোগীৰ পিনৰ পৰা যদি আমাৰ তাত খুব নিয়মীয়াকৈ আহিব পাৰে, পিছতো শেষ হৈ গ'ল, ভাল হৈ গ'ল, গুচি যায়, আকৌ দুই বছৰ পিছত ঘূৰি আহে যে অঁ তেতিয়াতো ভাল পাই গৈছিলোঁ, এতিয়া আকৌ আৰম্ভ হ'ল,
1: কিন্তু
0: বেছিয়ে হৈছে, মাজত নাহিলে, মাজত হয়তো অলপমান এটা আমি ৰুটিন চেক আপ কৰোঁ, যেনেকৈ আমি ব্লাড টেষ্টবোৰ কৰোঁ, আমি মাজে মাজে ডায়েবেটিছ পেচেণ্টজনৰ যেনেকৈ আমি ৰুটিনলি এটা চেক আপ এটা ৰাখে মানুহে,

0: কিন্তু বিষটো এটা এনেকুৱা বস্তু হয়, আমাৰ যোনটো জাগাৰ বিষ এটা হৈছে সেইটো একচুৱেলি আমাৰ এইটো প্ৰটেক্টিভ বস্তু এটা। বিষটো বিষ হৈছে মানে এইটো বেয়া বস্তু নহয়, বিষটো ভাল। বিষ যে হৈছে আমি গম পাইছোঁ যে জাগাডোখৰ আমাৰ ৰেষ্ট লাগে, আমি বিষটো হৈছে মানে চাব লাগিব কিয় হৈছে বিষটো। আৰু যদি বিষটো নহ'লে হয় কি হ'লে হয়, ভিতৰে ভিতৰে বেয়া হৈ গ'লে হয়, বিষেই নহয় বোলে, ভিতৰে ভিতৰে কিবা এটা পচি গৈছে, ভিতৰে ভিতৰে আমি ইনফেকশ্যন হৈ আছে, বিষ হোৱা নাই। আৰু যেতিয়া বিষ হয় আপুনি দৌৰি যায়, দৌৰি পেলাই আমি তেতিয়া আমি টেষ্ট পৰীক্ষা কৰোঁ, কিবা এক্সৰে কৰোঁ, দেখিছোঁ অঁ কিবা এটা হৈছে ভিতৰত, যদি গমেই নাপায়। সেইটো কাৰণে সেই ইনচেনচিটিভিটি খুব বেয়া বস্তু, বিষৰ কিছুমানে খুব সহ্য কৰিব পাৰে, সেইটো ভাল নহয়। বেছি সহ্য কৰিব যে বিষটো একোৱেই নাই হোৱা, কিন্তু নাযাব,
1: কিবা এটা কাৰণতহে বিষ হৈ আছে,
0: সেই অংগটোত আপোনাৰ কিবা এটা হৈ আছে। সেইকাৰণে সেইটো এটা আমাৰ প্ৰটেক্টিভ, এটা আমাৰ এটা আমাক সেয়া দিয়ে, এটা জাননী এটা দিয়ে যে আপোনাৰ বিষ হৈছে, আপুনি কাষ চাপক বা আপুনি ৰেষ্ট দিয়ক, আৰু অট'মেটিকলি সেই জেগাটো ৰেষ্ট পাই যায়। বিষ হ'লে বিষটো এনেকুৱা বস্তু যে আপুনি নলৰাব, এতিয়া আপোনাৰ আঙুলিটো বিষাইছে আপুনি নলৰাব, আপুনি নিজে নলৰাব, আপুনি চাব দুদিন হৈছে ভাল হৈ গ'ল, সেইটো মানে ৰেষ্ট প্ৰয়োজন হৈ আছে। আপুনি খুব বেছি কাম কৰিছে আঁঠুটোত, আঁঠুটো বিষাইছে, আপুনি বিষ কাৰণে আপুনি দুদিন ৰেষ্ট লৈ ল'লে, চাব দুদিন তিনিদিন পিছত বিষটো নিজে নিজে ভাল হৈ গ'ল। সেইটো এটা মানে হিলিং হয়, ছেল্ফ হিলিং হৈ যায় বিষটো এটা আমাৰ। হয়
1: নিশ্চয়। এতিয়া ধৰক বিষ নিৰাময় হোৱা নাই, কোনো এজন ৰোগীৰ হয়তো তেওঁ চিকিৎসকৰ ওচৰো চপা নাই ধৰক, কিন্তু দীঘলীয়া সময় ধৰি তেওঁ বিষত আক্ৰান্ত হৈ আছে, লাহেকৈ চিকিৎসকৰ ওচৰ চাপিল কিন্তু তেওঁৰ ধৈৰ্য নাই, এজন চিকিৎসকক দেখুৱালে তেওঁ ভাল পোৱা নাই আৰু বেলেগ এজনৰ কাষ চাপিল, এনেকৈ উপায়ন্তৰ সৈতে মানে বিভিন্ন পন্থা, যোনে যি কৈছে ধৰক শুনিছে, তেনেকুৱা ধৰণৰ কিছুমান উপাচাৰ, স্থানীয় প্ৰাকৃতিক উপাচাৰো তেওঁ গ্ৰহণ কৰিছে, এই ক্ষেত্ৰত আপোনাৰ চিকিৎসক হিচাপে মতামত কি?
0: হয়, এনেকুৱা দেখা গৈছে, বহুত ৰোগী পোৱা যায় যে এডোখৰত ভাল নাপায় আকৌ ইপিনে যায়, হয়তো এইটো হ'ল ডায়গনচিছটো ভালকৈ হোৱা নাই, প্ৰথম কথা ডায়গনচিছটো হোৱা নাই, সেইকাৰণে এজনৰতো যদি গৈছে তেওঁৰ তাত ভালকৈ ডায়গনচিছ হোৱা নাই, সেইকাৰণে তেওঁৰ ট্ৰিটমেণ্টটো লাভ হোৱা নাই, ইপিনেও গৈছে নাই হোৱা। কিন্তু খুব বেছি ঘূৰি থকাটো বৰ ভাল নহয়, যদি এবাৰ বা দুবাৰ যদি চেঞ্জ কৰিছে তাতকৈ বেছি মোৰ মতে নালাগে। আৰু ক'ত কাষ চাপিব লাগে সেইটো ভালকৈ আলোচনা বিলোচনা কৰি বা ভালকৈ খবৰ চবৰ লৈ যাব লাগে এডোখৰ জেগালৈ। এতিয়া আমাৰতো বিভিন্ন বিভাগ আছে, এলোপেথিক আছে, ফিজিঅ'থেৰাপি আছে, আপোনাৰ আয়ুৰ্বেদিক আছে, হোমিঅ'পেথিক আছে, ইউনানী, এনেকুৱা সিদ্ধা, বেলেগ বেলেগ ধৰণৰ আছে। চ' মানুহে কাষ চাপিব চাব পাৰে, চবতে কাষ চাপিব পাৰে, কিন্তু তাতে চাবলৈ সেই চিকিৎসক যে সঁচাকৈ হয় নে নহয় তাৰ ৰেজিষ্টাৰ্ড তেওঁ সেইজনে তাৰে সুবিধাটো ল'ব, সুযোগটো ল'ব আৰু ক'ব যে মই আপোনাক এনেকুৱা এটা চিকিৎসা দিম যোনটো আপুনি একেবাৰে ভাল হৈ যাব, একেবাৰে আপুনি মোক ইমানখিনি পইচা লাগিব, আৰু মানুহে ব্লাইণ্ডলি সেইখিনি বিশ্বাস কৰি দি দিয়ে। আৰু সেনেকুৱা বহুতে সুযোগ লৈ আছে, এতিয়া আমি দেখা পাওঁ ছ'চিয়েল মিডিয়াতো ডাইৰেক্ট কথাবোৰ কয় যে আপুনি যদি এইটো হৈছে আপুনি ইয়াতে আহক আমি ঠিক কৰি দিম, গেৰেণ্টি দি দিয়ে, সেইবোৰ নহয় একচুৱেলি, হয় হয় হয়। সেইকাৰণে মোৰ মতে বৰ বেছি চেঞ্জ কৰিব নালাগে, আৰু অলপ আলোচনা কৰি এজনৰ লগত ভালকৈ চাই ল'লে যদি আনচেটিছফাইড হৈছে আৰু এজনৰ ওচৰত যাব পাৰে, খুব বেছি চেঞ্জ কৰিব নালাগে, আৰু সেইটোৱে নিজে উপলব্ধি কৰিব লাগিব যে মোৰ বিষটো কিমান দিন হয়, ছমাহৰ আগৰ বিষটো এসপ্তাহটো ভাল নহ'ব পাৰে, আৰু আমাৰ ওচৰত আহি পেলাই কয় যে দুদিন ট্ৰিটমেণ্ট ভাল পোৱাই নাই, চ' সেইটোৰ আমাৰ কোনো আনচাৰ নাথাকে, কিয়নো তেওঁ এবছৰ পৰা এটা বিষ যেতিয়া পাই আছে, অনুভৱ কৰি আছে, ইমান বিষ আমি দুদিন তিনিদিনত যদি আমি ভাল কৰিব পাৰিম জানো, তেনেকে মানুহে অলপ ধৈৰ্য ধৰিব লাগিব, হয় এসপ্তাহ, দহ দিন, পোন্ধৰ দিন, এমাহলৈকে ধৈৰ্য ধৰিব লাগিব, চাব লাগিব নিজেও, কিয়নো নিজৰ শৰীৰটো নিজৰ হয়, এইটো বেলেগৰ এজন চিকিৎসক যিমানে পঢ়া চিকিৎসক, যিমান এক্সপিৰিয়েঞ্চ চিকিৎসক, আমাৰ শৰীৰটোৰ কথা তেওঁ ইমান জানিব নোৱাৰে, মই যি ক'ম তেওঁ সেইটোৱে বিশ্বাস কৰিব, সেইকাৰণে সেইখিনি বস্তুখিনি অলপ ৰেছপনচিবল পেচেণ্টৰ ওপৰতো খোলাকৈ কথাখিনি ক'ব পাৰিব লাগিব আৰু মানিব লাগিব তেওঁ যি কৈছে আৰু বিশ্বাস কৰিব লাগিব। যোনজন হেয়া আছে তেওঁ বিশ্বাস, তেওঁ জানিব লাগিব যে মই তেওঁৰ ওচৰত গৈছোঁ যদি মই ভাল হ'ব কৈছোঁ, তেওঁ যি দিছে মোক ভাল ট্ৰিটমেণ্টে দিব, সেইটো আৰু সেইটোৱে মই কৈছোঁ, ভুৱা ভুৱা চিকিৎসক বা ভুৱা জেগাত যাব নালাগিব, সেইখিনি নিজৰ ওপৰত কথা, নিজে বিচাৰিব লাগে, আজিকালি বহুত মাধ্যম আছে জানিব পৰা যায় কোন কেনেকুৱা হয়, সেইটো কথা।
1: আজি আমাৰ সময় প্ৰায় শেষ হৈ আহিল, ডক্টৰ গগৈ আপুনি বিষ নিৰাময়ত ফিজিঅ'থেৰাপি এই বিষয়ে বহুখিনি কথাই ক'লে, আৰু লগতে শ্ৰোতাসকলে কি কি পন্থা অৱলম্বন কৰিলে ফিজিঅ'থেৰাপিৰ যোগেৰে উপকৃত হ'ব পাৰিব সেই বিষয়েও জনালে, তাৰ বাবে আপোনাক ধন্যবাদ জনাই আজিলৈ তেনেহ'লে আপোনাৰ পৰা বিদায় লওঁ।
0: নমস্কাৰ।

0: অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ঋষিকেশি বেজবৰুৱা ৰচিত কেইটিমান চুটি কবিতা। কবিতাকেইটি পাঠ কৰি দিয়া হৈছে। এই যে চকুৰ বাট, সেয়া একে যদিও দৃষ্টি বেলেগ আমাৰ। পাৰিবিনে তই পলাশ? নোৱাৰো দেৱযানী, সাহস নাই মোৰ। তেন্তে মই যাওঁগৈ পলাশ। দৃষ্টি যিহেতুকে বেলেগ আমাৰ, তই মই ধৃতৰাষ্ট্ৰৰ গান্ধাৰী হ'ব নোৱাৰিম। ক্ৰমশ বাঢ়ি আহিছিল ৰাতিৰ নিচা, অলপ ফুৰফুৰীয়া। তৰাৰ দেশত তুমি উন্মনা আৰু মই এটি উল্কা, বিচাৰো তোমাৰেই ঠিকনা। এই কেনে আছা? সুখৰ জখলাত ওপৰলৈ উঠোঁতে উঠোঁতে দুখবোৰৰ নামো পাহৰিলা চাগে। তোমাৰ অভিযোগবোৰ অজুহাত হোৱাৰ দিনৰে পৰাই ময়ো তোমাক মনত ৰখা নাই। এটা সঁচা সম্পৰ্ক মিছা প্ৰতিশ্ৰুতিৰে বান্ধিবওতো নোৱাৰি। ঠিক যেনেকৈ উঁয়ে ধৰা মাটিত ঘৰ সাজিব নোৱাৰি। মোৰ শব্দবোৰ বৰ অভিমানী আজিকালি। মনৰ আকাশখন তুমি চুব নোৱাৰিলা বাবেই হয়তো অনবৰতে ৰৌ ঘৰত সোমাই থাকে। মোৰ বুজনীত পিছে আজি শিলৰ বুকুটো সেউজীয়াই গজালি মেলিছে। অংকুৰিত হৈছে সপোনৰ ঘৰটো আৰু মই বেলি উঠা দেশলৈ যাত্ৰা আৰম্ভ কৰিছো হেঙুলীয়াবোৰ চুবলৈ। দেৱবন্যা মই দুহাতেৰে বুকুৰ চাৰিওকাষে ইকৰাৰ বেৰ সাজিছো। ফাগুনৰ গুঞ্জন ইফালে সিফালে, ঠিক এইখিনিৰ পৰাই তেওঁৰ বুকুৰ পাহাৰটো দেখা পাওঁ মই। সেয়ে মোৰ কলিজাৰ সমাধিও ইয়াতেই। সময়ৰ দলিল গলি গলি যায়, সময়ৰ দলিল গলি গলি যায়, সৰবিদ্ধ কথাবোৰে হিয়াখন ফালি নেফানেফ কৰে। আজলিতাই নাজানে কিমান প্ৰগলভ হলে ভালপোৱা ইমান বিষাক্ত হ'ব পাৰে। আত্মিক পৰিধিৰ বহিৰ্ভূত অংশ তাইৰ ধাৰণাৰ বহু নিলগত। জাৰজ প্ৰেমৰ বিষাক্তকতাৰ কুসুম কামিনী নাই তাইৰ ওচৰত। পঞা লগা অনুভৱ তাইৰ। কিছুমান কথা ৰৈ যায়, বৈ যায়। মৃগনাভিৰ সুগন্ধ বিচাৰি বাউলি হয়। মহাজাগতিক মধ্যাকৰ্ষণে টানি বান্ধি থয় তাইক আজীৱন। তুমি আৰু মই এক হোৱাৰ পাছতো মই অহল্যা। তুমি আৰু মই এক হোৱাৰ পাছতো মই অহল্যা। মোৰ শৰীৰৰ মাথো ওপৰৰ চালচটা চুব পাৰা তুমি। ভিতৰৰ ভাগ চুই চাব নোৱাৰাকৈ তুমি বৰ নিহিকিন। উঠত লিপষ্টিক, চকুত কাজল নোলোৱাকৈ থাকি ভাল লাগে মোৰ। মোৰ মই হৈ থাকি ভাল লাগে। মোৰ মই হৈ থাকি ভাল লাগে। দুচকুৰ দুৱাৰখন খোলা থাকে বাবেই হয়তো আজি হঠাৎ তেওঁক লগ পালোঁ। চকুৰে মোৰ ভিতৰভাগ দেখা পালে তেওঁ। চুই চালে মোৰ কলিজাটো। মই সাৰ পালোঁ। অঁ, মই গৌতমৰ পত্নী, কিন্তু মোৰ প্ৰিয় পুৰুষ ৰাম, মই অহল্যা। স্পৰ্শ দেহাতীত, স্পৰ্শ আত্মিক। মই আয়তন বঢ়া আত্মাৰ গৰাকী আৰু তুমিতো আত্মা চুব নোৱাৰা মানুহ। উৰুখা উখহা মৰুভূমিহেন বুকুখনত পানীও মই নিজেই ঢালোঁ। ৰিক্ত যদিও সিক্ত হওঁ, উশাহ লওঁ। ঋষিকেশি বেজবৰুৱা ৰচিত চুটি কবিতাকেইটি শুনিলে। কবিতাকেইটি পাঠ কৰি দিয়া হ'ল।
1: প্ৰিয় শ্ৰোতা, আজিৰ আমাৰ সময়ো প্ৰায় শেষ হৈ আহিল। আপোনালোকলৈ পুনৰ প্ৰীতি শুভেচ্ছা জনাই আজিৰ বুলনিৰ পৰা মই জোনালী বৰুৱাই বিদায় লৈছোঁ। নমস্কাৰ।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা। শুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে। য'তে ত'তে থু খেকাৰ পিক আদি নেপেলাব, কিয়নো এই কাৰ্যৰ দ্বাৰাই ৰোগৰ বীজাণু বিস্তাৰিত হয়।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা অনুষ্ঠানত শুনিছে কস্তুৰী বৰুৱাৰ কণ্ঠৰ গীত শিল্পীৰ কণ্ঠত এইবাৰ নিহাৰেন্দু ভট্টাচাৰ্যৰ ৰচনা

আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হ'ল কস্তুৰী বৰুৱাৰ কণ্ঠৰ গীতেৰে। গীতিকাৰ প্ৰয়াগ শইকীয়া আৰু নিহাৰেন্দু ভট্টাচাৰ্য। আজি নিশা 7:45 পুনৰ প্ৰচাৰ কৰা হ'ব কস্তুৰী বৰুৱাৰ কণ্ঠৰ আধুনিক গীত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে জনাৰাম শইকীয়া আৰু সংগীতসকলে গোৱা ওজাপালি।

0: হাড় আহিব পলোৱাৰ পিছত চন্দ্ৰিকাই
1: অ যেতিয়া হাড় পালে আ তেতিয়া চন্দ্ৰিকাই ভূমিত বাগৰি বাগৰি কান্দিব ধৰিলে
0: আৰু
1: আৰু হাড় আহিব স্বভাৱৰ গুণবোৰ আ বৰ্ণনা কৰিব ধৰিলে
0: ইফালে হখিয়াক বিলাকৰ
1: এই পৰমক্ষমতে আ নাৰদ মুনি সকলোবোৰ কথা আ কব ধৰিলে
0: ইয়াৰ পিছত কি

0: কথামতে চন্দিকাই খাওয়া ঘাটরে যায়
1: ও আর সেই ঘাটতে সৰুৱা নামৰ তিৰোতা এজনীক নাৱৰ ওপৰত বহি থকা দেখা পায়।
0: চন্দিকাই সদাহিবক লগ পাবৰ বাবে
1: এটা বুদ্ধি আজি সৰুৱাৰ লগত আই অলংকাৰবোৰ সাল সলনি কৰাৰ ব্যৱস্থা কৰিব ধৰিলে।
0: কেনেকৈ
1: কওঁ না,

ওজাপালি শুনিলে জনাৰাম শইকীয়া আৰু সংগীসকলৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত। এতিয়া শুনক প্ৰভাত শৰ্মাৰ বাঁহীবাদন।

0: বাদ্য সংগীতৰ অনুষ্ঠানত প্ৰভাত শৰ্মাৰ বাঁহী বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ সুৰক্ষা গোটৰ নিয়মৰ অধীনত অনিবাৰ্য নিৰাপত্তা ব্যৱস্থা বৰ্তাই ৰাখি কনভয়ৰ গাড়ীৰ সংখ্যা হ্ৰাস কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি পুৱা চিলিৰ বিদেশ মন্ত্ৰী ফ্ৰান্সিস্কো পেৰিজ মাকেনাক সাক্ষাৎ কৰে। তামিলনাডুত চি জোছেফ বিজয় নেতৃত্বাধীন টি ভি কে চৰকাৰে আস্থা ভোটত জয়লাভ কৰিছে। ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আজি কইনাধৰাত অনুষ্ঠিত হ'ব। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ সুৰক্ষা গোটৰ নিয়মৰ অধীনত অনিবাৰ্য নিৰাপত্তা ব্যৱস্থা বৰ্তাই ৰাখি কনভয়ৰ গাড়ীৰ সংখ্যা হ্ৰাস কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে প্ৰধানমন্ত্ৰীৰ কনভয়ৰ গাড়ীৰ সংখ্যা শেহতীয়া অসম আৰু গুজৰাট ভ্ৰমণৰ সময়ৰ পৰা এই ব্যৱস্থা প্ৰযোজ্য হৈছে। পশ্চিম এছিয়াৰ সংকটৰ পৰিপ্ৰেক্ষিতত আমদানিকৃত ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা কম কৰিবলৈ আৰু পৰিৱেশ অনুকূল অন্য বিকল্প গ্ৰহণ কৰি অৰ্থব্যৱস্থাৰ সুদৃঢ়কৰণত অৱদান আগবঢ়াবলৈ প্ৰধানমন্ত্ৰীয়ে কৰা সাতটা অনুৰোধ অনুযায়ী এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সূত্ৰই প্ৰকাশ কৰা মতে কনভয়ৰ গাড়ীৰ সংখ্যা হ্ৰাস কৰাৰ পাছতো প্ৰধানমন্ত্ৰীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ নিৰাপত্তা ব্যৱস্থাসমূহ পূৰ্বৰ দৰে অব্যাহত থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে যথাসম্ভৱ নতুনকৈ বাহন ক্ৰয় নকৰাকৈ কনভয়ত বৈদ্যুতিক বাহনৰ সংখ্যা বৃদ্ধি কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও তেওঁৰ কনভয়ৰ গাড়ীৰ সংখ্যা আধালৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। শ্ৰীশ্বাহে পশ্চিম এছিয়াৰ সংকটৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে জনোৱা অনুৰোধ অনুসৰি এই পদক্ষেপ লৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি পুৱা চিলিৰ বিদেশ মন্ত্ৰী ফ্ৰান্সিস্কো পেৰিজ মাকেনাক সাক্ষাৎ কৰে। সামাজিক মাধ্যমত দিয়া বাৰ্তাযোগে ডঃ জয়শংকৰে কয় যে দুয়োগৰাকী নেতাই সেৱা অৰ্থনীতিৰ সুবিধা প্ৰদানৰ বাবে অগ্ৰাধিকাৰ সম্পন্ন সামগ্ৰী ৰপ্তানিৰ বিকাশ আৰু বিপণন ব্যৱস্থাৰ প্ৰসাৰৰ বাবে দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰিবলৈ আলোচনাত মিলিত হয়। দুয়োগৰাকীয়ে বহুপাক্ষিক বিষয়সমূহতো একেলগে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰে। উল্লেখযোগ্য যে চিলিৰ বিদেশ মন্ত্ৰীগৰাকী কাইলৈৰ পৰা হ'বলগীয়া ব্ৰিক্ছ ৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতত উপস্থিত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে অধ্যক্ষতা কৰিবলগীয়া এই বৈঠকত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰী আৰু সদস্য তথা অংশীদাৰ ৰাষ্ট্ৰসমূহৰ শীৰ্ষ প্ৰতিনিধিসকল উপস্থিত থাকিব। তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিব। এই বৈঠকত আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক পৰ্যায়ৰ পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহ সন্দৰ্ভত মত বিনিময় কৰা হ'ব। ইপিনে ইণ্ডোনেছিয়াৰ বিদেশ মন্ত্ৰী ছুগিয়নো আজি পুৱা নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়েও কাইলৈৰ পৰা হ'বলগীয়া ব্ৰিক্ছ ৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীসকলৰ সন্মিলনত অংশ ল'ব। তামিলনাডুত চি জোছেফ বিজয় নেতৃত্বাধীন টি ভি কে চৰকাৰে আস্থা ভোটত জয়লাভ কৰিছে। আজি বিধানসভাত 144গৰাকী বিধায়কে সপক্ষে ভোটদান কৰাৰ ফলত সদনত টি ভি কে চৰকাৰে স্পষ্ট সংখ্যাগৰিষ্ঠতা অৰ্জন কৰে। 22গৰাকী বিধায়কে বিপক্ষে ভোটদান কৰে। ইপিনে প্ৰধান বিৰোধী দল ডি এম কে এই কাৰ্যক্ৰমণিকাত অংশগ্ৰহণৰ পৰা বিৰত থাকি সদন ত্যাগ কৰে। উল্লেখযোগ্য যে তামিলনাডুৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে চি জোছেফ বিজয়ক সদনত সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শনৰ বাবে আহান জনাইছিল। দলটোৱে শেহতীয়া বিধানসভা নিৰ্বাচনত 108খন আসন লাভ কৰিছিল। অল ইণ্ডিয়া এন আৰ কংগ্ৰেছৰ নেতা এন ৰংগস্বামীয়ে আজি অভিলেখ সংখ্যক পঞ্চমটো কাৰ্যকালৰ বাবে

পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। লোকনিবাসত আয়োজিত এটা অনুষ্ঠানত উপ ৰাজ্যপাল কে কৈলাশনাথনে তেওঁক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰীৰ সৈতে অল ইণ্ডিয়া এন আৰ কংগ্ৰেছৰ মল্লাদী কৃষ্ণৰাও আৰু বিজেপিৰ এ নমশিৱায়মে শপত লয়। শপত গ্ৰহণ অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ, বিজেপিৰ ৰাজ্যিক সভাপতি ভি পি ৰামালিংগম আৰু দলৰ নেতা কৰ্মীসকল উপস্থিত থাকে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে পলাতক মাদক দ্ৰব্য সৰবৰাহৰ গোচৰত অভিযুক্ত প্ৰভদীপ সিঙক আজাৰবাইজানৰ পৰা ভাৰতলৈ প্ৰত্যাৰ্পণ নিশ্চিত কৰিছে। চি বি আইয়ে বৈদেশিক পৰিক্ৰমা আৰু গৃহ মন্ত্ৰালয়ৰ লগতে দিল্লী আৰক্ষীৰ সহযোগত এই প্ৰত্যাৰ্পণ সফলতাৰে নিশ্চিত কৰে। চি বি আইয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা মতে মাদক দ্ৰব্য আৰু নিচাযুক্ত সামগ্ৰী সৰবৰাহ প্ৰতিৰোধী আইনৰ কেইবাটাও ধাৰাৰ অধীনত নতুন দিল্লীৰ থানাৰ বিশেষ কোষত প্ৰভদীপ সিঙৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ সংক্ৰান্তত তেওঁৰ সন্ধান কৰা হৈছিল। এই গোচৰ সংক্ৰান্তত ভালেসংখ্যক নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে কেইবাগৰাকীও অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। চি বি আইৰ সূত্ৰই প্ৰকাশ কৰা মতে প্ৰভদীপ সিং নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ চক্ৰৰ মূল হোতা আছিল। সংস্থাটোৱে প্ৰকাশ কৰা মতে সমন্বিত প্ৰচেষ্টাৰ ফলত বিগত কেইটামান বছৰত কমেও 160 জন পলাতক অপৰাধীক ভাৰতলৈ ঘূৰাই অনা হৈছে। ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আজি দিনৰ 2 বজাত কইনাধৰা ৰাজ্যিক অতিথিশালত অনুষ্ঠিত হ'ব। দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ডঃ শৰ্মাই আজি প্ৰথমটো কাৰ্যসূচী হিচাপে গুৱাহাটীৰ শিলপুখুৰীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই নতুন চৰকাৰখনে জনসাধাৰণক দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ চেষ্টা কৰিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। তেওঁ লগতে উমৈহতীয়া দেৱানী বিধি কাৰ্যকৰী কৰা আৰু সীমা সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰে। অহা 21 মে'ত অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব আৰু সেই অধিৱেশনতে নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। চন্দ্ৰমোহন পাটোৱাৰীক অস্থায়ী অধ্যক্ষ হিচাপে বাছনি কৰা হৈছে আৰু ৰঞ্জিত কুমাৰ দাসক অধ্যক্ষৰ দায়িত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইয়াৰ পাছতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিস্থলীত কালি শপত গ্ৰহণ কৰা 4গৰাকী মন্ত্ৰী অজন্তা নেওগ, ৰামেশ্বৰ তেলী, অতুল বৰা আৰু চৰণ বড়োৱে শ্ৰদ্ধা নিবেদন কৰে। তদুপৰি দিছপুৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক প্ৰদ্যুৎ বৰদলৈও এই কাৰ্যসূচীত উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 1998 চনৰ আজিৰ দিনটোত ভাৰতে সম্পন্ন কৰা পৰমাণু পৰীক্ষাৰ বিষয়ে স্মৰণ কৰিছে। সামাজিক মাধ্যমযোগে সংস্কৃতৰ এশাৰি হিতোপদেশ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই পাৰমাণৱিক পৰীক্ষাই দেশৰ দৃঢ় সংকল্পক প্ৰতিফলিত কৰে। তেওঁ কয় যে পাৰমাণৱিক পৰীক্ষাৰ অন্তত সমগ্ৰ বিশ্বই ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰা স্বত্তেও কোনো শক্তিয়ে যে ভাৰতক দমন কৰিব নোৱাৰে, দেশে সেয়াই প্ৰতিপন্ন কৰে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিল আৰু এই সংক্ৰান্তত ৰাজস্থান আৰক্ষীৰ বিশেষ অভিযানৰ গোটে আটক কৰা প্ৰায় 24 জন লোকক সোধা পোছা কৰাৰ উদ্দেশ্যে জয়পুৰত উপস্থিত হৈছে। ইপিনে তদন্তৰ অংশ হিচাপে বিশেষ অভিযানকাৰী গোটে চিকৰ আৰু ইয়াৰ ওচৰ পাজৰৰ এলেকাৰ শ শ লোকক জেৰা কৰি আছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে গৃহ মন্ত্ৰালয়ৰ সহযোগত মাই ভাৰত মঞ্চৰ মাধ্যমেৰে বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী 2026 সন্দৰ্ভত ৰাষ্ট্ৰজোৰা কুইজ আৰম্ভ কৰিছে। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই কুইজৰ জৰিয়তে অহা মাহত হ'বলগীয়া সীমামূৰীয়া গাঁও অংশগ্ৰহণ কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত ভাগ ল'বলগীয়া যুৱক যুৱতীসকলক বাছনি কৰা হ'ব। এই মাহৰ 20 তাৰিখলৈ হ'বলগীয়া এই অনলাইন কুইজ প্ৰতিযোগিতাত সমগ্ৰ দেশৰ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিব পাৰিব। কুইজত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা প্ৰতিযোগীসকলক যোগ্যতা আৰু শাৰীৰিক সুস্থতাৰ মূল্যায়ন কৰা হ'ব আৰু অহা মাহত হ'বলগীয়া সপ্তাহজোৰা সীমামূৰীয়া গাঁও অংশগ্ৰহণ কাৰ্যসূচীত ভাগ ল'বলগীয়া দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 500গৰাকী মাই ভাৰত স্বেচ্ছাসেৱক বাছনি কৰা হ'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই কুইজত অংশগ্ৰহণকাৰীসকলৰ বাবে সীমান্তৱৰ্তী গাঁৱৰ ৰূপান্তৰ, স্থানীয় সংস্কৃতি, পৰিৱেশ বিষয়ক সজাগতা আৰু সীমামূৰীয়া অঞ্চলসমূহক সুদৃঢ় কৰাৰ বাবে চৰকাৰে চলোৱা প্ৰচেষ্টাৰ বিষয়ে জনাৰ মঞ্চ হিচাপে কাম কৰিব। মুলায়ম সিং যাদৱৰ কনিষ্ঠ পুত্ৰ তথা সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱৰ ভাতৃ প্ৰদীক যাদৱৰ আজি লক্ষ্ণৌৰ অসামৰিক চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 38 বছৰ। প্ৰতীক যাদৱক আকস্মিকভাৱে অসুস্থ হৈ পৰাত ততালিকে চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হয়। যাদৱৰ পন্নী অপৰ্ণা যাদৱ বিজেপিৰ সদস্য আৰু সম্প্ৰতি তেওঁ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰতীক যাদৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শোকবাৰ্তাত কয় যে প্ৰতীক যাদৱৰ আকস্মিক মৃত্যু সঁচাকৈ পীড়াদায়ক। তেওঁ লগতে শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰিছে।

আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰানত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ সুৰক্ষা গোটৰ নিয়মৰ অধীনত অনিবাৰ্য নিৰাপত্তা ব্যৱস্থা বৰ্তাই ৰাখি কনভয়ৰ গাড়ীৰ সংখ্যা হ্ৰাস কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি পুৱা চিলিৰ বিদেশ মন্ত্ৰী ফ্ৰান্সিস্কো পেৰেজ মাকেনাক সাক্ষাৎ কৰে। তামিলনাডুত চি জোছেফ বিজয় নেতৃত্বাধীন টি ভি কে চৰকাৰে আস্থা গোটত জয়লাভ কৰিছে। ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আজি কইনাধাৰাত অনুষ্ঠিত হ'ব। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে লোকগীত শুনিছে ৰূপেন্দ্ৰ কলিতাৰ কণ্ঠত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আজি কইনাধাৰা ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হৈছে। বৈঠকত মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়ো উপস্থিত আছে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ডক্টৰ শৰ্মাই আজি প্ৰথমটো কাৰ্যসূচী হিচাপে শিলপুখুৰীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ সমাধি ক্ষেত্ৰ পৰিদৰ্শন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডক্টৰ শৰ্মাই নতুন চৰকাৰখনে জনসাধাৰণক দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ চেষ্টা কৰিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। তেওঁ লগতে উমৈহতীয়া দেৱানী বিধি কাৰ্যকৰী কৰা আৰু সীমা সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰে। অহা 21 মে'ত অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব আৰু সেই অধিৱেশনতে নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। চন্দ্ৰমোহন পাটোৱাৰীক অস্থায়ী অধ্যক্ষ হিচাপে বাছনি কৰা হৈছে আৰু ৰঞ্জিত কুমাৰ দাসক অধ্যক্ষৰ দায়িত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইয়াৰ পাছতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে
2: যে অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশ, অসম অসমীয়া আৰু ভাৰতীয়, এই অসমৰ 4 সীমাৰ ভিতৰত যাতে আমি সদায় সুৰক্ষিত হৈ থাকিব পাৰোঁ আৰু বিকাশৰ গংগা নমাই নিব পাৰোঁ, সেয়ে হৈছে আমাৰ দায়িত্ব। আৰু আমাৰ কাম কাজত ইয়াৰ প্ৰতিবিম্ব বা ইয়াৰ প্ৰতিফলন আপোনালোকে দেখা পাই থাকিব। আপোনালোকে অনাগত দিনত আমাৰ কাম কাজবিলাক চাই থাকিব, কামে কথাবোৰ কৈ যাব। আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰ আমি হাতে কামে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতি।
1: আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিস্থলীত কালি শপত গ্ৰহণ কৰা 4গৰাকী মন্ত্ৰী অজন্তা নেওগ, ৰামেশ্বৰ তেলী, অতুল বৰা আৰু চৰণ বড়োৱে শ্ৰদ্ধা নিবেদন কৰে। তদুপৰি দিশপুৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক প্ৰদ্যুৎ বৰদলৈও উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আবেদনখন সন্দৰ্ভত অচিৰে শুনানিৰ দিন ধাৰ্য কৰা হ'ব আৰু পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠৰ পৰিৱৰ্তে অন্য বিচাৰপীঠত আবেদনখনৰ শুনানি হ'ব। উল্লেখযোগ্য যে বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন সোমবাৰে তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছিল। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মে'ত নাকচ কৰিছিল। সেনা বাহিনীত অগ্নিবীৰ নিযুক্তিৰ বাবে চৰাইদেউ জিলাত প্ৰশাসনে বিশেষ প্ৰস্তুতি শিবিৰ মুকলি কৰিছে। সোণাৰী মহাবিদ্যালয় খেলপথাৰত সেনাবাহিনীৰ বিষয়াসকলৰ তত্বাৱধানত অনুষ্ঠিত এই শিবিৰত প্ৰাৰ্থীসকলৰ উচ্চতা নিৰূপণ, পুল আপ আৰু দৌৰ প্ৰতিযোগিতাৰ দৰে প্ৰাৰম্ভিক পৰীক্ষণসমূহ সম্পন্ন হয়। কাৰ্যসূচীত জিলাখনৰ আয়ুক্ত ডঃ নেহা যাদৱ আৰু সহকাৰী আয়ুক্ত বিবেক শৰ্মাই অংশ লৈ প্ৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। 6 মাহৰ ভিতৰত জিলাখনৰ বিভিন্ন প্ৰান্তত এনে শিবিৰ অনুষ্ঠিত কৰি 300 গৰাকী যুৱক যুৱতীক স্থলসেনা, নৌসেনা আৰু বায়ুসেনাৰ বাবে উপযুক্ত কৰি গঢ়ি তুলিবলৈ জিলা প্ৰশাসনে পদক্ষেপ লৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 18 মে'লৈ অসমৰ বিভিন্ন ঠাইত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে লগতে 16 মে' পৰ্যন্ত অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ৰ কেতবোৰ অঞ্চলত বৰষুণৰ লগতে প্ৰতি ঘণ্টাত 40-50 কিলোমিটাৰ বেগেৰে বতাহ বলিব পাৰে বুলি সকীয়াই দিছে। নলবাৰী জিলাৰ কাজিপাৰা মাষ্টৰ চুবুৰীত আজি সংঘটিত অগ্নিকাণ্ড আৰু চিলিণ্ডাৰ বিস্ফোৰণত এগৰাকী মহিলাৰ মৃত্যু হয়। মৃত মহিলাগৰাকী সুবলা দাস বুলি চিনাক্ত কৰা হৈছে। প্ৰাৰম্ভিক তথ্য অনুসৰি শ্বৰ্ট চাৰ্কিটৰ ফলত প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু পাছত গেছ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষস্থান লাভ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া অনুষ্ঠান প্ৰচাৰ হৈছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী মঞ্জুস্না মহন্ত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মোৰ এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত।

এয়া আকাশবাণীৰ তেজপুৰ। আজি বুধবাৰ, 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ আজি 29 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ 13 মে'। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লি অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এবৰ 266.66 মিটাৰত, কিলোহাৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এয়াৰ মোবাইল এপ যোগেদিও শুনিব পাৰিব। আমাৰ আজিৰ অধিৱেশনৰ ষ্টুডিঅ'ৰ নিয়ন্ত্ৰণৰ দায়িত্বত আছে মঞ্জু বড়ো আৰু অংকুৰ ৰামচিয়াৰী। ট্ৰেন্সমিটাৰত আছে নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী, ডিউটি ৰুমত কৰ্মৰত অজিত চক্ৰৱৰ্তীৰ সৈতে এয়া মাইক্ৰফোনৰ সন্মুখত মই প্ৰাণজিৎ বৰুৱা।

শ্ৰীৰামচন্দ্ৰই কৈছিল, সময়ে সকলো দৃশ্যমান বস্তুকে গ্ৰাস কৰে, কাকো ৰেহাই নিদিয়ে, ইয়ানকি মহান ব্যক্তিসকলকো ৰেহাই নিদিয়ে। এয়া আকাশবাণী তেজপুৰ।

0: এয়া আকাশবাণী তেজপুৰ, এতিয়া নিবেদন কৰিছো অৰ্ধ আকাশ অনুষ্ঠানটি। প্ৰিয় শ্ৰোতাসকল, প্ৰথমেই আগবঢ়াইছো মোৰ কথা অনুষ্ঠানটি। আজিৰ মোৰ কথা অনুষ্ঠানত শুনক তেজপুৰৰ মহাভৈৰৱ বুঢ়াচুবুৰী নিবাসী বিশিষ্ট সমাজপ্ৰেমী ধৰ্মপ্ৰাণা তথা আদৰ্শ মহিলা কৌশল্যা ডেকাৰ মনৰ কথা।
1: নমস্কাৰ, মোৰ নাম কৌশল্যা ডেকা। মই

0: হাবৰা বৰা চুবুৰী নিৰ্গাজিকাই থাকোঁ। মোৰ অৰিজিনেল ঘৰ মঙলৈ, মই মাৰ ঘৰ তাতে পঢ়া শুনা কৰি ডাঙৰ দীঘল হৈ মই স্বামীৰ কৰ্মসূত্ৰে মই তেজপুৰত আছোঁহি। মই হায়াৰ ছেকেণ্ডেৰী, তাৰপৰা আহি মোৰ পঢ়া শুনা নহ'ল, আহি মানে সংসাৰ চলোৱাত মই লাগি গ'লোঁ। মোৰ স্বামী এতিয়া বৰ্তমান মৃত্যু হৈছে। মোৰ ল'ৰা ছোৱালী দুটা, ল'ৰা এজন, ছোৱালী এজনী। ল'ৰা বিয়া পাতিলোঁ, ছোৱালীও বিয়া দিলোঁ, সংস্থাপন সিহঁতৰ হৈ গ'ল। ল'ৰা ছোৱালী দুয়োটাৰে নাতি নাতিনী দেখা পালোঁ। সামাজিক কামত ঘৰুৱা দায়িত্ব কম হৈছে এতিয়া, সেয়ে মই সামাজিক কামত মই লাগি থাকোঁ। তীৰ্থভ্ৰমণ কৰিবলৈ গৈ থাকোঁ, বছৰেকত মই এবাৰ হ'লেও তীৰ্থভ্ৰমণ কৰিবলৈ যাওঁ আৰু মই সামাজিক কামত লাগি থাকোঁ। সেইকাৰণে সকলো মহিলাকে কৈছোঁ যাতে সকলো মহিলাই নিজৰ নিজৰ সুবিধাৰ অৰ্থে ওলাই আহে আৰু যিবিলাক আঁচনি পাইছে সেই আঁচনিৰ ওপৰতে নিৰ্ভৰশীল নহয়, নিজে নিজৰ কামত আগবাঢ়ি যাব লাগে। আৰু মই নাম গাওঁ মহিলা সমিতিৰ, আমাৰ বিহু কমিটিত কোৰাছ গাওঁ, এনেকুৱাকৈ সকলো কামতে মই লাগি থাকোঁ। সকলো কামতে লাগি থাকোঁ, মই লাগি থাকি মই উৎফুল্লিত হৈ থাকোঁ। মই ঘৰত বহি ভাল নাপাওঁ, মই কিন্তু এনেকৈ ৰাইজৰ কামত ওলাই গৈ ৰাইজৰ লগত মিলা প্ৰীতিয়ে থাকি মই ভাল পাওঁ। মই নাম গাওঁ, মই বিয়াৰ নাম গাওঁ, মই কোৰাছ গাওঁ আৰু যিকোনো অনুষ্ঠানতে মই আগবাঢ়ি যাবলৈ মই কুণ্ঠাবোধ নকৰোঁ, মই আগবাঢ়ি যাওঁ। ঘৰুৱা ফালৰ পৰাও মোক সেইটো বাধা বিঘিনিয়ে কোনো নকৰে। মই সকলো কামতে মই নিগাজিকে মই কৰ্মফল কৰিবলৈ মই ভাল পাওঁ। আৰু বয়সস্থ মহিলাখিনি আছে, যিখিনি আছে, সেই মানুহখিনিয়ে যাতে এনেকৈ ওলাই আহিব লাগে আৰু তেওঁলোকেও যাতে এনেকৈ ৰাইজৰ লগত মিলি সহায় সহযোগিতা কৰি নিজৰ জীৱনটো যাতে উপভোগ কৰিব পাৰে, সকলো কামতে যাতে আগবাঢ়ি যায়, সেয়ে মই কামনা কৰিলোঁ আৰু। ধন্যবাদ।
1: শ্ৰোতাসকলে, আজিৰ মোৰ কথা অনুষ্ঠানত তেজপুৰৰ মহাভৈৰৱ বৰছবিৰ নিবাসী কৌশল্যা ডেকাৰ মনৰ কথা শুনিলে। অৰ্ধাকাশ অনুষ্ঠানত এইবাৰ নিবেদন কৰিছোঁ তৃষ্ণা দেৱীৰ কণ্ঠৰ গীতৰ অনুষ্ঠান।

অৰ্ধশাখা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। এতিয়া ক্ৰমে 6 বজাত হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

আজিৰ আৰাধনা অনুষ্ঠানত শ্ৰোতাই কিশোৰ কুমাৰ পাঠকৰ কণ্ঠৰ এটি বৰগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ অনুষ্ঠান পৰিস্থিতি। অনুষ্ঠান সম্পৰ্কীয় এই ঘোষণাটিৰ পিছতে শুনিবলৈ পাব গীতালী, 6:45 সন্ধিয়া আঞ্চলিক বাতৰি, 7:00 হিন্দীত বাতৰি, 7:05 ইংৰাজীত বাতৰি আৰু 7:10 অসমীয়াত বাতৰি আকাশবাণী গুৱাহাটী আৰু আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। সন্ধিয়া 7:20 যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী আৰু সন্ধিয়া 7:50 আজিৰ দিনটো অনুষ্ঠানটি শুনিবলৈ পাব। নিশা 8:00 সংবাদ শিৰোনাম আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 8:02 আজিৰ বুধবৰীয়া নাট্যানুষ্ঠানত শুনিবলৈ পাব প্ৰফুল্ল বৰা ৰচিত নাট মাননীয় মহাশয়। নিশা 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 News@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 9:15 লোকনাথ গোস্বামীৰ কণ্ঠত অসমীয়া আধুনিক গীতৰ অনুষ্ঠান। নিশা 9:30 বিহু গীতৰ অনুষ্ঠান। নিশা 9:50 একক কণ্ঠৰ হিন্দী বোলছবিৰ গীত অনুষ্ঠান আৰু নিশা 10:00 শুনিবলৈ পাব বাৰে ৰহণীয়া। নিশা 10:30 আমাৰ এই অধিৱেশনৰো অন্ত পৰিব। আজিৰ অনুষ্ঠান পৰিস্থিতি ইমানেই।

এয়া আকাশবাণী তেজপুৰ। এটা নিবেদন পঢ়িছোঁ গীতালী শ্ৰোতাসকল, আজিৰ গীতালী অনুষ্ঠানত শুনাব লৈছোঁ কেইটিমান হিন্দী বোলছবিৰ গীত। প্ৰথমে এয়া আজাদ বোলছবিত এটি গীত শুনক, লতা মংগেশকাৰ আৰু চিতালকাৰৰ কণ্ঠৰ।

শ্রোতাসকলে আজি গীতালী অনুষ্ঠান শুনি আছে হিন্দী বোলছবিৰ গীত অনুষ্ঠান। অনুষ্ঠানত এবাৰ শুনক কহিনুৰ বোলছবিৰ গীত, শিল্পী মহম্মদ ৰফি।

গীতালি অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। এতিয়া ক্ৰমে সন্ধিয়া 6:45 সন্ধিয়া আঞ্চলিক বাতৰি, 7 বজাত হিন্দীত বাতৰি, 7:05 ইংৰাজীত বাতৰি আৰু 7:10 অসমীয়াত বাতৰি আকাশবাণী গুৱাহাটী আৰু আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, নৱগঠিত মন্ত্ৰীসভাৰ অহা 21 মে'ৰ পৰা বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত, বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, CBSEৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণত অস্বীকাৰ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। অহা 21 মে'ৰ পৰা বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। অধিৱেশনৰ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে এই অধিৱেশনত চন্দ্ৰমোহন পাটোৱাৰী অস্থায়ী অধ্যক্ষ হিচাপে থাকিব বুলি জানিবলৈ দিয়ে। নতুন মন্ত্ৰীসভাই শপত গ্ৰহণৰ পাছত জ্যেষ্ঠ বিধায়ক ৰঞ্জিত কুমাৰ দাসক অধ্যক্ষৰ দায়িত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
1: অহা 21, 22, 25 আৰু 26 তাৰিখে অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব আৰু অসমৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়াই তেখেতৰ অভিভাষণো সদনত আগবঢ়াব। আমাৰ জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক প্ৰ'টেম অধ্যক্ষৰ দায়িত্ব পালন কৰিবৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যপাল ডাঙৰীয়াক অনুৰোধ কৰিছে।

0: সদস্যসকলে শপত গ্রহণ করার লগে লগে অধ্যক্ষর নির্বাচন অনুষ্ঠিত হব হিসাবে আগবাই।
1: ডক্টৰ শৰ্মাই কয় যে বিধানসভা নিৰ্বাচনৰ অন্তিম দিনা অৰ্থাৎ 26 মে'ত উমৈহতীয়া দেৱানী বিধি উত্থাপন কৰা হ'ব। মন্ত্ৰীসভাই আজি উমৈহতীয়া দেৱানী বিধিৰ খচৰাত অনুমোদন জনায়। এই খচৰা অনুসৰি পাৰ্বত্য আৰু ভৈয়াম জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ডক্টৰ শৰ্মাই কয় যে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰখন এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰাৰ বাবে মন্ত্ৰীসভাই আজি সিদ্ধান্ত লয়। মন্ত্ৰীসভাই পৰৱৰ্তী 5 বছৰত নতুনকৈ 2 লাখ চৰকাৰী চাকৰিৰ নিযুক্তি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত কাৰ্যবাহিনী গঠনৰ সিদ্ধান্ত লয়। এই কাৰ্যবাহিনীয়ে অহা 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব।
0: অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফৰ্চ গঠন কৰি দিছে, যাতে আমি আমাৰ যিটো অসমৰ যুৱক যুৱতীসকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ।
1: আজিৰ বৈঠকত ডক্টৰ ভূপেন হাজৰিকাৰ জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান 8 ছেপ্টেম্বৰত নতুন দিল্লীত আয়োজন কৰাৰো সিদ্ধান্ত লোৱা হয়। ইয়াৰ উপৰি কলাক্ষেত্ৰত 32 কোটি টকা ব্যয় সাপেক্ষে ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ স্থাপন কৰাৰ উদ্দেশ্যে সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীসভাই লগতে ব্যয় সংকোচনৰ ব্যৱস্থাৰ অংশ হিচাপে নতুন মন্ত্ৰীসকলৰ বাবে 6 মাহলৈ নতুন বাহন নিদিবলৈ সিদ্ধান্ত লয়। অহা 6 মাহলৈ মন্ত্ৰী বিষয়া আৰু কৰ্মচাৰীয়ে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব। অকল চিকিৎসাজনিত কাৰণতহে বিদেশ ভ্ৰমণৰ অনুমতি দিয়া হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াৰ সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত ব্যয় হ্ৰাস কৰাৰ বাবে জনোৱা 7টা অনুৰোধ অনুযায়ী ৰাজ্যপালৰ পৰা আৰম্ভ কৰি সকলো পৰ্যায়ৰ চৰকাৰী বিষয়াৰ কনভয়ৰ বাহনৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয়। একেদৰে বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে পৰৱৰ্তী 6 মাহলৈ বিদেশী সামগ্ৰী ক্ৰয় নকৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ উপৰি সকলো আলোচনাচক্ৰ আৰু কৰ্মশালা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত কৰা হ'ব বুলি মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত ডক্টৰ শৰ্মাই প্ৰকাশ কৰে। মন্ত্ৰীসভাই পৰৱৰ্তী 5 বছৰৰ বাবে দেৱজিৎ শইকীয়াক ৰাজ্য চৰকাৰৰ মহাধিবক্তা হিচাপে পুনৰ নিযুক্তি দিয়ে। ইয়াৰ পূৰ্বে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ডক্টৰ শৰ্মাই আজি প্ৰথমটো কাৰ্যসূচী হিচাপে শিলপুখুৰীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰে। তেওঁৰ সৈতে কালি শপত গ্ৰহণ কৰা 4গৰাকী মন্ত্ৰী অজন্তা নেওগ, ৰামেশ্বৰ তেলী, অতুল বৰা আৰু চৰণ বড়োৱেও বৰদলৈ শ্ৰদ্ধা নিবেদন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্থনৈতিক স্বাৱলম্বিতা আৰু দায়িত্বশীল ৰাষ্ট্ৰ গঠনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যত ইন্ধন সংৰক্ষণ আৰু বহনক্ষম জীৱন ধাৰণৰ প্ৰসাৰৰ উদ্দেশ্যে এলানি ব্যৱস্থা গ্ৰহণ কৰিছে। শ্ৰীআচাৰ্যই কয় যে ৰাজ্যপালৰ ভ্ৰমণৰ কনভয়ৰ গাড়ীৰ সংখ্যা 70% হ্ৰাস কৰা হ'ব। ইয়াৰ উপৰি ৰাজ্যপালে লোকভৱনত বিদ্যুৎ ৰাহি কৰাৰ উদ্দেশ্যেও ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে শ্ৰীআচাৰ্যই সম্পদৰ সংৰক্ষণ আৰু প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ হিচাপে ইন্ধনৰ ব্যৱহাৰ 10% হ্ৰাস কৰাৰ বাবে পদক্ষেপ লৈছিল। দৈনিক কাম কাজৰ সৰু অথচ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনে ৰাষ্ট্ৰীয় সম্পদৰ সংৰক্ষণ আৰু বহনক্ষম ভৱিষ্যৎ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি ৰাজ্যপালে মন্তব্য কৰে। তেওঁ লগতে এই উদ্যমে অনুৰূপ প্ৰতিষ্ঠান আৰু নাগৰিকসকলক বৃহত্তৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ খাতিৰত দায়িত্বশীল আৰু পৰিৱেশ অনুকূল অভ্যাস আঁকোৱালি ল'বলৈ প্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ অধীনৰ 12ম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। শিক্ষাৰ্থীসকলে ৰোল নম্বৰ উল্লেখ কৰি আনুষ্ঠানিক ৱেবছাইট, ডিজি লকাৰ আৰু উমগ এপৰ জৰিয়তে ফলাফল চাব পাৰিব। CBSEয়ে জাৰি কৰা এটা বিবৃতি অনুসৰি এইবাৰ পৰীক্ষাত অৱতীৰ্ণ 17,68,000ৰো অধিক বিদ্যাৰ্থীৰ ভিতৰত 15,07,000ৰো অধিক উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ সামগ্ৰিক হাৰ 85.20%। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি সমাজত জাগৰণৰ সূচনা কৰি যোৱা পদ্মশ্ৰী সন্মানেৰে সন্মানিত বিৰুবালা ৰাভাৰ পুণ্যতিথি উপলক্ষে আজি ৰাজ্যজুৰি অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হয়। এই দিৱসৰ মূল উদ্দেশ্য হৈছে বিজ্ঞান মানসিকতাৰ প্ৰসাৰ আৰু সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰা। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা বিৰুবালা ৰাভাই 2000 চনৰ পৰা ডাইনী কুপ্ৰথাৰ বিৰুদ্ধে সক্ৰিয় হৈ কাম কৰি আহিছিল। কমেও 34গৰাকী লোক প্ৰাণ ৰক্ষা কৰা বিৰুবালা ৰাভাই 2011 চনত গোৱালপাৰা জিলাত মিছন বিৰুবালা আৰম্ভ কৰে। 2012 চনৰ 30 অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়। 2021 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত বিৰুবালা ৰাভাৰ নাম 2005 চনত শান্তিৰ নোবেল বঁটাৰ বাবেও প্ৰেৰণ কৰা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক কুসংস্কাৰ

চনত গোৱালপাৰা জিলাত মিছন বিৰুবালা আৰম্ভ কৰে। 2012 চনৰ 30 অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়। 2021 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত বিৰুবালা ৰাভাৰ নাম 2005 চনত শান্তিৰ নোবেল বঁটাৰ বাবেও প্ৰেৰণ কৰা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা এইগৰাকী মহান নাৰীক আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। বিৰুবালা ৰাভাৰ পুণ্যতিথিটো চৰকাৰে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰি অহাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এইগৰাকী মহিয়সী নাৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। গোৱালপাৰা জিলাৰ ঠাকুৰভিলাতো মিছন বিৰুবালাৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত বিৰুবালা ৰাভা সাংস্কৃতিক ভৱনত এই উপলক্ষে দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিৰুবালা ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন, আলোচনা চক্ৰ আৰু সজাগতা সভা আদি ৰূপায়িত হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সমাজ সংস্কাৰক বিৰুবালা ৰাভাৰ স্মৃতিত আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে চৰাইদেউ জিলাতো অন্ধবিশ্বাস বিৰোধী দিৱস পালন কৰা হয়। চৰাইদেউ জিলা প্ৰশাসন তথা জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত কুৰুকানি বৰগয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত আজি দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জিলা আয়ুক্ত ডাঃ নেহা যাদৱে সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰাৰ বাবে বিজ্ঞানসন্মত চিন্তাধাৰাৰে আগবাঢ়িবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে অভিযুক্ত মহন্তৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অসম চৰকাৰৰ হৈ প্ৰতিনিধিত্ব কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে জনোৱা মতে পৰৱৰ্তী পৰ্যায়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কে অভিযুক্তগৰাকী জামিন আবেদন কোনখন বিচাৰপীঠত তালিকাভুক্ত কৰিব সেয়া নিৰ্ধাৰণ কৰিব। উল্লেখযোগ্য যে বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন যোৱা সোমবাৰে উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠত আবেদনৰ শুনানি তালিকাভুক্ত কৰা হৈছিল। যোৱা 30 এপ্ৰিলত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰাৰ উপৰি আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মে'ত নাকচ কৰিছিল। মণিপুৰৰ কামকপি জিলাত আজি দিনৰ প্ৰায় 10 বজাত অচিনাক্ত বন্দুকধাৰীয়ে দুখন বাহনক লক্ষ্য কৰি গুলীচালনা কৰাৰ ফলত 3জন অসামৰিক লোকৰ মৃত্যু হোৱাৰ লগতে আন 4জন লোক আহত হয়। মণিপুৰ আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰা মতে জিলাখনৰ কটলেন আৰু কটজিম গাঁৱৰ মাজৰ 0 পইণ্ট অঞ্চলত চুৰাচান্দপুৰৰ এটা গীৰ্জাৰ অনুষ্ঠানৰ পৰা ঘূৰি অহাৰ সময়ত থাডো বেপ্টিষ্ট এছ'চিয়েচনৰ লোককেইজনক দুৰ্বৃত্তই অতৰ্কিতে আক্ৰমণ চলায়। এই আক্ৰমণৰ পৰা এজন লোক পলাই যাবলৈ সমৰ্থ হয়। ঘটনাৰ খবৰ পোৱা মাত্ৰেই নিকটৱৰ্তী আৰক্ষী চকীৰ এটা দল উপস্থিত হৈ আহতসকলক উন্নত চিকিৎসাৰ বাবে পশ্চিম ইম্ফলৰ চিজা হাস্পতাললৈ প্ৰেৰণ কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমছান সিং, উপ মুখ্যমন্ত্ৰী লচিত দিখো, গৃহমন্ত্ৰী গোবিন্দ দাস কণ্ঠজামকে ধৰি অন্যান্য বিষয়াসকলে চিকিৎসালয়লৈ গৈ আহতসকলৰ স্বাস্থ্যৰ বুজ লয়। এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই আক্ৰমণৰ গৰিহণা দি ৰাজ্য চৰকাৰে আহতসকলৰ সকলো চিকিৎসাৰ ব্যয় বহন কৰিব বুলি প্ৰকাশ কৰে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'য়ো এই আক্ৰমণৰ গৰিহণা দিয়ে। অল ইণ্ডিয়া এন আৰ কংগ্ৰেছৰ নেতা এন ৰংগস্বামীয়ে আজি অভিলেখ সংখ্যক 5ম কাৰ্যকালৰ বাবে পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। লোকনিবাসত আয়োজিত এটা অনুষ্ঠানত উপ ৰাজ্যপাল কে কৈলাশনাথনে তেওঁক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰীৰ সৈতে অল ইণ্ডিয়া এন আৰ কংগ্ৰেছৰ মল্লাদী কৃষ্ণ ৰাও আৰু বিজেপিৰ এ নমশিৱায়মে শপত লয়। শপতগ্ৰহণ অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ, বিজেপিৰ ৰাজ্যিক সভাপতি ভি পি ৰামলিংগম আৰু দলৰ নেতা কৰ্মীসকল উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰীসভাই 37,500 কোটি টকা ব্যয় সাপেক্ষে কয়লা আৰু লিগনাইট গেছীয়কৰণ প্ৰকল্পত অনুমোদন জনাইছে। নতুন দিল্লীত আজি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে দেশত কয়লা আৰু লিগনাইটক গেছলৈ ৰূপান্তৰিত কৰাৰ কাৰ্যসূচী ত্বৰান্বিত কৰাৰ দিশৰ পৰা এই প্ৰকল্প গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে পৰিগণিত হ'ব। তেওঁ কয় যে এই আঁচনিৰ জৰিয়তে 7,50,00,000 টন কয়লা আৰু লিগনাইটক গেছলৈ ৰূপান্তৰ কৰি কৃত্ৰিম গেছলৈ ৰূপান্তৰ আৰু আনুষংগিক সামগ্ৰী উৎপাদন কৰাৰ বাবে অনুপ্ৰেৰণা যোগোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। কোকৰাঝাৰ জিলাৰ গংগিয়াৰ লাওক্ৰিগুৰি অঞ্চলত যোৱা নিশা বনৰীয়া হাতীৰ আক্ৰমণত 2টা বাসগৃহৰ ক্ষতিগ্ৰস্ত

0: হয়। স্থানীয় লোকে জনোৱা মতে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত আহি উদ্যানখনৰ সমীপৰ গাঁৱত ঘৰ বাৰী তহিলং কৰে। ক্ষতিগ্ৰস্ত হোৱা বাসগৃহ কেইটাৰ পৰা লোকসকল কথম্পি ৰক্ষা পৰে। শিৱসাগৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি সম্ভাৱ্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতা বিষয়ক আখৰাৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰাৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়, ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগ তথা অসামৰিক প্ৰতিৰক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনা অনুসৰি অহা 16 মে'ৰ সন্ধিয়া 6:15ৰ পৰা 7 বজাৰ ভিতৰত সম্ভাৱ্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতামূলক ব্যৱস্থাসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে জৰুৰীকালীন অনুশীলনৰ ব্যৱস্থা কৰা হৈছে। এই আখৰাৰ মূল উদ্দেশ্য হৈছে জৰুৰীকালীন পৰিস্থিতিত বিভিন্ন চৰকাৰী বিভাগক সষ্টম কৰি তোলা আৰু ইয়াৰ কাৰ্যদক্ষতা পৰীক্ষা কৰা। শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰৰ সমীপৰ হাই ষ্ট্ৰীট মাৰ্কেট কমপ্লেক্স আৰু দাঁতি কাষৰীয়া অঞ্চলত এই অনুশীলন কৰা হ'ব। ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাৰ শ্ৰী শ্ৰী মায়ামৰা মদাৰখাট সত্ৰৰ সমীপৰ মায়ামৰা বৈষ্ণৱ নামঘৰৰ সোণালী জয়ন্তী উৎসৱ আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। মায়ামৰা মদাৰখাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী বৈষ্ণৱাদন্ত গোস্বামীয়ে আজি নঘৰৰ নৱনিৰ্মিত প্ৰৱেশদ্বাৰ উদ্বোধন কৰে। জ্যেষ্ঠ গাঁওবুঢ়া বেণুধৰ দত্তই ধৰ্মধ্বজা উত্তোলন কৰাৰ পাছত দিনৰ ভাগত ধৰ্মালোচনা সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানতে স্মৃতিগ্ৰন্থ ভক্তিজ্যোতি উন্মোচন কৰা হয়। গাঁৱৰ আইসকলে আইনাম পৰিৱেশন কৰাৰ পাছত সন্ধিয়া সমজুৱাভাৱে বন্তি প্ৰজ্বলন কৰা হয়। অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনৰ দৰং কৰ্কট কেন্দ্ৰৰ উদ্যোগত আজি মঙলদৈ জিলা কাৰাগাৰত এখন কেন্সাৰ সজাগতা কাৰ্যসূচী আৰু এই ৰোগৰ প্ৰাথমিক অনুসন্ধান শিবিৰ অনুষ্ঠিত হয়। কাৰাবন্দী আৰু বিষয়া কৰ্মচাৰীসকলৰ বাবে আয়োজিত এই কাৰ্যসূচীত দৰং কৰ্কট কেন্দ্ৰৰ অধীক্ষককে ধৰি কেন্সাৰ চিকিৎসা প্ৰতিষ্ঠানখনৰ কেইবাগৰাকীও চিকিৎসক, নাৰ্ছ আৰু অন্যান্য চিকিৎসা কৰ্মীয়ে অংশগ্ৰহণ কৰে। শিবিৰত মুখ গহ্বৰ আৰু জৰায়ুমুখৰ কেন্সাৰৰ লগতে উচ্চ ৰক্তচাপ, মধুমেহ আদি ৰোগৰো পৰীক্ষা কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। নৱগঠিত মন্ত্ৰীসভাৰ অহা 21 মে'ৰ পৰা বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। CBSEৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা। ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণত অস্বীকাৰ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই জয়া ভাৰতী। केंद्रीय मंत्रिमंडल ने विपणन सीजन 2026-27 के लिए 14 खरीफ फसलों के न्यूनतम समर्थन मूल्य में बढ़ोतरी को मंजूरी दे दी है। नई दिल्ली में मंत्रिमंडल की बैठक के बाद सूचना और प्रसारण मंत्री अश्विनी वैष्णव ने कहा कि सरकार ने किसानों को उनके उपज का लाभकारी मूल्य सुनिश्चित करने के लिए खरीफ फसलों का न्यूनतम समर्थन मूल्य बढ़ा दिया है।
2: खरीफ के लिए जो फैसला लिया गया उसमें जितने भी खरीफ के क्रॉप्स हैं उन सब में कॉस्ट प्लस 50% या 50 से अधिक टोटल 260,000 करोड़ रुपए किसानों को पे आउट जाएगा इस पूरे फैसले से। और इस साल का एनुअल खरीफ प्रोक्योरमेंट होगा 824 लाख मेट्रिक टन LMT।
1: श्री वैष्णव ने बताया कि सूर्यमुखी बीजों के लिए न्यूनतम समर्थन मूल्य में 622 रुपए प्रति क्विंटल, कपास के लिए 557 रुपए प्रति क्विंटल और तिल के लिए 500 रुपए प्रति क्विंटल की वृद्धि की गई है। मंत्रिमंडल ने कोयला और लिग्नाइट गैसीकरण परियोजनाओं के लिए संवर्धन योजना को भी मंजूरी दी है। श्री वैष्णव ने बताया कि ये योजना भारत के कोयला और लिग्नाइट गैसीकरण कार्यक्रम को बढ़ावा देने के लिए महत्वपूर्ण है।
2: कोल भारत में करीब करीब 400 बिलियन टन के नोन रिजर्व्स है, तो इस कोयले का ज्यादा से ज्यादा उपयोग करके हम इससे गैस बना सके और गैस का उपयोग फिर फर्टिलाइजर वगैरह में, ताकि फर्टिलाइजर के लिए जो एलएनजी इंपोर्ट करनी पड़ती है वो कम हो जाएगी। 37,500 करोड़ रुपीज का आउटले इस स्कीम के लिए रखा गया है।

0: Meet the President of the UAE, His Highness Sheikh Mohammed bin Zayed Al Nahyan, and exchange views on bilateral relations, in particular energy cooperation, as well as regional and international issues of mutual interest.
1: The Central Bureau of Investigation, CBI, has arrested five persons in connection with the alleged irregularities and paper leak related to the NEET UG 2026 examination. The five accused in the case are from Jaipur, one from Gurugram, and one from Nashik, and several other suspects are currently being examined. The agency today has also carried out searches at multiple locations across the country based on emerging leads. The government of West Bengal has decided to hand over the cases related to the teachers' recruitment, municipal recruitment, and cooperative service recruitment scams to the CBI. Chief Minister Shubhendu Adhikari alleged the former TMC government had not taken any step in these cases in order to safeguard the corrupt officers. He informed the media the current government of West Bengal would take zero tolerance to institutional corruption. The Assam government will introduce the Uniform Civil Code or UCC bill in the State Legislative Assembly on the 26th of this month. Chief Minister Hemanta Biswa Sarma made the announcement while addressing the media after chairing the first cabinet meeting of the new term. Mr. Sarma said a special session of the Assam Assembly will be held from the 21st to the 26th of this month. External Affairs Minister Dr. S. Jaishankar met his South African counterpart Ronald Lamola in New Delhi this evening, ahead of the BRICS Foreign Ministers Summit scheduled tomorrow. In a social media post, Dr. Jaishankar said that during the meeting, they reviewed different aspects of strategic partnership between India and South Africa. In Thailand, Open badminton star shuttlers PV Sindhu, Lakshya Sen and Kidambi Srikanth progressed to the pre-quarterfinals of singles events in Bangkok. In women's singles, a two-time Olympic medalist, PV Sindhu, defeated Tang Xiao Tong of Chinese Taipei. She will take on Amelie Scholz of Denmark in round of 16 tomorrow. In men's singles, 7-seed Lakshya Sen prevailed over Singapore's Xia Heng Jason Ta. He will square off Chinese Taipei's Su Li Yang. And that is the end of this news bulletin.
2: বাতৰি সৈতে মই নিৰ্মালী শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা শুকুৰবাৰে ছদিনীয়া ভ্ৰমণসূচীৰে সংযুক্ত আৰৱ আমেৰী ৰাষ্ট্ৰ নেডাৰলেণ্ডছ, ছুইডেন, নৰৱে আৰু ইটালীলৈ যাব। কেন্দ্ৰীয় মন্ত্ৰীসভাই 37,500 কোটি টকা ব্যয় সাপেক্ষে কয়লা আৰু লিগনাইট গেছীয়কৰণ প্ৰকল্পত অনুমোদন জনাইছে। অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট সমিতিয়ে 2026-27 বিপণন বৰ্ষৰ বাবে 14-বিধ খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্যত বৃদ্ধিৰ অনুমোদন জনাইছে। অহা 21 মে'ৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা শুকুৰবাৰে ছদিনীয়া ভ্ৰমণসূচীৰে সংযুক্ত আৰৱ আমেৰী ৰাষ্ট্ৰ নেডাৰলেণ্ডছ, ছুইডেন, নৰৱে আৰু ইটালীলৈ যাব। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পশ্চিমৰ সচিব চি বি জৰ্জে জানিবলৈ দিয়ে যে 5খন দেশৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে অহা শুকুৰবাৰে সংযুক্ত আৰৱ আমেৰী ৰাষ্ট্ৰত উপস্থিত হোৱাৰ পাছত ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহয়ানক সাক্ষাৎ কৰিব। তেওঁ কয় যে দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বিষয় বিশেষকৈ শক্তিৰ সহযোগিতাৰ লগতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সমস্যাসমূহৰ পাৰস্পৰিক বিষয় সন্দৰ্ভত মত বিনিময় কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী একেদিনাই নেডাৰলেণ্ডছত উপস্থিত হ'ব। 2017 চনৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিতীয়বাৰৰ বাবে দেশখন ভ্ৰমণ কৰিব। তেওঁ ভ্ৰমণকালত ৰজা উইলিয়াম আলেকজেণ্ডাৰ, ৰাণী মেক্সিমা আৰু প্ৰধানমন্ত্ৰী ৰোব জেটেনক সাক্ষাৎ কৰিব। পশ্চিমৰ সচিবগৰাকীয়ে কয় যে শ্ৰীমোদীয়ে তৃতীয় পৰ্যায়ত অহা দেওবাৰে ছুইডেনৰ গটেনবাৰ্গ ভ্ৰমণ কৰিব। ভ্ৰমণকালত শ্ৰীমোদীয়ে ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ কিষ্টাৰছনৰ সৈতে দ্বিপাক্ষিক সম্বন্ধৰ পৰ্যালোচনা কৰাৰ লগতে সেউজ শক্তি, কৃত্ৰিম বুদ্ধিমত্তা, উদ্ভাসিত প্ৰযুক্তি, ষ্টাৰ্টআপ, যোগান শৃংখলাৰ প্ৰতিৰক্ষা, মহাকাশ, জলবায়ু পৰিৱৰ্তন তথা জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। তেওঁ কয় যে দুয়োগৰাকী নেতাই ইউৰোপৰ ব্যৱসায়িক নেতাসকলৰ মঞ্চ ইউৰোপীয় ঘূৰণীয়া মেজমেলতো সম্বোধন কৰিব। ইউৰোপীয় সংঘৰ সভাপতি উৰ্চুলা ভন ডেৰ লায়ানৰ উপস্থিত থাকিব। ভ্ৰমণৰ চতুৰ্থ পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে অহা সোমবাৰে নৰৱেত উপস্থিত হ'ব। তাত তেওঁ ভাৰত নৰৱে সন্মিলন আৰু দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত আলোচনাত মিলিত হ'ব। শ্ৰীমোদীয়ে প্ৰথমবাৰৰ বাবে নৰৱে

ভ্ৰমণ কৰিব আৰু 43 বছৰৰ প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে তেওঁ দেশখন ভ্ৰমণ কৰিব। শ্ৰীমোদীয়ে ৰজা হেৰল্ড ভি ৰাণীসাঞ্জা আৰু নৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গৰষ্টৰৰ সৈতে দ্বিপাক্ষিক বাৰ্তালাপত মিলিত হ'ব। দুয়োগৰাকী নেতাই ভাৰত নৰৱেৰ ব্যৱসায় আৰু গৱেষণা সন্মিলন সম্বোধন কৰিব। ভ্ৰমণৰ অন্তিম পৰ্যায়ত শ্ৰীমোদীয়ে অহা মঙলবাৰে ইটালীত উপস্থিত হ'ব। ভ্ৰমণকালত তেওঁ ইটালীৰ ৰাষ্ট্ৰপতি ছাৰ্জিঅ' মট্টাৰেলা আৰু প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলানীৰ সৈতে বাৰ্তালাপ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীসভাই 37,500 কোটি টকা ব্যয় সাপেক্ষে কয়লা আৰু লিগনাইজ গেছীয়কৰণ প্ৰকল্পত অনুমোদন জনাইছে। নতুন দিল্লীত আজি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে দেশত কয়লা আৰু লিগনাইজক গেছলৈ ৰূপান্তৰিত কৰাৰ কাৰ্যসূচী ত্বৰান্বিত কৰাৰ দিশৰ পৰা এই প্ৰকল্প গুৰুত্বপূৰ্ণ পদক্ষেপৰূপে পৰিগণিত হ'ব। তেওঁ কয় যে এই আঁচনিৰ জৰিয়তে 7,50,00,000 টন কয়লা আৰু লিগনাইজ গেছলৈ ৰূপান্তৰ কৰি কৃত্ৰিম গেছলৈ ৰূপান্তৰ আৰু আনুষংগিক সামগ্ৰী উৎপাদন কৰাৰ বাবে অনুপ্ৰেৰণা যোগোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই আঁচনিৰ অধীনত 3,00,000 টকা ব্যয় বিনিয়োগ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে এই আঁচনিৰ জৰিয়তে খনন খণ্ডত বছৰি 6,300 কোটি টকাৰ ৰাজহ সৃষ্টি হ'ব আৰু সাম্প্ৰতিক ভূ ৰাজনৈতিক পৰিস্থিতিত আত্মনিৰ্ভৰ ভাৰত তথা মেক ইন ইণ্ডিয়া উদ্যম অধিক শক্তিশালী হৈ উঠিব। অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট সমিতিয়ে 2026-27 বিপণন বৰ্ষৰ বাবে 14 বিধ খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্যত বৃদ্ধিত অনুমোদন জনাইছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত কেবিনেটৰ সিদ্ধান্তৰ কথা অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চৰকাৰে কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ মূল্যবৃদ্ধি নিশ্চিত কৰাৰ বাবে খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰা হৈছে। তেওঁ কয় যে খাৰিফ বতৰত কৃষকসকলক 2,60,000 কোটি টকা বিতৰণৰ লক্ষ্য লোৱা হৈছে। তেওঁ লগতে কয় যে এই চলিত বতৰত 824,00,000 মেট্ৰিক টন খাদ্য শস্যৰ উৎপাদনৰ লক্ষ্য লোৱা হৈছে। শ্ৰীবৈষ্ণৱে কয় যে সূৰ্যমুখী ফুলৰ বীজৰ বাবে প্ৰতি কুইণ্টল সৰ্বাধিক 622 টকাৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰা হৈছে। ইয়াৰ বিপৰীতে কপাহত 557 টকা, তিলত 500 টকাকৈ বৃদ্ধি কৰা হৈছে। তেওঁ কয় যে এ গ্ৰেডৰ ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত 2,461 টকা বৃদ্ধি কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অহা 21 মে'ৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। অধিৱেশনৰ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। ডঃ শৰ্মাই কয় যে বিধানসভা নিৰ্বাচনৰ অন্তিম দিনা অৰ্থাৎ 26 মে'ত উমৈহতীয়া দেৱানী বিধি উপস্থাপন কৰা হ'ব। মন্ত্ৰীসভাই আজি উমৈহতীয়া দেৱানী বিধিৰ খচৰাত অনুমোদন জনায়। এই খচৰা অনুসৰি পাৰ্বত্য আৰু ভৈয়াম জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰখন এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰাৰ বাবে মন্ত্ৰীসভাই আজি সিদ্ধান্ত লয়। মন্ত্ৰীসভাই পৰৱৰ্তী 5 বছৰত নতুনকৈ 2,00,000 চৰকাৰী চাকৰিৰ নিযুক্তি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত কাৰ্যবাহিনী গঠনৰ সিদ্ধান্ত লয়। এই কাৰ্যবাহিনীয়ে অহা 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। আজিৰ বৈঠকত ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান 8 ছেপ্টেম্বৰত নতুন দিল্লীত আয়োজন কৰাৰো সিদ্ধান্ত লয়। ইয়াৰ উপৰি কলাক্ষেত্ৰত 32 কোটি টকা ব্যয় সাপেক্ষে ভূপেন হাজৰিকা সংগ্ৰহালয় স্থাপন কৰাৰ উদ্দেশ্য বৈঠকত সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীসভাই লগতে ব্যয় সংকোচনৰ ব্যৱস্থাৰ অংশ হিচাপে নতুন মন্ত্ৰীসকলৰ বাবে 6 মাহলৈ নতুন বাহন নিদিবলৈ সিদ্ধান্ত লয়। অহা 6 মাহলৈ মন্ত্ৰী বিষয়া আৰু কৰ্মচাৰীসকলে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব। অকল চিকিৎসাজনিত কাৰণতহে বিদেশ ভ্ৰমণৰ অনুমতি দিয়া হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ওমানৰ পৰিবহণ, যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ছৈয়দ বিন হামুদ আল মাৱালীৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসোণোৱালে কয় যে দুয়োখন ৰাষ্ট্ৰৰ মাজত থকা শতিকা পুৰণি সামুদ্ৰিক সম্বন্ধ এটা নতুন শিখৰলৈ লৈ যোৱা হ'ব। তেওঁ কয় যে দুয়োপক্ষই আঞ্চলিক যোগাযোগ আৰু অৰ্থনৈতিক বিকাশৰ লগতে ওমানৰ বন্দৰত ভাৰতৰ সহযোগিতাৰ সুবিধাৰ সন্দৰ্ভত আলোচনা কৰে। কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীযোশীয়ে কয় যে এই বৈঠকত তেওঁলোকে নবীকৰণযোগ্য শক্তি গ্ৰীডৰ কৰ্তনৰ বিষয়টোৰ ওপৰত আলোচনা কৰাৰ লগতে গ্ৰীডৰ সামগ্ৰিক স্থিতিশীলতা সুনিশ্চিত কৰাৰ লগতে সময় সীমাবদ্ধভাৱে ইয়াক ন্যূনতম কৰাৰ বাবে প্ৰযুক্তিগত সমাধানৰ সন্দৰ্ভত আলোচনা কৰে। তেওঁ কয় যে

0: গ্ৰীডৰ সংযোগৰ আন্তঃগাঁথনিক সুদৃঢ়কৰণ আৰু দেশৰ সেউজ শক্তি আহৰণৰ ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে বেটেৰীযুক্ত শক্তি সংৰক্ষণ ব্যৱস্থা বৃদ্ধি কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত শক্তি আৰু নবীকৰণযোগ্য শক্তি ৰাজ্যমন্ত্ৰী শ্ৰীপদ ৱাই নাইকো উপস্থিত থাকে। ইজৰাইলৰ ড্ৰোনেৰে লেবাননৰ দক্ষিণ বেইৰুটৰ ৰাষ্ট্ৰীয় ঘাইপথত তিনিখন বাহনক লক্ষ্য কৰি আক্ৰমণ কৰাৰ ফলত আঠগৰাকী লোকৰ মৃত্যু হয়। লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে তিনিটা আক্ৰমণৰ কথা নিশ্চিত কৰিছে। ইজৰাইলৰ সেনাবাহিনীয়ে জানিবলৈ দিছে যে দক্ষিণ লেবাননৰ ভালেমান অঞ্চলত ইৰাণে পৃষ্ঠপোষকতা কৰা সন্ত্ৰাসবাদী গোট হিজবুল্লাৰ আন্তঃগাঁথনিৰ লক্ষ্য কৰি আক্ৰমণ চলোৱা হয়। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে কাইলৈ নতুন দিল্লীত বিকশিত ভাৰতৰ বাবে AIৰ জৰিয়তে সৰ্বাংগীন বিকাশ শীৰ্ষক সংখ্যালঘুসকলৰ কল্যাণৰ বাবে ৰাষ্ট্ৰীয় সন্মিলন আয়োজন কৰিছে। এক বিবৃতিত মন্ত্ৰালয়ে জনাইছে যে অংশগ্ৰহণেৰে ভাগ্যোদয় আঁচনিৰ অধীনত অনুষ্ঠিত হ'বলগীয়া এই সন্মিলনৰ লক্ষ্য হৈছে সামগ্ৰিক শাসন ব্যৱস্থা শক্তিশালী কৰা, নীতিসমূহৰ প্ৰসাৰ বৃদ্ধি কৰা আৰু সমগ্ৰ দেশৰ সংখ্যালঘু সম্প্ৰদায়সমূহৰ কল্যাণৰ বাবে প্ৰযুক্তিচালিত পদক্ষেপসমূহক উৎসাহিত কৰা। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষস্থান লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা শুকুৰবাৰে ছদিনীয়া ভ্ৰমণসূচীৰে সংযুক্ত আৰৱ আমেৰি ৰাষ্ট্ৰ নেডাৰলেণ্ডছ ছুইডেন নৰৱে আৰু ইটালীলৈ যাব। কেন্দ্ৰীয় মন্ত্ৰীসভাই 37,500 কোটি টকা ব্যয় সাপেক্ষে কয়লা আৰু লিগনাইজ গেছীয়কৰণ প্ৰকল্পত অনুমোদন জনাইছে। অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট সমিতিয়ে 2026-27 বিপণন বৰ্ষৰ বাবে 14 বিধ খাৰিফ শস্য ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিত অনুমোদন জনাইছে। অহা 21 মেৰ পৰা অসম বিধানসভা অধিৱেশন অনুষ্ঠিত হ'ব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম বেণ্ডৰ 2,600.6 মিটাৰ, কিলোহাৰ্টজ 1,125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোক সকলোকে সাদৰ সম্ভাষণ জনাই মই দিশা শইকীয়াই আৰম্ভ কৰিব ওলাইছোঁ আজিৰ অনুষ্ঠান যুৱ প্ৰতিভা। প্ৰিয় শ্ৰোতা, আজি আমাৰ মাজত উপস্থিত আছে দৰং কলেজৰ তিনিগৰাকীকৈ উদ্যমান যুৱক। আহকচোন শ্ৰোতা, আজি তেওঁলোকৰ মুখৰ পৰাই তেওঁলোকৰ পৰিচয়টো শুনো।
1: নমস্কাৰ, মোৰ নাম শ্ৰী বিবেক বিকাশ দাস, মোৰ ঘৰ গহপুৰ ঘাইগাঁও, মোৰ দেউতাৰ নাম ধৰ্মানন্দ দাস আৰু মাৰ নাম ৰিংকু দাস। মই এতিয়া স্নাতক দ্বিতীয় ষাণমাসিকৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ।
2: নমস্কাৰ, মোৰ নাম ধ্ৰুৱাংগ গোস্বামী, মোৰ ঘৰ মঙলদৈৰ বৰদলগুৰি অঞ্চলত, মই বৰ্তমান দৰং মহাবিদ্যালয়ৰ স্নাতক চতুৰ্থ ষাণমাসিকৰ ৰসায়ন বিজ্ঞান বিভাগৰ এজন ছাত্ৰ। মোৰ মাৰ নাম ননী কলিতা আৰু মোৰ দেউতাৰ নাম দয়াল গোস্বামী।
3: নমস্কাৰ, মই কৌস্তভ বৰঠাকুৰ, ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ হাঁহচোৰাৰ নিবাসী। মই বৰ্তমান দৰং মহাবিদ্যালয় পদাৰ্থ বিজ্ঞান বিভাগৰ স্নাতক ষষ্ঠ ষাণমাসিকৰ এজন নিয়মীয়া ছাত্ৰ। জিতু বৰঠাকুৰ আৰু মালবিকা বৰঠাকুৰৰ ঔৰসত মই জন্মগ্ৰহণ কৰিছিলোঁ 2005 বৰ্ষত।
0: ধন্যবাদ। এতিয়া আমি তোমাৰ ওচৰলৈ আহিছোঁ। তুমি যিহেতু নাটকৰ লগত জড়িত, গতিকে কেতিয়াৰ পৰা কেনেকৈ পেলাই তুমি জড়িত হ'লা তাৰ বিষয়ে আমাক কোৱাচোন।
1: হয়, মই আচলতে যেতিয়া ক্লাছ টুত আছিলোঁ তেতিয়া মোৰ প্ৰবীণ ছাৰ বুলি এজন ছাৰ আছিলে। তেতিয়া ছাৰে কৈছিলে যে বিবেক, তুমি নাটক কৰি ভাল পোৱা নেকি? ছাৰৰ ঘৰত গৈ নাটক শিকিছিলোঁ সৰুতে। তাৰ তেনেকৈ শিকি শিকি আমি বান থিয়েটাৰ বুলি জেগা এটা আছিলে, তাত আমি নাটক কৰিব যাওঁ। তাত কৰি বহুখিনি আমি নাটকৰ শিকিব পালোঁ, নাটকৰ বস্তুবোৰ। তাৰপিছত মেট্ৰিক দিলোঁ আৰু তেতিয়াৰ পৰা মানে নাটক নকৰা হৈ গৈছিলোঁ। নাটক চাটক মানে অকণ পঢ়াত হেৰি দিবলগীয়া হ'ল, সেইকাৰণে নাটক ঘৰৰ পৰা ইমানো কৰিব নক'লে আৰু। দৰং কলেজলৈ আহি পেলাই যেতিয়া সুবিধা পালোঁ নাটক কৰিবলৈ, তেতিয়াতো মই নাটক কৰিলোঁ আৰু বেষ্ট এক্টৰ হিচাপে মানে সন্মানটো ল'বলৈ সক্ষম হ'লোঁ।
0: তোমালোকে কোনখন নাটক কৰিছিলা?
1: মই দৰং কলেজত কৰিছোঁ আল্টিমেট বুমৰেং।
0: তাৰ অভিজ্ঞতাৰ বিষয়ে আমাক জনোৱাচোন।
1: অভিজ্ঞতা বুলিব হ'লে, যেতিয়া নাটক কৰিছিলোঁ মানে প্ৰথম সেইখন,

0: তেতিয়া মোৰ মানে মেট্ৰিকৰ পিছত এখন প্ৰথম আৰু যে মানে তেনেকৈ আগতে মানে নাটকৰ কেনেকৈ কয় কথাবোৰ সেইবোৰ পাহৰি গৈছিলোঁ মানে বস্তুবোৰ। তো যেতিয়া বায়ে শিকাইছিলে মানে মেমজনী যোনজনী মেম আছিলে, মেমে শিকাওঁতে মানে মোৰ মানে এই ডাইলগবোৰ ইমান পটককৈ মুখস্থ নহয়। তো মেমে গালি চালি পাৰি হ'লেও শিকাইছিলে, তেতিয়া ডাইলগবোৰ কওঁতে তেতিয়া হ'ল। তাৰপিছত এক্সপ্ৰেশ্যন কেনেকৈ আহে, তেতিয়া বহুত মানুহ আহিছিলে চাবলৈ মানে প্ৰেক্টিছতে। তো মানুহবিলাকে ক'লে যে এইটো শুদ্ধ কৰিবা, তোমাৰ কেনেকৈ কয়, কেনেকৈ টোনটো কেনেকৈ ক'ব লাগে, এইটো কথাত কেনেকৈ হেৰি কৰিব লাগে, সেইটো কৈছিলে আৰু। তো তেনেকৈ শিকাওঁতে শিকাওঁতে 3 দিন নে 4 দিন আমি শিকিছোঁ। আমি 5 জন আছিলোঁ, ল'ৰা ছোৱালী মিলে 5 জন আছিলোঁ নাটকখনত। তো সেই 5 জনে আমি ভালকৈ শিকিলোঁ আৰু দৰং কলেজ উইকত এখন যেতিয়া প্ৰদৰ্শন কৰিছোঁ, গোটেইকেইজনেই ভাল কৰিছোঁ আৰু থাৰ্ড বেষ্ট নাটক হিচাপে মানে সন্মান লাভ কৰিলে আৰু।
1: তোমাৰ চৰিত্ৰটোৰ বিষয়ে আমাক অলপমান জনোৱাচোন।
0: মোৰ চৰিত্ৰটো মানে এনেকুৱা, অকণমান মানে সি চঞ্চল ল'ৰাটো মানে মানুহজন, কিন্তু তেওঁ কিন্তু কামৰ প্ৰতি মানে বহুত গহীন গম্ভীৰ আৰু, মানে নিজৰ কামটো প্ৰথমতে আগৰ ৰাখি নিজৰ কামটো সদায় আগৰ ৰাখি পেলাই বাকীবোৰ চাই মানে তেওঁ কিন্তু মানে নিজৰ খোলখালিজনীৰ প্ৰতি অকণমান হেৰি আছিলে, প্ৰেম আছিলে মানে। সেই মানে অকণমান মানে ধেমেলীয়া মানুহজন অকণমান, মাজে মাজে সেই চৰিত্ৰটোৱে মই দেখাব কৈছিলে বায়ে মানে। তেতিয়া মই সেই চৰিত্ৰটো অকণমান ছিৰিয়াছ আছিলে, হ'লেও মই অকণমান ধেমেলীয়া সুৰতে কৰিছোঁ সেইটো, যিহেতু মোৰ অকণ মানে ধেমেলীয়া মানে এক্টিংবোৰ ভাল লাগে মানে মোৰ কৰি। সেইকাৰণে সেইটো কৰোঁতে তোমাৰ আচলতে নাটকখনৰ এনেকুৱা আছিলে যে এজন মানুহ আছিলে য'ত মানে মানুহজন, নাটকখন যিহেতু কাল্পনিক, নাটকখনত দুজন চৰিত্ৰ আছিলে যম আৰু চিত্ৰগুপ্ত, তেওঁলোকে মানে নাটকখন এনেকুৱাকৈ বুজাইছে যে এজন মানুহক, যোনজন মানে চাকৰি কৰা মানুহজন, সেই যম আৰু চিত্ৰগুপ্তই নিবলৈ আহিছিলে। সেই দৃশ্যটোৱে মানে এনেকুৱাকৈ সুন্দৰভাৱে দেখুৱাইছে নাটকখনত, মানুহ কেনেকৈ মানে নিজৰ কামৰ প্ৰতি নিষ্ঠাবান হ'ব লাগে।
1: এতিয়া আমি সংলাপ এটা শুনিব বিচাৰিম তোমাৰ পৰা।
0: অ' মালতী, অ' মালতী, অ' মালতী ঐ, অ' তই খালি খালি আৰু দেই, মোক মাৰি দিছ আৰু তই। ঐ এটাৰ হেই ভাওনা ভাওনা আৰু এজনী এই অনলাইন শ্বপিং, কি যে হ'ব আৰু, এই মই যে মৰি যামগৈ অ' হে প্ৰভু, কি যে দশা দেখাইছা অ' প্ৰভু, এই লৈ যোৱা লৈ যোৱা, মোক নহয় এহেঁতক নিয়াচোন প্ৰভু নিয়া, ইমান কষ্ট দিছা, অ' মই কিনো ভুলডাল কৰিলোঁ।
2: ধন্যবাদ,
1: খুব সুন্দৰ। এতিয়া দুৰ্বাংক, আমি তোমাৰ ওচৰলৈ আহিছোঁ, তুমি যিহেতু বাঁহীৰ লগত জড়িত, গতিকে কেনেকৈ পেলাই আৰম্ভ কৰিলা?
3: হয়, বাঁহীৰ লগত জড়িত হ'বলৈ মোৰ খুব বিশেষ সময় হোৱা নাই, হয়তো 1.5 বছৰমান হৈছে আৰু। মানে মই প্ৰথম যেতিয়া দৰং কলেজলৈ আহিছিলোঁ, মই দৰং কলেজৰ নাম আগৰ পৰাই শুনি আছিলোঁ যে দৰং কলেজ সাংস্কৃতিক দিশত বহুত আগবঢ়া। মই নিজেও আগতে সাংস্কৃতিক জগতৰ লগত জড়িত আছিলোঁ। মোৰ জন্ম হৈছিলে মৰিগাঁৱত আৰু সেই মৰিগাঁৱতে 2009 চনৰ পৰা 2014 চনলৈকে মই মৰিগাঁৱৰে জাংফাই সাংস্কৃতিক গোষ্ঠী নামৰ এটি সাংস্কৃতিক গোষ্ঠীৰ লগত জড়িত আছিলোঁ। আমাৰ বিহুৱা দল আছিলে আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক মানে দিশত আগবঢ়া ল'ৰা ছোৱালী সকলোবিলাক আছিলে। সেই তেতিয়াৰ পৰাই মই সাংস্কৃতিক জগতৰ লগত জড়িত হৈছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ কিছুমান বিশেষ কাৰণৰ বাবে মই সেই সাংস্কৃতিক দিশৰ পৰা ফালৰি কাটি আহিবলগীয়া হ'ল। কিন্তু মই নিজেই যেনেকৈ পাৰোঁ সৰুৰ পৰাই মানে চেষ্টা কৰি আহিছোঁ বিভিন্ন ধৰণক, এতিয়া বাঁহীৰ ক্ষেত্ৰতেই হওক বা মই ঢোল বজায়ো ভাল পাওঁ, ঢোলৰ ক্ষেত্ৰতেই হওক বা তালৰ ক্ষেত্ৰতেই হওক, পেপাৰ ক্ষেত্ৰতেই হওক, যেনেকৈ নহওক মই চেষ্টা কৰি আহিছোঁ। আৰু বাঁহীৰ লগত বুলি ক'ব গ'লে মই ইতিমধ্যে ক'লোৱেই যে যোৱা 1.5-2 বছৰমানৰ পৰা মই বাঁহী বজাবলৈ শিকিছোঁ, আৰু মূলতঃ এই শিকাৰ কাৰণটোৱেই দৰং কলেজ বুলি ক'ব লাগিব। মই দৰং কলেজক ধন্যবাদ দিছোঁ যে এইখন কলেজে মোক এটা নতুন বস্তুৰ দিশত আগবাঢ়িবলৈ মোক পুছ কৰিছে। মানে কয় নহয় এইটো যে আপুনি আগবাঢ়ি যাবলৈ কিবা এটা বস্তুৰ প্ৰয়োজন হয়, এটা প্ৰেৰণাৰ প্ৰয়োজন হয়। তো মই বাঁহী শিকিবলৈ প্ৰেৰণা পাইছিলোঁ দৰং কলেজৰ পৰা, ঠিক তেনেদৰেই বাঁহী বজাবলৈ শিকিলোঁ আৰু এতিয়া লাহে ধীৰে চেষ্টা কৰি থাকোঁ বজাবলৈ, তেনেকুৱাই আৰু।
1: তুমি যিহেতু দৰং কলেজৰ সাধাৰণ সম্পাদকো হয়, গতিকে তাৰ অভিজ্ঞতাৰ বিষয়ে জনোৱাচোন।
3: হয়, মই দৰং মহাবিদ্যালয় ছাত্ৰ একতা সভা 2025-26 বৰ্ষৰ মানে এই চলিত বৰ্ষৰ আমাৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক। মই প্ৰথমতে দৰং কলেজত যেতিয়া আহিছিলোঁ, দৰং কলেজত মই ভাবিছিলোঁ যে কলেজখনটো ইতিমধ্যে সকলোৱে জানে, বহুত দেখিবলৈ ধুনীয়া, নালন্দাৰ লগত ইয়াক তুলনা কৰা হয়। ঠিক তেনেদৰে মই যদি নিজৰ এটা পৰিচয় এই দৰং মহাবিদ্যালয়ত যদি বনাব পাৰোঁ, তেনেহ'লে এইটো মোৰ বাবে অতি দৰকাৰীও হয় আৰু লগতে মই নিজক মানে দৰং মহাবিদ্যালয়ত কিবা এটা কৰি যাব বিচাৰোঁ, যে এজন ছাত্ৰ হিচাপে বা এজন ছাত্ৰক ৰিপ্ৰেজেণ্ট কৰিবলৈ মই কি কৰিব পাৰোঁ। মই বিচাৰিছিলোঁ আগতে যে দৰং কলেজৰ ছাত্ৰ

0: সভাৰ নিৰ্বাচন যদি কেনেবাকৈ খেলিব পাৰিলোঁ হয় তেতিয়া মই নিজক দেখুৱাব পাৰিলোঁ হয়, মই মানে কেনেকৈ কি কৰিব পাৰোঁ, মই নিজেও বহুতখিনি শিকিব পাৰিম। কিন্তু প্ৰথম অৱস্থাত তেনেকুৱা একো সুযোগ লাভ কৰা নাছিলোঁ, কিন্তু হয়তো কপালখনৰ কথাও ক'ব লাগিব, হয়তো মোৰ কপালখন ভাল আছিলে যে সময়ত হেনো মানে মই দৰং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন খেলিবলৈ সুযোগ পালোঁ আৰু সাধাৰণ সম্পাদক পদটিত মই জয়যুক্ত লাভ কৰিলোঁ।
1: গতিকে এতিয়া আমি তোমাৰ পৰা এটি বাঁহী সুৰ শুনিব বিচাৰিম।
0: হয়, মই ইতিমধ্যে ক'লোৱেই যে মোৰ বহুত সময় হোৱা নাই, তথাপিও মই চেষ্টা কৰিম, আৰম্ভ কৰিছোঁ, কিবা ভণ্টি হ'লে ক্ষমা কৰি দিব।

0: ধন্যবাদ।
1: সুন্দৰ, এতিয়া আমি কৌষ্ঠভ তোমাৰ ওচৰলৈ আহিছোঁ। তুমি যিহেতু কবিতাৰ লগত জড়িত, নাটকৰ লগত জড়িত, গতিকে কোৱাচোন তুমি কেনেকৈ পেলাই আৰম্ভ কৰিলা?
2: হয়, মোৰ কবিতা আৰম্ভ হৈছিলে মই যেতিয়া প্ৰথম শ্ৰেণীত আছিলোঁ, তেতিয়া মই লিখিছিলোঁ মোৰ জীৱনৰ প্ৰথমটো কবিতা। কবিতাটোৰ নাম আছিলে এটা পখিলা। সেয়া আচলতে আমাৰ বিদ্যালয়ৰ যিখন প্ৰাচীৰ পত্ৰিকা তাত লিখিবলৈ বুলি লিখিছিলোঁ মই। তাৰ পৰাই লাহে লাহে লিখা মেলা কৰা কামবিলাক আৰম্ভ হ'ল। লাহে লাহে কবিতা লিখাৰ পৰিৱৰ্তে আবৃত্তি কৰিবলৈ আৰম্ভ কৰিলোঁ। তেনেকৈ আচলতে লিখা মেলাৰ জগতখনত সোমাই পৰিলোঁ। লাহে লাহে কিতাপ পঢ়িবলৈ ধৰিলোঁ। তেনেকৈয়ে আগবাঢ়ি আহি পেলাই আজিৰ প্ৰেক্ষাপট পাইছোঁহি। বাকী নাটকৰ কথা ক'বলৈ গ'লে, নাটক ময়ো আৰম্ভ কৰিছিলোঁ সেই একেই প্ৰথম শ্ৰেণীতেই। মই আমাৰ তাৰে এটা নাট্যগোষ্ঠীৰ লগত জড়িত আছিলোঁ। তাৰ জৰিয়তেই মই প্ৰথম সদৌ অসম শিশু নাট সমাৰোহত অংশগ্ৰহণ কৰিছিলোঁ। তাতেই আমাৰ দলটোৱে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছিল। তেনেদৰে মই নাটকৰ লগত জড়িত হৈ বৰ্তমানলৈকে সময় সুবিধা মিলিলে নাটকৰ যিকোনো চৰিত্ৰ ৰূপায়ণ কৰিবলৈ চেষ্টা কৰোঁ।
1: খুব সুন্দৰ। তুমি যিহেতু কবিতাৰ লগত জড়িত, গতিকে তোমাৰ পৰা এটি কবিতা শুনিব বিচাৰিম।
2: নমস্কাৰ। আবৃত্তি কৰিবলৈ লৈছোঁ প্ৰিয় কবি সদন্ত তাঁতীৰ দ্বাৰা ৰচিত কবিতা এলকহলিক ঈশ্বৰ আৰু এটা প্ৰেমৰ কবিতা। কিমান দিন মোৰ বুকুত সৰি পৰা নাই তোমাৰ চকু পানী, কিমান দিন মোৰ চকুলৈ নামি অহা নাই নৃত্যৰতা নিদ্ৰাদেৱী, কিমান দিন, আহ কিমান দিন তুমি কঢ়িয়াই ফুৰিবা মোৰ কবৰ। চোৱা চোৱা সেই পৌৰাণিক নাৰী, এবাৰ চোৱা সেই কবৰৰ দুৱাৰ খুলি মোৰ সংকাৰ কংকাল এৰি তোমাৰ সন্মুখত মই এবাৰ উচুপি উঠা মোৰ বুকুত সোমাই জপাই দিওঁ মোৰ দুচকুৰ পতা। মোৰ নৰকত গজিব নোৱাৰে ঈশ্বৰৰ বীজ, তুমি গৈ থকা পথৰ দুয়োকাষে ঈশ্বৰ, একোডাল গছৰ সমান ওখ। মোৰ কবৰ কঢ়িয়াই কঢ়িয়াই তুমি যেতিয়া টোপনি যোৱা সেই গছৰ ছাঁত ডালৰ পৰা নামি আহি ঈশ্বৰ মোক শপত খুৱাই লৈ কয় তোমাক নক'বলৈ ঈশ্বৰ নাই। এটা শতাব্দী প্ৰাচীন সূৰ্যৰ চাৰিওফালে ঈশ্বৰে এপাক ঘূৰে আৰু তোমাৰ টোপনি ভগাৰ ঠিক আগে আগে ভগা ডালৰ ফেৰেঙনিত তেওঁ ওলমি থাকে। তুমি আকৌ গৈ থাকা ক'ৰবালৈ মোৰ কবৰ কঢ়িয়াই কবৰৰ ওপৰত বহি লয় ঈশ্বৰ তেওঁ।

0: চাই যায় অৰণ্য, পাহাৰ পৰ্বত, নদী, বাদাম ভজা চুবাই তেওঁ সুহুৰি বজায়। সকলো মনত পৰাৰ পিছতো বাকী ৰয় এটা নিশাৰ স্মৃতি, মোৰ মনত নপৰে একোকে। ধন্যবাদ। কবিতাটো আচলতে এলকহলিক ঈশ্বৰ আৰু এটা প্ৰেমৰ কবিতাটিৰ একাংশহে।
1: খুব সুন্দৰ কষ্ট। এতিয়া আমি আকৌ তোমাৰ ওচৰলৈ আহিছোঁ। তুমি যিহেতু বিহুৰ লগতো জড়িত বুলি আমি জানো, গতিকে তাৰ বিষয়ে আমাক কোৱাচোন, কেতিয়াৰ পৰা বিহুৰ লগত তুমি জড়িত হ'লা বা এতিয়া কেনেকৈ পেলাই চৰ্চা কৰি আছা?
2: হয়, বিহুৰ লগত ক'ব গ'লে মই সৰুৰ পৰাই মানে বিহুৰ লগত জড়িত, কাৰণ মামা, মা, দেউতা চবেই মানে বিহু কৰা এজন বিহুৱা, বিহুৱতী ন। সেইকাৰণে মানে সৰুৰ পৰাই মই বিহু দেখি আহিছোঁ, আৰু মামাই মোক যিহেতু ঢোল শিকাইছে সেইকাৰণে। আৰু তাৰপিছত তোমাৰ ক্লাছ ছিক্স ছেভেন মানৰ পৰাই আমাৰ লগৰখিনিয়ে ভাবিলোঁ যে এটা বিহু দল খোলোঁ, গাঁৱত যিহেতু বিহু দল নাইকিয়া, সেইকাৰণে আমি উদয়ন বহাগী বিহু দল বুলি এটা ক্লাছ ছিক্স ছেভেনতে খুলিছিলোঁ। সেই দলটো এতিয়াও আছে বাৰু, আমি খুলিলোঁ। তাৰপৰাই আমি বিহু শিকিলোঁ, সেৱ শিকিলোঁ। তাৰপিছত ডাঙৰ ডাঙৰ প্ৰশিক্ষণবিলাকক মানে প্ৰশিক্ষকবিলাকক মাতোঁ যে ছাৰ আপুনি আমাক অকণ শিকাই দিয়ক আমুক তামুক, তো ছাৰহঁতে আহে শিকায়। তেনেকৈ শিকি শিকি ক্লাছ নাইন টেনমানত তোমাৰ প্ৰথম আমি মঞ্চ মুকলি বা প্ৰতিযোগিতামূলক তোমাৰ কৰিব গৈছোঁ। তাৰপিছত তেতিয়া আৰু বুজি পাইছোঁ যে কেনেকৈ কি সাজ পিন্ধিব লাগে যে প্ৰতিযোগিতাত, আৰু তোমাৰ কেনেকুৱা বিহু গান লাগে, তাত কি মানে কেনেকুৱা হ'ব লাগে কোৰিঅগ্ৰাফটো, সেইবোৰ চব বুজি পালোঁ। তাৰপিছত এতিয়া তোমাৰ সেই দলটোতে মই আছিলোঁ, তাৰপৰা মই বেলেগ দলত নাই, কাৰণ সেইটো মই আৰু মোৰ লগৰ তিনিজনে খোলা, সেইকাৰণে আমি সেই দলটোতে সৰু পাই সেই দলটোতে আছোঁ। তো ইলেভেন টুৱেলভত মই সেইটোত মাৰি পেলাই প্ৰাগজ্যোতিক বিহু দল বুলি এটা আছিলে, তাত এবছৰ কৰিছোঁ, আৰু পঞ্চমুখী বুলি আছে এটা বেদেতি, তেহেঁতৰ তাত এবাৰ কৰিছোঁ। তো তেনেকৈ বিভিন্ন বিহু দলবিলাকত মই কৰিছোঁ আৰু বিহু কৰিও নচুৱাইছোঁ। তেনেকৈ তোমাৰ মই বিহুত ঢোল বজাওঁ, পেঁপাটো শিকি আছোঁ, তাৰপিছত তোমাৰ তালো বজাওঁ, আৰু তোমাৰ বিহু গান গাওঁ। বহুখন মঞ্চত মই বিহুৱা, শ্ৰেষ্ঠ বিহুৱা পাবলৈ সক্ষম হৈছোঁ। তাৰপিছত এতিয়া তোমাৰ আৰু শিকিম, আৰু শিকি শিকি পেলাই তোমাৰ আৰু শ্ৰেষ্ঠ বিহুৱা সন্মানটো লাভ কৰিবলৈ চাম।
1: গতিকে এতিয়া আমি তোমাৰ মুখৰ পৰা এটি বিহু নাম শুনিব বিচাৰিম।
2: মই তোমাৰ এতিয়া ইনষ্টাগ্ৰামতে পোৱা এটা ভাইৰেল হৈ থকা বিহু গীত এটাকে গাবলৈ ওলাইছোঁ, সেইটো মানে বিহু গীতটো ভাল লাগে মোৰ বৰ্তমান।

0: ধন্যবাদ।
1: খুব সুন্দৰ। এতিয়া তুমি বৰ্তমান ক'ত কি কৰি আছা, কোনটো দলৰ লগত জড়িত হৈ আছা?
2: বৰ্তমান এইবছৰ মই কোনো বিহু দলত নাই। এইবছৰ মই তেজপুৰীয়া থেছপিয়ান অৰ্কেষ্ট্ৰা গ্ৰুপ নামৰ গ্ৰুপ এটাত আছোঁ। তাতে মই তোমাৰ চিটচেল আৰু চেকাৰ্ছ বজাওঁ আৰু আদিবাসী নৃত্য নাচোঁ।
1: নৃত্যৰ লগতো তুমি মানে জড়িত নহয় জানো?
2: হয়।
1: খুব সুন্দৰ। এতিয়া ধ্ৰুৱাংগ, আমি তোমাৰ ওচৰলৈ আহিছোঁ। আমি জানিব বিচাৰিম তোমাৰ মা দেউতাৰ ছাপৰ্ট কেনেকুৱা, কাৰণ তুমি বাঁহীও বজোৱা, ঢোলৰ লগতো জড়িত আৰু বৰ্তমান তুমি সাধাৰণ সম্পাদকো নহয় জানো? গতিকে আৰু কেমেষ্ট্ৰি ষ্টুডেণ্ট হয় তুমি, গতিকে গোটেইকেইটা কেনেকৈ চম্ভালি আছা বা মাহঁতে কি কয় এই বিষয়টো লৈ পেলাই?
3: এতিয়া চাবলৈ গ'লে সকলো পিতৃ মাতৃয়ে নিজৰ সন্তানৰ প্ৰতি মৰম থাকে। এতিয়া আপুনি ছাপৰ্টৰ কথা যিহেতু ক'লে, সৰুকালৰ পৰাই মা দেউতাৰ ফালৰ পৰাতো মই সম্পূৰ্ণ ছাপৰ্ট, সম্পূৰ্ণ সহযোগ পাই আহিছোঁ। সেয়া শৈক্ষিক দিশতেই হওক বা সাংস্কৃতিক দিশতেই হওক বা খেলা ধূলাৰ দিশতেই হওক, এতিয়া মই ইতিমধ্যে যিহেতু ক'লোঁ যে সৰুকালৰ পৰাই মই বিশেষকৈ সাংস্কৃতিক দিশত জড়িত আছিলোঁ, তো সেই সময়ৰ পৰাই মই ছাপৰ্ট লাভ পাই আহিছোঁ। এতিয়া নতুনকৈ দৰং মহাবিদ্যালয়ত অহাৰ পিছত বাঁহী শিকাৰ দিশতেই হওক বা দৰং মহাবিদ্যালয়ৰ নিৰ্বাচন খেলাৰ দিশতেই হওক, মই সম্পূৰ্ণ সহযোগ লাভ কৰিছোঁ ঘৰৰ ফালৰ পৰা। তো মোৰ এনেকুৱা একো নাই যে মই ক'ব বিচাৰিম যে মই এইটো ক্ষেত্ৰত মা দেউতাৰ ফালৰ পৰা, বিশেষকৈ মাৰ ফালৰ পৰা মই ছাপৰ্ট পোৱা নাই, কাৰণ মই

0: সৰুৰ পৰাই বেছি সময় মাৰ লগত কটাইছোঁ। তো মই জানো মায়ে সৰুৰ পৰা কেনেদৰে কষ্ট কৰি আহিছে, কেনেদৰে দুজনকৈ ল'ৰাক ডাঙৰ দীঘল কৰি আহিছে। তো সেই হিচাপত ক'ব গ'লে মইতো মাৰ বাবে চিৰকৃতজ্ঞ। এতিয়া এইটো হয়তো কোৱা ভুল হ'ব যে কোন সন্তান নিজৰ পিতৃ মাতৃৰ বাবে চিৰকৃতজ্ঞ নহয়, কিন্তু মই ক'ব বিচাৰিম মাৰ কাৰণে বিশেষকৈ মই চিৰকৃতজ্ঞ। সেয়া শৈক্ষিক দিশেই হওক বা সাংস্কৃতিক দিশেই হওক, সামাজিক দিশেই হওক, সকলো ক্ষেত্ৰতে মই মাৰ ছাপৰ্ট পাই আহিছোঁ। আৰু মাৰ আশীৰ্বাদত লগতে মোৰ শিক্ষাগুৰুৰ আশীৰ্বাদত মই আজি এই অৱস্থাত উপনীত হ'বলৈ সক্ষম হৈছোঁ।
1: পঢ়া শুনাৰ লগতে তুমি যিহেতু এটা পদত আছা নহয় জানো, গতিকে কিবা অসুবিধাৰ সন্মুখীন হৈছানে সময়ক লৈ পেলাই? কাৰণ পঢ়া শুনাতো তুমি সময় দিব লাগিব আৰু যিটো তুমি পদত আছা সেইটো ফালৰ পৰাও তুমি সহায় কৰিব লাগিব ছাত্ৰ ছাত্ৰীক, গতিকে কিবা অসুবিধাৰ সন্মুখীন হৈছানে?
0: হয়, এতিয়া এইটো প্ৰশ্ন সুধিব গ'লে মই আজিলৈকে যিমানবোৰ মানুহক লগ পাইছোঁ, মোৰ শিক্ষকবৃন্দই হওক বা দাদা বাসকলে হওক, সকলোৱে মোক এইটো প্ৰশ্ন সুধিছিলে যে তুমি এতিয়া এটা পদত আছা, তাৰ লগত তুমি নিজৰ পঢ়া শুনা কিদৰে মেকআপ কৰিব পাৰিছা। তো মই এটা কথা বিশ্বাস কৰোঁ যে আপুনি যদি ইচ্ছা কৰে, আপোনাৰ যদি মন আছে, আপুনি যদি বিচাৰে, আপুনি সকলো কাম একেলগে কৰিব পাৰে। সেয়া হয়তো এটা পদবীত থকাই নহওক কিয় বা পঢ়া শুনাৰ লগত জড়িতই নহওক কিয়, সকলো বস্তুৱে সময় বিচাৰে। যদি আপুনি এটা বিষয়ত সময় দিছে, যদি দ্বিতীয়টো বিষয়ত সময় দিয়া নাই, তেনেহ'লে আপুনি সেইটোত সফলতা লাভ নকৰে। কিন্তু আপুনি যদি এতিয়া মোৰ ক্ষেত্ৰত চাব গ'লে, মই দৰং মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক, সাধাৰণ সম্পাদকৰ দায়িত্ব মই কিদৰে পালন কৰিব পাৰিছোঁ মই নাজানো, সেয়া হয়তো দৰং মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আপোনাক ক'ব পাৰিব। মই নিজৰ 100% দিছোঁ, সেই 100% দিছোঁ মই কেৱল পদবীতেই নহয়, মই নিজৰ পঢ়া শুনাকো মই 100% দিছোঁ। নিজৰ বিভাগ, মই যিহেতু ক'লোঁ যে মই ৰসায়ন বিজ্ঞান বিভাগৰ পৰা আহোঁ, মই নিজৰ বিভাগটোকো সময় দিছোঁ আৰু তাৰ লগতে মই এই পদবীটোকো সময় দিছোঁ। আৰু সেইকাৰণে হয়তো এতিয়ালৈকে সমস্যাৰ সন্মুখীন হোৱা নাই আৰু আশা কৰোঁ যে আগলৈও নহওক।
1: খুব সুন্দৰ, আমি আশাবাদী তুমি এনেকৈ যাতে আগবাঢ়ি যোৱা। এতিয়া কৌস্তুভ, আমি তোমাৰ ওচৰলৈ আহিছোঁ। তুমি যিহেতু দুবাৰকৈ শ্ৰেষ্ঠ সাহিত্যিক আৰু এবছৰৰ শ্ৰেষ্ঠ আবৃত্তিকাৰ, গতিকে তোমাৰ এই অভিজ্ঞতাৰ বিষয়ে আমি জানিব বিচাৰিম।
2: দৰং মহাবিদ্যালয়লৈ অহাৰ সময়তে আচলতে ভাবিছিলোঁ মহাবিদ্যালয়খনৰ পৰা শ্ৰেষ্ঠ খিতাপ এটা যদি পাব পাৰোঁ সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা হ'ব। আৰু সেই আলমতে 2025 বৰ্ষ আৰু এই বছৰ 2026 বৰ্ষত দৰং মহাবিদ্যালয়ৰ সাহিত্য জগতৰ দুটা বিশেষ পদবী, শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী, সন্মান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ যোৱা বছৰ আৰু এই বছৰো। লগতে এই বছৰ শ্ৰেষ্ঠ আবৃত্তিকাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হ'লোঁ। আচলতে এই সন্মানকেইটা বা এই খিতাপকেইটাৰ আঁৰত কষ্ট লুকাই আছে যদিও মোৰ শুভাকাংক্ষীসকল, মোৰ অভিভাৱকৰ আসনত থকা ব্যক্তিসকল, লগতে মোৰ শিক্ষাগুৰুসকলৰ আশীৰ্বাদ আৰু সাধনা জড়িত হৈ আছে। মই বৰ বিশেষ ক'বলৈ নাযাওঁ, কিন্তু এটা কথাই ক'ম, যদি কিবা এটা পোৱাৰ ক্ষেত্ৰত মানুহে ইচ্ছা প্ৰকাশ কৰে তেন্তে সেই সম্পৰ্কত, সেই সন্দৰ্ভত সাধনাৰ প্ৰয়োজন থাকে। সাধনা যেতিয়ালৈকে থাকে তেতিয়ালৈকে এটা বস্তু বাস্তৱায়িত হোৱাত সহায় হয়। আৰু যেতিয়াই আমি সাধনা কৰিবলৈ এৰি দিওঁ, আমাৰ শৰীৰটো কেৱল তেজ মঙহৰ এটা কংকালহে হৈ পৰে। গতিকে সেইখিনি ক্ষেত্ৰত নিজৰ 100% দিয়াটো অতি জৰুৰী বুলি মই ভাবোঁ। আৰু আচলতে মোৰ কৃতজ্ঞ দৰং মহাবিদ্যালয়ক লৈ বা মোৰ প্ৰতিগৰাকী শুভাকাংক্ষী, মোৰ পিতৃ মাতৃ, মোৰ শিক্ষাগুৰুসকলক লৈ এই কেওটা খিতাপত নিজকে আৱিষ্কাৰ কৰি মই কৃতজ্ঞ যথেষ্ট।
1: সুন্দৰ, এতিয়া আমি আকৌ তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ মুখৰ পৰা আমি আন এটি বিহুনাম শুনিব বিচাৰিম।
3: 2025 বৰ্ষৰ মোৰ খাচীপাত বিহু দলৰ শ্ৰেষ্ঠ যোনটো গান, সেই গানটো গাই দিম এতিয়া। গানটো লিখিছিল তুষাৰলোচন ডাঙৰীয়াই, তেওঁৰ এই গানটো বহুত ভাল লাগে কাৰণে মই গাই দিছোঁ এবাৰ।

0: খুব সুন্দৰ। এতিয়া ধ্ৰুৱাংগ, আমি তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ পৰা আমি বাহিৰ আন এটি সুৰ শুনিব বিচাৰিম।
1: ধন্যবাদ। মই যিহেতু বিবেকে এইমাত্ৰ এটি বিহুৰ সুৰ দিলে, সেই উপলক্ষে ময়ো এটি বিহুগীত বজাবলৈ চেষ্টা কৰিছোঁ।

0: ধন্যবাদ।
1: খুব সুন্দৰ। আমি এতিয়া কৌস্তুভ তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ পৰা আন এটি কবিতা আমি শুনিব বিচাৰিম।
2: নমস্কাৰ, আবৃত্তি কৰিবলৈ লৈছোঁ কবি প্ৰণৱ কুমাৰ বৰ্মনৰ দ্বাৰা ৰচিত কবিতা কবিৰ নীলাম। খুব সহজভাৱেই মই মোক বিক্ৰী কৰি দিম, বিজ্ঞাপন আঁৰি দিম জনবহুল পথৰ আকাশত, যে এজন দোষী মানুহৰ নীলাম হ'ব। তেওঁ বিপ্লৱৰ পথেদি আহি তেজৰ দুৰ্গন্ধত এদিন মূৰ্চা গৈছিল, শৱদেহ গণি গণি জীৱনৰ সচিবালয়ত তেওঁ কেৰাণী চেলীৰ পদত জীৱন পাঠ কৰিছিল। মাজে মাজে যিজোপা গছৰ ছায়াত ভাগৰ নিৰাময়ৰ বাবে পৰম প্ৰশান্তিৰে জিৰাইছিল, সেইজোপা প্ৰেমৰ গছ কাল ধুমুহাত বাগৰি পৰিছিল তেওঁৰ দেহৰ ওপৰত। কোনো শুভ সংবাদত উজ্জ্বল হৈ উঠিবলৈ খিৰিকী খোলা নাছিল তেওঁৰ হৃদয়ৰ, সেয়ে প্ৰায়ে নিৰাশাৰ টোপনি তলত চকুমুদি পৰি আছিল সেতেলিত। তেওঁ মাজে মাজে তেওঁ আত্মহত্যা কৰিছিল নিজৰে আন্ধাৰত, চিঞৰিবলৈ গৈও ৰৈ গৈছিল। কোন ঘাটকে টেটুচপি ধৰিছিল তেওঁৰ? মাজে মাজে কান্দিবলৈ গৈও কান্দিব পৰা নাছিল, কোনোবাই লৈ গৈছিল চকুৰ পানীবোৰ। মৃত্যুৰ সতে কথা পাতি পাতি তেওঁ ক্লান্তিত সুমনি আগবাঢ়িছিল। এনে এক বিজ্ঞাপনেৰে খুব সহজভাৱেই মই মোক বিক্ৰী কৰি দিম, বজাৰত মেলি দিম নিজকে, আহক আহক আহক আহক, তাজা টাটকা এজন কবিৰ নীলাম চলিছে। প্ৰিয় পাঠক, কিনিবনে মোক? ধন্যবাদ।
1: সুন্দৰ কৌস্তুভ, এতিয়া আমি তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ পৰা জানিব বিচাৰিম তুমি ভৱিষ্যতে কি পৰিকল্পনা কৰিছা।
3: হয়, ভৱিষ্যত পৰিকল্পনা বুলি ক'বলৈ হ'লে মই সৰুৰে পৰা বহুত সমস্যাৰ সন্মুখীন হৈ আৰু দেখিও আহিছোঁ, গতিকে আমি জানো যে এই সমাজৰ সমস্যাখিনি আঁতৰাব হ'লে UPSC বা APSC পৰীক্ষা উত্তীৰ্ণ হৈ এই সমস্যাসমূহ আঁতৰাব পাৰি, গতিকে সেই বিষয়ত মই নিজকে আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ আৰু নিজকে এজন প্ৰশাসনিক বিষয়াৰ ৰূপত আৱিষ্কাৰ কৰিবলৈ মই যিমান পাৰোঁ চেষ্টা কৰি যাম।
1: খুব সুন্দৰ। এতিয়া আমি ধ্ৰুৱাংগ তোমাৰ ওচৰলৈ আহিছোঁ, যদি তোমাক সুধোঁ তোমাৰ আদৰ্শ কোন, তুমি কাৰ কথা ক'বা?
0: হয়, এতিয়া যদি মোক সোধে যে তোমাৰ আদৰ্শ কোন বুলি, তেনেহ'লে মই সৰ্বপ্ৰথমে মই নিজৰ মাৰ কথা ক'ম। মই সৰুৰে পৰা ইতিমধ্যে মই কৈছোঁ যে মই সৰুৰে পৰা দেখি আহিছোঁ যে মায়ে কিদৰে কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিছে, দাদাকেই হওক আৰু মোকেই হওক। তো আদৰ্শৰ স্থানত মই সৰ্বপ্ৰথমতে ৰাখিম মই মোৰ মাক, দ্বিতীয়তে ৰাখিম মই মোৰ শিক্ষাগুৰুবৃন্দক, আৰু তাৰ লগতে ৰাখিম মোৰ সকলো শুভাকাংক্ষীসকল যিসকলে সৰুকালৰ পৰাই মোৰ ওপৰত বিশ্বাস ৰাখিছে, মোক প্ৰেৰণা যোগাইছে, যিকোনো ক্ষেত্ৰতে হওক মোক আগবাঢ়ি যাবলৈ মোক প্ৰেৰণা দিছে, সেই সকলো মানুহকে

0: মোৰ আদৰ্শৰ স্থানত ৰাখিম। আদৰ্শ বুলি ক'ব গ'লে কেৱল এজন ব্যক্তিৰ কথাই ক'ম তেনেকুৱা নহয়। মই এনেদৰে ভাবোঁ যে আদৰ্শ আপোনাৰ কেইবাজনো মানুহ হ'ব পাৰে, আপোনাৰ পৰিয়ালবৰ্গৰেই হওক, নহ'লে বা আপোনাৰ শুভাকাংক্ষীয়ে হওক বা চিনাকি কোনোবাই হওক, যিকোনো মানুহে আপোনাৰ আদৰ্শ হ'ব পাৰে। ঠিক তেনেদৰে ইতিমধ্যে মই যিটো ক'লোঁ যে মোৰ মা মোৰ আদৰ্শ, তাৰ লগতে মোৰ শিক্ষাগুৰু মোৰ আদৰ্শ, আৰু মোৰ সকলো শুভাকাংক্ষীসকল যিসকলে মোৰ ওপৰত আজিলৈ বিশ্বাস কৰি আহিছে আৰু সকলো দিশতে প্ৰেৰণা আগবঢ়াইছে, সেই সকলোকে মই মোৰ আদৰ্শ হিচাপে ভাবোঁ। ধন্যবাদ।
1: যদিও তোমালোকৰ লগত বহুত কথা পাতিব থাকি গ'ল, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অনুষ্ঠান ইয়াতে সামৰণি মাৰিব লাগিব। কিন্তু তাৰ আগতে তোমালোকক বহুত বহুত ধন্যবাদ তোমালোকৰ বহুমূলীয়া সময়ৰ পৰা আমাক এইখিনি সময় দিয়াৰ বাবে।
2: ধন্যবাদ।
1: আজিৰ এই অনুষ্ঠানৰ সাক্ষাৎ গ্ৰহণ আৰু সম্পাদনাৰ দায়িত্বত আছিল দিশা শইকীয়া আৰু প্ৰযোজনা গৌতম নাথৰ।

এয়া আকাশবাণী তেজপুৰ নিবেদন কৰিছোঁ বিশ্বত আজিৰ দিনটোত সংঘটিত নানা ঘটনা পৰিঘটনাৰে পৰিপুষ্ট অনুষ্ঠান আজিৰ দিনটো।

0: আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ আজি 29 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ 13 মে'।
1: আজি কোচ ৰাজবংশী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি অৰুণ কুমাৰ ৰয় আৰু শিক্ষাবিদ লেখিকা ডক্টৰ ৰেণু দেৱীৰ স্মৃতি দিৱস।

বীৰুবালা ৰাভা অসমৰ এগৰাকী সমাজকৰ্মী বীৰুবালা ৰাভা তেওঁ যোৱা দুটা দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস যেনে ডাইনী হত্যা আদিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ বাবে চেষ্টা কৰি আছে। অসমত ডাইনী সন্দেহত আধিকাৰ্যৰ মুখামুখি হোৱা বহু লোকক তেওঁ সহায় কৰিছে। তেওঁৰ এই কামৰ বাবে নৰ্থ ইষ্ট নেটৱৰ্ক নামৰ গুৱাহাটীৰ এটা আগশাৰী সংগঠনে তেওঁৰ নাম 2005 চনত শান্তিৰ নোবেল বঁটাৰ বাবে প্ৰেৰণ কৰিছিল। তেওঁক ভাৰত চৰকাৰে 2021 চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। ইয়াৰ উপৰিও তেখেত 2011 চনত সৰ্বেশ্বৰ দত্ত সোঁৱৰণি বঁটা, 2019 চনত আনন্দৰাম ঢেকিয়াল ফুকন বঁটা আৰু 2015

বাৰতম দ্বাদশতম উপেন্দ্ৰনাথ বৰ্ম ছোলজাৰ অফ হিউমেনিটি বঁটাৰে সন্মানিত হৈছিল 2024 চনৰ 13 মে'। অৰ্থাৎ আজিৰ দিনটোতেই বীৰু বালা ৰাভা 70 বছৰ বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।

ঈশ্বৰ প্ৰসন্ন হাজৰিকা। ঈশ্বৰ প্ৰসন্ন হাজৰিকা হ'ল প্ৰাক্তন সাংসদ আৰু ভাৰতীয় ৰাজহ সেৱাৰ এক অৱসৰপ্ৰাপ্ত বিষয়া। মেট্ৰিক পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰি তেওঁ কটন কলেজ, বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু দিল্লী স্কুল অৱ ইকনমিক্সত অধ্যয়ন কৰে। লণ্ডনৰ পৰা তেখেতে বেৰিষ্টাৰ হৈছিল। এসময়ত তেওঁ আয়ুক্ত আৰু অসম ৰাজ্যিক বিদ্যুৎ বোৰ্ডৰ অধ্যক্ষ আছিল। 1996 চনত তেজপুৰৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে হাজৰিকাই লোকসভাৰ সদস্য হৈছিল। বহুদিন দিল্লীত বাস কৰা হাজৰিকা এসময়ত মিনাৰেল আৰু মেটাল ট্ৰেডিং কৰ্পৰেশ্যনৰ অধ্যক্ষ আছিল। 2024 চনৰ আজিৰ দিনটোতেই অৰ্থাৎ 13 মে'ৰ দিনা তেখেতে নতুন দিল্লীত ইহলীলা সম্বৰণ কৰে।

আর কে নারায়ণ? এগৰাকী ভাৰতীয় সাহিত্যিক আৰ কে নাৰায়ণ, দক্ষিণ ভাৰতৰ কাল্পনিক চহৰ মালগুৰীৰ পটভূমিত স্থাপন কৰা ৰচনাসমূহৰ বাবে তেওঁ বেছিকৈ পৰিচিত। তেওঁৰ সম্পূৰ্ণ নাম ৰাচিপুৰম কৃষ্ণস্বামী আয়াৰ নাৰায়ণ স্বামী। ইংৰাজী ভাষাত ভাৰতীয় সাহিত্যৰ প্ৰথম যুগৰ তিনিজন পুৰুধা ব্যক্তিৰ ভিতৰত নাৰায়ণ অন্যতম আছিল। বাকী দুজন আছিল মুল্কৰাজ আনন্দ আৰু ৰাজাৰাও। তেওঁলোকে ভাৰতীয় ইংৰাজী সাহিত্যক পৃথিৱীত সুপৰিচিত কৰি তুলিছিল। 2001 চনৰ 13 মে অৰ্থাৎ আজিৰ দিনটোতেই আৰ কে নাৰায়ণে ইহলীলা সম্বৰণ কৰে।

ইজি জৰ্জ সুদৰ্শন এগৰাকী ভাৰতীয় আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু টেক্সাছ বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল ই চি জৰ্জ সুদৰ্শন। তেখেতে লাভ কৰা উল্লেখনীয় বঁটাসমূহৰ ভিতৰত 1970 চনত চি ভি ৰমন বঁটা, 1976 চনত পদ্মভূষণ, 1985 চনত তিৱাছ বঁটা, 2006 চনত মাজৰানা বঁটা, 2007 চনত পদ্মবিভূষণ বঁটা আৰু 2010 চনত আই চি টি পি দিকৰাগ বঁটা। 2018 চনৰ 13 মে অৰ্থাৎ আজিৰ দিনটোতেই 86 বছৰ বয়সত ই চি জৰ্জ সুদৰ্শনে ইহলীলা সম্পূৰ্ণ

বালা সরস্বতী, এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী বালা সরস্বতী। তেখেতৰ জন্ম হৈছিল 1918 চনৰ 13 মে, অৰ্থাৎ আজিৰ দিনটোতেই। তেওঁ দক্ষিণ ভাৰতৰ তামিলনাডু অঞ্চলত উদ্ভৱ হোৱা ভাৰতনাট্যমৰ পাৰদৰ্শী নৃত্যশিল্পী। ভাৰত তথা বিশ্ব দৰবাৰত ভাৰতনাট্যমক প্ৰতিষ্ঠা কৰিবলৈ তেওঁ অশেষ অৱদান আগবঢ়াইছে। 1955 চনত তেওঁ সংগীত নাটক একাডেমি বঁটা লাভ কৰিছিল। ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ভাৰত চৰকাৰে তেওঁ 1957 চনত কলা শিতানত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰিছিল। 1977 চনত তেওঁ ভাৰত চৰকাৰৰ পৰা ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ লাভ কৰে আৰু পদ্মবিভূষণ লাভ কৰা প্ৰথমগৰাকী মহিলা নৃত্যশিল্পী হিচাপে পৰিগণিত হয়। 1981 চনত চেন্নাইত অৱস্থিত ভাৰতীয় ললিত কলা সমাজে তেওঁক সংগীত কলা শিক্ষামণি পুৰস্কাৰেৰে পুৰস্কৃত কৰে।

0: 2000 চনৰ আজিৰ দিনটোতেই ভাৰতৰ লাৰা দত্তই বিশ্ব সুন্দৰী খিতাপ লাভ কৰিছিল। আজিৰ দিনটো অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। এতিয়া সংবাদ শীৰ্ষক আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
1: নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অহা 21 মেৰ পৰা বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনত নৱনিৰ্বাচিত বিধায়কসকলৰ শপত গ্ৰহণ তথা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব বুলি আজি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠকত সিদ্ধান্ত লোৱা হয়। কেন্দ্ৰীয় মন্ত্ৰীসভাই 37,500 কোটি টকা ব্যয় সাপেক্ষে কয়লা আৰু লিগনাইট গেছীয়কৰণ প্ৰকল্পত অনুমোদন জনাইছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক স্বাৱলম্বিতা আৰু দায়িত্বশীল ৰাষ্ট্ৰ গঠনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যত ইন্ধন সংৰক্ষণ আৰু বহনক্ষম জীৱন ধাৰণৰ প্ৰসাৰৰ উদ্দেশ্যে এলানি ব্যৱস্থা ঘোষণা কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ পুণ্যতিথি উপলক্ষে আজি ৰাজ্যজুৰি অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হয়। মণিপুৰৰ কাংপকপি জিলাত আজি অচিনাক্ত বন্দুকধাৰীৰ গুলীচালনাত 3 অসামৰিক লোকৰ মৃত্যু হোৱাৰ লগতে আন 4 লোক আহত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বৰষুণৰ বাবে খেলখন কিছু পলমকৈ আৰম্ভ হ'ব। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
0: কিলোৱাৰ্ছ 1125 আৰু FM বেণ্ডৰ 102.4 MHz এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, আজিৰ বুধবুৰে নাট্যানুষ্ঠানত শুনাবলৈ লৈছোঁ নাট্যকাৰ প্ৰফুল্ল বৰাৰ ৰচিত নাট মাননীয় মহাশয়।
2: আকাশবাণী তেজপুৰ আজিৰ বুধবৰীয়া নাট্যানুষ্ঠানৰ নিবেদন মাননীয় মহাশয়। নাটৰচনা প্ৰফুল্ল বৰা,

0: বুঝিছ মধু, চকুৰ ওপৰতে কপালখন থাকিলে কি হ'ব? আচল কপালখন এবাৰেই আহে।
1: এয়া শুনক, প্ৰফুল্ল বৰা ৰচিত নাট মাননীয় মহাশয়,
0: আৰু সেইখন কপাল হ'ল কচুপাতৰ পানী, এই আহিল এই গুল।
2: এয়া চাহ খাওক।
3: হেহে যদুকাই, কচুপাতৰটো পানী অলপ সময় ৰয়ে, কিন্তু আমাৰ যে কপালখন আহিল আৰু গ'ল, যোৱাৰ পিছতহে অহাৰ খবৰটো পাওঁ।
4: পিছত যদুকান্ত
0: মাননীয় মহাশয়,
4: এই হিচাপটো হ'লগৈ নহয়।
0: মাননীয় মহাশয়, এক প্ৰকাৰ হ'ল।
4: এই এক প্ৰকাৰ হিচাপটো গাই যোৱাচোন।
0: হয়, শিমলুগুৰিৰ গাঁৱৰ নামঘৰৰ বাবে আপোনাৰ 5,000 টকা।
4: ঠিকেই,
3: সহজ হৈছে, উপযুক্ত হৈছে মানে মাননীয় মহাশয়।
4: তোমাক কোনে মাতিছেহে?
0: মিছামিচি কামৰ সময়ত গণ্ডগোল। তাৰপিছত মাননীয় মহাশয়, এই আহতগুৰি ৰাইজৰ কাৰণে 5,000 টকা।
4: অলপ বেছি ধৰিলা নেকি?
3: হয়, বেছি হৈছে।
0: মানে মাননীয় মহাশয়, ৰাস্তাটো দীঘল।
3: হয় মাননীয় মহাশয়, দীঘল মানে লম্বা।
4: ৰ'বাহে, তুমি মাজতে মাতি নাথাকিবা। দীঘল হ'লেও এই টকাৰে ৰাইজে কিবা ৰাস্তা বান্ধিব নে মেল পাতি ভোজ ভাত খাব? তাত 2,000 ধৰা।
3: সহজ হৈছে।
0: হয়, মধুপুৰ গাঁও ৰাইজলৈ ভাওনাৰ বাবদ 2,000 টকা।
4: বৰ্তমান এইখিনিকে দিয়া, বাকীবোৰ পাছত দেখা যাব। পিছে মধুপুৰ গাঁৱৰ মিটিঙলৈ মই নাযাওঁ, তুমিয়েই যাবা।
3: ময়ো যাম।
0: হয়, আমি দুয়ো যাম মহাশয়।
4: গ'লেই নহ'ব নহয়, লেকচাৰটো ঠিক কৰিলা নে নাই?
0: কৰিলোঁ মাননীয় মহাশয়, একেবাৰে কণ্ঠস্বৰ কৰি থৈছোঁ নহয় আপুনি যে লিখি দিছিল।
4: বাৰু গাই যোৱাচোন, কেনেকৈ ক'বা?
0: হয়, ৰাইজসকল, আজি আমাৰ পৰম সুখৰ দিন আহিছে, বৰ আনন্দৰ দিন আহিছে। আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাইছেই যে এইবাৰ আমাৰ সমষ্টিৰ পৰা শ্ৰীযুত মাননীয় মহাশয়।
4: মিটিঙত আকৌ কিহৰ মাননীয় মহাশয়?
3: হয়, সেইটো ঘৰতহে
0: পাহৰিছিলোঁ মাননীয় মহাশয়। মধু, কোনখিনিতে এৰি দিলোঁ?
4: কাগজত কি চাব লাগিছে? এইবাৰ আমাৰ সমষ্টিৰ পৰা,
0: মনত পৰিছে, এইবাৰ আমাৰ সমষ্টিৰ পৰা শ্ৰীযুত নন্দীকান্ত খাৰঘৰীয়া ডাঙৰীয়া বিধানসভালৈ উঠিছে। কিন্তু দুখৰ বিষয়, হঠাতেই
3: গাঁওসুখ হোৱাত,
0: হয় হঠাতে গা অসুখ হোৱাত আমাৰ মাননীয় মহাশয়।
4: আকৌ মাননীয় মহাশয়?
0: পাহৰি যাওঁ মাননীয় মহাশয়। আৰু নহয়, আমাৰ খাৰঘৰীয়া ডাঙৰীয়া উপস্থিত থাকিব নোৱাৰিলে, তাৰ পৰিৱৰ্তে মই শ্ৰী যতুৰাম হৌকা ধৰাই কি আছিলে,
3: প্ৰতিনিধি হৈ
0: তোক কোনে মাতিছে?
3: ৰৈ গ'লা কাৰণেহে।
0: ৰৈ গ'লো মানে, মই কি পাহৰি ৰৈ গৈছোঁ? এইটো হ'ল মানে তোৰ সেই লেকচাৰ দিয়াৰ এটা ঢং।
4: হৈছে হৈছে, এতিয়া কাজিয়া কৰিব নালাগে, বাকীখিনি গোৱা।
0: হয়, তেখেতৰ পৰিৱৰ্তে কি আছিল শব্দটো?
3: ক'লেও মানে হেৰি মাৰা, প্ৰতিনিধি।
0: প্ৰতিনিধি হিচাপে মই আহিছোঁ। আমাৰ ডাঙৰীয়াৰ চিন হ'ল এখন মটৰ চাইকেল। মটৰ

0: মোটৰচাইকেল যেনেকৈ গোট কৰে গৈ একে সোট কৰে আহে, এই ঠিক তেনেকৈ আমাৰ ডাঙৰীয়ায়ো ভোটত জিকিলে একে গোট কৰি দিছপুৰলৈ গৈ ৰাইজৰ কাম কৰি আকৌ সোট কৰে ঘূৰি আহিব। আই তদুপৰি তেখেতে হয় আবাল বৃদ্ধ ধনী দুখীয়া সকলোকে খোৱাৰ বস্তু যোগান ধৰিব।
1: এই ধনীক খাবলৈ দিয়াটো কি ক'লাহে, সেইটো শব্দ ক'ত পালা?
0: ভুল হৈছিল মাননীয় মহাশয়। এই মধু, এই তই কি চাই যাও হা?
2: চাই মানে এই ক'লেও দেখোন জগৰ লাগে।
1: হৈছে হৈছে, বাকীখিনি গোৱা।
0: হয়, মাটি নোহোৱাক হে মাটি দিব, ভূমিহীনক ভূমি দিব।
1: আহা, মাটি ভূমি একেই হে,
0: মানে শব্দ দুটা বেলেগ। আৰু আৰু সেই বাঁহৰ তললৈকে ৰাস্তা পকা কৰিব, আৰু আৰু
1: চাকৰি নোহোৱাক চাকৰি দিব।
0: চাকৰি নোহোৱাক চাকৰি দিব। ৰাইজসকল, সেই তেখেতে দুখীয়াৰ দুখ সোনকালে বুজে, কাৰণ তেওঁ আপোনালোকৰ মাজৰে এজন দৰিদ্ৰ। অঁ, অৱশ্যে কোনোবা শত্ৰুৱে ক'ব পাৰে তেওঁৰ এশ পুৰা মাটি আছে। মিছা কথা ৰাইজ, আপোনালোকে মৰিলেও বিশ্বাস নকৰিব। আপোনালোকে মণ্ডলৰ চিতা বহীত চাব পাৰে, তেওঁৰ নামত মাটি একথাও নাই। অঁ, হয় থাকিলে তেওঁৰ পৰিবাৰৰ নামত থাকিব পাৰে। বেংকতো যি সেই 70-60 লাখ টকা আছে, সেয়াও সেই পৰিবাৰৰ নামতেই। গতিকে কথা একেই। তদুপৰি আপোনাৰ সেই 40-50 লাখমানটো যাবই, সেই কিছুমান ভোট আকৌ আপোনাৰ কিনিব লাগিব নহয়। আমাৰ আকৌ অসমীয়া মানুহৰ একতা জানেই নহয়, এনেই একতা নাথাকিলেও সেই টকা লোৱাৰ ক্ষেত্ৰত একেবাৰে জাক পাতি আহে, আকৌ সেই টকা যদি এনেই পায়। গতিকে ৰাইজ, এনেহেন এজন দেৱতাৰ দৰে ডাঙৰীয়াক আপোনালোকে ভোট দি জয়যুক্ত কৰিবই লাগিব। এতিয়া আপোনালোকে কওক ৰাইজ, আমি মটৰচাইকেলত
2: ভোট দিম,
0: মটৰচাইকেলত
3: ভোট দিম,
0: মটৰচাইকেলত
3: ভোট দিম।
0: হ'ব নহয় মাননীয় মহাশয়?
1: হ'ব হ'ব, পাছত মাজতে পাহৰি গ'লে সৰ্বনাশ হ'ব।
0: এই পাহৰি গ'লে মাননীয় মহাশয় কাগজখন চাই গাই দিম নহয়।
1: কাগজখন চাই গাই দিবা? পাব্লিক মিটিঙত কাগজ চাই লেকচাৰ দি মোৰ ইজ্জত হানি কৰিবাতো? কেইদিন আগত যে কাগজখন দিলোঁ, আজিলৈকে মুখস্থ কৰিব নোৱাৰিলে।
0: মাননীয় মহাশয়, এই মই মানে কাগজখন দিওঁ সেই আমাৰ ঘৰৰ মানুহজনীক, তাই আকৌ কৈ যায় মই একেবাৰে লগে লগে মুখস্থ মাতি যাওঁ।
1: তেনেহ'লে
0: তেনেহ'লে মানে কথাটো হ'ল, সেই পৰি থাকোঁতেহে কেঁচুৱাই কান্দিলে নহয়, হয় তাই মাজতে কেঁচুৱাটোক চাবলৈ যায় আৰু মই লগে লগে মানে গোৱাখিনি পাহৰি যাওঁ।
2: কেঁচুৱাও তাতে আপোনাৰ 4টা মানে হেৰি কৰি ঘূৰি আহোঁতে সময় লয়।
1: মনে মনে থাকা, যত মানে আজে বাজে কথা, আৰু এবাৰ মুখস্থ কৰি ল'বা।
0: হয়,
1: হেৰি নহয় মধু, এই গুণ্ডাজাকক 2000 দিলা নহয়?
2: হয় মহাশয়, মই নিজ হাতে লিখি লিখি এই 200 টকাকে আপোনাৰ 10 টাক 2000 টকা দি আহিছোঁ।
1: কি কয় সিহঁতে, ৰাইজক ভোট দিবলৈ ক'বতো?
2: কমটো বুলিছে মহাশয়।
1: যদুকান্ত, তোমালোকে এতিয়া লিষ্টখন ঠিক কৰা। মৰা মানুহৰ নামবোৰৰ আগত টিক মাৰি যাবা, আৰু সেইবোৰৰ ঠাইত অন্য মানুহক দুবাৰকৈ ভোট দিয়াব লাগিব।
0: হয়,
1: মই ভিতৰতে আছোঁ।
0: হয়।

0: যাওঁ অকলে যাওঁ,
1: এই মানে অকণমান বাহিৰৰ পৰা
0: ৰ বাহিৰলৈ পাছত যাবি পাছত যাবি, তই এই কথাটোতো মোক আগতে কোৱা নাছিলি হে, আৰু কিমান মাৰিলি?
1: এ ক'তনো মাৰিলোঁ, এই দিবলগীয়া টকাখিনিতো দি আহিছোঁ।
0: হয়নে? দি দিলি?
1: হয়
0: দি দিলি।
1: অঁ
0: তেনেহ'লে কচোন, ক ক ক কোন গাঁৱৰ কি নাম ক, হে মই ইনস্পেক্ট কৰিম নহয়।
1: অহ যদুকাই, তুমিও আৰু

0: Alba, toca jolua.
1: এখত নহবও এখত নহব, এ কিমান মারিলি সঁচা কবি কিন্তু।
0: হেৰি কৰ, এই এই দুশ লোৱা, এশ তোমাৰ এশ মোৰ।
1: নহব নহব, দুশটো নহব। হেৰ মই কোন?
0: মানে আপুনি হ'ল ছেক্ৰেটেৰী।
1: আৰু তই?
0: মই মানে এছিষ্টেণ্ট ছেক্ৰেটেৰী,
1: মানে সহকাৰী। তেন্তে
0: তেন্তে মানে হেৰি, এই আধা আধা
1: বদমাছ। আৰু চাৰি ভাগৰ এক ভাগ মানে পাঁচশ ৰাখি বাকীখিনি মানে পোন্ধৰশ আপোচ কৰ, নহ'লে ছাৰক কৈ তোৰ চাকৰি খাই দিম।
0: বাপৰে জদুকাই, দয়া কৰি সেইকণ উপকাৰ নকৰিবা। এই দুবছৰতে ঘৰৰজনীয়ে মাথা খালে, এতিয়া আকৌ চাকৰিটো খাই মূৰটো একেবাৰে ফালি নেপেলাবা। দিছোঁ হোৱা, এয়া লোৱা।
1: বুজিছ মধু, হেৰু টকা টকা মই থাকোঁতে যিমান পাৰক কৰি লওঁ।
0: কিন্তু যদুকাই, ভাগটো যদি চাৰি ভাগৰ এক হয়, টাইমটোতো অলপ বেছি ল'ব।
1: হ'ব হ'ব মধু হ'ব, হেৰু তেনেকৈ হ'ব। এটোপাল এটোপাল কৰিহে তোৰ সেই নৈ হয়। হে আচ্ছা হেৰি নহয়, এই ভলণ্টিয়াৰক খোৱাবলৈ এই কিমান টকা দিয়া বুলিছে?
0: দুহেজাৰ
1: দুহেজাৰ তাৰে আধা মাৰিবি?
0: হয় মাৰিম।
1: তেতিয়া তোৰ কিমান থাকিব?
0: এহেজাৰ
1: এহেজাৰ তেনেহ'লে তোৰ কিমান আৰু সেই মোৰ কিমান?
0: তোমাৰ পাঁচশ মোৰ পাঁচশ।
1: মধু, এই তই বাৰু একেবাৰে অংকত গেধা আছিলি নেকি?
0: পাহৰিছিলোঁ জদুকাই, এই মোৰ চাৰি ভাগৰ ভাগে।
1: তেন্তে
0: তেতিয়াহ'লে এই হেৰি, এই মোৰ ছশ তোমাৰ চাৰিশ।
1: তেৰি হেৰু তোৰ চাৰিশ মোৰ ছশ। হ'বতো
0: হ'ব, এই পিছে বেছি টকা জমা হ'বলৈ টাইমটোহে অলপ বেছি ল'ব জানাইতো, আৰু পাঁচ বছৰলৈ আৰু থাকা দাঁত মোৰ নিকটাই। বাৰু যদুকাই, এই ইলেকশ্যনটো মাহে মাহে পাতিব নোৱাৰিনে?
1: আৰু মাহে মাহে ইলেকশ্যন পাত, হে পাঁচ বছৰৰ মূৰত পাতোঁতেই চৰকাৰৰ পোন খুলকিছে, ই আকৌ মাহে মাহে পাতি হৈ লিথিঙেই চিঙলে। বাৰু এতিয়া সেইবোৰ বাদ, বুজিছ? হেৰু এই পোষ্টাৰবিলাক কৰিয়ে থাকিল নহয়, সৰ্বনাশ হ'ল। হেৰু এইখিনি মাৰিব লাগিব নহয় সেই দণ্ডীৰ দোকানত, বুজিছ মধু? সেই দণ্ডীৰ দোকানত ভালকৈ মাৰিব লাগিব। এই নেত্ৰ অহা নাই নেকি? অ' নেত্ৰ নেত্ৰ
2: আপোনালোকে টকাৰ হিচাপ কৰা শুনি নিজৰ ফুটা জেপটোকে লিৰিকি বিদাৰি আছিলো।
1: বদমাইছৰ দল কি কি কি শুনিছিলি?
2: টকাৰ হিচাপ
1: বদমাইচ, আৰু মিছা কথা ক'বলৈ আহিছ? আৰু আমি কেতিয়া টকাৰ কথা পাতিলো?
0: হেৰি যদুকাই, দিনে ৰাতিয়ে টকা মৰা ফন্দি পাতি পাতি মানে ই সেই অনবৰত টকাকেই দেখে, হে বদমাইচ। আৰু জাননে কিমান পুণ্য কৰিলে মানুহে টকাৰ মুখ দেখে?
2: পুণ্য নহয় পাপ।
1: চুপ থাক, এতিয়া এই পোষ্টাৰখিনি নি পেলাই সেই দণ্ডীৰ দোকানত মাৰি আগৈ। কি হ'লো ৰৈ আছ কেলি, নাযাওঁ কেলি?
2: এইসোপা পোষ্টাৰ কি বতাহত আৰিম নেকি?
1: মধু কি কৰ,
0: হেৰি এই হেৰি কৰ, এই এই টকা এটা ল, এই আঠনাৰ তোৰ এই ময়দা কিনি ল'বি আৰু তাৰে আঠা বনাই ল'বি।
2: আৰু এটকা দিয়ক।
0: হেৰ নেত্ৰ, এই তোৰ মুখত দেখোন খালি টকাৰ কথাহে।
3: চাইকেলৰ দুইটা চেকাই ফুটা, ভাল কৰি ল'ব লাগিব।
0: হেৰ মিছা কথা ক'বলৈ ঠাই নাপালি।

0: তোৰ পৰীক্ষা কেনে হ'ল?
1: বঢ়িয়া, মানে নিৰ্ঘাত পাছ। অঁ দেউতা, কাইলৈ মই কিন্তু এখন বাইক কিনিম, 50,000 টকা দি দিবা।
0: যদু,
2: মাননীয় মহাশয়,
0: তুই অকণমান গৈ পুলিনক মাতি আনাগৈ।
2: ভাল।
1: কি হ'ল দেউতা, টকা দিবানে নিদিয়া?
3: টকা টকা মোৰ ক'ত আছে?
1: ক'ত থাকিব? বেংকত।
3: বেংকত টকা থাকিলে মই ইমান দিনেই আও পুৰণি গাড়ীখনকে ঠেলি হেঁচি থাকোঁনে?
1: অ' তাৰ মানে টকা দিয়াৰ মতলব নাই। আচ্ছা দেউতা, মৰিবৰ সময়ততো এটা আধলিও নিব নোৱাৰিবা, তেনেহ'লে সাঁচি কি লাভ?
3: আহা, তহঁতে নুবুজো, টকা থাকিলে কি তহঁতক মই অভাৱত ৰাখোঁ হে? থকা হ'লে তই এখন স্কুটাৰ খুজিছ, তোক মই এখন মটৰ গাড়ী কিনি দিলোঁহেঁতেন।
1: আৰু মটৰ খোজা হ'লে এখন হেলিকপ্টাৰ। হয়নে দেউতা, তুমি হেনো এটা ভোটত 50 টকাকৈ দিছা?
3: হেৰু, কোনে ক'লে তোক?
1: স্কুলৰ ল'ৰাবিলাকে কৈছে। আৰু যদি দিয়া, মোৰ লগৰ 10টা ল'ৰাই ভোট দিব।
3: স্কুলীয়া ল'ৰাৰ ভোটৰ লিষ্টত নাম থাকিব ক'ৰ পৰা?
1: মৰা মানুহৰ নামত দিব।
3: মৰা মানুহৰ নামত?
1: জীয়া মানুহৰ নাম নাথাকিলেও লিষ্টততো মৰা মানুহৰ নাম থাকেই। অঁ দিয়া, যদি তুমি 500 টকা দি দিবা।
3: আচৰিত, এই ল'ৰাবোৰ সাংঘাতিক হৈছে তলে তলে। এই নেত্ৰ, তই ক'ৰ পৰা আহিলি?
2: এই পোষ্টাৰ মাৰি আহিলোঁ।
3: অঁ, এতিয়া লিষ্টবোৰ ঠিক ঠাক কৰ, মই ভিতৰৰ পৰা আহিছোঁ।
1: ঐ নেত্ৰ,
2: এ
1: এটা কাম কৰচোন তই।
2: কি?
1: এই লিষ্টখন চাই মৰা মানুহৰ নাম কিমান আছে হিচাপটো কৰচোন।
2: লিষ্টখন চাই কেনেকৈ জানিম মৰানে জীয়া? চন্দ্ৰবিন্দুটো কাৰো নামৰ আগত নাই।
1: এ বুৰ্বকটো, এই নামৰ আগত এই চিনবোৰ দেখিছন নাই, এই যে লাল চিনবোৰ?
2: অঁ অঁ,
1: সেইবোৰ হ'ল মৰা মানুহ। পটাপট কৰ। আজি এজন মৰি যোৱা নেতাক ইলেকশ্যনত নমাব খুজিছোঁ।
2: হা?
1: মৰা মানুহবোৰে সেইজন নেতাক ভোট দিব।
2: মৰি যোৱা নেতাক ইলেকশ্যনটো বা ক'ত হ'ব? বুজিলোঁ বুজিলোঁ বুজিলোঁ, ইয়াত নহ'ব, ওপৰত ওপৰত।
4: হেৰা, এই ছাৰ আছেনে?
2: কোন? অঁ ছাৰ আছে।
4: অঁ যোৱাচোন, মাতিছোঁ বুলি কোৱাগৈ।
2: ছাৰ, এক কথা এটা সোধোঁ। বাৰু, এই মৰা মানুহৰ ইলেকশ্যনটো ক'ত হ'ব?
4: মৰা মানুহৰ ইলেকশ্যন?
2: অঁ, এই জিতদানাই ক'লে তেওঁলোকে হেনো এজন মৰা মানুহ ইলেকশ্যনত নমাব, আৰু মৰা মানুহবোৰে তাত লাইন পাতি ভোট দিব।
4: সেইটো ইলেকশ্যন ইয়াতেই হ'ব।
2: ইয়াতেই?
4: কিন্তু নেতাজন মৰা নহয়, মানুহবোৰহে মৰা।
2: অঁ,
4: ঠিক মৰাও নহয়, মাথোন প্ৰতিবাদ কৰিব নোৱাৰে, নিজে নিজে জ্বলি মৰে, বুজিলা? তুমি যোৱা।
2: আহ।

0: কুলিন আহিলা,
1: হয়
0: পাছত খবৰ কি? ইলেকশ্যনত জিকিমতো?
1: হয় ছাৰ, কালিলৈকেতো আপুনিয়ে জিকি আছিল।
0: তাৰপিছত?
1: তাৰপাছত আৰু কি হ'ব ছাৰ, পূব সমষ্টিত আজিৰ ভিতৰত আপোনাৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী শক্তিপদে প্ৰায় 8,000 ভোট ঘূৰাই দিলে ছাৰ।
0: 8,000? তেন্তেতো আশা একেবাৰেই নাই।
1: হেৰা, একেবাৰেই নাই।
0: এতিয়া উপায়?
1: উপায় মাথোন এটাই আছে ছাৰ।
0: কি উপায়?
1: শক্তিপদৰ নমিনেশ্যন উঠাই লোৱা, আৰু তেতিয়া আপোনাৰ কোনো প্ৰতিদ্বন্দ্বীয়েই নাথাকিব ছাৰ।
0: কিন্তু শক্তিপদে কিয় নমিনেশ্যন উঠাব?
1: যদি

0: Olak toka diye.
1: Dolak dile uthabotu. Tumi kene ke janila?
0: Moi ki iman kesa manu sir. Moi hokolo kotha botara hoy aisu.
1: Hoy aisa?
0: Hoy mane? Manu loi aisu sir.
1: Loi aisa? Kota se?
0: Oh, moi se hokti bodok no hoy. Temor secretary.
1: Hole kota se tem? Tem namata kyo?
0: Hera. Hera Gunadhar.
2: Namaskar, sir.
1: Namaskar. Tumi ahi bahirote bohi asahi. Bor dukh palo. Baha. Hey, saatha.
0: Saatha na lage, sir. Kamor manu. Kamor kotha hok. Bujisa Gunadhar. Saro logot kotha botara holu. Tikhet razi.
1: Razi mane? Toka moi eti ai dim. Pisot, teo khosai uthai lobo tu.
0: Apuni janu muk bishwas nokore, sir.
1: Nohoy mane...
0: তদুপরি আমি শক্তিপদৰ পৰা এখন লিখাও লৈ আহিছো ছাৰ
1: হয় নে
2: এইখন ছাৰ
1: বেছ বৰ ভাল কথা ইয়াহে ডেকালৰাৰ উপযুক্ত কাম এজন বৃদ্ধ উঠিছো কিয়নো আন এজনে আকৌ নিজৰ মাজত যুঁজবাগৰখন কৰিব লাগে দেশৰ কাম তেওঁ উঠিলেও কৰিব আৰু মই উঠিলেও কৰিম নে কি কোৱা কি নাম আছিল তোমাৰ
2: মোৰ নাম গুণধৰ
1: বেছ বৰ ভাল নাম তেন্তে মই টকাটো
2: কাগজখন দি যাওক ছাৰ
1: এইখন লোৱা এলা হিচাপ কৰি লোৱা
2: হিচাপ কৰিব লাগিছে ছাৰ আপোনাৰ দৰে দেখোন এটাই দিলে বেছিকৈহে দিব তেন্তে আমি উঠো
1: চাহটা
2: নেলাগে ছাৰ আপুনি MLA হ'বই যেতিয়া আহিবতো লাগিবই
1: তেতিয়াহ'লে পুলিন এতিয়া মই
0: ইলেকশ্যন নোহোৱাকৈ বিনা প্ৰতিদ্বন্দ্বিতাই MLA
1: হেৰি নহয় পুলিন নমিনেশ্যন উঠাবতো
0: আপুনি মোক বিশ্বাস কৰক ছাৰ তদুপৰি কাগজখনটো আপোনাৰ হাতত আছেই
1: থকাত আছে
0: তেন্তে যাওঁ ছাৰ
1: এদিন আহিবা আকৌ চাহ এটোপা
0: হয় হয় নিশ্চয়
3: মই হয় বাকী পোষ্টাৰখিনি ক'ত আৰিম
1: তোৰ ঘৰত মাৰগৈ
3: মহাশয়
1: কোনো দৰকাৰ নাই মই MLA হ'লোঁ
3: হে আপুনি MLA হ'ল বৰ ভাল কথা হ'ল তেন্তে মহাশয় মোৰ কথাটো
1: কি কথা অ তোৰ
3: সেই যে ছাৰ পিয়নৰ চাকৰি এটা আপোনাক কৈছিলো যে
1: সেইবিলাক সাধাৰণ কথা মোৰ মনত নাই
3: তেন্তে ছাৰ আজি আকৌ ক'লো
1: ইয়াত নহয় দিছপুৰত লগ ধৰিবি যা ইয়াৰ পৰা আৰু কোনোবা আহিলে কবি ছাৰ ঘৰত নাই
4: মহাশয় মাননীয় মহাশয় এই নেতো ইয়াত কি কৰি আছো যা যা যা কাম নাই
3: কামটো পাবা যোৱা
4: মাননীয় মহাশয় মই মানে যদুকান্ত মহাশয়
1: যদুকান্ত কোন যদুকান্ত
4: মই মানে যদুকান্ত সৌকা ধৰা
1: মইতো কোনো যদুকান্তক চিনি নাপাওঁ
4: কয় কি পগলাই হ'ল নেকি মই মানে মহাশয় যদুকান্ত সৌকা ধৰা পূব সমষ্টিত প্ৰায় 8000 মানুহ গোট খুৱাইছো মহাশয় আপুনি ওলাওক মহাশয় একেষাৰ ক'লেই হ'ল
1: কিহৰ একেষাৰহে কি দৰকাৰ আছে মোৰ বাজে কামত সময় নষ্ট কৰিবলৈ দৰকাৰ নাই
4: একদম পগলাই হ'ল দেখিছো ঠিক আছে ময়ো দেখিম চবকে এগেজ কৰাই দিম বাপেকে
5: মহাশয় আপুনি হেনো বিনা প্ৰতিদ্বন্দ্বিতাই MLA হ'ল
1: সন্দেহ আছে
5: নাই মহাশয় মানে মই ক'ব খুজিছিলোঁ মোৰ খাই লোনটো যে
1: সেইবোৰ কথা ইয়াত নহয় দিছপুৰ

0: লেজপুৰত যাবা, খালি লোন চাকৰি এইবোৰ। এ আঁতৰ হোৱা, ইয়াৰ পৰা যোৱা বুলি কৈছো
1: নহয়।
2: এটা কথা হ'ল ছাৰ,
0: ইয়াত নহয় ইয়াত নহয়, লেজপুৰত দেখা কৰিবা।
2: মই পুলিনে কৈছোঁ ছাৰ।
0: পুলিন, অঁ কি হ'ল?
2: সৰ্বনাশ হ'ল ছাৰ।
0: সৰ্বনাশ?
2: হয়।
0: কি হৈছে?
2: ষড়যন্ত্ৰ ছাৰ, ভীষণ ষড়যন্ত্ৰ।
0: কি হৈছে, ভাঙি পাতি নোকোৱা কিয়?
2: এই তাহানি অহা ল'ৰাজন ছাৰ শক্তিপদৰ ছেক্ৰেটেৰী নাছিল।
0: নাছিল?
2: হয়, এজন বেলেগ মানুহ, তেওঁ ভুৱা। শক্তিপদে এই বিষয়ে একোৱেই নাজানে ছাৰ।
0: তাৰমানে শক্তিপদে শক্তিপদে কি কয়?
2: নমিনেশ্যন উঠোৱাৰ কথা তেওঁ একোতেই মানি নলয়, পুৰা দমে কাম কৰি গৈছে। আপুনি নোযোৱাত আপোনাৰ মিটিঙৰ 8000 মানুহ যদুকান্তই শক্তিপদকে দি দিলে ছাৰ।
0: কি তেন্তে উপায়?
2: উপায় হ'ল আপোনাৰ নমিনেশ্যন উঠাই লোৱা।
0: কি? মই নমিনেশ্যন উঠাই ল'ম? তুমি কাৰ আগত কথা কৈছা জানা?
2: তাৰ বাহিৰে উপায় কি ছাৰ? আপোনাৰ যি 8000 মানুহ আছিল ইতিমধ্যে সেয়াও গ'ল। এতিয়া ভোট আপুনি পাব কেইটা?
0: কি?
2: নমিনেশ্যন উঠাই নল'লে আমানত বাজেয়াপ্ত হ'ব, আৰু আপোনাৰ দৰে নেতাৰ আমানত বাজেয়াপ্ত হোৱাটো
0: স্থপিত। বুজিলোঁ, এইবিলাক তোমাৰ ষড়যন্ত্ৰ।
2: ঠিকেই, কিন্তু মোৰ নহয়, আমাৰ মোৰ দৰে কিছুমান যুৱকৰ।
0: পুলিং
2: এৰা, এনেকৈ ষড়যন্ত্ৰ নকৰিলে আপোনাৰ দৰে মুখা পিন্ধা নেতাবোৰক হৰুৱাবলৈ টান।
0: চুপ থাক,
2: কাৰণ আপোনালোকক মুখা পিন্ধা নেতা বুলি জানিলেও ৰাইজে আপোনালোককেই ভোট দিয়ে, কাৰণ আপোনালোকে টকাৰে ভোট কিনে।
3: কি হ'ল দেউতা?
0: এই এই যদু মধু নেত্ৰ কোন আছে? মাত মাত সোনকালে সোনকালে সিহঁতক মাত।
3: কোনো নাই দেউতা, চব গুচি গ'ল।
0: চব গুচি গ'ল? যতচব নিমখ হাৰামৰ দল। ননচেন্স, মই প্ৰতিশোধ ল'ম, মই প্ৰতিশোধ ল'ম। জিত জিত, পানী পানী আন, মোৰ মূৰত মোৰ মূৰত পানী দে, পানী দে।
3: ঠাণ্ডা নে গৰম দেউতা?
0: ননচেন্স, ঠাণ্ডা।

0: প্ৰফুল্ল বৰা ৰচিত নাট মাননীয় মহাশয় শুনিলে। নাটৰ বিভিন্ন চৰিত্ৰত আছিল নন্দীকান্ত সুৰেণ মহন্ত, যদু উদয় শংকৰ শইকীয়া, মধু জীৱন বৰা, পুলিন গিৰীশ বৰা, নেত্ৰ পুতুল চন্দ্ৰ বৰুৱা, গুণধৰ পূৰ্ণ বৰুৱা আৰু জিতৰ ভাৱত প্ৰাঞ্জল শইকীয়া। প্ৰিয়াংকু বৰাৰ সহযোগত নাটৰ প্ৰযোজনা তপন দত্তৰ। এয়া আকাশবাণী তেজপুৰ।
1: শ্ৰোতাসকলে, আজিৰ বুধবৰীয়া নাট্যানুষ্ঠানত নাট্যকাৰ প্ৰফুল্ল বৰাৰ নাট মাননীয় মহাশয় শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক দুটি অসমীয়া আধুনিক গীত।

জিতুল সোণোৱালৰ কণ্ঠৰ অসমীয়া আধুনিক গীতটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ আন এটি অসমীয়া আধুনিক গীত।

মিডিয়ামৰ 286.6 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ বিহু গীতৰ অনুষ্ঠান।

0: ইমান পৰে শ্ৰোতাসকলে বিহু গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া জনা এতিয়া নিবেদন কৰিছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ নাম বোলছবিৰ কেইটিমান গীত। প্ৰথমে এয়া পংকজ উদাস আৰু সংগীসকলৰ কণ্ঠৰ এই গীতটি।
1: চিঠি

হিন্দী বোলছবিৰ গীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ নাম বোলছবিৰ আন এটি গীত, শিল্পী মহম্মদ আজিজ আৰু সংগীতসকলৰ কণ্ঠত।

0: সভা রাখি।
1: ইফকো নেনো হাৰৰ যাদু কৃষক হওক সমৃদ্ধিশালী।
2: হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো নাম বোলছবিৰ আন এটি গীত, শিল্পী মনোহৰ।

0: আশা রাখি।
1: ইফকো নেনো হারৰ যাদু কৃষক হওক সমৃদ্ধিশালী।
2: এয়া আকাশবাণী তেজপুৰ। এই যে নিবেদন কৰিছোঁ বাৰে ৰহণীয়া, শ্ৰোতাসকল, আজিৰ বাৰে ৰহণীয়া অনুষ্ঠানত প্ৰথমে শুনাব লৈছোঁ দুটি দেহবিচাৰ গীত। প্ৰথম গীতৰ শিল্পী ভদ্ৰকান্ত নাথ,

0: আমাৰ আভা ৰাখি।
1: ইফক' নেনো সাৰৰ যাদু কৃষক হওক সমৃদ্ধিশালী।
2: বাৰে ৰহণীয় অনুষ্ঠানৰ এবাৰ শুনাবলৈ লৈছোঁ এটি জ্যোতিপ্ৰসাদৰ গীত, জ্যোতিসংগীত, বাংলা অনুবাদ, শিল্পী অনিন্দিতা পাল।

0: ৰাখি ইফক' নেনো সাৰৰ যাদু কৃষক হওক সমৃদ্ধিশালী।
1: মিডিয়াম বেণ্ডৰ 286.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ' গৈ সময় নিশা 10:30 আৰু লগে লগেই আমাৰ আজিৰ এই অধিৱেশনৰো ইমানতে অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আমাৰ আজিৰ অধিৱেশনৰ ষ্টুডিঅ'ৰ নিয়ন্ত্ৰণৰ দায়িত্বত আছিল মঞ্জু বড়ো আৰু অংকুৰ ৰামচিয়াৰী। ট্ৰেন্সমিটাৰত আছিল নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী, ডিউটি ৰুমত কৰ্মৰত অজিত চক্ৰৱৰ্তীৰ সৈতে মই প্ৰাণজিৎ বৰুৱাই আজিলৈ ইমানতে বিদায় মাগিলোঁ। নমস্কাৰ, জয় হিন্দ।